এফ এম বেণ্ডৰ 102.7 মেগাহাৰ্জত এয়া আকাশবাণী নগাঁও। আজি শুক্ৰবাৰ, 1948 চনৰ বহাগ মাহৰ 31 দিন, ইংৰাজী 2026 খ্ৰীষ্টাব্দৰ মে' মাহৰ 15 তাৰিখ। এতিয়া আমাৰ ষ্টুডিঅ'ৰ ঘড়ীত 5:55 হৈ যোৱাৰ লগে লগে সমূহ শ্ৰোতালৈ প্ৰীতি সম্ভাষণ জনাই আজিৰ আমাৰ অনুষ্ঠান প্ৰচাৰ আৰম্ভ কৰিছোঁ। এয়া ষ্টুডিঅ'ত মই তমজিতা বেগম, মোৰ লগত নিয়ন্ত্ৰণ কক্ষত আছে ৰোহিত দাস আৰু কাৰ্যকক্ষত আছে বিশ্বজিৎ কাকতি।

0: district magistrates and relevant officials to immediately conduct a survey on the spot. He also asked them to update the status of compensation every 3 hours. The worst hit areas included Prayagraj, Badohi, Mirzapur, Fatehpur and Varanasi. A high-level meeting was held at the residence of the Union Education Minister Dharmendra Pradhan yesterday evening to review preparations for the upcoming National Eligibility Cum Entrance Test NEET examination. Detailed discussions were held on various aspects of conducting the NEET examination smoothly and efficiently. The meeting was attended by senior officials. In IPL cricket, Mumbai Indians defeated Punjab Kings by 6 wickets at Himachal Pradesh Cricket Association Stadium in Dharamshala last night. Chasing 201 for victory, Mumbai Indians overhauled the target with 6 wickets in hand and 1 ball to spare. Earlier put into bat, Punjab Kings scored 200 for 8 in the stipulated 20 overs. Unbeaten, Tilak Verma contributed brilliant 75 off 33. He was adjudged player of the match. Today, Lucknow Super Giants will take on Chennai Super Kings in Lucknow at 7:30 p.m. And that is the end of this news bulletin.
1: FM Bandar 102.7 MHz এয়া আকাশবাণী নগাঁও এইখিনিতে শুনক আজি প্ৰচাৰ হ'বলগীয়া অনুষ্ঠানৰ আগতীয়া আভাস পুনৰ প্ৰচাৰ শুনিবলৈ পাব 7 বজাত নিয়োগ বাতৰি 7:05 অসমীয়া বাতৰি আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা ৰিলে কৰি শুনোৱা হ'ব সুপ্ৰভাত শুনিবলৈ পাব 7:15 7:30 নিবেদন কৰা হ'ব মূৰ্চনা 8 বজাত চামচাৰ প্ৰভাত 8:15 মৰ্ণিং নিউজ 8:30 গীতিমালিকা 9 বজাত পুৱাৰ আঞ্চলিক বাতৰি 9:15 জিলাৰ ৰেহৰূপ ক্ৰমে আকাশবাণী দিল্লী আৰু আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা ৰিলে কৰি শুনোৱা হ'ব বিহুগীত শুনিবলৈ পাব ইতিহাস গৰকা পুৰণি গুদাম আলেখখনিৰ দ্বিতীয় খণ্ড শুনিবলৈ পাব পুৱা 9:30 ৰঞ্জিত গগৈ ৰচিত আলেখ্য ফাট বিহুৰ পমখেৰি আলেখখনিৰ ষষ্ঠ খণ্ডটি আগবঢ়োৱা হ'ব পুৱা 10:00 তাৰপিছতে নিবেদন কৰা হ'ব কেইটিমান গীত পুৱা 11:00 আঞ্চলিক বাতৰি আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা ৰিলে কৰি শুনোৱা হ'ব পুৱা 11:05 পৰা 4:29 ক্ৰমে আকাশবাণী মুম্বাই আকাশবাণী দিল্লী আৰু আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ অনুষ্ঠানসমূহ ৰিলে কৰি শুনোৱা হ'ব পুৱা 4:30 যুৱ তৰংগৰ পুনৰ প্ৰচাৰ শুনিবলৈ পাব 5:20 নিবেদন কৰা হ'ব আমৈ 6:10 কৃষকবাণী 7:05 বৃন্দগীত সাত বাজি 20 মিনিটত অঞ্জলি ভাগৱতীৰ কণ্ঠত কেইটিমান আধুনিক গীত শুনিবলৈ পাব 7:30 আগবঢ়োৱা হ'ব হিন্দী বোলছবিৰ গীতৰ অনুষ্ঠান সুৰলহৰী নিশা 8:02 কেইটিমান অসমীয়া গীত শুনিবলৈ পাব 8:22 ৰাগ আধাৰিত হিন্দী বোলছবিৰ গীত আগবঢ়োৱা হ'ব 9:15 নিজৰা অনুষ্ঠানত ঝুমুৰ সোণদিহিৰা আৰু সংগীবৃন্দৰ কণ্ঠত শুনিবলৈ পাব নিশা 9:30 আগবঢ়োৱা হ'ব শাস্ত্ৰীয় সংগীতৰ অনুষ্ঠান সন্ধ্যা 6:00 অসমীয়া বাতৰি 6:45 আঞ্চলিক বাতৰি 7:10 অসমীয়া বাতৰি 8:45 চামাচাৰ সন্ধ্যা নিশা 9:00 নিউজ 8:09 9:25 নিশাৰ আঞ্চলিক বাতৰি ক্ৰমে আকাশবাণী গুৱাহাটী আৰু আকাশবাণী দিল্লী কেন্দ্ৰৰ পৰা ৰিলে কৰি শুনোৱা হ'ব নিশা 10:00 আমাৰ অনুষ্ঠান প্ৰচাৰৰ অন্ত পৰিব এয়াই আছিল আজি প্ৰচাৰ হ'বলগীয়া অনুষ্ঠানৰ আগতীয়া আভাস

0: তেন্তে লেনদেন
1: সেয়াতো আমি ডিজিটেল পেমেন্ট কৰো। যেনে ইউ পি আই ৰে।
0: আচ্ছা,
1: আৰু শুনা, আৰু এটা নিয়ম আছে।
0: সেইটো কি মা?
1: তোমাৰ সেৱা কৰাৰ মাননিও ইউ পি আই ৰেহে পাবা।
0: আপুনিও যে মা।
2: ভাৰতে কৰে ডিজিটেল ধন পৰিশোধ,
0: সকলো লেনদেন এতিয়া হ'ল সহজ।
3: এফ এম বেণ্ডৰ 102.7 মেগাহাৰ্টজত এয়া আকাশবাণী নগাঁও। এতিয়া আগবঢ়াইছোঁ উপাসনা।

0: উপাসনা শুনিলে। উপাসনা অনুষ্ঠানত নিকুঞ্জলতা মহন্তৰ কণ্ঠত বৰগীত, যদু খনিকৰৰ কণ্ঠত টুকাৰী গীত আৰু শব্দ শুনিলে জাসবীৰ সিঙৰ কণ্ঠত। শ্ৰোতাই অনুষ্ঠান শুনিছে আকাশবাণী নগাঁও কেন্দ্ৰৰ পৰা FM বেণ্ডৰ 102.7 মেগাহাৰ্টজত। এতিয়া আগবঢ়াইছোঁ শিল্পী পৃথিৱীত এভুমুকীৰ পুনৰ প্ৰচাৰ।
1: শ্ৰোতাসকল, আজিৰ শিল্পীৰ পৃথিৱীত এভুমুকী এই অনুষ্ঠানত লগ পাওঁ। আহক, মৰিগাঁও জিলাৰ বাৰপূজীয়াৰ কি শুনিপুন পাকৈত ঢোল নিৰ্মাণৰ লগত জড়িত এগৰাকী শিল্পী বিনোদ ডেকাদেৱক, আৰু আমাৰ লগত আছে তেখেতৰে সুযোগ্য পুত্ৰ সোণাৰাম ডেকা, যিজনে ঢোল বাদনৰ লগতো জড়িত, তেওঁ বিহু গীতৰ লগতো জড়িত। দুয়োজনকে আমাৰ অনুষ্ঠানলৈ স্বাগতম
2: জনাইছোঁ।
1: হয়, বিনোদ ডেকাদেৱক প্ৰথমে সুধিব বিচাৰিছোঁ, আৰু ল'ৰালি কালৰ শৈশৱৰ বিষয়ে অকণমান ক'ব নেকি? আপুনি শৈশৱটো কেনেকৈ কটালে, আপোনাৰ ল'ৰালি কাল ক'ত কেনেকৈ হৈছিলে, সেই বিষয়ে অকণমান কওক।
2: শৈশৱটো বুলি ক'বলৈ হ'লে মানে আমাৰ ধৰি লওক আমাৰ দেউতাৰ নাম আছিল শ্ৰী নীৰেন্দ্ৰ ডেকা, মাতৃৰ নাম আছিলে লাবণ্য ডেকা, বাৰপূজীয়াত নিজমিকি।

0: গাঁৱত জন্মগ্ৰহণ।
1: হয়।
0: স্কুলীয়া জীৱন 1993 চনতে শেষ কৰিলোঁ। শেষ কৰাৰ পাছত জীৱন সংগ্ৰামৰ কাৰণে ইটো সিটো কৰি ফুৰিব লগা হৈছিল। চাকৰি বাকৰি ক্ষেত্ৰত মানে জড়িত নহয়, আমি ব্যৱসায়ী মানুহ, দেউতা ব্যৱসায়ীয়ে, সৰুকৈ তামোল পাণৰ দোকান এখন দি আছিল। দেউতাক অকণমান সহায় কৰিবৰ কাৰণে আমি বিভিন্ন প্ৰতিষ্ঠানৰ লগতে মানে কিবাকিবি কাম এটা পাওঁ নেকি বুলি পেলাই ঘূৰি আছিলোঁ। ঘূৰি থকাতে আমাৰ বাৰপূজীয়া চাৰিআলিতে কাৰ্তিক বাদ্যকৰ নামৰ বাদ্যকৰ এজনে মানে কাম কৰে, তাতে ঢোল খোলৰ এনে নিৰ্মাণ কৰে। আমি তাতে বহি চাই থাকোঁ। তাৰ এনেকৈ কৰি পেলাই স্কুললৈ অহা যোৱা কৰোঁতে আমি চাই থাকোঁ। তাৰপৰা নৰেন পাটৰ বুলি খুৰা এজনে তাতে কাম কৰি শিকিছিলে। শিকাৰ লগতে তেওঁ এটা প্ৰতিষ্ঠান খুলিলে। সেই প্ৰতিষ্ঠানটোতে মানে খুৰাই ক'লে যে আচোন অকণমান ইফাল সিফাল কৰি জানিব পাৰিলে ভাল হ'ব, এনেধৰণৰকৈ আমি তাতে কাম কৰি পেলাই সৰু সুৰাকৈ শিকিছিলোঁ। কামখিনি আগবাঢ়ি গ'লোঁ। আগবাঢ়ি যোৱাত তাত মনটো বহিল। বহাৰ লগে লগে আমি ভাবিলোঁ যে এই সাংস্কৃতিক জীৱনটো মানে এই ঢোল বাদ্য বিশেষভাৱে বহুত ধৰণৰ বাদ্যযন্ত্ৰ আছে, আমি বাহিৰাকৈ আকৌ শিকিব পাৰিম নেকি? এই বস্তুটো আমাৰ অসমীয়া মানুহৰ নহয়, বাদ্যযন্ত্ৰ নিৰ্মাতা কৰা
1: খুব খুব কম সংখ্যক মানুহে আছে।
0: হয় হয়,
1: মানে ঢোল বাদনৰ লগত জড়িত মানুহ পোৱা যায়, কিন্তু ঢোল বনোৱাৰ ক্ষেত্ৰত, নিৰ্মাণৰ ক্ষেত্ৰত খুব কম সংখ্যক লোককহে পোৱা যায় আচলতে।
0: মানে সেইটো কাৰণতে আমি অসমীয়া মানুহ প্ৰথমে 2-4 মানুহে সমাজে নধৰে নেকি বা এনেধৰণকে আমি সকলোকে প্ৰত্যাহ্বান জনাই পেলাই কামখিনি বিশেষ আমাৰ নিজৰ অসমীয়া মানুহৰ কামখিনি, খোলটো আমাৰ নিজৰ, ঢোলটো নিজৰ, আৰু নেগেৰাখিনিও নিজৰে। গতিকে নিজৰ যেতিয়া নামঘৰত আমাৰ হেৰি হয়, গতিকে আমি খুব মন পুতিবলৈ লাগিলোঁ। বিশেষভাৱে নগাঁও, মৰিগাঁও এনেধৰণৰ আমাৰ যিখিনি সুনিপুণ কাৰিকৰসকল আছে, মিস্ত্ৰীসকল আছে, আমি তেওঁলোকৰ ওচৰতো গৈ কামবিলাক আমি মানে শিক্ষা গ্ৰহণ কৰিছিলোঁ।
1: তেতিয়া সেইটো আপোনাৰ কেতিয়াৰ কথা কৈছে, কিমান চনৰ কথা সেইটো?
0: এতিয়া মই এই দোকানখন প্ৰায় 32-33 বছৰ হোৱা নাই। মই দোকান এতিয়া দিয়ালৈকে আপোনাৰ 23-24 বছৰ হ'ব দোকানখনৰ, আৰু এবছৰ পিছতহে মানে ৰূপালী জয়ন্তী হ'ব। এতিয়া মই কাম কৰা এতিয়া আপোনাৰ প্ৰায় 34 বছৰে হ'ল।
1: 34
0: বছৰ, 7-8 বছৰ আমি বাহিৰে বাহিৰে ঘূৰি আছিলোঁ শিকিবৰ কাৰণে।
1: আপুনি কিমান চনৰ পৰা আৰু কিমান বয়সৰ পৰা এই বাদ্যযন্ত্ৰটিৰ লগত জড়িত হৈ আছে?
0: এই কামটোৰ লগত মই পঢ়ি থকা জীৱনৰ পৰাই বুলিব পাৰি। পঢ়ি থকা জীৱনৰ পৰাই আমি চাই থাকোঁ তাতে। কাৰ্তিক বাদ্যকৰ বুলি বোলে বঙালী সম্প্ৰদায়ৰ মানুহ এজন আছিলে আমাৰ বাৰুবুজীয়াতে।
1: হয়।
0: গতিকে তেওঁ ইফাল সিফাল স্কুললৈ যাওঁতেও আহোঁতেও মাজতে অকণমান বহি চাই কৰি মানে মনটোত আচলতে এই কামটো কৰিম বুলি পেলাই ভবা নাছিলোঁ। বিশেষ ব্যৱসায় মানে দোকান আছিলে, পাণ দোকানৰ, তাতে চলাম বুলি পেলাই, কিন্তু সময় শুকুজাত গৈ গৈ কামটো কৰিব লগা হ'ল আৰু কামটোৰ প্ৰতি স্পৃহা বাঢ়িল। বাঢ়াৰ লগে লগে বস্তুখিনি নিজেও অকণমান শিকিবলৈ চেষ্টা কৰিলোঁ। বনোৱাৰ লগতে অকণমান বজাবলৈ আমিও গাঁৱত যেতিয়া স্পৃহাটো বাঢ়িল, তেতিয়াহে দোকানখনৰ কাৰণে মানে মনটো মেলা হৈছিলে।
1: আপুনি প্ৰথমে যেতিয়া আপুনি তেনেকৈ চাই পেলাই কৰি মানে শিকিবৰ কাৰণে আপোনাৰ মন মেলিছিলে, তেতিয়া আপোনাৰ প্ৰথম আপুনি কাৰ ওচৰত শিকিছিলে, বা আপোনাৰ কোনোবা এই ক্ষেত্ৰত কোনোবা আছে নেকি মানে পথ প্ৰদৰ্শক?
0: ইয়াৰ ক্ষেত্ৰত পথ প্ৰদৰ্শক মানে আমাৰ নৰেন পাটৰ খুৰাদেউ, বায়নো হয়, তেওঁ এই কামটো এই কাৰ্তিক বাদ্যকৰে গুৰু,
1: হয়,
0: মানে শিষ্য হ'ল নয়ন পাটৰ, কাৰ্তিক বাদ্যকৰ ঠাইতে শিকিছিলে।
1: হয়।
0: আমিও নয়ন খুৰাৰ ওচৰতে, আমি আচলতে কাৰ্তিক বাদ্যকক পাইছোঁ যদিও নয়ন খুৰাই মানে বেছিকৈ উদগনি দিছিলে কামটোৰ প্ৰতি। এইটো কাম কৰিবই লাগিব, জানিলে এনেকুৱা হ'ব, এনেকুৱা হ'ব, এনেধৰণকৈ মানে আগবঢ়াই নিয়াটো আমাৰ নয়ন পাটৰ খুৰা আছিলে আগবঢ়াই নিবৰ কাৰণে।
1: আপুনি প্ৰথম এইটো মানে বাদ্যযন্ত্ৰ নিৰ্মাণৰ লগত কেতিয়া জড়িত হৈছিল, চনটো মনত আছে নেকি?
0: চনটো আপোনাৰ ইয়াৰ আগতে আমি মই 94 চনৰ পৰা প্ৰায় জড়িত এই বস্তু কাম
1: 90 চনৰ পৰা এতিয়া আপুনি এতিয়ালৈকে জড়িত হৈ
0: আছে? এতিয়া নিজা প্ৰতিষ্ঠানে বাৰু।
1: হয় হয়।
0: এতিয়া এই 24 বছৰ হ'ব আৰু দোকানত,
1: আপোনাৰ নিজাকৈ প্ৰতিষ্ঠান খুলি লৈছে
0: 24 বছৰ।
1: হয় হয়।
0: সেৱাশ্ৰী বাদ্য ভাণ্ডাৰ।
1: হয়।
0: সেৱাশ্ৰী বাদ্য ভাণ্ডাৰ বাৰপূজীয়া নিজমিকিৰ গাঁও, সেইখিনিতে আছে।
1: এই বাদ্যযন্ত্ৰটি নিৰ্মাণ কৰি উলিওৱাত কিছুমান বস্তু দৰকাৰ হয়, যিখিনি কেঁচামাল আপুনি ক'ৰ পৰা আহে বা আনে, বা সেইখিনি বস্তু ক'ৰ পৰা আপুনি সংগ্ৰহ কৰে?
0: এই বস্তুবোৰ আগতে মুচিয়া সম্প্ৰদায়ে দিছিলে, যিবিলাক গৰু চামৰা দৰকাৰ হয়, মুচিয়া সম্প্ৰদায়ে দিছিলে। এতিয়া আপোনাৰ যেতিয়া নেকি মুচিয়া সম্প্ৰদায়টো এই কামটোৰ প্ৰতি নাইকিয়াই হ'ল, ওচৰে পাঁজৰে সেনেকুৱা আছিলে, তেতিয়া এতিয়া মুছলিম সম্প্ৰদায়ৰ লোকসকলে যিটো ব্যৱসায়,

0: ব্যৱসায়ৰ পৰাই মালবিলাক আমাক মানে ক্ৰয় কৰি দিয়ে, শুকুৱাই মেলি আনি পেলাই আমাক দিয়ে আৰু দোকানতে।
1: আপুনি কি কি বাদ্যযন্ত্ৰ তৈয়াৰ কৰে?
0: আপোনাৰ লেডাৰৰ সম্পূৰ্ণ বস্তুৱে হয়, এইটো খোল আছে, ধৰি লওক দবা, নেগেৰা, খোল, ঢোল, মানে তবলা, সম্পূৰ্ণ কৃষ্টি লেডাৰৰ যিমানখিনি হয় সমস্ত বস্তুখিনি আমাৰ বনোৱা হয় দোকানত। খালি ষ্টিঙৰ বাদে লেডাৰৰ সমস্ত বস্তুৱে বনোৱা হয় দোকানতে।
1: হয়, আপোনাৰ সহায়কাৰী কোনোবা আছে নেকি?
0: সহায়কাৰী হিচাপে প্ৰায় ছয় সাতজনেই আছিলে, এতিয়া আছে ৰঞ্জিত ডেকা বায়নো তেওঁ, আৰু জিম্বু মিকি বুলি আছিলে তেওঁ গায়ন, ত্ৰিদীপ ডেকা বুলি আছিলে।
1: সেইকেইজনকো আপোনাৰ প্ৰতিষ্ঠান বা আপুনি আপুনিও তেওঁলোকক সংস্থাপন দিছে?
0: হয়, সংস্থাপন এতিয়ালৈকে আছেই বাৰু,
1: হয়
0: তিনি চাৰিজন। আৰু ইয়াৰ আমি মালবোৰ ক্ৰয় কৰোঁ, যেনে কাঠবোৰ কাটি পেলাই বনোৱা হয়, সেইসকল বঙালী সম্প্ৰদায় যিবিলাক আমাৰ খোলৰ খোলাবিলাক বা ঢোলৰ খোলাবিলাক তৈয়াৰ কৰে, নেগেৰা খোলাবিলাক, সেইসকল বঙালী সম্প্ৰদায় লোক, তেওঁলোক আছেই, সেইসকলেও মানে আমাৰ জৰিয়তে চলি থাকে। আমাৰ কামটো হ'ল কি, প্ৰায় ছয় সাতজন মানুহে মানে ইয়াত জড়িত হৈ থাকে, যেনে ঢোলৰ খোলাবিলাক তৈয়াৰ কৰা বা চামৰাৰ ক্ষেত্ৰত তৈয়াৰ কৰা, আমি নিজেও নিৰ্মাতা, গতিকে সেনেকৈ গোটেইখিনি বিভাগে বিভাগে চলি থকা যায়। কৰ্মচাৰীটো বহুতেই,
1: হয়,
0: ঠায়ে ঠায়ে মিলি থাকে।
1: বৰ্তমান আপুনি এই ঢোল ঢোল নিৰ্মাণৰ ক্ষেত্ৰত বা খোল, নেগেৰা, বিভিন্ন ধৰণৰ যিখিনি চামৰাৰ বাদ্যযন্ত্ৰখিনি নিৰ্মাণৰ ক্ষেত্ৰত আপুনি জড়িত হৈ আছে, এই বাদ্যযন্ত্ৰখিনি এতিয়া বৰ্তমান চাহিদা কেনেকুৱা?
0: এতিয়া আগতে অলপ কমি আছিলে, এতিয়া আপোনাৰ আগতে খোল এটা বিচাৰিবলৈ গোটেই গাঁওখনত দুটা বা তিনিটা খোল থাকে, এতিয়া যুৱ প্ৰজন্মৰ যিটো হেঁপাহ, যিটো আৰু আমাৰ যিটো শংকৰদেৱ কলাকৃষ্টি
1: কলাকৃষ্টিৰ প্ৰতি আগ্ৰহ যি
0: জন্মি আছে, আৰু বহু ধৰণৰ এতিয়ালৈকে এতিয়া চাহিদাটো যথেষ্ট ভাল, আৰু ৱৰ্ল্ড ৰেকৰ্ডটো হৈ গৈছে আমাৰ মানে বিহু ঢোলৰ,
1: বিহু ঢোলৰ হয়,
0: আগৰ ঢোলৰ আপোনাৰ ছটা সাতটা এনেকুৱা ঢোলৰ মানে কিছুমান কাম হয়, এতিয়া আমি এটা মাহত 400-500 ঢোল দি মানে বলে নোৱাৰোঁ।
1: আৰু বিহুৰ সময়ত কেনেকুৱা হয়?
0: সময়ত বহুত ধৰণৰ আমাৰ গোটেই মাঘৰ পৰা দোকান 24 ঘণ্টাই খোলা থাকে। আমি মানে যোৱা বছৰ কি হৈছিলে, 150 মানুহ ঘূৰাই পঠিয়াব লগা হৈছিলে, 6-7 মানুহ কাৰিকৰে কাম কৰিবলৈ পৰা নাই, আমি 150 ঢোল ঘূৰাই পঠিয়াব লগা হৈছিলে, প্ৰায় 350-400 ঢোল আমি বাহিৰত নতুন ঢোল পঠাইছোঁ, আকৌ 300-400 আকৌ আমি ৰিপেয়াৰিং কৰিব লগা হৈছে বিভিন্নজনক, আৰু এইটো ইঞ্জিনিয়াৰিং কাম নহয় নহয়, মানুহৰ ৰেহাই কৰা, গতিকে সেইকাৰণত আৰু এই 3 মাহ দোকান 24 ঘণ্টাই খোলা থাকে, তাতো আমাৰ টোপনি বোলা বস্তুটো নাথাকে সেইটো সময়ত,
1: চাহিদা মানে পূৰ্ণ উদ্যমত আছিলে,
0: বহুত আৰু হিচাপ কৰিবলৈ নোৱাৰিব। আৰু আগত আমি নগাঁও মৰিগাঁৱৰ ভিতৰতে আবদ্ধ আছিলোঁ, এতিয়া আপোনাৰ শদিয়াৰ পৰা ধুবুৰীলৈকে আমাৰ দোকানৰ মানে গোটেই মালবিলাক কয়
1: গ্ৰাহকবিলাক সেইবিলাক জেগাৰ পৰাও আহে,
0: নামৰূপত পঠাইছোঁ আমি, ডিব্ৰুগড়, তিনিচুকীয়া এনেধৰণৰ, আৰু ইফালে আমাৰ নলবাৰী, বৰপেটা তেনেধৰণকৈ মানে বিভিন্ন স্থানত, বঙাইগাঁও যোৱা বছৰ, এনেকৈ গোটেই অসমতে দিবলৈ আমি সক্ষম হৈছোঁ আৰু এতিয়ালৈকে।
1: অসমৰ বাহিৰতো দিছে নেকি আপোনাৰ?
0: বাহিৰত এন জি অ'ৰ জৰিয়তে আমি হেৰি কৰিছিলোঁ, মানে অকণমান আমাৰ সেইটো অসুবিধাৰ কাৰণে বাহিৰলৈ নিবলৈ অলপ যো জা কৰিছিলে, সেইটো বঙাইগাঁও গৈছে সেইখিনি, কিন্তু আমাৰ ভাৰতৰ বাহিৰলৈ যাবলৈও অলপ কথা পাতিছিলে, অকণমান খেলি মেলি কাৰণে এতিয়ালৈকে সেইটো অফ হৈ আছে। আজিকালি বিহু ঢোলটো ৱৰ্ল্ড ৰেকৰ্ড ঢোল নহয় বাহিৰতো,
1: এতিয়া আশা ৰাখিছোঁ বাহিৰতো আপোনাৰ যশ কীৰ্তি বিয়পি পৰক,
0: আপোনালোকৰ আশীৰ্বাদ পালেতো হ'বই আৰু।
1: হয়, ঠিকে আছে। আপুনি বিভিন্ন ধৰণৰ এইবিলাক বাদ্যযন্ত্ৰ নিৰ্মাণ কৰিছে, বিভিন্ন ধৰণৰ মানুহ আপুনি লগ পাইছে, আপোনাৰ তেনেকুৱা কিবা অভিজ্ঞতা আছে নেকি?
0: অভিজ্ঞতা বুলিবলৈ মানে কথাখিনি, অভিজ্ঞতাটো এতিয়া ভালেই লাগে, আগৰ তুলনাত এতিয়া যিসকল যুৱ প্ৰজন্ম যিটো উৎসাহ আৰু বিষয়বস্তুটো জানিবলৈ বিচাৰে বা শিকিবলৈ বিচাৰে, সেইখিনি আমাৰ বেছি উৎসাহ লাগে। আকৌ আমাৰ মোৰ এটা কথা কি, উৎসাহটো এইটো, আমি অসমীয়া মানুহ হিচাপে যিটো আপোনাৰ 6-7 হাজাৰ টকা এটা চাউনি দাম হৈ থাকে, আমি তাৰ মূল্যটোত আমি 2000 হ'লেও কমাই দিবলৈ চেষ্টা কৰোঁ। যিসকল যুৱ প্ৰজন্ম মানে এতিয়া ঢোলৰ বিষয়ে শিকে বা 20-10 জন আমাৰ আগত কৈ আহি আমি 10 জনে শিকিম, এইটো এইটো বস্তু আমাক খুৰা এইটো এনেকৈ লাগিব, বৰা এনেকৈ লাগিব, গতিকে আপুনি কিবা এটা কৰক,
1: তাৰমানে ন শিকাৰো আপুনি অলপ হ'লেও ৰেহাই দিব দিয়ে,
0: ৰেহাই বুলি উদগনিটো বাহক,
1: হয়,
0: গতিকে তেওঁলোক আগুৱাই গ'লে আমাৰ গোটেই আৰু এটা কথা, এই সাংস্কৃতিক পথাৰখন নাথাকিলে আমাৰ অসমীয়া জাতিটো আধৰুৱা।
1: গতিকে
0: এই পুলিবোৰ ৰোপণ কৰিলেহে আমাৰ জৰিয়তে, বেলেগে ব্যৱসায় কৰিছে কিন্তু মই জীৱন সংগ্ৰামটো চলাৰ বাদে বাকী ন শিকাৰুসকলক আগবঢ়াই নিব পাৰোঁ নেকি, তাৰ এটা মই মানে বৃহৎ প্ৰচেষ্টা কৰি থাকোঁ। তাৰ বাদেও এতিয়া মোৰ ল'ৰাটোৰ জৰিয়তে আপোনাৰ প্ৰায় 28 ল'ৰা ছোৱালী আমাৰ এটা বিহু টীম ইয়াতে এই প্ৰায় 10 হ'ল, ৰামধেনু বিহু হুঁচৰি দল বুলি ক'লে, আমাৰ ঘৰতে ৰাখি আমি মানে প্ৰতিষ্ঠানটো জীয়াই ৰাখিছোঁ। সেই অনুসাৰে আমিও শিল্পী মনটো আছে, কাৰণটো হ'ল খোলৰ লগত জড়িত আছিলোঁ প্ৰায় এতিয়া 32-33 খোলৰ লগতে জড়িত হৈ আছিলোঁ। মানে ধৰি লওক ভাওনা সংস্কৃতিটো আমাৰ পৰম্পৰা, আমাৰ গোষ্ঠীগতই আমি মানে 52 বংশধৰ, গতিকে তেজত এটা সাংস্কৃতিক দিশটো তেজত বৈ আছে নহয়, সেই কাৰণটোতে মানে গোটেই ল'ৰা ছোৱালীখিনি আগুৱাই গ'লে মানে কাৰণটো হ'ল, আগত মই নেগেৰাজু কাষত বহি থাকিলে সৰুতে আমাক দবিয়াইছিলে বা দবাটোৰ কাষত লাহে লাহে গ'লে খেদাই পঠাইছিলে, এই মনটো মানে সোমাই গ'ল যে সোমাই যোৱাৰ লগে লগে মোৰ ক্ষেত্ৰত যিটো হৈছিলে এই ক্ষেত্ৰতো যাতে আমাৰ আজিকালি ল'ৰা ছোৱালীখিনি
1: নহয়, তেওঁলোকৰ আগ্ৰহ আছে যেতিয়া আপুনি তেওঁলোকে বজালে ভাল ভাল পায় সেইটো কথা।
0: গতিকে আৰু এটা সময়ত নগাঁৱলৈ আহিবলৈ তবলাযোৰ শিকাৰ হেঁপাহ আছিল, আমাৰ 5 বাই ভনী আছিলে, সেইটো এটা দুখৰ বিষয় ৰৈ গ'ল। বিষয়বস্তুটো আমাৰ আগ্ৰহ আছে যদিও দেউতাই দিব পৰা নাছিল, আৰু একেবাৰে তথৈ বছ আমাৰ মানে জীৱন সংগ্ৰামটো দেউতাই যেনে তেনে চলালে আৰু, গতিকে দেউতাক সহায় কৰিবৰ কাৰণে এইখিনি শিল্প বিদ্যালয় আহিব লগা হ'ল। আৰু এনে এটা পৰ্যায় পাম যে এইটো ভবা নাছিলোঁ বাৰু, কিন্তু ব্যৱসায়ী হিচাপেহে আছিলোঁ। এতিয়াতো মানে শিল্পী পথাৰখনত অকণমান সকলোৱে এটা আগ্ৰহ আকৌ মানে এটা সন্মান পাইছোঁ, এইটো আপোনালোকৰ জৰিয়তেও পাইছোঁ। গতিকে সেই প্ৰাণটো থকাৰ কাৰণে এতিয়া যাতে ল'ৰা ছোৱালীখিনিয়ে, মোৰটোৱে বুলিবলৈ নহয়, যিমান ল'ৰা ছোৱালী থাকে ওচৰে পাঁজৰে, অনুৰোধ কৰিলে মই বিভিন্ন ধৰণৰ সহায় কৰি দিওঁ, তবলাই হওক ঢোলেই হওক খোলেই হওক এনেধৰণকে বস্তুখিনি।
1: আপুনি আগতে ভাওনা সবাহত খোল বাদনৰ লগত জড়িত আছিলে?
0: মই সেইটো জড়িত আছোঁৱে বাৰু, কমকৈ হ'লেও বেছিকৈ নোৱাৰিলেও ৰাইজৰ ওচৰত মানে এখন কৈ দিয়া যায় আৰু নাট
1: ভাওনা। এইখিনিতে সুধিব বিচাৰিছোঁ, আপুনি ভাওনাৰ লগত জড়িত বুলি কৈছে, আপুনি ভাওনাৰ কিবা বচন মনত আছে?
0: মই ভাওনা নকৰোঁ, এই খোলৰ মানে ধৰি লওক গায়ন শৈলীয়ে হওক বা খোল বজোৱাৰ ক্ষেত্ৰত মই বায়ন শৈলীতে থাকোঁ। তাৰপৰা অলপ চলপ এতিয়া ধৰি লওক গীতৰ লগত ৰাগৰ লগত এটা মানে সম্পৰ্ক হোৱাৰ বাবে, আৰু জ্যেষ্ঠসকল যেতিয়া নাইকিয়া হৈ আহিছে, আমি এই গুৰি নধৰিলেতো নহ'ব, গতিকে এতিয়া সেই মাজে সময়ে অলপ অলপকৈ, বেছিকৈ নহয়।
1: আপোনাৰ কিবা মনত আছে যদি আমাৰ শ্ৰোতাসকলক গাই শুনাব নেকি?
0: শ্ৰোতাসকলক মানে এতিয়া কথাটো হ'ল কি, এই কেলি গোপালৰ এইটো জীৱাত্মা আৰু পৰমাত্মা যিটো প্ৰভু ভগৱন্ত আৰু গোপীসকল আমাৰ জীৱাত্মা আমিয়ে, গোপীসকল আমিয়ে, গতিকে আমিতো বোলে এইটো নহয়, আমিয়ে গোপী বা পৰমাত্মা প্ৰভু ভগৱন্ত এজন আছিলে, এই তেতিয়া এই গীতটো মানে গোৱা হৈছিলে যিটো, সেই

0: এনেধৰণৰ।
1: খুব ভাল
0: আৰু
1: লাগিছে
0: ধৰি লওক মানে এতিয়া পটককৈ বস্তুটো নোলায়,
1: হয়,
0: আৰু
1: অকণমানে গাইছে আপুনি,
0: হয়
1: ভালে লাগিছে।
0: আৰু কথাটো ভাওনা আখৰা আমি মাত্ৰ অলপ চলপকৈ ইফাল সিফাল কৰি থাকোঁ, তেনেকুৱা ধৰণৰ বা গায়ন বা বায়ন তেনেকুৱা নহয়, কিন্তু ৰাইজে এখন আসন দিয়ে, তাত
1: প্ৰস্তুতি চলি আছে
0: প্ৰস্তুতি
1: বৰ্তমান,
0: চলি আছে,
1: হয়।
0: তেনেকুৱা আৰু।
1: এইখিনিতে আপোনাৰ সুযোগ্য পুত্ৰ, তেওঁ ঢোল বাদনৰ লগত জড়িত, তেওঁ বিহু গীতো গায়, সোণাৰাম ডেকা, তোমাক তুমি বুলিয়ে কৈছোঁ, সৰু ল'ৰা যিহেতুকে, আমাক অকণমান গীতৰ বিহু গীত অকণমান গাই শুনাবা নেকি, বা ঢোল অকণমান বজাই শুনোৱাবা নেকি?

0: ধন্যবাদ
1: ধন্যবাদ, খুব সুন্দৰকৈ গালা, ভাল লাগিলে। তুমি এই প্ৰশিক্ষ মানে ঢোলবাদন বা এই গায়নৰ লগত কেনেকৈ জড়িত হ'লা বা কেনেকৈ মনলৈ আহিলে এই মানে এই প্ৰক্ৰিয়াটোৰ বিষয়ে কোৱাচোন অকণমান।
0: হয়, মানে 5 বছৰৰ পৰাই আমাৰ গাঁৱৰে দাদা বাইদেউসকলে এনেকৈ প্ৰগ্ৰাম চগ্ৰাম কৰি ফুৰে, অলপ তাৰে গৈ চাওঁ, তাতে অলপমান শিকিবলৈ যত্ন কৰোঁ, ঘৰত আহিলে অলপমান শিকিবলৈ যত্ন কৰোঁ। ঢোল মানে দেউতাৰ তাতে থাকে, যাওঁ দোকানলৈ।
1: কিবা প্ৰশিক্ষণ লৈছিলা নেকি?
0: প্ৰশিক্ষণ বুলি তেনেকৈ নহয়, মানে 5 বছৰৰ পৰা বজাই বজাই দাদাসকলে লৈ লৈ তেনেকৈ অলপ চলপ শিকালে। তাৰপিছত নগাঁও জিলাৰ ৰহাত কৰ্মশালা হয়, তাতে শিকিবলৈ গৈ তেনেকৈ শ্ৰীযুত জিন্দু কটকী ছাৰ, তেওঁ অলপমান গুৰি ধৰি দিছিলে, আৰু প্ৰসেনজিৎ কোঁৱৰ ছাৰ।
1: হয়, তেনেকৈ আগুৱাই গৈ আছা। তোমাৰ উজ্জ্বল ভৱিষ্যত কামনা কৰিছোঁ, আগুৱাই যোৱা এনেকৈ।
0: ধন্যবাদ।
1: আৰু পৰৱৰ্তী পৰ্যায়ত কিবা এনেকুৱা আৰু বেলেগ ধৰণৰ কিবা এনেকুৱা পৰিকল্পনা আছে নেকি, মানে এই ক্ষেত্ৰত ঢোল বাদনৰ ক্ষেত্ৰত আগুৱাই যাবলৈ কিবা পৰিকল্পনা কৰিছা নেকি?
0: তেনেকৈ নহয় বাৰু, প্ৰগ্ৰামবিলাক হৈ থাকে, তেনেকৈ এজন ভাল শিল্পী হ'বলৈ আশা আছে আৰু।
1: যত্ন কৰিবা।
0: যত্ন কৰিম।
1: হয় হয়, ধন্যবাদ থাকিল। হয়, এতিয়া বিনোদ ডেকা আপোনাৰ ওচৰলৈ আহিছোঁ। আপোনাৰ পুত্ৰই এই ধাৰাটো অব্যাহত ৰাখিব, তেওঁলোকৰ নিচিনা তেওঁলোকৰ চামৰ যিখিনি ল'ৰা ছোৱালী আছে, আজিৰ প্ৰজন্মখিনি যিখিনি নৱপ্ৰজন্ম বুলি কোৱা হয়, এই প্ৰজন্মই আপোনাৰ যিকোনো ধৰণৰ বাদনৰ ক্ষেত্ৰত, ঢোল বাদনেই হওক বা খোল বাদনেই হওক, যিকোনো বাদনৰ ক্ষেত্ৰত আপুনিতো বহুতখিনি ল'ৰা ছোৱালী লগ পাই আছে, তেওঁলোকৰ আগ্ৰহ কেনেকুৱা?
2: আগ্ৰহটো এতিয়া মানে আমাৰ, আপোনাক এটা কথা কৈছোঁ, বাকীসকলে দুখ পাব নালাগে বাৰু, বিহু এই সাংস্কৃতিক দিশটো আমাৰ নায়িকীসকলৰ বেছি আগ্ৰহ। কিন্তু এতিয়া আপোনাৰ 8000 টকা এটা ঢোল, কিন্তু বাপেকে হাজিৰা কৰি চলাব, বহীপাত এক দিস্তা কিনিবলৈ উপায় নাই, কিন্তু প্ৰবল হেঁপাহ আৰু তেওঁলোকে বেছি মানে পাৰদৰ্শিতাটো বেছি তেওঁলোকৰ
1: মনটো আছে।
2: গতিকে মই ইয়াতে ধৰি লওক 28টা ল'ৰা ছোৱালী আছে, মই এতিয়া আপোনাৰ 10টা ঢোল তাতে দিছোঁ। যাৰ ঢোল নাই, বতাই মই ঢোল নাই, মই ঢোল বজাব, মই বিহু এবাৰ নহ'ব চাগে, গতিকে 10টা ঢোল মই 10জনক দি দিছোঁ বজাবলৈ, ছিজনটো চলাবলৈ। তেনেধৰণক মাঘৰ পৰা ধৰি পেলাই 10টা ঢোল, 10টা ঢোলৰ দাম 80,000 টকা। তেনেকুৱাকৈ ধৰি লওক আৰু কোনোবা আহিলে মানে এনেকুৱা হয়, ব্ৰহ্মপুৰতে তেনেকুৱা আছে, বোলে খুৰা এইটো কথা, এতিয়া মই অমুকলৈ যাব লাগিছিল, এতিয়া মোৰ ঢোলটো এনেকুৱা বোলে লৈ আহিবি। যিটো যিখন অকণমান যিখিনি কাম 2000 টকা হয় কামখিনি, মই খুব কম খৰচত যেনে তেনে কিবা এটা কৰিবলৈতো যাবই লাগিব,
1: এনেধৰণকৈ
2: মই আগবঢ়াই দিয়া যায় কামখিনি। বেয়া লাগে মানে মনবিলাক আমাৰ যিখিনি নাইকিয়া মানুহ, যিখিনি আমাৰ চহা খেতিয়কৰ ল'ৰা ছোৱালীখিনিয়ে সেই সাংস্কৃতিক বিষয়টোৰ লগত জড়িত, তেনেকুৱাকৈ আগুৱাই নিবলৈ পালে মোৰ মনটো ভাল লাগে তেওঁলোকক, এনেকৈ আগবঢ়াই নিয়ে আছোঁ বাৰু।
1: আপুনি মানে বহুখিনি ল'ৰা ছোৱালীক এনেকৈ সহায়ৰ হাত আগবঢ়াইছে।
2: হয়, সেইটো। আৰু এতিয়া যিসকল আমাৰ বায়ন, এই বায়নসকল কোনো দৰমহা পোৱা ব্যক্তি নহয়, এই বায়নসকলে সদায় দিন হাজিৰা কৰাই ব্যক্তি, কিন্তু বায়নসকল নহ'লে আমাৰ নামঘৰৰ সাংস্কৃতিক অনুষ্ঠানবিলাক আধৰুৱা, নাট ভাওনা গুৰুজনা মানে সৃষ্টিৰাজীৰ নাট ভাওনাবিলাক আধৰুৱা, কিন্তু এই বায়নসকলৰে আমি এতিয়া কোনোদিনাখনতো আমাক পিছফি নাচায়, কোনো নুসুধেও, আমি কামখিনি কৰি থাকিব পাৰিলে ভাল, কিন্তু যেতিয়া নেকি ৰোগাগ্ৰস্ত হ'ব, এটা ঔষধৰ কাৰণে তেওঁলোক পৰি থাকিব লগা হয়। এতিয়া শুলটোৰ বিষয়টো হ'ল 2500 টকা, 3000 টকা যদি চাৱনি কৰিব লগা হয়, খোলাটো আছে, খোলাটোহে আছে, কিন্তু চাৱনি কৰিব লগা হ'লে 2500, কিমান দিন হাজিৰা কৰিব লাগিব, গতিকে সেইখিনি মানে সকাহ মই দিবলৈ চেষ্টা কৰোঁ। তো বায়নটো

0: বাইনটোৱে হৈ থাকক, কাৰণ আমাৰ গোটেই সাংস্কৃতিক পথাৰখনৰ গুৰুজনা একেবাৰে অংগ, বায়ন বায়ন গায়ন সূত্ৰধাৰ
1: হয়
0: গুৰুজনাৰ অংগ। গতিকে এইসকলক জীয়াই ৰাখিব পাৰিলে, এইসকল জীৱিত থাকিলেহে আমাৰ অসমীয়া কলাসৃষ্টি গুৰুজনা সৃষ্টিটো জীয়াই থাকিব।
1: এইসকলে আমাৰ গুৰুজনাৰ সৃষ্টিৰ সূত্ৰধাৰ বুলি ক'ব
0: হয়
1: পাৰি।
0: হয় গোটেই সূত্ৰ মানে সূতা, এই সূতাডালে আমাৰ সমূহ ৰাইজক এই গায়ন বায়ন সূত্ৰ নাট ভাৱীয়াসমূহকে বান্ধি ৰাখে।
1: হয়
0: যেনেকৈ মণিডালৰ গুটি এটা সূতাডাল ছিগি গ'লে এই মণিডালৰ এটা এটাকৈ যদি থানবান হৈ যাব, গতিকে এইসকলে গোটেই সূত্ৰ এই সূতাডালে আমাক সমস্তকে মানে বান্ধি ৰাখি আছে। এওঁলোকেই যদি এনেকৈ পৰি থাকে আৰু যদি অচলা অৱস্থাত থাকে তেতিয়াতো আমাৰ নাথাকিব। এতিয়া আজিকালি অলপ ভাল হৈছে, যিবিলাক স্কুল হৈছে স্কুলত প্ৰশিক্ষণ দিছে, আগততো তেনেকুৱা বায়ন এজনে হেৰি কৰে, আজিকালি স্কুল হৈ গ'ল আৰু আজিকালি অকণমান চাহিদাও বাঢ়িছে। যেনে স্কুল এখনত নাম লগাই দিয়াৰ লগে লগে এটা পইচা উপাৰ্জিত হয়, আগৰ বায়নসকলৰতো পইচাৰ লগত জড়িত নহয়,
1: হয়
0: খালি কলাকৃষ্টিৰ ওপৰতে তেওঁলোকৰ আগ্ৰহটো বেছি। আজিকালি ল'ৰা ছোৱালীবিলাকক তেনেকুৱাকৈ এটা পাৰিশ্ৰমিক দিব লগা হয়, দিব লাগিবও, সেইটো এটা এতিয়া অলপ বান্ধা হেৰি হ'ল আৰু, সেইকাৰণে চাহিদা পাইছে আৰু আগ্ৰহবিলাক বেছি হৈ গৈছে।
1: হয়
0: সেইটো
1: আপোনাৰ এতিয়া আপুনি যিটো নিৰ্মাণ কাৰ্যৰ লগত জড়িত হৈ আছে,
0: হয়
1: এই ক্ষেত্ৰত আপুনি ঢোল বাদনে হওক, খোল বাদনে হওক, নেগেৰা, বিভিন্ন ধৰণৰ চামৰাৰ বস্তুবিলাক আপুনি তৈয়াৰ কৰে, এই তৈয়াৰ কৰোঁতে আপুনি কাৰোবাক কোনো আকৌ ভৱিষ্যত প্ৰজন্মক কাৰোবাক এনেকৈ প্ৰশিক্ষণৰ ব্যৱস্থা ৰাখিছে নেকি? কাৰো
0: প্ৰশিক্ষণ
1: আপোনাৰ এই ধাৰাটো কোনোবাইতো আগুৱাই লৈ যাব লাগিব
0: এতিয়া
1: তাৰ ক্ষেত্ৰত।
0: আমি এতিয়া মই খুব চেষ্টাই কৰোঁ, এতিয়া ধৰি লওক 6-7 জনে প্ৰশিক্ষণ লৈ আছিলে। এতিয়া কথা এটা হৈছে কি জানে, জীৱন আৰু জীৱিকা নিৰ্বাহৰ কাৰণে মোৰ তাত কাম কৰি শিকিব লগা হ'লে, আমি 7 বছৰ শিকিছিলোঁ মানে পইচা বোলা বিষয়বস্তুটো নাছিলে, আমাৰ চেষ্টাটো আছিলে আমি পৰৱৰ্তীত আগুৱাই যাম, তেতিয়া আমি কিবা এটা হাতৰ বিদ্যাটো থাকিলে আমি জীৱন চলিব পাৰিম। কিন্তু এতিয়া এনেকুৱা নহয়, এতিয়া শিকিব লগা হ'লেই মোক হাজিৰা কিমান দিবি প্ৰথম কথা, আচোন এইখিনি এইখিনি এনেকৈ এনেকৈ কৰিলে এইটো এনেকুৱা হ'ব, এফালা মোক হাজিৰা কিমান দিবি, কিন্তু বিষয়বস্তুটোত সোমোৱাই নাই, হাজিৰা কিমান দিবি কথাটোৱে সোধে। গতিকে মইতো সেই পাৰিশ্ৰমিক কিবা এটা দিমেই, আমাৰ আৰু মস্তিষ্কই নকয় যে বোলে মই কামখিনি কৰাই লৈছোঁ, এনেকৈ এনেকৈ দেখুৱাই আছোঁ, তেওঁ কৰি আছে, তেওঁ দিনটো এনেই যাওক, সেইটো নকওঁ। কিন্তু আমি আগতে শিকিছিলোঁ কোনো কাৰণতে বেতন লোৱা নাছিলোঁ, বেতন পাছত পাম। এতিয়াতো আমি এতিয়া মোৰ দোকানখন আছিলে মাত্ৰ 500 টকাৰ দোকান, 500 টকাৰ দোকান এখনে আজি কিমান আগবাঢ়ি গ'ল আৰু কিমানক চলাই থাকিব লগা হৈছে। এটা এটা কৰ্মচাৰীক মই 14,000কৈ, 15,000, 20,000 এনেকৈ মই দৰমহা দি আছোঁ। গতিকে এতিয়া এতিয়াতো আসনখন সুকীয়া, গতিকে তেতিয়া যদি মই তেনেকৈ মোক হাজিৰা কিমান দিবি মই কোৱা হ'লেতো সেইটো নহ'লেহেঁতেন,
1: মনটো লাগিব, লগতে
0: আগ্ৰহটো বেছি লাগিব। এটা পাৰিশ্ৰমিক পাবই, তেওঁ চলিব লগা কিছুমান হেৰিত পাৰিশ্ৰমিক পাবই বাৰু, কিন্তু সেই তেনেকুৱা ক্ষেত্ৰতে হয় মোক হাজিৰা কিমান দিবি, তেতিয়া মানে মনটো খুব এটা বেয়া লাগে আৰু। আমাৰ অসমীয়া জাতিটোৰ ভিতৰতে যদি বস্তুখিনি থৈ যাব পাৰে, কেৱল চাকৰি পাছে পাছে দৌৰি থাকিলে, কিন্তু এতিয়া আমাৰ জীৱনটোত আমি যেনেকুৱা আছিলোঁ দেউতাৰ জীৱনটোত, আমি এতিয়া সম্পূৰ্ণ সুকীয়া, চলিবলৈ খুব ধুনীয়া এটা পথ আৰু চলাবলৈও পাৰোঁ আৰু চলিবলৈও পাৰোঁ খুব ধুনীয়াকৈ।
1: আমাৰ অসমীয়া সমাজত যিটো আপুনি ঢোল খোল নেগেৰা এই নিৰ্মাণৰ লগত জড়িত হৈ আছে, খুব খুব কম সংখ্যক মানুহে আছে। এতিয়া আপোনাৰতো আৰ্থিকভাৱে এই কামটো কৰিয়েতো আপুনি আৰ্থিকভাৱে খুব স্বচ্ছল অৱস্থাত আছে, আমাৰ অসমীয়া মানুহখিনিও এই বিষয়ে জ্ঞাত হ'ব লাগিব আৰু তেওঁলোকৰ কিছুমান আগ্ৰহো আহিব লাগিব, আগ্ৰহ জন্মিব লাগিব যে এই বিষয়ত আমি কিছু চৰ্চা কৰিব পাৰোঁ নেকি বা আমি কেনেকৈ আগুৱাই যাম।
0: উচ্চ নিচ ভাৱটো মানে আহিলে আগুৱাই যাব নোৱাৰিব। আৰু বস্তুটো হ'ল চামৰা, যদিও গুৰুজনাই অৱদান, এই চামৰা বিষয়টো ক'ৰ পৰা আহিল, এইবিলাক ধৰি লওক যেনে বাদ্যযন্ত্ৰবোৰৰ পৰা, গুৰুজনাই অৱদান। তাত চামৰা লগালেহে ঢোলটো হ'ব, চামৰা লগালেহে খোলটো হ'ব। সেই গায়জনীয়ে বা হালোৱাটোৱে তেওঁ পুণ্য এটা আগত পুণ্য অৰ্জন কৰিব লাগিব, তেতিয়াহে সি আকৌ ইয়ালৈ আহিব লাগিব। এতিয়া ধৰি লওক এই ঢোলটোৰ যিখন চামৰা, এই চামৰাখন ঢোল গৰুটো বহুত মৰিছে, গৰু বহুত মৰিছে, কিন্তু কথাটো হ'ল এই প্ৰত্যেকটো গৰুৱেতো ঢোলত বা দবাটোত নেগেৰাত লগা নাই, পুণ্য অৰ্জন থাকিলেহে এই বিষয়বস্তুটোলৈ আহি পাব, নামঘৰত সোমাব, ক'ৰবাত তেওঁ আগৰ পুণ্য অৰ্জন আছে, গতিকে আজিও ভকতত লাগি আছে। এতিয়া চব গৰু, কোনোটো গৰু এতিয়া আপোনাৰ জোতা চেণ্ডেল বনাই আছে, এতিয়াতো জোতা চেণ্ডেল ভৰিতে লাগি আছে, সেইবোৰ গৰু চালে নিৰ্মিত জোতা চেণ্ডেলবোৰ, যিমান লেডাৰৰ যেনে জেকেটবিলাক, গতিকে সেইবিলাকতো গৰু চালে নিৰ্মিত, সেইবিলাকতো আমি পিন্ধিহে আছোঁ, কিন্তু এইখিনি বস্তু আমি নামঘৰত সোমোৱাই থৈছোঁ, সেই পুণ্য

0: ভজনটো লাগিব, পূৰ্ণ থাকিব লাগিব, তেতিয়াহে সুলত হ'ব, তেতিয়া ভকতৰ মাজলৈ আহিব এইখিনি বস্তু। তেতিয়াহে পূৰ্ণ থকাৰ কাৰণেহে এইসকল এতিয়া গোটেই আনন্দ উৎসৱটো চলি আছে।
1: হয়,
0: আনন্দ থাকিলেহে ভগৱন্তৰ কৃপা থাকিব,
1: সুন্দৰতাটো ভগৱান পোৱা যায়।
0: হয়, সেইটো আনন্দতে ভগৱান।
1: হয়, পাতিঢোলটোৰ লগতো আপুনি জড়িত হৈ আছে নেকি, মানে পাতিঢোল বজাব পাৰে নেকি আপুনি?
0: ল'ৰাটোৰ প্ৰশিক্ষণ লৈছিলে আপোনাৰ, মই এই বিষয়টো ঢোললৈ নাই বাৰু, কিন্তু কথাটো হ'ল মই ল'ৰাটোক যিমানখিনি আগুৱাই নিব পাৰোঁ। কয় আমাৰ ৰহাৰে প্ৰসেনজিৎ কোঁৱৰ, তেওঁ মৰিগাঁও মানিপুৰত এটা কৰ্মশালা, চৰকাৰীভাৱে কৰ্মশালা তৈয়াৰ কৰিছিলে পাতিঢোলৰ প্ৰশিক্ষণত। আমাৰ ল'ৰাটোৰ জৰিয়তে 10জনমানক লৈ গৈছিলোঁ মই বাৰবুজীয়াৰ পৰা, তাতে প্ৰশিক্ষণ প্ৰাপ্ত। তাৰ পৰা বিহু সুৰক্ষা কমিটি শিৱসাগৰলৈ লৈ গৈছিলে, অব্যাহত আছে পাতিঢোলৰ।
1: হয়, তেতিয়াহ'লে এইখিনিতে সোণাৰাম ডেকা, আপোনাৰ ল'ৰাৰ পৰা পাতিঢোলৰ সেৱা অকণমান শুনিব বিচাৰিম।
2: মই এই পাতিঢোলৰ গুৰুঘাটখন অলপমান বজাই শুনাবলৈ লৈছোঁ।

0: তোমাৰ ভৱিষ্যত জীৱনৰ উজ্জ্বল কামনা কৰিলোঁ। ডেকাদেৱকে সুধিব বিচাৰিছোঁ, আপোনাৰ ভৱিষ্যত কেনেকুৱা ধৰণৰ আৰু পৰিকল্পনা আছে?
1: কিছু ল'ৰা ছোৱালী এনেধৰণকে কিছুমান প্ৰশিক্ষণ,
0: মানে ঢোল বাদনৰ আপুনি প্ৰশিক্ষণৰ এখন প্ৰতিষ্ঠান
1: কৰিম বুলি মোৰ মনত প্ৰবল হেঁপাহ আছে।
0: আপোনাৰ পৰিকল্পনা
1: আছে? মই তেনেধৰণকে প্ৰতিষ্ঠানটো জীয়াই থকালৈকে কৰিব পৰালৈকে মই নিজে এইখিনি তৈয়াৰ কৰি দি তেতিয়া সংস্থাপন হ'ব, সেইখিনিহে পৰিকল্পনা, বেলেগ আৰু পৰিকল্পনা নাই। জীয়াই থাকিবলৈ মানুহক অনেক লাগে, কিন্তু সেইখিনি বস্তু লগত যোৱা বস্তু নহয়।
0: খুব সুন্দৰ পৰিকল্পনা। এই বাদনৰ আমাৰ এই অসমীয়া সংস্কৃতি জীয়াই ৰাখিবলৈ হ'লে আমাৰ এইসমূহ বাদন শিল্পৰ লগত জড়িত সকলোৱে হ'ব লাগিব। যেনেকৈ বিহু এফাকি গালেই নহ'ব, যেতিয়া ঢোলৰ চেওটো বজাব লাগিব, তেতিয়াহে মানুহৰ মনত সেই আনন্দৰ সঞ্চাৰটো হয়। হয়, আপুনি খুব সুন্দৰ পৰিকল্পনা কৰিছে। আপোনাৰ এই পৰিকল্পনা যাতে সফল হয় তাকে কামনা কৰিছোঁ।
1: ইয়াৰ গুৰিতে তাৰ মাক,
0: হয়
1: তাৰ মাক এই প্ৰতি আগ্ৰহ, আৰু 30টা ল'ৰা ছোৱালী মাকে লগতে লৈ ফুৰে বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানৰ কৰ্মশালাবিলাকত, ধৰি লওক শিৱসাগৰ, ৰহা, নগাঁও, মৰিগাঁও, এনেকৈ কৰি তাৰ জৰিয়তে তাক লগত লৈ পেলাই 30টা ল'ৰা ছোৱালী লগতে লৈ ফুৰে মাক।
0: পৰিয়ালৰ সকলোটিয়ে মানে জড়িত হৈ আছে এই ক্ষেত্ৰত। সকলোকে ধন্যবাদ জনাইছোঁ। হয়, আপোনাক বিশেষভাৱে ধন্যবাদ জনাইছোঁ। আজি আমাৰ অনুষ্ঠান সামৰাৰো সময় হৈছে। আপোনালোক দুয়োজনকে ধন্যবাদ জনাইছোঁ আমাৰ নিমন্ত্ৰণ ৰক্ষা কৰি ইমানখিনি সময় দিয়াৰ বাবে। পুনৰবাৰ আপোনালোকক ধন্যবাদ জনাইছোঁ। আমাৰ অনুষ্ঠান ইমানতে সামৰিছোঁ।
1: আমিও সমূহ আকাশবাণী নগাঁও কেন্দ্ৰসমূহ কৰ্মকৰ্তাক আমাৰ হিয়াবৰা মৰম আৰু আমি সশ্ৰদ্ধ প্ৰণিপাত জনাইছোঁ যাতে আগলৈকে এনেধৰণকে আগুৱাই লৈ যাওক, আমি তাহে কামনা কৰিছোঁ।
0: হয়, ধন্যবাদ। শ্ৰোতাসকল, ইমান পৰে শিল্পীৰ পৃথিৱী দেৱমুখী এই অনুষ্ঠানটিত মৰিগাঁও জিলাৰ বাৰপূজিয়াৰ ঢোল নিৰ্মাণৰ লগত জড়িত শিল্পী বিনোদ ডেকা আৰু তেখেতৰ সুযোগ্য পুত্ৰ সোণাৰাম ডেকাৰ সৈতে হোৱা কথা বতৰা শুনিলে। অনুষ্ঠানটি সামৰি মই বন্তিশিখা বৰুৱাই আজিলৈ আপোনালোকৰ পৰা বিদায় লৈছোঁ। নমস্কাৰ।
2: শিল্পীৰ পৃথিৱীত এভুমুখী অনুষ্ঠানটি শুনিলে। শ্ৰোতাই অনুষ্ঠান শুনিছে আকাশবাণী নগাঁও কেন্দ্ৰৰ পৰা FM বেণ্ডৰ 102.7 মেগাহাৰ্টজত। আকাশবাণী নগাঁও কেন্দ্ৰৰ জৰিয়তে আপুনি আপোনাৰ ব্যৱসায়ৰ বিজ্ঞাপন আগবঢ়াব পাৰিব। ইয়াৰ বাবে আকাশবাণী নগাঁও কেন্দ্ৰৰ বিজ্ঞাপন বিভাগৰ লগত যোগাযোগ কৰক। যোগাযোগৰ নম্বৰ 9435053214। FM বেণ্ডৰ 102.7 মেগাহাৰ্টজত এয়া আকাশবাণী নগাঁও। এতিয়া 7:00 নিয়োগ বাতৰি আৰু 7:05 অসমীয়া বাতৰি আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা ৰিলে কৰি শুনোৱা হ'ব।

0: গান শুনিলে, যুগুদায় আগবঢ়ালে প্ৰবাল কুমাৰ শৰ্মাই।
1: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু নিয়োগ বাতৰি, আগবঢ়াইছে উৎপল বৰাই।
2: কৰ্মচাৰী চয়ন আয়োগে 731টা ষ্টেনোগ্ৰাফাৰ গ্ৰেড চি আৰু গ্ৰেড ডি পদৰ বাবে আবেদন বিচাৰিছে। প্ৰাৰ্থী উচ্চতৰ মাধ্যমিক পৰীক্ষাত উত্তীৰ্ণ হোৱা হ'ব লাগিব। প্ৰাৰ্থীৰ বয়স গ্ৰেড চি পদৰ ক্ষেত্ৰত 18 বছৰৰ পৰা 30 বছৰৰ ভিতৰত হ'ব লাগিব আৰু গ্ৰেড ডি পদৰ ক্ষেত্ৰত 18 বছৰৰ পৰা 27 বছৰৰ ভিতৰত হ'ব লাগিব। বিতং তথ্য আৰু আবেদনৰ বাবে প্ৰাৰ্থীয়ে ssc.gov.in এই ৱেবছাইট চাব পাৰে। আবেদনৰ শেষ তাৰিখ 15 মে'। ৰিজাৰ্ভ বেংক অৱ ইণ্ডিয়াত খালী হোৱা 60টা পদৰ বাবে আবেদন বিচৰা হৈছে। অফিচাৰ ইন গ্ৰেড বি, ডিয়াৰ, জেনেৰেল 40টা পদ। প্ৰাৰ্থী কমেও স্নাতক হ'ব লাগিব। অফিচাৰ ইন গ্ৰেড বি, ডিয়াৰ, DEPR 10টা পদ। প্ৰাৰ্থী ইকনমিক্স, ফাইনেন্স অথবা ইয়াৰ লগত জড়িত যিকোনো বিষয়ত MA বা MSc হ'ব লাগিব। অফিচাৰ ইন গ্ৰেড বি, ডিয়াৰ, DSIM 10টা পদ। প্ৰাৰ্থী ষ্টেটিষ্টিক্স, মেথমেটিক্স, মেথমেটিকেল ষ্টেটিষ্টিক্স, এপ্লাইড ষ্টেটিষ্টিক্স, কোৱাণ্টিটেটিভ ইকনমিক্স, ইকনমেট্ৰিক্স বা ইনফৰ্মেটিক্স বিষয়ত মাষ্টাৰ্ছ ডিগ্ৰী থকা হ'ব লাগিব। পদসমূহৰ দৰমহাৰ নিৰিখ মাহে 78,450 টকাৰ পৰা 141,600 টকালৈ, লগত অন্যান্য বানচ থাকিব। প্ৰাৰ্থীৰ বয়স 21 বছৰৰ পৰা 30 বছৰৰ ভিতৰত হ'ব লাগিব। বিতং তথ্য আৰু আবেদনৰ বাবে প্ৰাৰ্থীয়ে rbi.org.in এই ৱেবছাইট চাব পাৰে। আবেদনৰ শেষ তাৰিখ 20 মে'। ইউনিয়ন বেংক অৱ ইণ্ডিয়াত খালী হোৱা 1,865টা এপ্ৰেণ্টিছ পদৰ বাবে আবেদন বিচৰা হৈছে। অসমৰ প্ৰাৰ্থীৰ বাবে পদৰ সংখ্যা 29। প্ৰাৰ্থী স্নাতক হ'ব লাগিব। প্ৰাৰ্থীৰ বয়স 20 বছৰৰ পৰা 28 বছৰৰ ভিতৰত হ'ব লাগিব। প্ৰশিক্ষণৰ কালছোৱাত গাঁও অঞ্চলৰ শাখাত মাহে 15,000 টকাকৈ, নগৰ অঞ্চলৰ শাখাত মাহে 18,000 টকাকৈ

0: অগ্নিযুগৰ গান।
1: অগ্নিযুগৰ কিৰিঙতী মই নতুন অসম গঢ়িম।
2: ডক্টৰ ভূপেন হাজৰিকাৰ জন্ম শতবৰ্ষ উপলক্ষে আমাৰ দৈনিক আয়োজন অগ্নিযুগৰ গান।
1: ও মোৰ প্ৰিয় জনগণ, মই গাওঁ তোমাৰ
0: প্ৰতি পুৱা 8:15 পৰা 8:25 সুধা কণ্ঠৰ গীত।
2: বিবিধ ভাৰতে গুৱাহাটীত অগ্নিযুগৰ গান।
3: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া বাতৰি শুনিবলৈ পাব।

Iya, akah bani. পুৱাৰ বাতৰিৰ সৈতে আৰু ইটালীৰ ছদিনীয়া ভ্ৰমণসূচীৰে আজি স্বদেশৰ পৰা ৰাওনা হ'ব। বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ডঃ এছ জয়শংকৰে শান্তি আৰু সুৰক্ষা বিশ্ব শৃংখলাৰ কেন্দ্ৰবিন্দু হৈ আছে বুলি প্ৰকাশ কৰিছে। নীটৰ প্ৰস্তুতিৰ পৰ্যালোচনা চলাৰ উদ্দেশ্যে কালি সন্ধিয়া কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ বাসগৃহত উচ্চ পৰ্যায়ৰ বৈঠক অনুষ্ঠিত হয়। উত্তৰ প্ৰদেশত যোৱা 37 ঘণ্টাত ধুমুহা, বৰষুণ আৰু বজ্ৰপাতৰ ফলত কমেও 111 জন লোকে প্ৰাণ হেৰুৱায়। আৰু IPL ক্ৰিকেট প্ৰতিযোগিতাত যোৱা নিশা মুম্বাই ইণ্ডিয়ানছে পাঞ্জাব কিংছক 6 উইকেটত পৰাস্ত কৰে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আজি সংযুক্ত আৰব আমেৰি ৰাষ্ট্ৰ, নেডাৰলেণ্ডছ, নৰৱে আৰু ইটালীৰ ছদিনীয়া ভ্ৰমণসূচীৰে স্বদেশৰ পৰা ৰাওনা হ'ব। 5খন দেশৰ এই ভ্ৰমণৰ প্ৰথম পৰ্যায়ত আজি তেওঁ সংযুক্ত আৰব আমেৰি ৰাষ্ট্ৰত উপস্থিত হ'ব। তাত তেওঁ দেশখনৰ ৰাষ্ট্ৰপতি শ্বেখ মহম্মদ বিন জায়েদ আল নাহিয়ানক সাক্ষাৎ কৰিব। দুয়োগৰাকী নেতাই বিভিন্ন দ্বিপাক্ষিক বিষয়, বিশেষকৈ শক্তি সহযোগিতা, পাৰস্পৰিক স্বাৰ্থজড়িত আঞ্চলিক আৰু আন্তঃৰাষ্ট্ৰীয় বিষয় লৈ মত বিনিময় কৰিব। তেওঁলোকে লগতে শক্তিশালী ৰাজনৈতিক, সাংস্কৃতিক, অৰ্থনৈতিক আৰু জনসম্পৰ্কত বিশেষ গুৰুত্ব আৰোপেৰে দেশ দুখনৰ মাজৰ দ্বিপাক্ষিক সৰ্বাত্মক কৌশলগত সহযোগিতাক আগুৱাই নিয়াৰ বিভিন্ন উপায় সম্পৰ্কেও আলোচনা কৰিব। নেতা দুগৰাকীৰ মাজৰ আলোচনাত শক্তি সুৰক্ষাৰ বিষয়টোৱে আগস্থান লাভ কৰাৰ সম্ভাৱনা আছে। প্ৰধানমন্ত্ৰীৰ ভ্ৰমণৰ পূৰ্বে সাংবাদিকৰ সৈতে হোৱা কথা বতৰাত বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ৰ পাশ্চাত্যৰ দেশসমূহৰ বাবে থকা অতিৰিক্ত সচিব অসীম মহাজনে কয় যে শক্তি দুয়োখন দেশৰ মাজৰ সম্পৰ্কৰ এটা গুৰুত্বপূৰ্ণ স্তম্ভ। তেওঁ কয় যে সংযুক্ত আৰব আমেৰি ৰাষ্ট্ৰ যোৱা বছৰ ভাৰতৰ বাবে খাৰুৱা তেলৰ চতুৰ্থ সৰ্ববৃহৎ উৎস আছিল আৰু দেশখনৰ পৰা আমদানি কৰা তেলেৰে দেশৰ প্ৰায় 11% আৱশ্যকতা পূৰণ হৈছিল। তেওঁ লগতে ভাৰতীয় কোম্পানীসমূহে আবুধাবি নেশ্যনেল অইল কোম্পানী গেছৰ সৈতে বছৰি প্ৰায় 45 লাখ মেট্ৰিক টন তৰলীকৃত প্ৰাকৃতিক গেছ LNGৰ দীৰ্ঘকালীন চুক্তিত স্বাক্ষৰ কৰিছে। দেশক প্ৰয়োজন হোৱা LPGৰ প্ৰায় 40% সংযুক্ত আৰব আমেৰি ৰাষ্ট্ৰৰ পৰা আমদানি কৰা হয়। ভাৰতীয় কোম্পানীসমূহে দেশখন তেল কোম্পানীসমূহত যথেষ্ট ধন বিনিয়োগ কৰিছে আৰু ইয়াৰ পৰা উভয় দেশৰ মাজৰ বৰ্ধিত শক্তি সহযোগিতা প্ৰতিফলিত হৈছে। প্ৰধানমন্ত্ৰীৰ সংযুক্ত আৰব আমেৰি ৰাষ্ট্ৰৰ অষ্টম ভ্ৰমণ সন্দৰ্ভত দেশখনত থকা ভাৰতীয় ৰাষ্ট্ৰদূত দীপক মিট্টালে কালি কয় যে অঞ্চলটোত অভূতপূৰ্ব উন্নয়ন আৰু প্ৰত্যাহ্বানৰ সন্মুখীন হোৱাৰ সময়ত কৰা শ্ৰীমোদীৰ এই ভ্ৰমণ বিশেষ তাৎপৰ্যপূৰ্ণ হৈ উঠিছে। প্ৰধানমন্ত্ৰীৰ এই ভ্ৰমণে দুই দেশৰ মাজত শক্তি সুৰক্ষা, বিনিয়োগ, নিত্য নতুন প্ৰযুক্তি আৰু ৰাজনৈতিক সহযোগিতা অধিক সুদৃঢ় কৰিব বুলি আশা কৰা হৈছে। ভাৰতৰ অধ্যক্ষতাত ব্ৰিক্ছ ৰাষ্ট্ৰগোষ্ঠীয়ে এই বছৰ বহুত্ববাদৰ সুদৃঢ়কৰণ, বহনক্ষম উন্নয়নৰ প্ৰসাৰ, অৰ্থনৈতিক স্থিতিস্থাপকতা বৃদ্ধি আৰু অধিক সৰ্বাত্মক বিশ্ব শৃংখলা নিৰ্মাণৰ বাবে একেলগে কাম কৰিব বুলি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে প্ৰকাশ কৰিছে। ব্ৰিক্ছ ৰাষ্ট্ৰগোষ্ঠীসমূহৰ বিদেশ মন্ত্ৰী আৰু প্ৰতিনিধি মণ্ডলৰ মুৰববীসকলৰ সৈতে কালি নতুন দিল্লীত হোৱা কথোপকথনত প্ৰধানমন্ত্ৰীয়ে এইদৰে প্ৰকাশ কৰে। শ্ৰীমোদীয়ে কয় যে ব্ৰিক্ছ ৰাষ্ট্ৰগোষ্ঠী উন্নয়নশীল ৰাষ্ট্ৰসমূহৰ মাজত সহযোগিতা বৃদ্ধি আৰু গ্লোবেল ছাউথ হিচাপে পৰিচিত উন্নয়ন আৰু অৰ্থনৈতিক দিশৰ পৰা তুলনামূলকভাৱে কম উন্নত ৰাষ্ট্ৰসমূহৰ আকাংক্ষা পূৰণৰ গুৰুত্বপূৰ্ণ মঞ্চৰূপে পৰিগণিত হৈছে। ইয়াৰ পূৰ্বে ব্ৰিক্ছ ৰাষ্ট্ৰসমূহ বিদেশ মন্ত্ৰীসকলৰ বৈঠকত অংশগ্ৰহণ কৰি বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ডঃ জয়শংকৰে কয় যে শান্তি আৰু সুৰক্ষা বিশ্ব শৃংখলাৰ কেন্দ্ৰবিন্দু হৈ আছে। তেওঁ কয় যে শেহতীয়া সংঘৰ্ষৰ ফলত আলোচনা আৰু কূটনীতিৰ গুৰুত্ব অধিক বৃদ্ধি পাইছে। জটিলতা আৰু অনিশ্চয়তাৰে ভৰা বৰ্তমানৰ বিশ্বত আলোচনাৰ মাধ্যমেৰে সমতা আৰু উমৈহতীয়া অথচ ভিন ভিন দায়িত্বৰ আদৰ্শৰাজিক বৰ্তাই ৰাখি বহনক্ষম উন্নয়নৰ প্ৰক্ৰিয়া আগুৱাই নিয়া

উচিত বুলি মন্ত্ৰীগৰাকীয়ে মন্তব্য কৰে। ডঃ জয়শংকৰে কয় যে প্ৰযুক্তিগত উন্নয়নে গোলকীয় প্ৰেক্ষাপট সলনি কৰিছে আৰু সুশাসন তথা সৰ্বাত্মক বিকাশৰ বাবে প্ৰযুক্তি ব্যৱহাৰ কৰিব পৰা যায়। তেওঁ কয় যে উমৈহতীয়া স্বাৰ্থৰ খাতিৰত সন্ত্ৰাসবাদৰ বিৰুদ্ধে সহযোগিতা সুদৃঢ় কৰাটো অত্যন্ত জৰুৰী। বৈদেশিক পৰিক্ৰমাৰ মন্ত্ৰীগৰাকীয়ে লগতে অংশগ্ৰহণকাৰী দেশসমূহক ধন্যবাদ জ্ঞাপন কৰে আৰু ব্ৰিক্ছ পৰিকাঠামোৰ অধীনত সহযোগিতা সুদৃঢ়কৰণৰ প্ৰতি প্ৰকাশ কৰা প্ৰতিশ্ৰুতিবদ্ধতাৰ শলাগ লয়। তেওঁ কয় যে সকলো সহযোগী আৰু সদস্য ৰাষ্ট্ৰই দ্বিপাক্ষিক তথা বহুপাক্ষিক আলোচনাৰ জৰিয়তে ঘনিষ্ঠ আৰু নিয়মীয়া যোগাযোগ ৰক্ষা কৰা উচিত। আজিৰ বৈঠকে অৱধাৰণাৰ বিনিময় আৰু বিভিন্ন বিষয়ত সহমত গঢ়ি তোলাৰ বাবে মঞ্চ প্ৰদান কৰিব বুলি আশা প্ৰকাশ কৰে। তেওঁ কয় যে বৰ্তমান বিশ্বৰ বিভিন্ন অংশত চলি থকা সংঘৰ্ষ, অৰ্থনৈতিক অনিশ্চয়তা আৰু বাণিজ্য, প্ৰযুক্তি তথা পৰিৱেশ বিষয়ক প্ৰত্যাহ্বানে গোলকীয় প্ৰেক্ষাপট সলনি কৰিছে আৰু এনে পৰিস্থিতিত ব্ৰিক্ছ ৰাষ্ট্ৰসমূহে গঠনমূলক আৰু সুস্থিৰ ভূমিকা পালন কৰিব বুলি আশা বৃদ্ধি পাইছে। তেওঁ কয় যে বিশ্বৰ কেইবাখনো দেশ শক্তি, খাদ্য, সাৰ আৰু স্বাস্থ্য সুৰক্ষাৰ ক্ষেত্ৰত প্ৰত্যাহ্বানৰ সন্মুখীন হৈছে আৰু ব্ৰিক্ছ ৰাষ্ট্ৰগোষ্ঠীয়ে তেওঁলোকক ইয়াৰ প্ৰতি ফলপ্ৰসূ সঁহাৰি জনোৱাত সহায় কৰিব পাৰে। বৈঠকৰ দ্বিতীয় দিনা আজি ব্ৰিক্ছ @20 স্থিতিস্থাপকতা, উদ্ভাৱন, সহযোগিতা আৰু বহনক্ষমতা গঢ়ি তোলা বিষয়ত আলোচনা অনুষ্ঠিত হ'ব। ইয়াৰ পাছতে গোলকীয় প্ৰশাসন আৰু বহুত্ববাদী ব্যৱস্থাৰ সংস্কাৰ বিষয়ক আন এখন আলোচনা সত্ৰ অনুষ্ঠিত হ'ব। উল্লেখযোগ্য যে ব্ৰিক্ছৰ বিদেশ মন্ত্ৰীসকলে ইয়াৰ পূৰ্বে ৰাষ্ট্ৰসংঘৰ সাধাৰণ পৰিষদৰ 80 সংখ্যক অধিৱেশনৰ আগেয়ে যোৱা বছৰৰ 26 ছেপ্টেম্বৰত বৈঠকত মিলিত হৈছিল। এই বৈঠকত ভাৰতে অধ্যক্ষতা কৰিছিল। চিকিৎসা বিজ্ঞানৰ স্নাতক পাঠ্যক্ৰমত নামভৰ্তিৰ যোগ্যতা নিৰূপণৰ পৰীক্ষা নীটৰ প্ৰস্তুতিৰ পৰ্যালোচনা চলোৱাৰ উদ্দেশ্যে কালি সন্ধিয়া কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ বাসগৃহত উচ্চ পৰ্যায়ৰ এখন বৈঠক অনুষ্ঠিত হয়। বৈঠকত নীট সুচাৰুৰূপে অনুষ্ঠিত কৰাৰ বিভিন্ন দিশ সম্পৰ্কে বিস্তৃতভাৱে আলোচনা কৰা হয়। বৈঠকত উচ্চ শিক্ষা বিভাগৰ সচিব, স্কুলীয়া শিক্ষা বিভাগৰ সচিব, ৰাষ্ট্ৰীয় পৰীক্ষণ সংস্থাৰ সঞ্চালক প্ৰধান, CBSEৰ অধ্যক্ষ আৰু কেন্দ্ৰীয় বিদ্যালয় সংগঠন আৰু নবোদয় বিদ্যালয়ৰ আয়ুক্তৰ লগতে অন্য জ্যেষ্ঠ বিষয়াসকল উপস্থিত থাকে। উত্তৰ প্ৰদেশত যোৱা 37 ঘণ্টাত ধুমুহা বৰষুণ আৰু বজ্ৰপাতৰ ফলত কমেও 111 জন লোকে প্ৰাণ হেৰুৱায় আৰু অন্য 200 জন আহত হয়। প্ৰতি ঘণ্টাত প্ৰায় 100 কিলোমিটাৰ বেগেৰে বলা ধুমুহাৰ ফলত ৰাজ্যখনৰ বিভিন্ন অংশত বিস্তৰ ক্ষতি হোৱা বুলি জানিব পৰা গৈছে। ধুমুহা বৰষুণৰ বাবে ঠায়ে ঠায়ে খেতিও নষ্ট হৈছে। ধুমুহা বৰষুণৰ ফলত প্ৰয়াগৰাজ, ভাদোহী, মিৰ্জাপুৰ, ফতেহপুৰ আৰু বাৰাণসীত সৰ্বাধিক ক্ষতি হোৱাৰ বাতৰি পোৱা গৈছে। মুখ্যমন্ত্ৰী যোগী আদিত্যনাথে জিলাধিপতি আৰু সংশ্লিষ্ট বিষয়াসকলক ক্ষয়ক্ষতিৰ মূল্যায়নৰ বাবে ঠাইতে গৈ জৰীপ চলাবলৈ নিৰ্দেশ দিছে। তেওঁ লগতে 3 ঘণ্টাৰ মূৰে মূৰে ক্ষতিপূৰণৰ স্থিতিৰ বিষয়ে কৈছে। অসমতো কিছুদিনৰ পৰা চেগা চুৰুকাকৈ বৰষুণ হৈ আছে। ভাৰতীয় বতৰ বিজ্ঞান বিভাগে গুৱাহাটী মহানগৰকে ধৰি ৰাজ্যখনৰ বিভিন্ন জিলাত 2-3 দিনলৈ বিজুলী ঢেৰেকনিৰে ধাৰাসাৰ বৰষুণ হোৱাৰ আগলি বতৰা দিছে। বৰষুণৰ পৰিপ্ৰেক্ষিতত বিভিন্ন ঠাইত পানী জমা হোৱা আৰু ভূমিস্খলনৰ আশংকা কৰি জিলা কৰ্তৃপক্ষ তথা অসম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণে তাৎক্ষণিক সঁহাৰি ব্যৱস্থা সাজু ৰাখিছে। পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণে গুৱাহাটী মহানগৰীৰ জনসাধাৰণক যাৱতীয় সতৰ্কতা অৱলম্বন কৰিবলৈ আহ্বান জনাইছে। IPL ক্ৰিকেট প্ৰতিযোগিতাত যোৱা নিশা হিমাচল প্ৰদেশৰ ধৰমশালাত অনুষ্ঠিত এখন খেলত মুম্বাই ইণ্ডিয়ানছে পাঞ্জাব কিংছক 6 উইকেটত পৰাস্ত কৰে। মুম্বাই ইণ্ডিয়ানছে 201 ৰাণৰ বিজয় লক্ষ্যৰে খেল আৰম্ভ কৰি 19 অভাৰ আৰু 5টা বলত 4টা উইকেট হেৰুৱাই 205 ৰাণ সংগ্ৰহ কৰে। মুম্বাই ইণ্ডিয়ানছৰ হৈ তিলক বৰ্মাই 33টা বলত 55 ৰাণ কৰি আউট নোহোৱাকৈ থাকে। ইয়াৰ পূৰ্বে পাঞ্জাব কিংছে প্ৰথমে বেট ধৰাৰ আমন্ত্ৰণ লাভ কৰি নিৰ্ধাৰিত 20 অভাৰত 8টা উইকেটৰ বিনিময়ত 200 ৰাণ সংগ্ৰহ কৰে। পাঞ্জাবৰ হৈ প্ৰভছিমৰণ সিঙে সৰ্বাধিক 57 ৰাণ কৰে। তিলক বৰ্মাক প্লেয়াৰ অব দ্য মেচ হিচাপে ঘোষণা কৰা হয়। প্ৰতিযোগিতাত আজি লক্ষ্ণৌত হ'বলগীয়া এখন খেলত চেন্নাই ছুপাৰ কিংছ লক্ষ্ণৌ ছুপাৰ জায়েন্টছৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। খেলখন সন্ধিয়া 7:30 বজাত আৰম্ভ হ'ব। মাকাউত অনুষ্ঠিত একাদশ চান্দা বিশ্বকাপ উচু চেম্পিয়নশ্বিপত ভাৰতৰ অপৰ্ণা দাহিয়াই 52 কিলোগ্ৰাম শাখাত সোণৰ পদক অৰ্জন কৰিছে। অপৰ্ণাই ফাইনেলত বিশ্ব চেম্পিয়ন ভিয়েটনামৰ থি ফুং এনগা এনগোক পোনপটীয়া ছেটত পৰাস্ত কৰে। 12 মেৰ পৰা আৰম্ভ হোৱা প্ৰতিযোগিতাখনত এয়া হৈছে ভাৰতৰ প্ৰথমটো পদক। কেন্দ্ৰীয় অনুসন্ধানকাৰী সংস্থাই ADA গ্ৰুপৰ অন্যতম কোম্পানী ৰিলায়েন্স কমিউনিকেশ্যনৰ বিৰুদ্ধে ৰুজু হোৱা গোচৰ সংক্ৰান্তত মুম্বাই, গুৰুগ্ৰাম আৰু বাংগালুৰুৰ 7টা চৌহদত তালাচী চলায়। কেইবাহাজাৰ কোটি টকাৰ জালিয়াতিৰ অভিযোগত বিভিন্ন ৰাজহুৱা খণ্ডৰ বেংক আৰু LIC দাখিল কৰা অভিযোগৰ ভিত্তিত বিগত কেইটামান মাহৰ ভিতৰত অনিল আম্বানী নেতৃত্বাধীন ৰিলায়েন্স গ্ৰুপৰ বিৰুদ্ধে 7

0: বছৰ ৰুজু কৰা বুলি সংস্থাটোৱে জানিবলৈ দিয়ে। বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰিসমূহ পুনৰ এবাৰ। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী সংযুক্ত আৰব আমেৰী ৰাষ্ট্ৰ, নেডাৰলেণ্ডছ, নৰৱে আৰু ইটালীৰ ছদিনীয়া ভ্ৰমণসূচীৰে আজি স্বদেশৰ পৰা ৰাওনা হ'ব। বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ডঃ জয়শংকৰে শান্তি আৰু সুৰক্ষা বিশ্ব শৃংখলাৰ কেন্দ্ৰবিন্দু হৈ আছে বুলি প্ৰকাশ কৰিছে। নীটৰ প্ৰস্তুতিৰ পৰ্যালোচনা চলোৱাৰ উদ্দেশ্যে কালি সন্ধিয়া কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ বাসগৃহত এখন উচ্চ পৰ্যায়ৰ বৈঠক অনুষ্ঠিত হয়। উত্তৰ প্ৰদেশত যোৱা 34 ঘণ্টাত ধুমুহা বৰষুণ আৰু বজ্ৰপাতৰ ফলত কমেও 111 জন লোকে প্ৰাণ হেৰুৱায়। আৰু IPL ক্ৰিকেট প্ৰতিযোগিতাত যোৱা নিশা মুম্বাই ইণ্ডিয়ানছে পাঞ্জাব কিংছক 6 উইকেটত পৰাস্ত কৰে। আমাৰ এতিয়া বাতৰি ইমানতে অন্ত পৰি পৰৱৰ্তী বাতৰি পুৱা 7:55 শুনিবলৈ পাব।
1: FM বেণ্ডৰ 102.7 MHz এয়া আকাশবাণী নগাঁও। এতিয়া আগবঢ়াইছো সুপ্ৰভাত। আজিৰ সুপ্ৰভাত অনুষ্ঠানটি যুগুতাই আগবঢ়াইছে নিৰ্মালী বৰাদত্তয়।

0: শ্ৰোতালৈ প্ৰীতি সম্ভাষণ জনাই আজিৰ সুপ্ৰভাত অনুষ্ঠান মুকলি কৰিছোঁ। স্বামী বিবেকানন্দই উল্লেখ কৰিছে, যি পাৰ হৈ গ'ল সেই অতীতলৈ আৰু উভতি নাচাবা, কেৱল আগলৈ চোৱা আৰু অসীম শক্তিৰে, অদম্য উৎসাহেৰে তথা দুৰ্জয় সাহসেৰে আগবঢ়া, তেতিয়াহে মহৎ লক্ষ্যত উপনীত হ'বা। আজি শুক্ৰবাৰ, 1948 চনৰ বহাগ মাহৰ 31 তাৰিখ আৰু 2026 চনৰ মে' মাহৰ 15 দিন। আজি সূৰ্যোদয়ৰ সময় আছিল পুৱা 4:40:34 আৰু সূৰ্যাস্তৰ সময় বিয়লি 5:55:50। আজি কৃষ্ণা চতুৰ্দশী। শ্ৰোতা বন্ধু, আজি বিশ্ব পৰিয়াল দিৱস। প্ৰতিবছৰে 15 মে'ত এই দিৱস পালন কৰা হয়। 1993 চনত ৰাষ্ট্ৰসংঘৰ সাধাৰণ পৰিষদত গৃহীত এক প্ৰস্তাৱ অনুসৰি বিশ্ব পৰিয়াল দিৱস পালন কৰি অহা হৈছে। এই দিৱসে পৰিয়ালৰ সৈতে জড়িত বিভিন্ন বিষয়বোৰৰ সন্দৰ্ভত সজাগতা বৃদ্ধি কৰাৰ লগতে পৰিয়ালসমূহৰ ওপৰত প্ৰভাৱ পেলোৱা সামাজিক, অৰ্থনৈতিক আৰু ভৌগোলিক প্ৰক্ৰিয়াসমূহৰ বিষয়ে জ্ঞানবৰ্ধনত সহায় কৰে। এই দিৱসৰ দিনা সমগ্ৰ বিশ্বজুৰি বিভিন্ন দেশে বিভিন্ন কাৰ্যসূচী, অনুষ্ঠান আদিৰ আয়োজন কৰা দেখা যায়। বিভিন্ন কৰ্মশালা আৰু আলোচনা চক্ৰ অনুষ্ঠিত হোৱাৰ লগতে টিভি আৰু ৰেডিঅ' যোগেও বিশেষ অনুষ্ঠান আদি প্ৰচাৰিত হয়। এইখিনিতে এজন মানুহৰ বাবে পৰিয়ালৰ প্ৰয়োজনীয়তা কিমান, এই সম্পৰ্কে আজি আমাক কৈছে শিক্ষয়িত্ৰী মৌচুমী শৰ্মাই।
1: পৰিয়াল এটি শিশুৰ পৰা আৰম্ভ কৰি এজন বৃদ্ধলৈকে যি আৱৰি ৰাখে মৰম, সেৱা, শুশ্ৰূষাৰে কোনো হানি বিঘিনি নোহোৱাকৈ। সেয়েহে প্ৰতিজন ব্যক্তিৰ সুস্থ বিকাশত পৰিয়ালৰ ভূমিকা অপৰিসীম বুলি ক'ব পাৰি। পৰিয়াল নাথাকিলে মানুহে ঘৰখনতে একাকিত্বত ভোগে। সেয়েহে পৰিয়ালে প্ৰতিজন মানুহক সমানে গুৰুত্ব প্ৰদান কৰি মৰম ভালপোৱাৰে লালন পালন কৰি পাৰস্পৰিক সন্মান কৰিলে প্ৰত্যেকৰে শাৰীৰিক, মানসিক, আৱেগিক সুস্থতা গঢ়ি তুলিব পাৰি বা গঢ়ি তোলাটো প্ৰয়োজন। পৰিয়ালটোৰ পৰা পোৱা অকৃত্ৰিম মৰমে বা সেৱাৰে মানুহক নিৰাপত্তা আৰু মানসিক সমৰ্থনতো সহায় কৰে। এটি শিশুৱে বা এজন ব্যক্তিয়ে এটি পৰিয়ালক প্ৰতিনিধিত্ব কৰে। মানুহৰ ব্যক্তিত্ব গঢ়ি উঠাত পৰিয়ালটিৰ পৰিৱেশটোৰ ওপৰতো নিৰ্ভৰ কৰে। সুস্থ পৰিৱেশত শিশুৰ মানসিক বা শাৰীৰিক বিকাশত প্ৰভাৱ পেলায়, যি নেকি সমাজত সুস্থ নাগৰিক কৰি গঢ়ি তোলাত সহায়ক হয়। উদাহৰণস্বৰূপে একক পৰিয়াল আৰু যৌথ পৰিয়াল যদি বিশ্লেষণ কৰি চাওঁ, দেখা পোৱা যায় যে একক পৰিয়ালত ডাঙৰ হোৱা শিশু আৰু যৌথ পৰিয়ালত ডাঙৰ

0: খোৱা শিশু ক'ৰবাত পাৰ্থক্য থাকে, অৰ্থাৎ ভিন্ন পৰিয়ালত ভিন্ন ব্যক্তিত্ব গঢ় লৈ উঠে। পুৰুষ নাৰী বা বয়সৰ পাৰ্থক্য নোহোৱাকৈ সকলো সদস্যই সমানে সুযোগ আৰু সিদ্ধান্ত গ্ৰহণৰ অধিকাৰ পালে শান্তিপূৰ্ণ আৰু সুসংগঠিত পৰিৱেশ গঢ়ি উঠাত সহায়ক হয়। পৰিয়ালত কাম বা সম্পদ বা মৰম আবদাৰৰ সমতা নাথাকিলে শিশুৰ বা এজন মানুহৰ স্বাস্থ্য, সামাজিক সম্পৰ্ক আৰু জীৱনৰ সম্ভাৱনাৰ ওপৰত নেতিবাচক প্ৰভাৱ পেলায়। সেয়েহে পৰিয়াল এটাত সমতা আৰু কল্যাণ সমানে আগবঢ়াই নিলে প্ৰতিজন মানুহৰ সুস্থ বিকাশ সম্ভৱ হয়, লগতে সামাজিক বা পাৰিবাৰিক বৈষম্যও দূৰ কৰিবলৈ সহজ হয়।
1: মৰণোত্তৰভাৱে নেত্ৰ আৰু দেহদান কৰা অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ প্ৰথমগৰাকী মহিলা ইলোৰা ৰায়চৌধুৰী ছাত্ৰাৱস্থাৰ পৰাই প্ৰগতিশীল আৰু গণতান্ত্ৰিক ছাত্ৰ আন্দোলনৰ লগত জড়িত ৰায়চৌধুৰীয়ে স্ত্ৰী শিক্ষাৰ প্ৰসাৰৰ বাবে গুৱাহাটীত সাক্ষৰতা কেন্দ্ৰ স্থাপন কৰি বহুতো অনাক্ষৰী মহিলাৰ মাজত শিক্ষাৰ পোহৰ বিলাইছিল। 2003 চনৰ 17 মাৰ্চত এক ইচ্ছাপত্ৰৰ জৰিয়তে মৃত্যুৰ পিছত নিজৰ দেহটো গুৱাহাটী চিকিৎসালয়লৈ আগবঢ়োৱা ৰায়চৌধুৰীৰ 2003 চনৰ আজিৰ তাৰিখতে 34 বছৰ বয়সত মৃত্যু হৈছিল। তেওঁৰ প্ৰথম মৃত্যুবাৰ্ষিকীতে ইলোৰা বিজ্ঞান মঞ্চ নামৰ স্বেচ্ছাসেৱী সংগঠনটোৰ প্ৰতিষ্ঠা হয়। ইয়াৰ জৰিয়তে অসমতো মৰণোত্তৰ অংগদান, নেত্ৰদান আৰু চিকিৎসা বিজ্ঞানৰ উৎকৰ্ষ সাধনৰ বাবে দেহদানৰ ব্যৱস্থা আৰম্ভ হয়। এগৰাকী বিজ্ঞানী, উদ্ভাৱক, উদ্যোগী, অধ্যাপক লক্ষ্মীনাথ দাস। 20 শতিকাৰ সময়ছোৱাত অসমত বিজ্ঞান জনপ্ৰিয়কৰণত লক্ষ্মীনাথ দাসে মূল্যৱান ভূমিকা পালন কৰিছিল। তেওঁৰ বিজ্ঞানৰ ব্যৱহাৰিক দিশত বিশেষ ৰাপ আছিল। গোপীনাথ বৰদলৈৰ ভায়েকৰ সৈতে লগ লাগি ইণ্ডাষ্ট্ৰিয়েল এণ্ড কেমিকেল পায়োনিয়াৰ্ছ নামে এটা কাৰখানা খুলি ঔষধ, তেল, চিয়াঁহী, চাবোন আদি তৈয়াৰ কৰিছিল। কেশৱকান্ত বৰুৱাৰ লগ হৈ বৰদাস নামে এটা সৰল অসমীয়া লিপি উলিয়াই সেই লিপিৰ এটা টাইপৰাইটাৰো আৱিষ্কাৰ কৰিছিল। 1956 চনত ধুবুৰীত বহা অসম সাহিত্য সভাৰ অধিৱেশনৰ বিজ্ঞান সভাৰ সভাপতি আছিল লক্ষ্মীনাথ দাস। সংগীত, অভিনয় আদিতো ৰাপ থকা লক্ষ্মীনাথ দাসে কেইবাটাও অসমীয়া গানৰ স্বৰলিপি কৰিছিল। বিজ্ঞান বিষয়ক তেওঁৰ 2 প্ৰবন্ধ সাময়িক আলোচনীত প্ৰকাশ পাইছিল। লক্ষ্মীনাথ দাসে 1921 চনৰ অসহযোগ আন্দোলনত যোগ দিছিল আৰু 1926 চনত পাণ্ডুত বহা কংগ্ৰেছ অধিৱেশনতো দেহেকেহে খাটিছিল। 1969 চনত মৃত্যু হোৱা এইগৰাকী বিজ্ঞানী, উদ্ভাৱক, উদ্যোগী লক্ষ্মীনাথ দাসৰ জন্ম হৈছিল 1893 চনৰ আজিৰ তাৰিখতে। এগৰাকী দাৰ্শনিক, সমাজ সংস্কাৰক দেবেন্দ্ৰনাথ ঠাকুৰ। ব্ৰাহ্ম সমাজৰ লগত তেওঁ সক্ৰিয়ভাৱে জড়িত আছিল। কবিগুৰু ৰবীন্দ্ৰনাথৰ পিতৃ দেবেন্দ্ৰনাথ ঠাকুৰে তেওঁৰ মাতৃভাষা বঙালীত বহুকেইখন গ্ৰন্থ লিখিছিল। তাৰ ভিতৰত কেইখনমান উল্লেখযোগ্য হৈছে ব্ৰহ্মধৰ্ম গ্ৰন্থ, আত্মনিৰীক্ষণ, কলিকতা ব্ৰহ্ম সমাজৰ বক্তৃতা, জ্ঞান আৰু ধৰ্মৰ উন্নতি ইত্যাদি। 1817 চনৰ আজিৰ তাৰিখতে দেবেন্দ্ৰনাথ ঠাকুৰৰ জন্ম হয়। এইখিনিতে অনুপ ঘোষালৰ কণ্ঠত এটি গীত শুনি লওঁ আহক।

এইখিনিতে বিশ্ব ইতিহাসত আজিৰ দিনটোৰ উল্লেখনীয় ঘটনা প্ৰবাহত এবাৰ আলোকপাত কৰোঁ আহক। 1859 চনৰ আজিৰ তাৰিখতে বিজ্ঞানী পিয়েৰ কুৰীৰ জন্ম হয়। তেওঁক আধুনিক পদাৰ্থ বিজ্ঞানৰ অন্যতম প্ৰতিষ্ঠাপক হিচাপে গণ্য কৰা হয়। 1903 চনত তেওঁ পত্নী মেৰী কিউৰী আৰু পদাৰ্থ বিজ্ঞানী হেনৰী বেকেৰেলৰ সৈতে যৌথভাৱে পদাৰ্থ বিজ্ঞানৰ নোবেল বঁটা লাভ কৰে। তেজস্ক্ৰিয়তাৰ ওপৰত কৰা গৱেষণাত ৰেডিয়াম আৰু পলনিয়াম নামৰ দুটা মৌল আৱিষ্কাৰ কৰাৰ স্বীকৃতিস্বৰূপে এই বঁটা প্ৰদান কৰা হয়। 1873 চনৰ আজিৰ তাৰিখতে ইষ্ট ইণ্ডিয়া কোম্পানী ভংগৰ সিদ্ধান্ত গ্ৰহণ কৰা হয়। 1886 চনৰ আজিৰ তাৰিখতে কবি এমিলি ডিকিনছনৰ মৃত্যু হয়। ডিকিনছনে প্ৰায় 1800টা কবিতা লিখিছিল, কিন্তু তাৰ ভিতৰত খুব কম সংখ্যকহে তেওঁৰ জীৱিতকালত প্ৰকাশ পাইছিল। তেওঁৰ কবিতাৰ শৈলী তেতিয়াৰ প্ৰচলিত কবিতাৰ ধাৰাৰ পৰা যথেষ্ট পৃথক আছিল, সেয়েহে প্ৰকাশিত কবিতাসমূহো প্ৰকাশকৰ দ্বাৰা যথেষ্ট সংশোধনৰ পাছতহে প্ৰকাশ কৰা হৈছিল। অৱশ্যে 19 শতিকা তথা 20 শতিকাৰ প্ৰথম ভাগত ডিকিনছনৰ প্ৰতিভাই সঠিকভাৱে মান্যতা লাভ নকৰিলেও বৰ্তমান তেওঁ বিশ্বৰ অন্যতম মহান কবিৰূপে স্বীকৃত। 1860 চনৰ আজিৰ তাৰিখতে কংগো গণৰাজ্য স্বাধীন হয়। ভাৰতীয় দৃশ্যপটত 1956 চনৰ আজিৰ তাৰিখতে প্ৰফুল্ল কুমাৰ মহন্তৰ নেতৃত্বত দ্বিতীয়বাৰৰ বাবে অসম গণ পৰিষদ দলে চৰকাৰ গঠন কৰে। 1818 চনৰ আজিৰ দিনটোতে প্ৰথম বাংলা ভাষাৰ বাতৰি কাকত বেংগল গেজেট প্ৰকাশ পায়। শ্ৰোতা, আপোনালৈ পুনৰ শুভেচ্ছা জনাই মই নিৰ্মালী

ভূপেন হাজৰিকাৰ কণ্ঠৰ গীতটি শুনিলে এইবাৰ শুনাবলৈ লৈছোঁ মান্না দে আৰু ভূপেন হাজৰিকাৰ কণ্ঠত অপৰূপা বোলছবিৰ এই গীতটি।

পুলক বেনাৰ্জীৰ কণ্ঠত কেশৱ মহন্তৰ ৰচিত গীতটি শুনিলে। শ্ৰোতাই অনুষ্ঠান শুনিছে আকাশবাণী নগাঁও কেন্দ্ৰৰ পৰা এফ এম বেণ্ডৰ 102.7 মেগাহাৰ্টজত। এইবাৰ শুনাবলৈ লৈছোঁ মৰম বোলছবিৰ এই গীতটি, শিল্পী দীপেন বৰুৱা।

শান্তা বৰুৱাৰ কণ্ঠত হেমন্ত গোস্বামীৰ ৰচিত গীতটি শুনিলে মূৰ্ছনা অনুষ্ঠানটিৰ ইমানতে অন্ত পৰিল। শ্ৰোতাই অনুষ্ঠান শুনিছে আকাশবাণী নগাঁও কেন্দ্ৰৰ পৰা FM বেণ্ডৰ 102.7 মেগাহাৰ্টজত। আকাশবাণী নগাঁও কেন্দ্ৰৰ জৰিয়তে আপুনি আপোনাৰ ব্যৱসায়ৰ বিজ্ঞাপন আগবঢ়াব পাৰিব। ইয়াৰ বাবে আকাশবাণী নগাঁও কেন্দ্ৰৰ বিজ্ঞাপন বিভাগৰ লগত যোগাযোগ কৰক। যোগাযোগৰ নম্বৰ 9435053214। ফোন নম্বৰটি পুনৰ কৈছোঁ, 9435053214। এতিয়া 8 বজাত চামাচাৰ প্ৰভাত, 8:15 মৰ্ণিং নিউজ, 8:30 গীতিমালিকা, 9 বজাত পুৱাৰ আঞ্চলিক বাতৰি, 9:15 জিলাৰ ৰেহৰূপ, ক্ৰমে আকাশবাণী দিল্লী আৰু আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা ৰিলে কৰি শুনোৱা হ'ব।

আজি গীতিমালিকাৰ পুনতেই এয়া হৃদয়ানন্দ গোস্বামীৰ কণ্ঠত আনিছুজ্জামান ৰচিত এটি গীত, প্ৰযোজনা ৰূপজ্যোতি বৰাৰ।

গীতিমালিকা এইবাৰ শুনোৱা হওক ৰিজৱানা চুলতানা আহমেদৰ কণ্ঠৰ এটি গীত। গীতৰ কথা বেদানন্দ দাসৰ, প্ৰযোজনা ৰমেন চৌধুৰীৰ।

গীতিমালিকাত এইবাৰ শুনাবলৈ লৈছো নীতি ভূঞাৰ কণ্ঠৰে এটি গীত, গীতিকাৰ কীৰ্তিকমল ভূঞা, প্ৰযোজনা তৰুণ শৰ্মাৰ।

বিদ্যার্থীৰ অনুষ্ঠান প্ৰাথমিকৰ পৰা মাধ্যমিক বিদ্যালয়ৰ পাঠ্যক্ৰমৰ ভিত্তিত ছাত্ৰ-ছাত্ৰীক সমৃদ্ধ কৰা একমাত্ৰ অনুষ্ঠান। প্ৰচাৰৰ সময় প্ৰতি সোম, বুধ আৰু শুক্ৰবাৰে বিয়লি 5:45 বজাত।

আজি নিশা চাৰে ন বজাত জীৱনৰ দেশবাণী অনুষ্ঠানত অসম আৰক্ষীৰ অৱসৰপ্ৰাপ্ত সঞ্চালক প্ৰধান তথা অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি কুলধৰ শইকীয়াৰ অনাতাঁৰ আত্মজীৱনীৰ চতুৰ্থ খণ্ড শুনিবলৈ পাব। সাক্ষাৎ গ্ৰহণ তপন দত্তৰ, প্ৰযোজনা ভাস্কৰ জ্যোতি গগৈ। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া ন বজাত পুৱাৰ আঞ্চলিক বাতৰি আৰু ন বাজি পোন্ধৰ মিনিটত জিলাৰ ৰেহৰূপ শুনিবলৈ পাব।

এয়া আকাশবাণী গুৱাহাটী। পুৱাৰ আঞ্চলিক বাতৰি ঘাই ঘাই বাতৰিৰ ভিতৰত আছে, জ্যেষ্ঠ বিজেপি নেতা চন্দ্ৰমোহন পাটোৱাৰীৰ অসম বিধানসভাৰ অস্থায়ী অধ্যক্ষ হিচাপে আজি শপত গ্ৰহণ, মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ ৰাজ্যৰ সৰ্বাংগীন উন্নয়নত গুৰুত্ব আৰোপেৰে বিভিন্ন খণ্ডৰ কাম কাজৰ পৰ্যালোচনা, উত্তৰ পূৰ্বাঞ্চলৰ 7খন ৰাজ্যসহ দেশৰ মুঠ 16খন ৰাজ্য আৰু 3খন কেন্দ্ৰীয় শাসিত অঞ্চলত পৰ্যায়ক্ৰমে SIR আৰম্ভ কৰিব বুলি নিৰ্বাচন আয়োগৰ ঘোষণা, 30 মেৰ পূৰ্বে নিম্ন আৰু উচ্চ প্ৰাথমিক বিদ্যালয়ত খালী হৈ থকা শিক্ষক পদৰ তথ্য দাখিল কৰিবলৈ প্ৰাথমিক শিক্ষা সঞ্চালকালয়ৰ নিৰ্দেশ আৰু IPL ক্ৰিকেট প্ৰতিযোগিতাত যোৱা নিশা ধৰমশালাত অনুষ্ঠিত এখন খেলত পাঞ্জাব কিংছৰ বিৰুদ্ধে মুম্বাই ইণ্ডিয়ানছৰ 6 উইকেটত জয়লাভ। জ্যেষ্ঠ বিজেপি নেতা তথা নৱনিৰ্বাচিত বিধায়ক চন্দ্ৰমোহন পাটোৱাৰীয়ে আজি অসম বিধানসভাৰ অস্থায়ী অধ্যক্ষ হিচাপে শপত গ্ৰহণ কৰিব। ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্যই লোকভৱনত দিনৰ 11:30 বজাত আয়োজিত এটা অনুষ্ঠানত শ্ৰীপাটোৱাৰীক শপত বাক্য পাঠ কৰোৱাব। ৰাজ্যপালে কালি বিধায়ক চন্দ্ৰমোহন পাটোৱাৰীক 16 অসম বিধানসভাৰ অস্থায়ী অধ্যক্ষ হিচাপে নিযুক্তি দিয়ে। স্থায়ী অধ্যক্ষ নিৰ্বাচিত নোহোৱা পৰ্যন্ত অস্থায়ী অধ্যক্ষগৰাকীয়ে সদনৰ কাম কাজ পৰিচালনা কৰিব। উল্লেখযোগ্য যে অহা 21 মেত আৰম্ভ হ'বলগীয়া 16 অসম বিধানসভাৰ প্ৰথমখন অধিৱেশনৰ প্ৰথম দিনা অস্থায়ী অধ্যক্ষগৰাকীয়ে নৱনিৰ্বাচিত বিধায়কসকলক পদ আৰু গোপনীয়তাৰ শপত বাক্য পাঠ কৰোৱাব। ইয়াৰ পাছতে বিধানসভাৰ নতুন অধ্যক্ষ নিৰ্বাচন কৰা হ'ব। শাসকীয় বিজেপিয়ে বিধানসভাৰ পৰৱৰ্তী অধ্যক্ষ হিচাপে ভৱানীপুৰ সৰভোগ সমষ্টি বিধায়ক ৰঞ্জিত দাসক মনোনীত কৰিছে। ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্যই কালি নতুনকৈ শপত গ্ৰহণ কৰা 4গৰাকী মন্ত্ৰীক দপ্তৰ বিতৰণ কৰে। সেই অনুসৰি ৰামেশ্বৰ তেলিক ৰূপান্তৰ আৰু উন্নয়ন, শ্ৰম কল্যাণ তথা চাহ জনগোষ্ঠী আৰু আদিবাসী কল্যাণ বিভাগৰ দায়িত্ব অৰ্পণ কৰা হয়। অতুল বৰাক পঞ্চায়ত আৰু গ্ৰামোন্নয়ন, অসম চুক্তি ৰূপায়ণ, সীমা সুৰক্ষা আৰু উন্নয়ন তথা আবকাৰী বিভাগৰ দায়িত্ব দিয়া হৈছে। একেদৰে মন্ত্ৰী চৰণ বড়োক পৰিবহণ আৰু বড়োলেণ্ড কল্যাণ বিভাগৰ দায়িত্ব দিয়াৰ লগতে অজন্তা নেওগক পৰ্যটন, মহিলা আৰু শিশু বিকাশ বিভাগৰ দায়িত্ব প্ৰদান কৰা হয়।

0: দায়িত্বভাৰ গ্ৰহণ কৰি চৰণ বড়োৱে অনাগত সময়ত নিষ্ঠাৰে তেওঁৰ কাৰ্য কৰি যাব বুলি সাংবাদিকৰ আগত ব্যক্ত কৰে।
1: সঁচাকৈ খুব ভালো লাগিছে, আৱেগিক হৈছো। আজি ৰাইজে যে ইমান খুশি, মোৰ নিজৰ গাঁৱৰ ৰাইজ, মই য'ত থাকো ইয়াৰ ৰাইজ, সমষ্টিবাসী ৰাইজ সকলে ওলাই আহিছে আৰু মোক আজি একদম আন্তৰিকতাৰে আদৰিছে। মানে ইয়াৰ পৰাই বুজা যায় যে এইখিনি মোক মন্ত্ৰী ৰূপত দেখাৰ পিছত ৰাইজে যে কিমান খুশি, এই হিচাপে যথেষ্ট আশাও আছে ৰাইজৰ। এই আশাবিলাক মই পূৰণ কৰিব লাগিব। তো যি নহওক, যোৱা 12 তাৰিখৰ শপত লোৱাৰ পিছত আজি মই ডিপাৰ্টমেণ্টত পালোঁ আৰু ডিপাৰ্টমেণ্ট লৈ এতিয়া প্ৰথম ঘৰত আহিছোঁ। ৰাইজে অত্যন্ত উৎফুল্লিত হৈছে, যথেষ্ট খুচি। তো ৰাইজৰ এইখিনি খুচি আৰু আনন্দ দেখা পাই মই অত্যন্ত ভাল লাগিছে। ওদালগুৰিকতো মই পাহৰি নাযাম, ইয়াৰ পৰাই যিহেতু মই ওলাই গৈছোঁ, তাৰ কাৰণে ওদালগুৰিৰ কাৰণে কৰিবলগা বহুত আছে। তো ওদালগুৰিৰ কাৰণে এইবাৰ আমাৰ ডাঙৰ সপোন আছে। এই সপোনটোৱেই হ'ল ওদালগুৰিত প্ৰাইজিক পৰ্যায়ৰ বিশ্ববিদ্যালয় বনাব লাগে আৰু এটা মেডিকেল কলেজ বনাব লাগে। এই বিষয়টো লৈ আমি যথেষ্ট চিৰিয়াছ, চেষ্টা কৰিম আৰু আমাৰ আশাবাদী আমি সফল হ'ব পাৰিম।
0: মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ ৰাজ্যৰ সৰ্বাংগীন উন্নয়নত গুৰুত্ব আৰোপেৰে কালি কেইবাখনো বৈঠকত মিলিত হয় আৰু বিভিন্ন খণ্ডৰ কাম কাজৰ পৰ্যালোচনা কৰে। মুখ্যমন্ত্ৰীগৰাকীয়ে অসম বিদ্যুৎ বিতৰণ কোম্পানী লিমিটেড, অসম বিদ্যুৎ উৎপাদন নিগম লিমিটেড আৰু অসম বিদ্যুৎ গ্ৰীড লিমিটেডৰ সৈতে হোৱা বৈঠকত প্ৰতিষ্ঠান তিনিটাৰ বিভিন্ন প্ৰকল্পৰ কাম কাজৰ পৰ্যালোচনা চলায় আৰু ৰাজ্যৰ বৰ্ধিত বিদ্যুৎ চাহিদা পূৰণৰ বাবে নিৰন্তৰ যোগান সুনিশ্চিত কৰিবলৈ কঠোৰ নিৰ্দেশ দিয়ে। বৈঠকত মুখ্যমন্ত্ৰীগৰাকীয়ে সৰ্বাধিক বিদ্যুতৰ প্ৰয়োজন হোৱা সময়ছোৱাৰ চাহিদাৰ মূল্যায়ন কৰে আৰু বৰ্তমানৰ যোগান ব্যৱস্থাৰ পৰ্যালোচনা কৰে। মুখ্যমন্ত্ৰীগৰাকীয়ে তাপ, সৌৰ আৰু জলবিদ্যুৎ উৎপাদন প্ৰকল্পসমূহৰ কাম ত্বৰান্বিত কৰিবলৈ নিৰ্দেশ দিয়ে। ডঃ শৰ্মাই কালি আন এখন বৈঠকত কামাখ্যা মন্দিৰ প্ৰৱেশ কৰিডৰ প্ৰকল্পৰ অগ্ৰগতি পৰ্যালোচনা কৰে। বৈঠকৰ অন্তত মুখ্যমন্ত্ৰীগৰাকীয়ে এই ক্ষেত্ৰত থকা আইনী বাধাসমূহ সমাধান কৰি শীঘ্ৰেই ৰূপায়ণ সম্ভৱ হৈ উঠিব বুলি আশা প্ৰকাশ কৰে। মুখ্যমন্ত্ৰীগৰাকীয়ে কালি এডভান্টেজ আছাম বিনিয়োগ সন্মিলনৰ দ্বিতীয় পৰ্যায়ত যোৱা ফেব্ৰুৱাৰী লাভ কৰা 5,00,000 কোটিৰো অধিক বিনিয়োগৰ প্ৰতিশ্ৰুতিৰে ৰূপায়িত বিভিন্ন প্ৰকল্পৰ সাম্প্ৰতিক স্থিতিৰো পৰ্যালোচনা কৰে। তেওঁ কয় যে বিনিয়োগৰ এই প্ৰতিশ্ৰুতি 60% উন্নত পৰ্যায়ত আছে। ইয়াৰে বহুকেইটা বিনিয়োগ প্ৰতিশ্ৰুতি ইতিমধ্যে কাৰ্যকৰী হৈছে বুলি মুখ্যমন্ত্ৰীয়ে মন্তব্য কৰে। বৈঠকত ডঃ

0: জুৰি আহি পৰা তেল আৰু ইন্ধনৰ সংকটৰ বাবে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীকে ধৰি কেইবাগৰাকী কেন্দ্ৰীয় মন্ত্ৰী আৰু অন্যান্য ৰাজ্যৰ মুখ্যমন্ত্ৰীয়ে তেওঁলোকৰ কনভয়ৰ সংখ্যা হ্ৰাস কৰা পৰিলক্ষিত হৈছে। মুখ্যমন্ত্ৰী ডঃ শৰ্মাই প্ৰধানমন্ত্ৰীৰ আহ্বানৰ প্ৰতি সঁহাৰি জনাই সাংবাদিকৰ আগত এইদৰে কয়।
1: ৰাজ্যপালৰ পৰা আৰম্ভ কৰি আমাৰ প্ৰতিটো পৰ্যায়ৰ চৰকাৰী বিষয়া মন্ত্ৰীসকলৰ কনভয়সমূহ সৰু কৰা হ'ব, নিৰাপত্তাৰ দিশটোক বাদ দি এই গোটেই কনভয়খিনি সংখ্যা হ্ৰাস কৰিবৰ কাৰণে আজি আমি সিদ্ধান্ত লৈছো। মন্ত্ৰী হওক, অফিচাৰ হওক বা মুখ্যমন্ত্ৰী হওক, ৰাজ্যপাল হওক, সকলোৰে কনভয়বিলাক ডাউন চাইজ কৰা হ'ব এটলিষ্ট ফৰ নেক্সট ছিক্স মান্থ। যোৱা বছৰৰ তুলনাত এই বছৰ অসম চৰকাৰৰ পেট্ৰল ডিজেল খৰচ, যিটো চৰকাৰে আমি গাড়ীত খৰচ কৰোঁ, ইট উইল বি কাট বাই 20% বাই ৰিডিউচিং টোল। আৰু দুই চাৰিখন গাড়ী বেছিকৈ খৰচ নকৰি আমি চৰকাৰে যিমান টকাৰ তেল কিনে যোৱা বছৰৰ তুলনাত এই বছৰ আমি 20% ডিজেল আৰু পেট্ৰলত আমি কম খৰচ কৰিম।
0: ইপিনে বৰ্ধিত উত্তেজনাৰ মাজতে তেল কোম্পানীসমূহে পেট্ৰল আৰু ডিজেলৰ প্ৰতি লিটাৰত 3 টকাকৈ মূল্য বৃদ্ধি কৰিছে। এই অনুসৰি নতুন দিল্লীত প্ৰতি লিটাৰ পেট্ৰলৰ মূল্য 97.77 টকালৈ আৰু ডিজেলৰ মূল্য প্ৰতি লিটাৰত 90.67 টকালৈ বৃদ্ধি পাইছে। কলকাতাত পেট্ৰলৰ মূল্য প্ৰতি লিটাৰত 108.74 টকালৈ আৰু ডিজেলৰ মূল্য 93.14 টকালৈ বৃদ্ধি পাইছে। নিৰ্বাচন আয়োগে উত্তৰ পূৰ্বাঞ্চলৰ 7খন ৰাজ্যসহ দেশৰ মুঠ 16খন ৰাজ্য আৰু 3খন কেন্দ্ৰীয়শাসিত অঞ্চলত পৰ্যায়ক্ৰমে SIR অৰ্থাৎ ভোটাৰ তালিকাৰ বিশেষ পুংখানুপুংখ সংশোধন তৃতীয় পৰ্যায় আৰম্ভ কৰিব বুলি ঘোষণা কৰিছে। এই পৰ্যায়ত অৰুণাচল প্ৰদেশ, মেঘালয়, মিজোৰাম, নাগালেণ্ড, ত্ৰিপুৰা, ছিক্কিম, ওড়িশা, ঝাৰখণ্ড, হাৰিয়ানা, পঞ্জাব, উত্তৰাখণ্ড, তেলেংগানা, কৰ্ণাটক, দিল্লী, চণ্ডীগড়, দাদৰা নগৰ হাভেলী আৰু দমন দিউক সামৰি লোৱা হ'ব। 30 মে'ত আৰম্ভ হ'বলগীয়া এই পৰ্যায়ত 3,94,000তকৈ অধিক বুথ পৰ্যায়ৰ বিষয়াই 37,73,00,000 ভোটদাতাৰ ঘৰে ঘৰে যাব। 3,42,000গৰাকী বুথ পৰ্যায়ৰ এজেণ্টে বিষয়াসকলক সহায় কৰিব। নিৰ্বাচন আয়োগে কালি এটা বিবৃতিৰ জৰিয়তে কয় যে বৰফাবৃত হিমাচল প্ৰদেশ, জম্মু কাশ্মীৰ আৰু লাডাখৰ বতৰৰ অৱস্থালৈ চাই এই অঞ্চলসমূহৰ বাবে SIRৰ সময়সূচী পাছত প্ৰকাশ কৰা হ'ব। SIRৰ অন্তত 6 ছেপ্টেম্বৰত ছিক্কিম, মিজোৰাম, মণিপুৰ আৰু ওড়িশাৰ ভোটাৰ তালিকা প্ৰকাশ কৰা হ'ব। 7 অক্টোবৰত দিল্লী, কৰ্ণাটক, মেঘালয়, মহাৰাষ্ট্ৰ আৰু ঝাৰখণ্ডৰ চূড়ান্ত ভোটাৰ তালিকা প্ৰকাশ পাব। 23 ডিচেম্বৰত ত্ৰিপুৰাৰ চূড়ান্ত ভোটাৰ তালিকা প্ৰকাশেৰে এই পৰ্যায়ৰ সামৰণি পৰিব। সমগ্ৰ দেশতে ভোটদাতাৰ সঠিক আৰু শেহতীয়া তথ্য সুনিশ্চিত কৰাৰ ক্ষেত্ৰত ভোটাৰ তালিকাৰ পুনৰীক্ষণ প্ৰক্ৰিয়া হৈছে এটা গুৰুত্বপূৰ্ণ পদক্ষেপ। জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰত অভিযুক্ত শ্যামকানু মহন্তৰ জামিন আবেদন গুৱাহাটী উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ মিতালী ঠাকুৰীয়াৰ বিচাৰপীঠত আজি শুনানীৰ বাবে তালিকাভুক্ত কৰা হৈছে। ইয়াৰ পূৰ্বে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ পাৰ্থিৱজ্যোতি শইকীয়াৰ বিচাৰপীঠে যোৱা বুধবাৰে অভিযুক্ত শ্যামকানু মহন্তই জামিনৰ বাবে অনুৰোধ জনাই দাখিল কৰা আবেদনখন শুনানীৰ বাবে গ্ৰহণ কৰিবলৈ অস্বীকাৰ কৰিছিল। বিচাৰপীঠখনে ইয়াৰ পৰিৱৰ্তে অভিযুক্তগৰাকীৰ জামিন আবেদন উচ্চ ন্যায়ালয়ৰ আন বিচাৰপীঠত তালিকাভুক্ত কৰিবলৈ নিৰ্দেশ দিছিল। ৰাজ্য চৰকাৰৰ প্ৰাথমিক শিক্ষা সঞ্চালকালয়ে পুনৰ শিক্ষক নিযুক্তি প্ৰক্ৰিয়া আৰম্ভ কৰাৰ বাবে তৎপৰতা চলাইছে। সেই অনুসৰি প্ৰাথমিক শিক্ষা সঞ্চালকালয়ে সকলো জিলাৰ জিলা প্ৰাথমিক শিক্ষা বিষয়ালৈ পত্ৰ প্ৰেৰণ কৰি নিম্ন আৰু উচ্চ প্ৰাথমিকৰ খালী হৈ থকা শিক্ষক পদৰ তথ্য দাখিল কৰিবলৈ নিৰ্দেশ দিছে। অহা 30 মে' বা তাৰ পূৰ্বে খালী শিক্ষক পদৰ তথ্যসমূহ নিৰ্দিষ্ট পৰ্টেলত দাখিল কৰিবলৈ কোৱা হৈছে। উল্লেখযোগ্য যে প্ৰাথমিক শিক্ষা সঞ্চালকালয়ৰ অধীনত 2025 চনত 5,550টা আৰু 2026 চনত 4,500টা প্ৰাথমিক শিক্ষক পদৰ নিযুক্তি প্ৰক্ৰিয়া সম্পূৰ্ণ কৰা হৈছিল। প্ৰাথমিক শিক্ষা সঞ্চালক সুৰঞ্জনা সেনাপতিয়ে ৰাজ্যৰ সকলো জিলাৰ জিলা প্ৰাথমিক শিক্ষা বিষয়ালৈ এই উদ্দেশ্যে পত্ৰ প্ৰেৰণ কৰিছে। মেঘালয়ৰ মুখ্যমন্ত্ৰী কনৰাড চাংমাই আন্তঃৰাজ্যিক সীমা বন্দোবস্তি প্ৰক্ৰিয়াৰ দ্বিতীয় পৰ্যায় সন্দৰ্ভত অসমৰ সৈতে শীঘ্ৰেই আলোচনা পুনৰ অনুষ্ঠিত হ'ব বুলি প্ৰকাশ কৰিছে। শ্বিলঙত কালি সাংবাদিকৰ সৈতে হোৱা কথা বতৰাত শ্ৰীচাংমাই কয় যে তেওঁ শীঘ্ৰেই চুবুৰীয়া ৰাজ্য দুখনৰ মাজৰ দীৰ্ঘদিনীয়া সীমা বিবাদ সন্দৰ্ভত পৰৱৰ্তী আলোচনা অনুষ্ঠিত কৰাৰ বাবে অসমৰ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ সৈতে যোগাযোগ কৰিব। 2022 চনত বন্দোবস্তি প্ৰক্ৰিয়াৰ প্ৰথম পৰ্যায় সম্পূৰ্ণ হোৱাৰ পাছত আন্তঃৰাজ্যিক সীমান্তৰ 6টা স্থানক লৈ থকা বিবাদ সন্দৰ্ভত অসম আৰু মেঘালয়ৰ মাজত আলোচনা পুনৰ আৰম্ভ কৰাৰ প্ৰস্তুতি চলি থকাৰ সময়ত মুখ্যমন্ত্ৰীগৰাকীয়ে কৰা এই মন্তব্য বিশেষ তাৎপৰ্যপূৰ্ণ হৈ উঠিছে। IPL ক্ৰিকেট প্ৰতিযোগিতাত যোৱা নিশা হিমাচল প্ৰদেশৰ ধৰমশালাত অনুষ্ঠিত এখন

0: খেলত মুম্বাই ইণ্ডিয়ানছে পঞ্জাব কিংছক 6 উইকেটত পৰাস্ত কৰে। মুম্বাই ইণ্ডিয়ানছে 201 ৰাণৰ বিজয় লক্ষ্যৰে খেল আৰম্ভ কৰি 19 অভাৰ আৰু 5টা বলত 4টা উইকেট হেৰুৱাই 205 ৰাণ সংগ্ৰহ কৰে। মুম্বাই ইণ্ডিয়ানছৰ হৈ তিলক বৰ্মাই 33টা বলত 55 ৰাণ কৰি আউট নোহোৱাকৈ থাকে। ইয়াৰ পূৰ্বে পঞ্জাব কিংছে প্ৰথমে বেট ধৰাৰ আমন্ত্ৰণ লাভ কৰি নিৰ্ধাৰিত 20 অভাৰত 8টা উইকেটৰ বিনিময়ত 200 ৰাণ সংগ্ৰহ কৰে। পঞ্জাবৰ হৈ প্ৰভচিমৰম সিঙে সৰ্বাধিক 57 ৰাণ কৰে। তিলক বৰ্মাক প্লেয়াৰ অব দি মেচ হিচাপে ঘোষণা কৰা হয়। প্ৰতিযোগিতাত আজি লক্ষ্ণৌত হ'বলগীয়া এখন খেলত চেন্নাই ছুপাৰ কিংছ লক্ষ্ণৌ ছুপাৰ জায়েণ্টছৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। খেলখন সন্ধিয়া 7:30 বজাত আৰম্ভ হ'ব। শ্ৰোতাসকলে পৰা আঞ্চলিক বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা। এতিয়া আহক অৰূপ কুমাৰ শৰ্মাৰ সৈতে আজি গুৱাহাটীৰ পৰা প্ৰকাশিত দৈনিক বাতৰি কাকতসমূহৰ প্ৰথম পৃষ্ঠাৰ বাতৰিত চকু ফুৰাওঁ।
1: উত্তৰ প্ৰদেশত ধুমুহাৰ ফলত শতাধিক লোকৰ মৃত্যু, অসম মন্ত্ৰীসভাৰ 4গৰাকী মন্ত্ৰীৰ দপ্তৰ বিতৰণ, 16খন ৰাজ্য আৰু 3খন কেন্দ্ৰীয়শাসিত অঞ্চলত SIRৰ বাবে নিৰ্বাচন আয়োগে লোৱা সিদ্ধান্তৰ বাতৰিয়ে আজি গুৱাহাটীৰ পৰা প্ৰকাশিত প্ৰায় আটাইকেইখন বাতৰি কাকতৰ প্ৰথম পৃষ্ঠাত স্থান লাভ কৰিছে। দৈনিক অসম কাকতে কোভিডকাল সদৃশ পৰিস্থিতিৰ দিশে দেশ শিৰোনামেৰে মধ্যপ্ৰাচ্যৰ যুদ্ধৰ পাৰ্শ্বক্ৰিয়াই পৃথিৱীৰ সকলো দেশকে ভয়াৱহ সংকটৰ দিশে আগুৱাই লৈ যোৱাটো স্পষ্ট হৈ পৰা বুলি এটা বাতৰি তথ্য সহকাৰে প্ৰকাশ কৰিছে। কাকতখনে দিল্লী, উত্তৰ প্ৰদেশ, ত্ৰিপুৰাত সপ্তাহত দুদিন ৱৰ্ক ফ্ৰম হোমৰ নিৰ্দেশ দিয়াৰ বাতৰিও প্ৰকাশ কৰিছে। একেটা বাতৰি আমাৰ অসম কাকতে পুনৰ আহিল ৱৰ্ক ফ্ৰম হোম শিৰোনামেৰে প্ৰকাশ কৰিছে। ৰাজ্য চৰকাৰে বিভিন্ন বিভাগত কৰ্মৰত অদক্ষ কৰ্মচাৰীসকলক বিদায় দিয়াৰ চিন্তা চৰ্চা কৰাৰ বাতৰি দৈনিক জনমভূমি কাকতে 2 লাখ নিযুক্তিৰ লক্ষ্য পূৰণৰ স্বাৰ্থত নতুন পৰিকল্পনা, অদক্ষ কৰ্মচাৰীক বিদায় দিব ৰাজ্য চৰকাৰে শিৰোনামেৰে প্ৰথম পৃষ্ঠাত সবিস্তাৰে প্ৰকাশ কৰিছে। অসমীয়া প্ৰতিদিন কাকতে অনলাইনযোগে ঔষধ বিক্ৰী বন্ধৰ দাবীত 20 মে'ত দেশজুৰি ফাৰ্মাচী বন্ধৰ আহ্বানৰ এটা বাতৰি প্ৰথম পৃষ্ঠাত প্ৰকাশ কৰিছে। ৰাজ্যৰ 4গৰাকী মন্ত্ৰীৰ দপ্তৰ বিতৰণৰ বাতৰিক দি আছাম ট্ৰিবিউন, দ্য চেণ্টিনেল কাকতৰ লগতে আন আন কাকতসমূহেও প্ৰথম পৃষ্ঠাত স্থান দিছে। উত্তৰ প্ৰদেশত সংঘটিত ধাৰাষাৰ বৰষুণ আৰু ধুমুহাৰ ফলত শতাধিক লোকৰ মৃত্যু হোৱাৰ লগতে ৰাজ্যখনত ভয়াৱহ পৰিস্থিতিৰ সৃষ্টি হোৱাৰ বাতৰি অসমীয়া খবৰ কাকতে আলোকচিত্ৰসহ প্ৰকাশ কৰিছে। একেটা বাতৰিত দৈনিক অগ্ৰদূত কাকতেও প্ৰথম পৃষ্ঠাত স্থান দিছে।
0: ধন্যবাদ অৰূপ কুমাৰ শৰ্মা। বিশেষ কাৰ্যবাহিনী অসম আৰু কামৰূপ আৰক্ষীয়ে মাদক দ্ৰব্যৰ বিৰুদ্ধে চলোৱা যুটীয়া অভিযানত 21 কোটিৰো অধিক টকাৰ মাদক দ্ৰব্য জব্দ কৰিবলৈ সমৰ্থ হয়। আৰক্ষীয়ে গোপন সূত্ৰৰ পৰা লাভ কৰা তথ্যৰ ভিত্তিত কালি অভিযান চলাই আমিনগাঁৱৰ পৰা 2.5 কিলোগ্ৰাম হেৰইন আৰু 8 কিলোগ্ৰাম ভাং জব্দ কৰে। চুবুৰীয়া ৰাজ্যৰ পৰা এখন বাছত মাদক দ্ৰব্যখিনি সৰবৰাহৰ বাবে লৈ অনা হৈছিল। এই সংক্ৰান্তত আৰক্ষীয়ে 5জন লোকক আটক কৰিছে। স্থানীয় বতৰৰ আগলি বতৰ অনুসৰি অহা 24 ঘণ্টাত গুৱাহাটী আৰু ইয়াৰ উপকণ্ঠ অঞ্চলত বতৰ ঘাইকৈ ডাৱৰীয়া হৈ থকাৰ লগতে বিজুলী ঢেৰেকণিৰে 2 এজাক বৰষুণ অহাৰ সম্ভাৱনা আছে। আজি গুৱাহাটীৰ তাপমাত্ৰা সৰ্বোচ্চ 30 ডিগ্ৰী চেলছিয়াছ আৰু সৰ্বনিম্ন 22 ডিগ্ৰী চেলছিয়াছ হ'ব পাৰে বুলি বৰঝাৰৰ আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই আগজাননী দিছে। এই সময়ছোৱাত অসম, অৰুণাচল, নাগালেণ্ড, ত্ৰিপুৰা, মিজোৰাম আৰু মণিপুৰৰ কোনো অঞ্চলত পাতলীয়াৰ পৰা মজলীয়া বৰষুণ পৰাৰ সম্ভাৱনা আছে বুলি বতৰ বিজ্ঞান কেন্দ্ৰই আগলি বতৰা দিছে। বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰিসমূহ পুনৰ এবাৰ। জ্যেষ্ঠ বিজেপি নেতা চন্দ্ৰমোহন পাটোৱাৰীৰ অসম বিধানসভাৰ অস্থায়ী অধ্যক্ষ হিচাপে আজি শপত গ্ৰহণ। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ ৰাজ্যৰ সৰ্বাংগীন উন্নয়নত গুৰুত্ব আৰোপেৰে বিভিন্ন খণ্ডৰ কাম কাজৰ পৰ্যালোচনা। উত্তৰ পূৰ্বাঞ্চলৰ 7খন ৰাজ্যসহ দেশৰ মুঠ 16খন ৰাজ্য আৰু 3খন কেন্দ্ৰীয়শাসিত অঞ্চলত পৰ্যায়ক্ৰমে SIR আৰম্ভ কৰিব বুলি নিৰ্বাচন আয়োগৰ ঘোষণা। 30 মে'ৰ পূৰ্বে নিম্ন আৰু উচ্চ প্ৰাথমিক বিদ্যালয়ত খালী হৈ থকা শিক্ষক পদৰ তথ্য দাখিল কৰিবলৈ প্ৰাথমিক শিক্ষা সঞ্চালকালয়ৰ নিৰ্দেশ আৰু IPL ক্ৰিকেট প্ৰতিযোগিতাত যোৱা নিশা ধৰমশালাত অনুষ্ঠিত এখন খেলত পঞ্জাব কিংছৰ বিৰুদ্ধে মুম্বাই ইণ্ডিয়ানছৰ 6 উইকেটত জয়লাভ। আমাৰ এতিয়াৰ বাতৰি ইমানতে অন্ত পৰিল। খন্তেক পাছতে জিলাৰ ৰেহৰূপ আৰু দিনৰ 11 বজাত পৰৱৰ্তী বাতৰি শুনিবলৈ পাব।

0: জিলাৰ ৰেহৰূপ।
1: নমস্কাৰ, জিলাৰ ৰেহৰূপত আজি শুনক কামৰূপ মহানগৰ জিলাৰ ৰেহৰূপ। আজিৰ জিলাৰ ৰেহৰূপত আমাক সংগ দিছে আমাৰ কামৰূপ মহানগৰ জিলাৰ সংবাদদাতা হেমন্ত বৰাই। এক আড়ম্বরপূর্ণ অনুষ্ঠানের জড়িয়ে খানাপাড়ার পশু চিকিৎসা মহাবিদ্যালয়ের খেলপথারত দ্বিতীয়বারের বাবে ডক্টর হিমন্ত বিশ্ব শর্মায় মুখ্যমন্ত্রী হিসাবে শপথ গ্রহণ করে। লক্ষাধিক লোকের উপস্থিতিত আয়োজিত এই শপথ গ্রহণ অনুষ্ঠানত প্রধানমন্ত্রী নরেন্দ্র মোদী, কেন্দ্রীয় গৃহমন্ত্রী অমিত শাহকে ধরে দেশ বিদেশের বহু গণ্যমান্য লোক উপস্থিত থাকে। এই সন্দর্ভত আমার কামরূপ মহানগর জেলার সংবাদদাতা হেমন্ত বরার পৰা শুনো আহক।
2: বিধানসভা নির্বাচনত অসমৰ ৰাইজে প্ৰদান কৰা এক বৃহৎ জনাদেশৰ পিছত খানাপাৰাৰ পশু চিকিৎসা মহাবিদ্যালয়ৰ খেলপথাৰত দ্বিতীয়বাৰৰ বাবে মুখ্যমন্ত্ৰী হিচাপে ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই শপত গ্ৰহণ কৰে। এক বিশাল জনসমুদ্ৰৰ মাজত ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্যই মুখ্যমন্ত্ৰী হিচাপে ডক্টৰ শৰ্মাক পদ আৰু গোপনীয়তাৰ শপত বাক্য পাঠ কৰোৱায়। মুখ্যমন্ত্ৰী ডক্টৰ শৰ্মাৰ লগতে বিজেপিৰ জ্যেষ্ঠ নেতা ৰামেশ্বৰ তেলী, অজন্তা নেওগ, মিত্ৰ দল অসম গণ পৰিষদৰ সভাপতি অতুল বৰা আৰু বিপিএফ দলৰ শৰণ বৰুৱে মন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰে। এই শপত গ্ৰহণ অনুষ্ঠানত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী, কেন্দ্ৰীয় মন্ত্ৰী অমিত শ্বাহ, প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং, পথ পৰিবহণ মন্ত্ৰী নীতিন গাডকাৰী, কেন্দ্ৰীয় কৃষিমন্ত্ৰী শিৱৰাজ সিং চৌহান, যোগাযোগ দপ্তৰৰ মন্ত্ৰী জ্যোতিৰাদিত্য সিন্ধিয়াকে ধৰি আন কেইবাগৰাকী কেন্দ্ৰীয় মন্ত্ৰী, এনডিএ শাসিত 22খন ৰাজ্যৰ মুখ্যমন্ত্ৰী, উপমুখ্যমন্ত্ৰীসকলৰ লগতে বিদেশী ৰাষ্ট্ৰৰ ৰাষ্ট্ৰদূত, সত্ৰাধিকাৰ, ধৰ্মগুৰু, উদ্যোগপতি উপস্থিত থাকে। শপতগ্ৰহণ অনুষ্ঠানৰ বাবে অসমৰ কলা সংস্কৃতিক প্ৰতিফলিত কৰি সাজি উলিওৱা মঞ্চয়ো বিভিন্নজনৰ দৃষ্টি আকৰ্ষণ কৰে।
1: মুখ্যমন্ত্ৰী হিচাপে দায়িত্ব গ্ৰহণ কৰি প্ৰথমটো কাৰ্যসূচী হিচাপে ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই মহানগৰীৰ শিলপুখুৰীস্থিত নৱগ্ৰহ শান্তিস্থলত উপস্থিত হৈ অসমৰ প্ৰথমগৰাকী মুখ্যমন্ত্ৰী লোকপ্ৰিয় গোপীনাথ বৰদলৈ প্ৰতিমূৰ্তি আৰু স্মাৰকত বন্তি প্ৰজ্বলন আৰু মাল্যাৰ্পণ কৰি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। এই সন্দৰ্ভত এক প্ৰতিবেদন।
2: ৰাজ্য চৰকাৰখনে আনুষ্ঠানিকভাৱে কাম কাজ আৰম্ভ কৰাৰ প্ৰাকমুহূৰ্তত ভাৰত ৰত্ন লোকপ্ৰিয় গোপীনাথ বৰদলৈ সমাধি ক্ষেত্ৰলৈ আহি মুখ্যমন্ত্ৰী ডক্টৰ শৰ্মাই তেওঁৰ প্ৰতি সশ্ৰদ্ধ প্ৰণিপাত আৰু শ্ৰদ্ধাঞ্জলি জনায়। এনে শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ জৰিয়তে মুখ্যমন্ত্ৰী ডক্টৰ শৰ্মাই অসম আৰু অসমীয়াক সুৰক্ষিত কৰাৰ লগতে ৰাজ্যখনক বিকাশৰ এক অনন্য স্তৰলৈ লৈ যোৱাৰ সপোন পূৰণৰ বাবে ভাৰত ৰত্ন লোকপ্ৰিয় গোপীনাথ বৰদলৈৰ পৰা আশীৰ্বাদ বিচাৰে। এই কাৰ্যসূচীৰ পিছতে চৰকাৰখনে আনুষ্ঠানিকভাৱে কাম কাজসমূহ আৰম্ভ কৰিব। মুখ্যমন্ত্ৰীয়ে ভাৰত ৰত্ন লোকপ্ৰিয় গোপীনাথ বৰদলৈৰ সহধৰ্মিনী সুৰবালা বৰদলৈৰ স্মাৰকতো বন্তি প্ৰজ্বলন আৰু পুষ্পাঞ্জলি অৰ্পণ কৰি গভীৰ শ্ৰদ্ধা নিবেদন কৰে। শ্ৰদ্ধাঞ্জলি নিবেদনৰ পিছতে মুখ্যমন্ত্ৰী ডক্টৰ শৰ্মাই ভাৰত ৰত্ন লোকপ্ৰিয় গোপীনাথ বৰদলৈক আধুনিক অসমৰ ৰূপকাৰ তথা নিৰ্মাতা বুলি অভিহিত কৰে। মুখ্যমন্ত্ৰী ডক্টৰ শৰ্মাই কয় যে অসমৰ সুৰক্ষা আৰু বিকাশৰ বাবে জীৱনজোৰা সাধনাৰে বৰদলৈয়ে সাগৰ সম বৰঙণি আগবঢ়াইছিল। ভাৰতৰ স্বাধীনতাৰ প্ৰাক্ষণ আৰু পৰৱৰ্তী সময়ছোৱাত ভাৰত ৰত্ন লোকপ্ৰিয় গোপীনাথ বৰদলৈয়ে অসম আৰু অসমীয়াৰ সুৰক্ষা আৰু বিকাশৰ বাবে কাম কৰিছিল। অনুৰূপধৰণে ভাৰতীয় জনতা পাৰ্টীৰ নেতৃত্বাধীন মিত্ৰজোঁটৰ চৰকাৰখনৰো লক্ষ্য সুৰক্ষা আৰু বিকাশ বুলি মুখ্যমন্ত্ৰী ডক্টৰ শৰ্মাই ব্যক্ত কৰে।
1: বিজেপি মিত্ৰজোঁট চৰকাৰৰ কাৰ্যকালত যোৱা সময়ছোৱাত গুৱাহাটী মহানগৰীত ভালে সংখ্যক উন্নয়নমূলক প্ৰকল্প গঢ় লৈ উঠিছে। পুনৰ বিজেপি মিত্ৰজোঁট চৰকাৰৰ নেতৃত্বত গঠন হোৱা নতুন চৰকাৰখনে মহানগৰীখনক জাকত জিলিকাই তুলিবৰ বাবে কি কি নতুন নতুন পদক্ষেপ গ্ৰহণ কৰে তালৈ এতিয়া দৃষ্টি ৰাখিছে মহানগৰবাসীয়ে। এই সন্দৰ্ভত এক প্ৰতিবেদন।
2: মুখ্যমন্ত্ৰী হিচাপে ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ যোৱা 5 বছৰীয়া কাৰ্যকালত উত্তৰ পূবৰ দুৱাৰমুখ গুৱাহাটী মহানগৰীত যোগাযোগ আৰু আন্তঃগাঁথনিৰ ক্ষেত্ৰত অভূতপূৰ্ব উন্নয়ন সাধন হয়। বিশেষকৈ মহানগৰীৰ যোগাযোগ ব্যৱস্থাত নতুন মাত্ৰা দি মহাৰাজা পৃথু উৰণসেতু, ৰুক্মিণীগাঁও উৰণসেতু, দীনেশ গোস্বামী উৰণসেতু, ভগদত্ত উৰণসেতু মুকলি কৰা হয়। অনুৰোধৰণেৰে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ কাৰ্যকালতে বহু প্ৰত্যাশিত গুৱাহাটী উত্তৰ গুৱাহাটী দলং মুকলি কৰা হয়। এনেবোৰ অভিলাষী আন্তঃগাঁথনি গঢ়ি উঠাৰ পিছত এতিয়া নতুন চৰকাৰৰ কাৰ্যকালত কামাখ্যা ৰেলৱে ষ্টেচনৰ পৰা কামাখ্যা মন্দিৰলৈ ৰোপৱে নিৰ্মাণ, বহু প্ৰত্যাশিত গুৱাহাটী ৰিং ৰোড প্ৰকল্পকে ধৰি আৰু কি কি প্ৰকল্প চৰকাৰখনে গ্ৰহণ কৰে তালৈ দৃষ্টি ৰাখিছে মহানগৰবাসীয়ে।
1: আজিলৈ জিলাৰ ৰেহৰূপ ইমানতে অন্ত পৰিল। কাইলৈ পুৱা 9:15 পুনৰ লগ পাম আন এখন জিলাৰ ৰেহৰূপৰ সৈতে। নমস্কাৰ।
3: এফএম বেণ্ডৰ 102.7 মেগাহাৰ্টজত এয়া আকাশবাণী নগাঁও। এতিয়া আগবঢ়াইছো উমানন্দ হাজৰিকা আৰু সংগীতবৃন্দৰ কণ্ঠত বিহু।

উমানন্দ হাজৰিকা আৰু সংগী বৃন্দৰ কণ্ঠত বিহুগীতটি শুনিলে। শ্ৰোতাই অনুষ্ঠান শুনিছে আকাশবাণী নগাঁও কেন্দ্ৰৰ পৰা FM বেণ্ডৰ 102.7 MHz-ত। এতিয়া আগবঢ়াইছোঁ এখনি আলেখ্য ইতিহাস গৰকা পুৰণি গুদাম।

0: দেখিলি বোৱাৰী, এতিয়াও অসমীয়া ডেকা মৰি যোৱা নাই। অসমীয়া ডেকাৰ শৰীৰত প্ৰকাণ্ড হাতীৰ বল আৰু সিংহৰ সাহস আছে। বল বোৱাৰী, গোহাঁই ঘৰত বন্তি গছ জ্বলাই সেৱা জনাওঁ।
1: তাহাতক এৰি দিব লাগে, আমাৰ হাতৰ পৰা তহঁতক কোনে ৰক্ষা কৰিব? এই কি চাই আছ, ঘৰত জুই লগাই দে, ঘৰত জুই লগাই দে।
2: এয়া কাষৰী গাঁও। পুৰণি গুদামৰ নিচেই কাষতে এইখন গাঁৱত মানে কৰা অত্যাচাৰৰ বিষয়ে বুৰঞ্জীবিদসকলে কি কয় শুনকচোন।
3: এবাৰ মানহঁতে পলাওঁতে নগাঁৱত যি অত্যাচাৰ কৰিলে নগঞামনে তাক কেতিয়াও পাহৰিব নোৱাৰে। পুৰণি গুদামৰ ভাটিৰ 7 মাইলৰ মাজৰ ঠাইডোখৰক কাষৰী গাঁও বোলে। মানহঁতে পলাবৰ সময়ত এই কাষৰী গাঁৱত এটা জাকি দিয়ে। এই জাকিৰ কথা পুৰণি গুদামৰ ওচৰৰ গাঁৱৰ বুঢ়া বুঢ়া মানুহে আজিলৈকে কয়। স্কটলেণ্ডৰ গ্লেনকোৰ হত্যাকাণ্ড বা অন্ধকূপ হত্যাৰ অত্যাচাৰৰ অমানসিক নৃশংসতাও এই জাকিৰ সমতুল্য নহয়। জাকিখন ঘৰ এটাৰ ভিতৰত পাতিছিল। ভিতৰত থাক থাককৈ দুখন ভাল বাঁহৰ চাং পাতি তাতে জাক য'ত পালে ধৰি আনি ভৰাই বাহিৰৰ ফালৰ পৰা দুৱাৰ মাৰি ঘৰটোত জুই লগাই দিলে। কোনোবা কেনেবাকৈ ওলাই বুলি হাতত টাঙোন লৈ মানবিলাকে সেই ঘৰৰ চতুৰ্দিশে ৰক্ষা কৰি আছিল। যি দুটা ওলাই পলাব খুজিছিল সিহঁতক ধৰি আনি প্ৰজ্বলিত অগ্নিকুণ্ডত পেলাই দিবলৈ ধৰিলে। হু হুকৈ অভ্ৰংলেহী অগ্নিবিলাক প্ৰজ্বলিত হৈ উঠিল। সেই দুৰ্ভগীয়া জীৱবিলাকে চটফট ধৰফৰ কৰিবলৈ ধৰিলে। সেই প্ৰচণ্ড অগ্নিৰ তাপ সিহঁতে আৰু কিমানপৰ সহিব পাৰে? এখন্তেকতে সেই নিৰপৰাধী জীৱবিলাকৰ গগনভেদী আৰ্তনাদ নিজম পৰিল। সিহঁতৰ শৰীৰ ভস্মৰাশীত পৰিণত হ'ল। নৰমে যজ্ঞৰ ক্ৰিয়া সাং কৰি হোতাখনে সাম্যমূৰ্তি ধাৰণ কৰিলে। কাষৰী গাঁৱৰ ওচৰৰ এই হত্যাকাণ্ডৰ এমাহমানৰ পাছলৈকে এই জাকিৰ চাৰিওফালে সন্ধ্যা হ'লে পুৰি মাৰেও ৰাঘহঁতো ইত্যাদি চিঞৰ শুনিছিল। সম্ভৱতঃ সেই জীৱবিলাকৰ মৃত্যুকালীন আৰ্তনাদ বহুদিনলৈকে ওচৰ চুবুৰীয়াৰ কাণত জাগ্ৰত হৈ থকাত তেওঁলোকে সাজ লগাৰ প্ৰাক মুহূৰ্তত সেইবিলাক চিঞৰ শুনা যেন পাইছিল। এই ঐতিহাসিক বৰ্ণনা হিতেশ্বৰ বৰবৰুৱাদেৱৰ আহোমৰ দিন নামৰ পুথিখনত সন্নিৱিষ্ট আছে।
4: পুৰণি গুদামৰ ৰেল ষ্টেচনৰ নিচেই কাষতে থকা বাসুদেৱ মন্দিৰৰ বাসুদেৱ মূৰ্তিও মানৰ আক্ৰমণৰ এক জীৱন্ত সাক্ষী। বিষয়াচুক নিবাসী শৰ্মা কটকী পৰিয়ালটিৰ ৰাজবিষয়া হিচাপে উজনিৰ পৰা আহি নিগাজিকৈ বিষয়াচুকত থাকে। সেই পৰিয়ালে লগত আনিছিল কাঠেৰে নিৰ্মিত এটি সুদৃশ্য বাসুদেৱ মূৰ্তি আৰু তাক পূজা অৰ্চনা কৰি পালি আছিল। ঘিনাই শৰ্মা কটকীৰ ঘৰত থকা এই কাঠৰ মূৰ্তিজনা মানসেনাই দলিয়াই আম পাৰি খাইছিল বুলি শুনা যায়। তাৰ ফলত মূৰ্তিখনৰ অংগক্ষত হৈছিল। তথাপি সেই অংগক্ষত মূৰ্তিখনতে আজিকোপতি পূজা অৰ্চনা চলি আছে। মানৰ আক্ৰমণৰ এই কাহিনীসমূহক জীৱন্ত কৰি ৰাখিছে বিনন্দ চন্দ্ৰ বৰুৱাদেৱৰ ৰঙামুৱা বীৰ নামৰ কবিতায়।

পুৰণি গুদামৰ উত্থান পতনৰ লগত বহু ঘটনাই জড়িত হৈ আছে। বহু অতীতৰ কথা বাদ দি আমি যদি স্বাধীনতা আন্দোলনৰ সময়ৰ কথা চিন্তা কৰোঁ, তেতিয়াও ইয়াত সংঘটিত হোৱা বহু ঘটনাৰ কথাই মনলৈ আহিব। মহামানৱ মহাত্মা গান্ধীৰ নেতৃত্বত ভাৰত ভূমিৰ পৰা ব্ৰিটিছক খেদিবৰ কাৰণে যি আন্দোলন হৈছিল, তাতো পুৰণি গুদামৰ অৱদান নিচেই কম নাছিল। আমি মাথো তাৰ এটি কাহিনীহে উল্লেখ কৰিব খুজিছোঁ।

0: হেৰা বোলো টাপুক, ৰাইজ নোখীয়া কোনফালে গৈছে?
1: কিয় শুনা নাই? সেই গান্ধী মহাৰজাই ইংৰাজক খেদিবলৈ ৰণৰ আয়োজন কৰিছে বুলি
0: শুনিছো শুনিছো। পিছে এতিয়ানো ক'ত ৰণ দিবলৈ ওলাইছা?
1: তোমালোক কিবাহে বোলো জানোতেও জানা, সেই নাকৰ থেকেৰুৱানী পুৰা মাছত খানা।
0: নবুজিলো কি ফকৰাটো মাতিলা তুমি?
1: আজি বোলে অসমৰ গৱৰ্ণৰ সেই লৰি চাহাব এইফালেদিয়েই উজনি লৈ যাবহি। কালিৰে পৰা বিষয়া চুকৰ সেই যে নৰেন্দ্ৰনাথ হাজৰিকা, নৰেন্দ্ৰনাথ হাজৰিকাই মানুহক বুজাই আছে, সেই চাহাবটোক হেনো এই গড় মূৰতেই কলা পতাকা দেখুৱাব লাগিব, সেইকাৰণে মানুহবোৰ গোট খাইছে। আহুকানে পহুকানে এই খবৰ পাই নগাঁৱৰ পুলিচ চাহাব ৰাউটলেছ বোলাটোৱে হেনো হাইস্কুলতে বৰ চাহাবক বহুৱাই থৈ এইফালে আহিছে।
0: জানো ঠিক পোৱা নাই দেই, কিবা অঘটন ঘটিব নেকি? ভাললৈ ভাদত কলি গৰু নজগে নহয়।
1: তোমালোকৰ নিচিনা মানুহবোৰৰ কাৰণে একো নহব যেন পাইছো। কিয় এই শুনা নাই? আমাৰ এই গড়মূৰৰ সত্ৰৰ সত্ৰাধিকাৰ সেই পীতাম্বৰ প্ৰভু ঈশ্বৰেও আন্দোলনত যোগ দিছে বুলি তেখেতে হেনো জেলু খাইছে। তোমালোকনো কোন গোসাঁই?
0: আমিও সেই গড়মূৰ পীতাম্বৰ প্ৰভুৰে শিষ্য।
1: তেনেহ'লে ভাবিবলৈ কিটো আছে? সেইজনেই গুৰু যেতিয়া গুৰুৱে দেখুৱা পথেৰেই যোৱা যুগত বেগেতে ওলাই সৌ আমাৰ গোট খালে আহি

0: শ্রদ্ধাও রাইজ, মহাত্মা গান্ধীয়ে দেখুৱাই যোৱা অহিংসাৰ বাটেৰে আমি আগবাঢ়িব লাগিব। আমি সকলোৱে নিয়মানুবৰ্তিতা মানি ৰাস্তাৰ দুয়োফালে থিয় দি আমাৰ হাতত থকা কলা পতাকা দেখুৱাব লাগিব চাৰ্লৰি চাহাবক। নগাঁৱৰ পুলিচৰ এছ পি ৰাউটলেজে চাহাবক হাইস্কুলত বহুৱাই থৈ ৰাস্তা মোকলাবলৈ আহিব বুলি শুনিছোঁ। আপোনালোকক বন্দুক বেয়ানতেৰে ভয় খুৱাব, কিন্তু তালৈ ভয় নকৰি আপোনালোকে শান্তিপূৰ্ণভাৱে নিজৰ কৰ্তব্য পালন কৰিব। সেয়া জিলাৰ পুলিচ চাহাব ৰাউটলেজে কেইজনমান পুলিচ লৈ এইফালে আহি আছে। আপোনালোক সাজু হওক, সাজু হওক। বন্দে মাতৰম,
1: বন্দে মাতৰম,
0: বন্দে মাতৰম,
1: বন্দে মাতৰম,
0: ভাৰত মাতা কি
1: জয়,
0: ভাৰত মাতা কি
1: জয়,
0: মহাত্মা গান্ধী জী কি।
2: ক্যা তুম লোক ক্যা চিল্লাতা হে, এ ইউ রাস্কেল,
0: ভাৰত মাতা কি
1: জয়,
0: ভাৰত মাতা কি
1: জয়,
0: মহাত্মা গান্ধী জী কি।
2: ক্যা ক্যা বোলা, মহাত্মা গান্ধী জি কি জয়, মহাত্মা গান্ধী জি কি জয়। সিপাহিও ক্যা দেখ রহা হে, চারে রাস্তা ক্লিয়ার করো। কান্দাচে ঠান্ডা কর দো হে সিপাহিও, কান্দাচে ঠান্ডা কর দো হে।
0: বন্দে মাতরম,
3: তহঁতৰ অত্যাচাৰ সহি থকাৰ কাৰণে আমাক দুৰ্বল বুলি ভাবিছ, চালা এই গুটিকৰ দেখিছ, তোক আমি শেষ কৰিম। মোৰ চিকি দিম, চিনি পোৱা নাই চালা, বগা বান্দৰৰ

0: এয়ে গড়মূৰ 1930 চনৰ 17 ডিচেম্বৰৰ কাহিনী এয়া। সেইদিনা ব্ৰিটিছ চাহাবৰ মূৰত তাপুক কৈৱৰ্তই বুটিকুৰেৰে কোব মাৰি এক ইতিহাস ৰচনা কৰিলে। নৰেন্দ্ৰনাথ হাজৰিকা, তাপুককে আদি কৰি বহুজনক গ্ৰেপ্তাৰ কৰিলে। বিচাৰ চলিল। এই বিচাৰে ব্ৰিটিছ পাৰ্লিয়ামেণ্টতো তোলপাৰ লগাইছিল। গান্ধী আৰুইন চুক্তি অনুসৰি বহুতে মুক্তি পাইছিল, কিন্তু এওঁলোকক মুক্তি দিয়া নহ'ল। দেশভক্ত তৰুণৰাম ফুকন, কৰ্মবীৰ নবীন চন্দ্ৰ বৰদলৈ, বৃন্দাবন গোস্বামী আদি উকিলসকলে এওঁলোকৰ হৈ ওকালতি কৰি এওঁলোকক মোকোলাই আনিছিল। ইতিমধ্যে গোটেই অঞ্চলত পাইকাৰী জৰিমনাৰ হুকুম হৈছিল, কিন্তু নগাঁও জিলা কংগ্ৰেছৰ বিষয়ববীয়াসকলৰ চেষ্টাত ৰাইজ পাইকাৰী জৰিমনাৰ পৰা সাৰিছিল। তাপুকৰ কোৰৰ চাবত উফৰি পৰা ৰাউটলেজৰ টুপিটো 3 দিনৰ মূৰতহে উদ্ধাৰ হৈছিল।
1: অকল আন্দোলনৰ কাৰণেই বিখ্যাত নহয় পুৰণি গোদাম। সংস্কৃতি, স্থপতি আদি বিভিন্ন ক্ষেত্ৰত পুৰণি গোদামৰ যথেষ্ট অৱদান আছে। আজিৰ পৰা 108 বছৰৰ আগতেই পুৰণি গোদামৰ লেখধৰ শৰ্মা ওৰফে লেৰেলা খনিকৰে কাঠেৰে অনিন্দ সুন্দৰ দুৰ্গামূৰ্তি নিৰ্মাণ কৰি এক বিস্ময়কৰ কাম কৰিছিল। এই বিষয়ে সবিশেষ জানিবলৈ হ'লে আমি ঘূৰি যাব লাগিব আজিৰ পৰা 108 বছৰৰ আগলৈ।

0: অসমৰ মৃন্ময় মূৰ্তিৰ দুৰ্গা পূজাৰ আৰম্ভ হয় ঊনবিংশ শতিকাৰ শেষ ভাগত। চাহ খেতিয়ক দেৱনাথ বৰুৱাই, চাহ বাগিচাৰ কৰ্মচাৰী শিশুৰাম বৰা, বাবুলি বৰুৱা, ৰামনাথ বৰুৱা আদিৰ সহযোগত পুৰণি গুদামত পোনপ্ৰথম দুৰ্গা পূজাৰ আৰম্ভ কৰে। কলিকতাৰ পৰা অনা বাইজীৰ নাচ এই পূজাৰ বিশেষ আকৰ্ষণ আছিল। 1901 চনত লেখধৰ শৰ্মা ওৰফে লেৰেলা খনিকৰে কাঠৰ দুৰ্গা প্ৰতিমা নিৰ্মাণ কৰি উলিয়ায়। তেতিয়াৰ পৰা আজিকোপতি উক্ত কাঠৰ মূৰ্তিতেই দুৰ্গা পূজাভাগ চলি আছে।
1: দুৰ্গা শিৱা ক্ষমা ধাত্ৰী স্বাহা।
0: 2001 চনত 10-দিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে কাঠৰ দুৰ্গা মূৰ্তিৰ শতবৰ্ষ উৎসৱ উদযাপন কৰা হয়। মৃন্ময় মূৰ্তি বিসৰ্জন দিয়া দেখিলে শিল্পী লেৰেলা খনিকৰ দুখত ভাগি পৰে। শিল্পীয়ে বহু কষ্টেৰে নিৰ্মাণ কৰা মূৰ্তি বিসৰ্জন দিয়াটো তেওঁৰ হৃদয়ে সহ্য নকৰে। সেয়ে তেওঁ প্ৰতিজ্ঞা কৰিছিল তেওঁ কাঠেৰে দুৰ্গা মূৰ্তি নিৰ্মাণ কৰিব, যি বহুকাল ধৰি পূজিত হৈ থাকিব। তেওঁ প্ৰতিজ্ঞা কৰিলে, কিন্তু এই প্ৰতিজ্ঞা কেনেকৈ পূৰ্ণ কৰিব সেই লৈ তেওঁ চিন্তাত অস্থিৰ। কিংবদন্তিত পৰিণত হোৱা সেই কাহিনীমতে এদিন তেওঁ সপোন দেখিলে।

0: লেহধৰ, মই তোৰ মনৰ কথা বুজিছো বৎস।
1: আই মাতৃ প্ৰণাম। অধমৰ প্ৰতি কিবা আদেশ আছে আই?
0: তই দেখোন নিজেই জান, তোৰ হৃদয়ত মোৰ দাৰুমূৰ্তি নিৰ্মাণৰ এক প্ৰবল হাবিয়াস আছে।
1: হয় মাতৃ, কিন্তু মই কোনো উপায় বিচাৰি পোৱা নাই, মই কেনেকৈ আৰম্ভ কৰোঁ?
0: তই পাৰিবি লেহধৰ, তোৰ প্ৰবল ইচ্ছা শক্তিয়ে পূৰ্ণতা লাভ কৰিব। মোৰ আশীৰ্বাদত তই বিশ্বকৰ্মাৰ শক্তি লাভ কৰিবি। গতিকে তই পলম নকৰি কাম আৰম্ভ কৰ। যেতিয়াই তই কিবা অসুবিধা পাৱ, তেতিয়াই মোক স্মৰণ কৰিবি বৎস।
2: আই মাতৃ আই মাতৃ বুলি সাৰ পাই লেহধৰ কান্দি উঠিল। সকলোকে সপোনৰ কথা ক'লে। তাৰপিছত ঘৰত থকা দা কটাৰী আৰু বাচুলাৰে নিৰহ কিন্তু কঠিন বেলকাঠৰ বুকুত সপোন ৰচাৰ কামত ব্যস্ত হৈ পৰিল লেহধৰ। সপোন বাস্তৱ হ'ল। দুৰ্গা, লক্ষ্মী, সৰস্বতী, গণেশ, কাৰ্তিক, সিংহ আদি মূৰ্তিবোৰে প্ৰাণ পাই উঠিল। আকৌ সমস্যাৰ সন্মুখীন হ'ল লেহধৰ। কোনোমতে তেওঁ অসুৰ নিৰ্মাণৰ কাৰণে কাঠ সংগ্ৰহ কৰিব নোৱাৰিলে। তেওঁ আকৌ স্মৰণ কৰিলে দুৰ্গাক। দুৰ্গাই তেওঁক ক'লে,

লেখধৰ, তোৰ অসুবিধা মই বুজিছোঁ, কোনো চিন্তা নাই, মই তাৰ ব্যৱস্থা কৰিম। কালিলৈ তই স্নানৰ কাৰণে ঘাটলৈ যাবি, তাতেই এডোখৰ কাঠ পাবি।

পাঁচদিনা পুৱা লেশধৰ স্নান কৰিবলৈ কলঙৰ ঘাটলৈ গ'ল। দুৰ্গাদেৱীৰ কথামতেই তেওঁ এডোখৰ কাঠ দেখা পালে। ভক্তিভাৱে সেই কাঠডোখৰ আনি তেওঁ অসুৰৰ মূৰ্তি নিৰ্মাণ কৰি উলিয়ালে।

অসমীয়া লোক সংস্কৃতিৰ অপূৰ্ব সম্পদ বিহু। এই বিহুক এটা সময়ত নব্য শিক্ষাৰে শিক্ষিত গুণাভিৰাম বৰুৱা, পদ্মনাথ গোহাঁই বৰুৱা আদিয়ে অশ্লীল বুলি কোৱাৰ উপৰি ইতৰ শ্ৰেণীৰ মানুহেহে পালন কৰে বুলি অভিহিত কৰিছিল। বিহুক চৰকাৰীভাৱে বন্ধ কৰিবলৈ পৰামৰ্শ দিছিল। কিন্তু 1885 চনমানত বলিনাৰায়ণ বৰাদেৱে মৌ কাকত আৰু লক্ষ্মীনাথ বেজবৰুৱাদেৱে বাঁহী কাকতত বিহুৰ সপক্ষে মত প্ৰকাশ কৰি বিহু উৎসৱৰ পোষকতা কৰিছিল। 1894 চনমানত পুৰণি গোদামৰ চলচলি অঞ্চলৰ তাতিঙা মহম্মদ নামৰ ব্যক্তি এজনে নিজৰ ভনীয়েকক লগত লৈ হাইকোৰ্টৰ হাকিমৰ আগত বিহু নৃত্য প্ৰদৰ্শন কৰি বিহু যে অশ্লীল নহয় এই কথা প্ৰমাণ কৰি দিয়ে। সেই সময়ত উক্ত আদালতৰ বিচাৰক আছিল পুৰণি গোদামৰে মানিক চন্দ্ৰ বৰুৱাৰ ভায়েক ফটিক চন্দ্ৰ বৰুৱা। পতিয়াবালি অঞ্চলৰ মুকলি বিহু বৰ বিখ্যাত আছিল বুলি সাহিত্যাচাৰ্য যজ্ঞেশ্বৰ শৰ্মাদেৱেও উল্লেখ কৰিছে।

মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ অমৰ সৃষ্টি অংকীয়া ভাওনা পুৰণি গুদামত সকলো সময়তে অনুষ্ঠিত হয়।

শৰতৰ আগমনৰ লগে লগে প্ৰায়বোৰ নামঘৰৰ উপৰি ৰাজহুৱাভাৱেও বিভিন্ন ঠাইত শ্ৰী শ্ৰী কৃষ্ণৰ ৰাসলীলা উৎসৱ উদযাপিত হয়।

পুৰণি গুদাম সমন্বয়ৰ ক্ষেত্ৰ। এই গাঁৱৰ গাতে লাগি থকা মিকিৰহাট নামৰ ঠাইখনতেই পুৰণিকালত পাহাৰীয়া কাৰ্বিসকলে আহি তেওঁলোকৰ প্ৰয়োজনীয় সামগ্ৰীৰ সৈতে তেওঁলোকৰ উৎপাদিত বস্তুৰ সালসলনি ঘটাইছিল। এই ঠাইখনে সেই মধুৰ স্মৃতি আজিও বহন কৰি আছে। আনহাতে পুৰণি গুদাম হিন্দু মুছলমানৰ সমন্বয়ৰ বৰভেটি। আৱহমান কালৰ পৰাই ইয়াৰ হিন্দু মুছলমান উভয় সম্প্ৰদায়ে সম্প্ৰীতিৰ এনাজৰিৰে বান্ধ খাই আছে। তাহানিৰ আচৰবোৰত হিন্দু মুছলমান উভয় সম্প্ৰদায়ৰ মানুহেই যোগ দিছিল। 1890 চনমানত সিদ্ধ ফকীৰ সদৰ সিং বাবাৰ পুৰণি গুদামতেই আৱিৰ্ভাৱ হৈছিল। বাবাই হিন্দু মুছলমানৰ মাজত সদ্ভাৱ সৃষ্টিৰ জৰিয়তে সম্প্ৰীতিৰ সেতু বান্ধিছিল। পুৰণি গুদামৰ খিলঞ্জীয়া মুছলমানসকলে 1907 চনতেই আঞ্জুমান ই ইছলামিয়া নামৰ এটি অনুষ্ঠানৰ জন্ম দি তাৰ জৰিয়তে 3টা মছজিদ আৰু 1খন মাদ্ৰাছা চলাই আছে। প্ৰসংগক্ৰমে উল্লেখযোগ্য যে পুৰণি গুদামৰ মাছগাঁও নিবাসী প্ৰয়াত ছৈয়দ নুৰুল হুছেইনৰ ঘৰত আজান ফকীৰ চাহেবৰ জপৰ মালাডাল ভক্তিভাৱে সংৰক্ষিত হৈ আছে। সেই মালাডাল আজান ফকীৰ চাহেবৰ হয়নে নহয় সেই বিষয়ে বিতৰ্ক থাকিলেও অসমৰ বিখ্যাত সাহিত্যিক ছৈয়দ আব্দুল মালিকে আজান পীৰৰ বিষয়ে নিৰ্মাণ কৰা তথ্যচিত্ৰত সেইডাল ব্যৱহাৰ কৰিছিল।

0: স্বাধীনতা যুঁজৰ অন্যতম অধ্যায় খিলাফত আন্দোলনৰ ঢৌৱে পুৰণি গুদামকো ধোৱাই গৈছিল। আৰশাদ হুছেইন, ইলিয়াছ বদৰ আদিয়ে স্বাধীনতা আন্দোলনত অংশগ্ৰহণ কৰি কাৰাবাস খাটিছিল। বিলাতী বৰ্জন কাৰ্যসূচী ৰূপায়িত কৰিবৰ কাৰণে পুৰণি গুদাম মুক্তা বিস্কুল প্ৰাংগণত একুৰা প্ৰকাণ্ড জুই জ্বলোৱা হৈছিল। এই জুইত সৰ্বপ্ৰথম বিলাতী কাপোৰ বিসৰ্জন দিছিল স্বৰ্গীয় ফিৰোজ শ্বাহ হাজৰিকা আৰু স্বৰ্গীয় ছাইফুৰ ৰহমানদেৱে।
1: সময় গতিশীল, সময়ক কোনেও বান্ধি ৰাখিব নোৱাৰে। সময়ৰ অগ্ৰগতিৰ লগে লগে ইতিহাসৰ গতিও সলনি হয়। নতুন পুৰণি হয়, আকৌ নতুনৰ নৱ আয়োজন হয়। পুৰণি গুদামৰ নতুন পুৰুষেও অতীতৰ গৌৰৱ ৰক্ষাৰ কাৰণে আপ্ৰাণ চেষ্টা কৰি আহিছে। শিক্ষা বিস্তাৰৰ কাৰণে পুৰণি গুদাম ৰাধাকান্ত বৰুৱা উচ্চতৰ মাধ্যমিক বিদ্যালয়, ডক্টৰ বীৰিঞ্চি কুমাৰ বৰুৱা মহাবিদ্যালয়, নগাঁৱৰ গ্ৰামাঞ্চলৰ প্ৰথম বালিকা উচ্চ মাধ্যমিক বিদ্যালয় আদিয়ে অৰিহণা আগবঢ়াই আহিছে।
0: বুৰঞ্জী আৰু কিংবদন্তী এগৰকা পুৰণি গুদামে সময়ৰ গতিৰ লগত খাপ খাব পৰাকৈ গতি কৰিছে। কুলু কুলু সুৰেৰে বৈ যোৱা কলঙৰ গতিৰ লগত তাল মিলাই পুৰণি গুদামবাসীয়ে গতি কৰিছে প্ৰগতিৰ দিশেৰে, শান্তিৰ পথেৰে, সম্প্ৰীতিৰ মাজেৰে।

ইতিহাস গৰকা পুৰণি গুদাম শীৰ্ষক আলেখ্যখনি শুনিলে। আলেখ্যখনিৰ ৰচনা ফণীন্দ্ৰনাথ গায়নৰ, প্ৰযোজনা পল্লৱী কলিতাৰ। শ্ৰোতাই অনুষ্ঠান শুনিছে আকাশবাণী নগাঁও কেন্দ্ৰৰ পৰা FM বেণ্ডৰ 102.7 মেগাহাৰ্টজত। এতিয়া আগবঢ়াইছোঁ ৰঞ্জিত গগৈৰ ৰচিত আলেখ্য ফাট বিহুৰ পম খেদি আলেখ্যখনিৰ ষষ্ঠ খণ্ডটি আগবঢ়ালোঁ।

0: এখনি ধাৰাবাহিক আলেখ্য ফাট বিহুৰ পুংখেদি। আলেখ্যখনি ৰচনা ৰঞ্জিত গগৈ, প্ৰযোজনা কৰিছে যোৰহাটৰ শব্দ প্ৰকাশে। এয়া শুনক ধাৰাবাহিক আলেখ্য ফাট বিহুৰ পুংখেদি।
1: ফাট বিহুতলী ঢকুৱাখানা এক ঐতিহাসিক গুৰুত্বপূৰ্ণ কৃষি প্ৰধান ঠাই। বুৰঞ্জীয়ে ঢুকি নোপোৱা কালৰে পৰা ঢকুৱাখানাত মানৱ সভ্যতা সংস্কৃতিৰ নিদৰ্শন পোৱা যায়। তাৰ প্ৰমাণস্বৰূপে আজিও অক্ষয় হৈ যেন অতন্দ্ৰ প্ৰহৰীৰ দৰে থিয় হৈ আছে বাসুদেৱ স্থান, হাৰ্হি দেৱালয়, গোবিন্দপুৰ সত্ৰ, গৰখীয়াদল আদি অলেখ কিংবদন্তী জনশ্ৰুতি আৰু প্ৰবাদেৰে ভৰি আছে, যিবোৰে বুৰঞ্জী নহ'লেও বুৰঞ্জীৰ কথাকে কয়। অসমৰ এগৰাকী স্বনামধন্য লেখক বান্তৌ গাঁৱৰ বাসিন্দা চন্দ্ৰধৰ চমুৱাদেৱে কয়,
2: যিসকল পুৰণি কামৰ মানুহ, আমাৰ ককা দেউতাসকল বা দেউতাসকল, তেখেতসকলে কোৱা মতে এই ঢকুৱাখানা বৰ্তমান যিটো চাৰিআলি আছে, এই চাৰিআলিৰ পৰা আৰম্ভ কৰি একেবাৰে পশ্চিমফালে প্ৰায় দুমাইলমান দূৰলৈকে এই অঞ্চলটোত ঠায়ে ঠায়ে মানুহৰ বিহুৱা বিহুৱতীসকলৰ বিভিন্ন জুম হৈছিল আৰু সেইবিলাকত তেওঁলোকে বিহু কৰিছিল। আৰু প্ৰধান আকৰ্ষণ আছিলে এই অঞ্চলৰ ট্ৰাইবেল মানুহবিলাক, তেওঁলোকৰ বিহু আৰু কৈৱৰ্ত সম্প্ৰদায়ৰ গাভৰুসকলেও দলৰ সেৱত নাচিছিল বুলি জনা যায়। আৰু বাকী যিসকলে নিজকে বৰ সম্ভ্ৰান্ত বুলি ভাবে তেওঁলোকে বিহু চাইছিলহে, তেওঁলোকে সেই নাচ গান ইত্যাদিবিলাকত যোগদান কৰা নাছিলে, সেইটো কয় আৰু। আমাৰ দেউতাসকলেও কৈছিল তেনেকৈ, আৰু দেউতাসকলে তেওঁলোকে নিজে চাইছিলে। কিন্তু প্ৰধান আকৰ্ষণ আছিলে সেই ট্ৰাইবেল মানুহবিলাক, বিশেষকৈ এই মিচিংসকলৰ বিহু। আৰু সেই বিহুটো এটা সময়ত গতি পৰিছিল, ফাট বিহু 1918 চনত এটা লুটপাতৰ ঘটনা হৈছিলে ঢকুৱাখানাত। এইটো এটা জনৰবৰ কাৰণে হ'ল, ক'ৰবাত ক'ৰবাত কিবা কিবি লুটপাত কৰিছে বুলি। আৰু মানে বহিৰাগত যিসকল মানুহ দোকানী আছে, ইয়াত মহাজন আছে, তেওঁলোকৰ দোকান পোহাৰবিলাকে ফালৰ পৰা মানুহে লুটপাত কৰিছে বুলি আৰু এটা জনৰ পৰাই গ'ল। আৰু ইয়াৰো যিসকল আমাৰ এই ৰাজস্থানী মহাজন লোক আছিলে, তেওঁলোকৰ দোকানবিলাকত কিন্তু

এই যে ফাট বিহুৰ সময়ত মানুহে বিহু মাৰে আৰু সেই সময়ত যে হুঁচৰি গায় আৰু তেতিয়া হুঁচৰি গোৱা পাৰ্টিৰ মানুহে কোনে কোনে গৈ এইবিলাক মানে লুটপাট কৰিছিলে বুলি কয় মানুহে।

আমাৰ বহুতো মানুহক নি পুলিচে কিবা কিবি কৰিলে আৰু সোধপোচ কৰিলে। তাৰপিছত আৰু মিচিং ৰাইজেও কথাটো ভয় খালে আৰু এইখিনিতে অলপমান কিছু মনোমালিন্য হ'ল। কিন্তু তাৰপিছত আকৌ পুনৰুদ্ধাৰ কৰা হৈছে। তাৰপাছত আৰু কিছু বছৰৰ পাছত ফাট বিহু নামত কিবা কিবি হৈছে, কিন্তু একেবাৰে সাংগঠনিকভাৱে আৰম্ভ হোৱা বেছি নহোৱা নাই। 70ৰ দশকৰ পৰা ৰাইজে আৰম্ভ কৰিছে ভালকৈ আৰু আৰু এই বিভিন্ন জনগোষ্ঠীৰ মানুহে এই উৎসৱবিলাকত যোগদান কৰে। ঢকুৱাখানাৰ ভিতৰত আছে মিচিংসকল, আছে বাকী আহোম, চুতীয়া, কৈৱৰ্ত ইত্যাদি অসমৰ যিমানবিলাক জনগোষ্ঠী আছে এই গোটেইবিলাকে ঢকুৱাখানাত আছে আৰু সকলোবিলাকে মানে এই বিহুত যোগদান কৰে। আৰু ভাত বিহুটো সকলোৰে কাৰণে এটা আকৰ্ষণীয় অনুষ্ঠান, এটা সাৰ্বজনীন অনুষ্ঠান। আৰু এই বিহুৰ নৃত্য গীত বা গোটেই সমগ্ৰ উৎসৱটোৱেই মানে ঢকুৱাখানাৰ যিটো ৰং ৰহইচ সেইখিনি ই প্ৰতিফলিত কৰে আৰু এটা সময়ত মানুহে অন্ততঃ গোটেইখিনি মানুহ একেলগে গোট খোৱাৰ এইটো এটা ডাঙৰ সুবিধা আৰু এইটো এটা পৰম্পৰা। মানুহখিনিয়ে মানে এটা সময়ত গোটেইখিনি মানুহ দেখা দেখি হোৱাৰ কাৰণে এটা সুবিধা পায় আৰু উপলক্ষ পায়। আৰু বিশেষকৈ মই দিশটোত বৌদ্ধিক দিশটোত যিখিনি সহায় কৰিব পাৰোঁ সেইখিনি কৰি আছোঁ। আলোচনী আলোচনীবিলাকত মই আগৰখিনি সময়ত লিখিছিলোঁ নিয়মীয়াকৈ মানে বছৰৰ মূৰত এবাৰ ওলায় আৰু, গতিকে মই তাত লিখা মেলা কৰিছিলোঁ। ফাট বিহু সম্পৰ্কে লিখিছোঁ আৰু অন্যান্য বিহু সম্পৰ্কীয় আৰু অন্যান্য বিহু সম্পৰ্কীয় কথা বতৰাও লিখিছোঁ। আগৰ যিখিনি সাজ পোছাকতে হওক বা বাকী গীত মাত ৰং ৰহইচ এইবিলাকতে হওক পাৰ্থক্য যথেষ্ট আছে। কাৰণ আমি পুৰণি গীত মাতবিলাকতো পঢ়িছোঁ নহয় জানো, পুৰণি গীত মাতবিলাক পঢ়িছোঁ। তাৰপিছত এই পুৰণিসকলে যিধৰণে গায় সেইবিলাকতো শুনিছোঁ, গতিকে পাৰ্থক্যটো আছে। আৰু সেই পুৰণিটো আনিবৰ কাৰণে এতিয়া চেষ্টা কৰিছে মানুহে। এই ফাট বিহুৰ যোগেদি পুৰণিটোক আনিবৰ কাৰণে যিটো চেষ্টা কৰি আছে সেইটোৱে এটা ঢকুৱাখানাৰ ফাট বিহুৰ অন্যতম বৈশিষ্ট্য। বাকীবিলাকত সেইটো সেইটো চেষ্টা কৰা হোৱা নাই সিমানকে, কিন্তু এইটো যিহেতু ঢকুৱাখানাৰ এটা মানে নিজস্ব অনুষ্ঠান, গতিকে ইয়াৰ এটা বৈশিষ্ট্য ৰক্ষা কৰিবৰ কাৰণে, যিটো পুৰণি বৈশিষ্ট্যটো ৰক্ষা কৰিবৰ কাৰণে মানুহে এতিয়া চেষ্টা কৰি আছে। এটা কথা ক'ব পাৰি যে এই চাৰিকৰে নদীৰ কিনাৰত মানে কিনাৰত মানে গোটেই কিনাৰটোত নহয় আৰু, এই ঢকুৱাখানা চাৰিআলিৰ আশে পাশে এটা সময়ত এটা ৰজাদিনীয়া ফাট আছিল বুলি পেলাই বিশ্বাস কৰা হয়। কিন্তু ঐতিহাসিক কোনো সমৰ্থন নাই অলৰেডি, এটা ফাট আছিল বুলি অনুমান হেৰি কৰা হয়। ফাট মানে হৈছে ৰজাগৰীয়া বিষয়াই বেপাৰীৰ পৰা কৰ কাটল তোলা ঠাই, আৰু বেপাৰীসকলে য'ত মানে একগোট হয় এনেকুৱা এডোখৰ চেণ্টাৰ কেন্দ্ৰস্থল, গতিকে সেই বিশ্বাসটো কৰে। আৰু সেই ফাট শব্দৰ পৰাই ফাট বিহু হৈছে বুলি পেলাই আমি বহুতে বিশ্বাস কৰোঁ। তাৰমানে ফাটত ৰাইজে গোট খাই পেলাই বিহু কৰিছিল, যেনেকৈ এটা নিৰ্দিষ্ট দিন বা উপলক্ষ উপভোগ কৰিবৰ কাৰণে মানুহে নগৰলৈ যায় নাই জানো, বা য'ত মানুহ বেছি গোট খায় তেনেকৈ কেন্দ্ৰস্থললৈ যায়। গতিকে সেইটো যিহেতু মানুহৰ কেন্দ্ৰস্থল আছিলে গোট খোৱাৰ, গতিকে তেনেকুৱা ঠাইতে প্ৰথমতে হয়তো তেওঁলোকে বিভিন্ন সম্প্ৰদায়ৰ মানুহ আহি পেলাই এটা বিহু জুৰিছিলে, হুঁচৰি গাইছিলে। হুঁচৰি সংস্কৃতিটোতো বহুদিন আগৰ, সেইটোতো একেবাৰে ৰজাদিনীয়া সংস্কৃতি।

0: আপোনাৰ পৰিচয়টো প্ৰথমে দাঙি ধৰকচোন।
1: পৰিচয়টো ঢকুৱাখানা চন্দ্ৰ দাস কচুগাঁও।
0: আপুনি ফাট বিহুৰ লগত কেনেদৰে জড়িত?
1: ফাট বিহুৰ লগত বিহু মামা বিহু মাৰি জড়িত হৈ আহিছোঁ।
0: আপুনি কিমান বয়সৰ পৰা ফাট বিহুৰ লগত জড়িত হৈ আছে?
1: ষাঠি পঞ্চাছ তেনেকুৱা চনত
0: তাৰমানে সেই সময়ত আপুনি ফাট বিহুৰ লগত মানে বিহু কৰিছিলে আপুনি আপুনি বিহু এফাকিকৈ গাই দিয়কচোন।

0: আপনাৰ পৰিচয়টো দোষ প্ৰথম।
1: মোৰ ভাল নামটো ডিম্বেশ্বৰ দাস, কিন্তু গাঁৱৰ ৰাইজে মোক বাপু বুলিয়েই জানে। ঘৰ মোৰ এই গাঁৱতে কচু গাঁও।
0: আপুনি ফাট বিহুৰ লগত কেনেদৰে জড়িত আৰু এতিয়া আপুনি ফাট বিহুৰ লগত মানে ফাট বিহুটো আপুনি কৰিছেই, সেই সম্পৰ্কে দুআষাৰ দাঙি ধৰক।
1: এই বিষয়ে ক'বলৈ গ'লে মই বহু আগলৈ যাব লাগিব। যেতিয়া মই হাইস্কুলত পঢ়ি আছিলোঁ তেতিয়া আমি ইয়াত দেখিছিলোঁ যে মুকলি পথাৰত ৰাইজক ৰ'দৰ পৰা ৰক্ষা কৰিবৰ কাৰণে ডাঙৰ ডাঙৰ গছত ডাল ৰোৱা হৈছিল আৰু ইমান মানুহ হৈছিল। মোৰ মনত পৰা কথাহে কৈছোঁ মই, এইটো সত্তৰ চনমানৰ সেইখিনি সময়ৰ কথা। বিৰি বাব্বাদ পাবলৈ নাই, ইমান মানুহ, আৰু সেই মানুহৰ এটা অংশই কেৱল বিহু চোৱাতে ব্যস্ত আছিল আৰু এটা অংশই বিহু কৰাত ব্যস্ত আছিল। প্ৰতিজোপা ডাঙৰ ডাঙৰ গছৰ ডালৰ তলত, ৰুই দিয়া গাছ ডালৰ তলত এখন এখন ফাট বিহু, তাত পাৰ্টি ৱাইজ দল ৱাইজ দল ভাগ দলগতভাৱে কৰিছিলে। আৰু তেতিয়া আমি আমাৰ গাঁৱৰ হুঁচৰি পাৰ্টি বা বিহু পাৰ্টিৰ লগত আমি গৈ চাইছিলোঁগৈ। আৰু তেতিয়াৰ পৰা ফাট বিহু কি আৰু ফাট বিহুৱে আমাৰ মনত কেনেকুৱা এটা আনন্দ দিয়ে সেই কথা জানি আহিছোঁ।

0: ধাৰাবাহিক আলেখ্য ফাট বিহুৰ পুংখেৰি শুনিলে। আলেখ্যখনিৰ ৰচনা আছিল ৰঞ্জিত গগৈৰ, প্ৰযোজনা যোৰহাটৰ শব্দপ্ৰকাশৰ, সহযোগ কৰিলে পাৰভেজ হুছেইনে। আলেখ্যখনিৰ আঁত ধৰিলে পৰেশ বৰা আৰু দীপ্তি শইকীয়াই।
1: ফাট বিহুৰ পমখেৰি ৰঞ্জিত গগৈ ৰচিত আলেখ্যখনি শুনিলে। শ্ৰোতাই অনুষ্ঠান শুনিছে আকাশবাণী নগাঁও কেন্দ্ৰৰ পৰা FM বেণ্ডৰ 102.7 মেগাহাৰ্টজত। এতিয়া শুনাবলৈ লৈছোঁ কেইটিমান গীত। প্ৰথমে শুনো আহক উপেন্দ্ৰ বৰকাকতিৰ কণ্ঠৰ এই গীতটি।

মহেশ্বৰ বৰুৱা আৰু সংগীবৃন্দৰ কণ্ঠত বিহুগীতটি শুনিলে। এইবাৰ শুনাবলৈ লৈছোঁ জিনা ৰাজকুমাৰী আৰু সংগীবৃন্দৰ কণ্ঠত দুৰ্গা গীত, ক্ষমা কৰিব, দেউৰী গীত।

জিনা ৰাজকুমাৰী আৰু সংগীবৃন্দৰ কণ্ঠত দেউৰী গীতটি শুনিলে। শ্ৰোতাই অনুষ্ঠান শুনিছে আকাশবাণী নগাঁও কেন্দ্ৰৰ পৰা FM বেণ্ডৰ 102.7 মেগাহাৰ্টজত। এইবাৰ শুনাবলৈ লৈছোঁ জুবিন গাৰ্গ আৰু সংগীবৃন্দৰ কণ্ঠত আন এটি বিহুগীত।

চিনেমাই বৰদলৈ আৰু সংগীবৃন্দৰ কণ্ঠত গীতটি শুনিলে এইবাৰ শুনাবলৈ লৈছোঁ গুণেশ্বৰ তেৰণ আৰু সংগীবৃন্দৰ কণ্ঠত কাৰ্বি গীত।

শ্ৰাৱণী ডালুৰ কণ্ঠত ডালুগীতটি শুনিলে। গীতৰ অনুষ্ঠানটি ইমানতে অন্ত পৰিল। শ্ৰোতাই অনুষ্ঠান শুনিছে আকাশবাণী নগাঁও কেন্দ্ৰৰ পৰা FM বেণ্ডৰ 102.7 মেগাহাৰ্টজত। আকাশবাণী নগাঁও কেন্দ্ৰৰ জৰিয়তে আপুনি আপোনাৰ ব্যৱহাৰ বিজ্ঞাপন আগবঢ়াব পাৰিব। ইয়াৰ বাবে আকাশবাণী নগাঁও কেন্দ্ৰৰ বিজ্ঞাপন বিভাগৰ লগত যোগাযোগ কৰক। যোগাযোগৰ নম্বৰ 9435053214। এতিয়া 11:00 আঞ্চলিক বাতৰি আৰু 11:05ৰ পৰা বিবিধ ভাৰতীৰ বিভিন্ন মনোৰঞ্জনমূলক অনুষ্ঠানসমূহ ৰিলে কৰি শুনোৱা হ'ব।

এয়া আকাশবাণী গুৱাহাটী বাতৰিৰ সৈতে মই পৰিস্মিতা দিহিঙীয়া। জ্যেষ্ঠ বিজেপি নেতা তথা নৱনিৰ্বাচিত বিধায়ক চন্দ্ৰমোহন পাটোৱাৰীয়ে আজি অসম বিধানসভাৰ অস্থায়ী অধ্যক্ষ হিচাপে শপত গ্ৰহণ কৰিব। ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্যই লোকভৱনত দিনৰ 11:30 বজাত আয়োজিত এটা অনুষ্ঠানত শ্ৰীপাটোৱাৰীক শপত বাক্য পাঠ কৰোৱাব। ৰাজ্যপালে কালি বিধায়ক চন্দ্ৰমোহন পাটোৱাৰীক ষোড়শ অসম বিধানসভাৰ অস্থায়ী অধ্যক্ষ হিচাপে নিযুক্তি দিয়ে। স্থায়ী অধ্যক্ষ নিৰ্বাচিত নোহোৱা পৰ্যন্ত অস্থায়ী অধ্যক্ষগৰাকীয়ে সদনৰ কাম কাজ পৰিচালনা কৰিব। উল্লেখযোগ্য যে অহা 21 মে'ত আৰম্ভ হ'বলগীয়া ষোড়শ অসম বিধানসভাৰ প্ৰথমখন অধিৱেশনৰ প্ৰথম দিনা অস্থায়ী অধ্যক্ষগৰাকীয়ে নৱনিৰ্বাচিত বিধায়কসকলক পদ আৰু গোপনীয়তাৰ

0: শপত বাক্য পাঠ কৰোৱাব। ইয়াৰ পাছতে বিধানসভাৰ নতুন অধ্যক্ষ নিৰ্বাচন কৰা হ'ব। শাসকীয় বিজেপিয়ে বিধানসভাৰ পৰৱৰ্তী অধ্যক্ষ হিচাপে ভৱানীপুৰ সৰভোগ সমষ্টিৰ বিধায়ক ৰঞ্জিত দাসক মনোনীত কৰিছে। পেট্ৰল ডিজেলৰ ব্যয় কৰ্তন কৰিবলৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে জনোৱা আহ্বানৰ প্ৰতি সঁহাৰি জনাই মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই তেওঁৰ কনভয়ৰ বাহনৰ সংখ্যা হ্ৰাস কৰিছে। পশ্চিম এছিয়াৰ সাম্প্ৰতিক পৰিস্থিতিৰ পৰিপ্ৰেক্ষিতত বিশ্বজুৰি আহি পৰা তেল আৰু ইন্ধনৰ সংকটৰ বাবে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীকে ধৰি কেইবাগৰাকী কেন্দ্ৰীয় মন্ত্ৰী আৰু অন্যান্য ৰাজ্যৰ মুখ্যমন্ত্ৰীয়ে তেওঁলোকৰ কনভয়ৰ সংখ্যা হ্ৰাস কৰা পৰিলক্ষিত হৈছে। মুখ্যমন্ত্ৰী ড০ শৰ্মাই প্ৰধানমন্ত্ৰীৰ আহ্বানৰ প্ৰতি সঁহাৰি জনাই সাংবাদিকৰ আগত এইদৰে কয়।
1: ৰাজ্যপালৰ পৰা আৰম্ভ কৰি আমাৰ প্ৰতিটো পৰ্যায়ৰ চৰকাৰী বিষয়া মন্ত্ৰীসকলৰ কনভয়সমূহ সৰু কৰা হ'ব। নিৰাপত্তাৰ দিশটো বাদ দি এই গোটেই কনভয়খিনি সংখ্যা হ্ৰাস কৰিবৰ কাৰণে আজি আমি সিদ্ধান্ত লৈছো। মন্ত্ৰী হওক, অফিচাৰ হওক বা মুখ্যমন্ত্ৰী হওক, ৰাজ্যপাল হওক, সকলোৰে কনভয়বিলাক ডাউন চাইজ কৰা হ'ব এটলিষ্ট ফৰ নেক্সট ছিক্স মান্থ। যোৱা বছৰৰ তুলনাত এই বছৰ অসম চৰকাৰৰ পেট্ৰল ডিজেল খৰচ, যিটো চৰকাৰে আমি গাড়ীত খৰচ কৰোঁ, ইট উইল বি কাট বাই 20% বাই ৰিডিউচিং।
0: ইপিনে বৰ্ধিত উত্তেজনাৰ মাজতে তেল কোম্পানীসমূহে পেট্ৰল আৰু ডিজেলৰ প্ৰতি লিটাৰত 3 টকাকৈ মূল্য বৃদ্ধি কৰিছে। এই অনুসৰি নতুন দিল্লীত প্ৰতি লিটাৰ পেট্ৰলৰ মূল্য 97.70 টকালৈ আৰু ডিজেলৰ মূল্য প্ৰতি লিটাৰত 90.67 টকালৈ বৃদ্ধি পাইছে। কলকাতাত পেট্ৰলৰ মূল্য প্ৰতি লিটাৰত 108.74 টকালৈ আৰু ডিজেলৰ মূল্য 93.14 টকালৈ বৃদ্ধি পাইছে। ৰাষ্ট্ৰীয় পৰীক্ষণ সংস্থাই অহা 21 জুনত চিকিৎসা বিজ্ঞানৰ পাঠ্যক্ৰমত নামভৰ্তিৰ ৰাষ্ট্ৰীয় যোগ্যতা নিৰূপণ তথা প্ৰৱেশ পৰীক্ষা নীট পুনৰ অনুষ্ঠিত কৰাৰ কথা ঘোষণা কৰিছে। সংস্থাটোৱে পৰীক্ষাৰ্থীসকলক কেৱল NTA দ্বাৰা প্ৰকাশিত তথ্যৰ ওপৰতহে নিৰ্ভৰ কৰিবলৈ আহ্বান জনাইছে। ইয়াৰ পূৰ্বে যোৱা 3 মে'ত প্ৰশ্ন কাকত ফাদিল হোৱাৰ বাবে নীট বাতিল কৰা হৈছিল। নীটৰ প্ৰস্তুতিৰ পৰ্যালোচনা চলোৱাৰ উদ্দেশ্যে কালি সন্ধিয়া কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ বাসগৃহত উচ্চ পৰ্যায়ৰ বৈঠক অনুষ্ঠিত হয়। বৈঠকত পৰীক্ষা সুচাৰুৰূপে অনুষ্ঠিত কৰাৰ বিভিন্ন দিশ সন্দৰ্ভত বিস্তৃতভাৱে আলোচনা কৰা হয়। জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰত অভিযুক্ত শ্যামকানু মহন্তৰ জামিন আবেদন গুৱাহাটী উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ মিতালী ঠাকুৰীয়াৰ বিচাৰপীঠত আজি শুনানিৰ বাবে তালিকাভুক্ত কৰা হৈছে। ইয়াৰ পূৰ্বে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ পাৰ্থিৱজ্যোতি শইকীয়াৰ বিচাৰপীঠে যোৱা বুধবাৰে অভিযুক্ত শ্যামকানু মহন্তই জামিনৰ বাবে অনুৰোধ জনাই দাখিল কৰা আবেদনখন শুনানিৰ বাবে গ্ৰহণ কৰিবলৈ অস্বীকাৰ কৰিছিল। বিচাৰপীঠখনে ইয়াৰ পৰিৱৰ্তে অভিযুক্তগৰাকীৰ জামিন আবেদন উচ্চ ন্যায়ালয়ৰ আন বিচাৰপীঠত তালিকাভুক্ত কৰিবলৈ নিৰ্দেশ দিছিল। কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত পৰ্যটকৰ বাবে অহা 25 মে'ৰ পৰা জীপ ছাফাৰী বন্ধ থাকিব। প্ৰতিকূল বতৰ আৰু উদ্যানৰ ভিতৰৰ ক্ষেত্ৰসমূহৰ অৱস্থাৰ প্ৰতি লক্ষ্য ৰাখি উদ্যান কৰ্তৃপক্ষই এই সিদ্ধান্ত গ্ৰহণ কৰিছে। পূব অসম বন্যপ্ৰাণী সংমণ্ডলৰ বিভাগীয় বন বিষয়াই কালি জাৰি কৰা জাননী অনুসৰি পৰ্যটকৰ সুৰক্ষাৰ স্বাৰ্থত অহা 25 মে'ৰ পৰা ৰাষ্ট্ৰীয় উদ্যানখনৰ কহৰা, অগৰাতলী, বাগৰি আৰু বুঢ়াপাহাৰ বনাঞ্চল ক্ষেত্ৰ পৰ্যটকৰ বাবে বন্ধ থাকিব। আকাশবাণী গুৱাহাটীৰ আঞ্চলিক বাতৰি বিভাগৰ দৃষ্টিপাত অনুষ্ঠানত কাইলৈ নিশা 8:02 উমৈহতীয়া দেৱানী বিধি সম্পৰ্কীয় এটি আলোচনা প্ৰচাৰ কৰা হ'ব। আলোচনাত অংশ ল'ব জ্যেষ্ঠ অধিবক্তা আব্দুৰ ৰজাক ভূঞা আৰু অধিবক্তা জ্যোতিস্মিতা শৰ্মাই। শ্ৰোতাসকলে অনুষ্ঠান চলি থকাৰ সময়ত 03612661876 আৰু 2662325 নম্বৰত ফোন কৰি সমল ব্যক্তি দুগৰাকীক বিষয়টো সন্দৰ্ভত প্ৰশ্ন সুধিব পাৰিব। অনুষ্ঠানটিৰ আগ ধৰিব অৰুণিমা গোস্বামী আৰু অৰূপ কুমাৰ শৰ্মাই। অনুষ্ঠানটিৰ প্ৰযোজনা আকাশবাণী গুৱাহাটীৰ বাতৰি বিভাগৰ। IPL ক্ৰিকেট প্ৰতিযোগিতাত আজি লক্ষ্ণৌত হ'বলগীয়া এখন খেলত চেন্নাই ছুপাৰ কিংছ লক্ষ্ণৌ ছুপাৰ জায়েণ্টছৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। খেলখন সন্ধিয়া 7:30 বজাত আৰম্ভ হ'ব। এতিয়াৰ বাতৰি ইমানেই। পৰৱৰ্তী বাতৰি 12:05

0: ஆயிடுவோம்.
1: ஆர்டர் ஆர்டர் ஆர்டர்.

0: नीम के पेड़ पर बंधे झूले पर झूलना, अलग अलग तरह के पशु पक्षी देखना, विशाल वटवृक्ष के छाया में नानी के हाथ का घर का बना मक्खन और रोटी का नाश्ता, अमराई के आम खाते खाते सभी रिश्तेदार भाई बहनों के मेले में छुट्टियां कैसे गुजर जाया करती थी पता ही नहीं चलता था। वाकई वो दिन किस तरह से गुजरते थे हमें पता नहीं चलता था, और शायद इस वजह से भी गर्मियों की जो छुट्टियां हुआ करती थी वो बड़ी छोटी लगती थी। हमारे साथियों ने बताया कि एक दूसरा जो मासूम फिल्म है वो भी है, लेकिन हमारे साथी थोड़ा ज़्यादा दोनों मतलब उन्होंने गीत पसंद किए, क्योंकि मासूम नाम से तो तीन फिल्में बनी हैं, और हमारे एक साथी ने बताया कि मासूम में लकड़ी की काठी वाला गीत है, और एक और साथी ने बताया छोटा बच्चा जान के कोई ना आंख दिखाना रे, ये भी मासूम फिल्म का ही गीत है। हमारे एक साथी कह रहे हैं कि कांच का कंचा, माचिस की अलग अलग छाप वाली, लोहे का पहिए को सरिये से चलाना, हाथों में चलने वाली तार की दो पहियों वाली से जुड़ा हुआ ऊपर तक छोटा स्ट्रिंग वाली हाथों से चलाकर तार की गाड़ी मैंने अपने हाथ से बनाई थी। वहीं हमारे एक साथी कह रहे हैं कि आशीर्वाद फिल्म का गीत आपने सुनाया, बिल्कुल सही आपने बताया, और इसके बाद मासूम फिल्म का गीत भी हम सुन चुके हैं। हमारे एक और साथी बता रहे हैं कि घर में ही खेलने के लिए अंताक्षरी, लूडो, चोर सिपाही, वजीर बादशाह, कैरम, 3-2-5 आदि खेलों से नाना नानी, मामा मामी, मौसी सभी दिल बहला लेते थे। शाम को 4 बजने की प्रतीक्षा रहती थी। एक और साथी कहने कि नानी की डांट तो नहीं पड़ी, पर उनका वो 54, 58 और 1 रुपये वाला बड़ा याद आता है कि जाओ कुछ लेकर खाना, और वो फ्रॉक के लिए उनका कपड़ा लेकर आना, अच्छी तरह से सिलवाना मम्मी से। दादी भी नहीं डांटती थी, प्यार ही ज़्यादा पाया। हाँ, कभी कभी हम गीले पोछे पर चलते और भाई बहन लड़ते तो ज़रूर कोई ना कोई पीटता। दोनों ने डांट तो नहीं खाई, सीधा पिटाई खाई है, लेकिन काम भी कुछ ऐसा ही रहा है, तो इसके लिए हम कुछ कह नहीं सकते। बस हम कर सकते हैं एक काम कि कुछ खेलों को याद कर लें। चलिए सुनाते हैं आपको ये खेल से जुड़ा गीत। हमें बताइए कि किसने लिखा है ये गीत और किस फिल्म से हमने लिया।
1: आकाशवाणी বাতৰিৰ সৈতে মই জিঞ্জিৰাণী ডেকা। এতিয়াৰ ঘাই ঘাই বাতৰিসমূহ হ'ল, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আবুধাবিত সংযুক্ত আৰৱ আমিৰি ৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি শ্বেখ মহম্মদ বিন জায়েদ আল নাহানৰ সৈতে বৈঠকত মিলিত হয়। অহা 21 জুনত চিকিৎসা বিজ্ঞানৰ পাঠ্যক্ৰমৰ নামভৰ্তিৰ ৰাষ্ট্ৰীয় যোগ্যতা নিৰূপণ তথা প্ৰৱেশ পৰীক্ষা নীট পুনৰ অনুষ্ঠিত হ'ব। বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ডঃ এছ জয়শংকৰে কয় যে ভাৰতে সংস্কাৰ আৰু বহু ৰাষ্ট্ৰবাদৰ লক্ষ্যক আগুৱাই লৈ যোৱাৰ বাবে অংশীদাৰসমূহৰ সৈতে কাম কৰি যাবলৈ প্ৰতিশ্ৰুতিবদ্ধ। কেন্দ্ৰীয় মন্ত্ৰী ৰামমোহন নাইডুৱে মধ্যপ্ৰদেশত বিমান পৰিবহণ সুচল কৰাৰ বাবে আন্তঃগাঁথনি নিৰ্মাণৰ ক্ষেত্ৰত মন্ত্ৰালয়ৰ প্ৰতিশ্ৰুতিবদ্ধতাৰ কথা উল্লেখ কৰে। আৰু IPL ক্ৰিকেট প্ৰতিযোগিতাত আজি চেন্নাই ছুপাৰ কিংছ লক্ষ্ণৌ ছুপাৰ জায়েণ্টছৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। এতিয়া বিতং বাতৰি। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি আবুধাবিত সংযুক্ত আৰৱ আমিৰি ৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি শ্বেখ মহম্মদ বিন জায়েদ আল নাহানৰ সৈতে বৈঠকত মিলিত হয়। বৈঠকত শক্তি সহযোগিতা আৰু দ্বিপাক্ষিক বাণিজ্যৰ বিষয়ক অগ্ৰাধিকাৰ দিয়া হয়। দুয়োগৰাকী নেতাই বিভিন্ন দ্বিপাক্ষিক বিষয়, বিশেষকৈ শক্তি সহযোগিতা, পাৰস্পৰিক স্বাৰ্থজড়িত আঞ্চলিক আৰু আন্তঃৰাষ্ট্ৰীয় বিষয় লৈ মত বিনিময় কৰে। তেওঁলোকে লগতে শক্তিশালী ৰাজনৈতিক, সাংস্কৃতিক, অৰ্থনৈতিক আৰু জনসম্পৰ্কত বিশেষ গুৰুত্ব আৰোপেৰে দেশ দুখনৰ মাজৰ দ্বিপাক্ষিক সৰ্বাত্মক কৌশলগত সহযোগিতাক আগুৱাই নিয়াৰ বিভিন্ন উপায় সম্পৰ্কেও আলোচনা কৰে। উল্লেখযোগ্য যে শক্তি খণ্ড হৈছে দুয়োখন দেশৰ মাজৰ সম্পৰ্কৰ এটা গুৰুত্বপূৰ্ণ স্তম্ভ। সংযুক্ত আৰৱ আমিৰি ৰাষ্ট্ৰ যোৱা বছৰ ভাৰতৰ বাবে খাৰুৱা তেলৰ চতুৰ্থ সৰ্ববৃহৎ উৎস আছিল আৰু দেশখনৰ পৰা আমদানি কৰা তেলেৰে ভাৰতৰ প্ৰায় 11% চাহিদা পূৰণ হৈছিল। ভাৰতীয় কোম্পানীসমূহে আবুধাবি নেশ্যনেল অইল কোম্পানীৰ সৈতে বছৰি প্ৰায় 45 লাখ মেট্ৰিক টন তৰলীকৃত প্ৰাকৃতিক গেছ LNG দীৰ্ঘকালীন চুক্তিত স্বাক্ষৰ কৰিছে। দেশক প্ৰয়োজন হোৱা LPGৰ প্ৰায় 40% সংযুক্ত আৰৱ আমিৰি ৰাষ্ট্ৰৰ পৰা আমদানি কৰা হয়। সংযুক্ত আৰৱ আমিৰি ৰাষ্ট্ৰ, নেডাৰলেণ্ডছ, নৰৱে আৰু ইটালীৰ 6-দিনীয়া ভ্ৰমণসূচীৰে আজি পুৱা স্বদেশৰ পৰা ৰাওনা হোৱা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ভ্ৰমণৰ দ্বিতীয় পৰ্যায়ত নেডাৰলেণ্ডলৈ যাব আৰু তাত তেওঁ দেশখনৰ ৰজা উইলিয়াম আলেকজেণ্ডাৰ আৰু ৰাণী মেক্সিমাক সাক্ষাৎ কৰিব। তেওঁ লগতে নেদাৰলেণ্ডৰ প্ৰধানমন্ত্ৰী ৰব জেটেনৰ সৈতেও বৈঠকত মিলিত হ'ব। ইয়াৰ পাছত তেওঁ ছুইডেনৰ গোথেনবাৰ্গলৈ যাব আৰু দেশখনৰ প্ৰধানমন্ত্ৰী অল্ফ কিষ্টাৰছনৰ সৈতে দ্বিপাক্ষিক আলোচনাত মিলিত হ'ব। দুয়োগৰাকী নেতাই দ্বিপাক্ষিক সম্পৰ্ক পৰ্যালোচনা কৰাৰ লগতে সহযোগিতাৰ নতুন নতুন খণ্ডৰ বিষয়ত আলোচনা কৰিব। শ্ৰীমোদীয়ে 18 মে'ত নৰৱে ভ্ৰমণ কৰিব। তাত তেওঁ তৃতীয় ভাৰত নৰ্ডিক সন্মিলনত অংশ লোৱাৰ লগতে দ্বিপাক্ষিক আলোচনাত মিলিত হ'ব। ভ্ৰমণৰ অন্তিম পৰ্যায়ত তেওঁ ইটালীলৈ যাব আৰু তাত তেওঁ দেশখনৰ ৰাষ্ট্ৰপতি ছাৰ্জিঅ' মেটাৰেলাক সাক্ষাৎ কৰাৰ লগতে প্ৰধানমন্ত্ৰী জৰ্জিয়া মেলনীৰ সৈতে আলোচনাত মিলিত হ'ব। ভাৰত আৰু ইটালীৰ মাজত যুটীয়া কৌশলগত কাৰ্য আঁচনি 2025-2029 সক্ৰিয়ভাৱে ৰূপায়ণৰ দিশত দেশ দুখনৰ দ্বিপাক্ষিক সম্পৰ্ক শক্তিশালী কৰাৰ ক্ষেত্ৰত প্ৰধানমন্ত্ৰী মোদীৰ ভ্ৰমণে বিশেষ গুৰুত্ব বহন কৰিব। কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানে ছাত্ৰ ছাত্ৰীসকলক চৰকাৰে অগ্ৰাধিকাৰ দিয়ে আৰু তেওঁলোকক লৈ চৰকাৰ অতি সংবেদনশীল বুলি প্ৰকাশ কৰিছে। নতুন দিল্লীত আজি এখন সংবাদমেলত কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে কয় যে ৰাষ্ট্ৰীয় পৰীক্ষণ সংস্থাই অহা 21 জুনত চিকিৎসা বিজ্ঞানৰ পাঠ্যক্ৰমত নামভৰ্তিৰ ৰাষ্ট্ৰীয় যোগ্যতা নিৰূপণ তথা প্ৰৱেশ পৰীক্ষা নীট পুনৰ অনুষ্ঠিত কৰাৰ কথা ঘোষণা কৰিছে। পৰীক্ষাৰ্থীসকলে অহা 14 জুনৰ ভিতৰত প্ৰৱেশ পত্ৰ লাভ কৰিব বুলি তেওঁ জানিবলৈ দিয়ে। অহা বছৰৰ পৰা নীট পৰীক্ষা বৰ্তমানৰ OMR ব্যৱস্থাৰ পৰিৱৰ্তে CBT অৰ্থাৎ কম্পিউটাৰ আধাৰিত ব্যৱস্থাৰে অনুষ্ঠিত হ'ব।
2: छात्र कैसे सहज बिना तनाव की परीक्षा दे, मैंने कहा कि इस कंटिन्यूस इम्प्रूवमेंट की विषय है। जो छात्रों की सिक्योरिटी के दृष्टि से जो मिनिमम करना चाहिए वो करना पड़ेगा शायद, लेकिन वो हरास ना हो उसकी चिंता करना पड़ेगा। बाकी रहा इसकी जो कमांड चेन को तोड़ने वाले को कोई बर्दाश्त नहीं किया जाएगा, उसकी दायित्व हमने लिया है, उसको स्वीकार किया, CBI काम पे लगे, थोड़ा उसको पूरा करने दीजिए।
1: কেন্দ্ৰীয় শিক্ষামন্ত্ৰীগৰাকীয়ে ৰাষ্ট্ৰীয় পৰীক্ষণ সংস্থাত নিৰ্দিষ্ট সংস্কাৰৰ প্ৰয়োজন বুলি স্বীকাৰ কৰি কয় যে ভৱিষ্যতে আসোৱাহসমূহ দূৰ কৰি পৰীক্ষা ব্যৱস্থা নিৰ্ভৰযোগ্য কৰি তোলাৰ ক্ষেত্ৰত পদক্ষেপ লোৱা হৈছে। শ্ৰীপ্ৰধানে উল্লেখ কৰে যে শিক্ষা মাফিয়াৰ ষড়যন্ত্ৰ অথবা প্ৰাৰ্থীৰ প্ৰবঞ্চনাৰ বলি হৈ কোনো যোগ্য শিক্ষাৰ্থী তেওঁলোকৰ অধিকাৰৰ পৰা বঞ্চিত হোৱাটো চৰকাৰে নিবিচাৰে।
2: CBI तहत तक जाएगी, कहां वो कमांड चेन पे ब्रीच हुई है, राधाकृष्ण कमेटी को पूरा पालन करने के उपरांत भी कहां वो ब्रीच हुई है, उस ब्रीच को मेरा पूरा विश्वास है CBI के ऊपर, सरकार की पूरा नेतृत्व सभी विभाग उसमें से गंभीरता चीज को लेते हुए शीर्ष तो नेतृत्व उसकी लेके खूब दायित्व लिया है, चिंता कर रहा है, हम इस बार माल प्रैक्टिस होने नहीं देंगे।
1: ৰাষ্ট্ৰীয় পৰীক্ষণ সংস্থাই পৰীক্ষাৰ্থীসকলক কেৱল তেওঁলোকৰ দ্বাৰা প্ৰকাশিত তথ্যৰ ওপৰতহে নিৰ্ভৰ কৰিবলৈ আহ্বান জনাইছে। ইয়াৰ পূৰ্বে যোৱা 3 মে'ত প্ৰশ্নকাকত ফাদিল হোৱাৰ বাবে নীট বাতিল কৰা হৈছিল। উল্লেখযোগ্য যে নীট প্ৰস্তুতিৰ পৰ্যালোচনা চলোৱাৰ উদ্দেশ্যে কালি কেন্দ্ৰীয় শিক্ষামন্ত্ৰীগৰাকীৰ বাসগৃহত এখন উচ্চ পৰ্যায়ৰ বৈঠক অনুষ্ঠিত হয়। বৈঠকত পৰীক্ষা সুচাৰুৰূপে অনুষ্ঠিত কৰাৰ বিভিন্ন দিশ সম্পৰ্কে বিস্তৃতভাৱে আলোচনা কৰা হয়। বৈঠকত উচ্চ শিক্ষা বিভাগৰ সচিব, বিদ্যালয়ৰ শিক্ষা বিভাগৰ সচিব, ৰাষ্ট্ৰীয় পৰীক্ষণ সংস্থাৰ সঞ্চালক প্ৰধান, CBSEৰ অধ্যক্ষ আৰু কেন্দ্ৰীয় বিদ্যালয় সংগঠন আৰু নবোদয় বিদ্যালয়ৰ আয়ুক্তৰ লগতে অন্য জ্যেষ্ঠ বিষয়াসকল উপস্থিত থাকে। শ্ৰোতাসকলে বাতৰি শুনিছে আকাশবাণীৰ পৰা। বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ডঃ এছ জয়শংকৰে কয় যে ভাৰতে সংস্কাৰ আৰু বহু ৰাষ্ট্ৰবাদৰ লক্ষ্যক আগুৱাই লৈ যোৱাৰ বাবে অংশীদাৰসমূহৰ সৈতে কাম কৰি যাবলৈ প্ৰতিশ্ৰুতিবদ্ধ। নতুন দিল্লীত অনুষ্ঠিত ব্ৰিকছ বৈদেশিক মন্ত্ৰীসকলৰ বৈঠক 2026ৰ দ্বিতীয় দিনাৰ মুকলি অধিৱেশনত অংশগ্ৰহণ কৰি ডঃ জয়শংকৰে এই কথা প্ৰকাশ কৰে। পৰিৱৰ্তিত বিশ্বত সময়ৰ সৈতে আগবাঢ়ি যাবলৈ নেতাসকলে বহু ৰাষ্ট্ৰীয় সহযোগিতা শক্তিশালী কৰাৰ ক্ষেত্ৰত গুৰুত্ব আৰোপ কৰিছে। ডঃ জয়শংকৰে কয় যে আন্তঃৰাষ্ট্ৰীয় বিত্তীয় পৰিকাঠামোৰ সংস্কাৰ সাধন কৰাটো অতি প্ৰয়োজনীয়। বৈদেশিক পৰিক্ৰমা মন্ত্ৰীগৰাকীয়ে লগতে কয় যে ভাৰতে বহু পক্ষবাদৰ সংস্কাৰৰ বাবে ধাৰাবাহিকভাৱে মাত মাতি আহিছে আৰু ইয়ে শেহতীয়া বাস্তৱ পৰিস্থিতি প্ৰতিফলিত কৰাৰ লগতে বজাৰ আৰু উন্নয়নশীল দেশসমূহৰ আকাংক্ষাৰ প্ৰতি সঁহাৰি জনাইছে। তেওঁ কয় যে গোলকীয় প্ৰত্যাহ্বানসমূহৰ সৈতে মোকাবিলা কৰিবলৈ প্ৰতিখন দেশে ঐক্যবদ্ধ হৈ কাম কৰিব লাগিব, কিন্তু দেশসমূহৰ এই ঐক্যবদ্ধ প্ৰচেষ্টা অধিক গণতান্ত্ৰিক, প্ৰতিনিধিত্বমূলক আৰু সমতাপূৰ্ণ হোৱাৰ ক্ষেত্ৰত মন্ত্ৰীগৰাকীয়ে গুৰুত্ব আৰোপ কৰে। তেওঁ লগতে কয় যে এই সংস্কাৰিত বহুপক্ষবাদ প্ৰতিখন ৰাষ্ট্ৰৰ সাৰ্বভৌমত্ব, ভূখণ্ডৰ প্ৰতি সন্মান, আন্তঃৰাষ্ট্ৰীয় আইনৰ প্ৰতি আনুগত্য আৰু বৈচিত্ৰময় জাতীয় পৰিস্থিতিৰ স্বীকৃতিৰ ভিত্তিত হ'ব লাগিব। কেন্দ্রীয় অসামরিক বিমান পরিবহন মন্ত্রী রামমোহন নাইডুয়ে মধ্যপ্রদেশের মুখ্যমন্ত্রী ডক্টর মোহন যাদবক নতুন দিল্লীত সাক্ষাৎ করে। এটা বার্তাত শ্রীনাইডুয়ে কয় যে রাজ্যখনের উন্নয়নের ক্ষেত্রত অগ্রাধিকার দিবলগীয়া বিষয়সমূহ সন্দর্ভত মাজত আলোচনা হয়। মধ্যপ্রদেশত বিমান পরিবহন সুচল আর শক্তিশালী করে তোলার আন্তঃগাঁথনি নির্মাণের ক্ষেত্রত মন্ত্রালয়ের প্রতিশ্রুতিবদ্ধতার কথা শ্রীনাইডুয়ে উল্লেখ করে। সকলোরে বাবে বিমান যোগাযোগ উন্নত করে তোলার বিমান খণ্ডর সামগ্রিক বিকাশ সন্দর্ভত প্রধানমন্ত্রী নরেন্দ্র মোদীর যে লক্ষ্য, সেই লক্ষ্য বাস্তবত রূপায়ণ করা হব বলেও বিমান পরিবহন মন্ত্রীগুলো প্রকাশ করে। বৈদেশিক পরিক্রমা মন্ত্রী ডক্টর এস জয়শঙ্করে আজি নতুন দিল্লীত ইরানের বিদেশ মন্ত্রী আব্বাস আরঘসির সঙ্গে বৈঠকত মিলিত হয়। সামাজিক মাধ্যমের এটা বার্তাত ডক্টর জয়শঙ্করে কয় যে দুয়োগৰাকী নেতাই পশ্চিম এশিয়ার পরিস্থিতি আর ইয়ার প্রভাব সন্দর্ভত আলোচনা করে, পারস্পরিক স্বার্থ সম্বলিত দ্বিপাক্ষিক বিষয়ত মত বিনিময় করে। ডক্টর জয়শঙ্করে ব্রিক্স বৈদেশিক মন্ত্রীসকলের বৈঠকত অংশগ্রহণের ইরানের বিদেশ মন্ত্রীগীর শলাগ লয়। জ্যেষ্ঠ বিজেপি নেতা তথা নবনির্বাচিত বিধায়ক চন্দ্রমোহন পাটোয়ারীয়ে আজি অসম বিধানসভার অস্থায়ী অধ্যক্ষ হিসাবে শপথ গ্রহণ করে। রাজ্যপাল লক্ষ্মণ প্রসাদ আচার্য লোকভবনত আয়োজিত এটা অনুষ্ঠানত শ্রীপাটোয়ারীক শপথ বাক্য পাঠ করায়। রাজ্যপালে কালি বিধায়ক চন্দ্রমোহন পাটোয়ারীক ষোড়শ অসম বিধানসভার অস্থায়ী অধ্যক্ষ হিসাবে নিযুক্তি দিয়ে। স্থায়ী অধ্যক্ষ নির্বাচিত নোহোৱা পর্যন্ত অস্থায়ী অধ্যক্ষগৰাকীয়ে সদনের কাম কাজ পরিচালনা করব। উল্লেখযোগ্য যে অহা 21 মেত আরম্ভ হবলগীয়া ষোড়শ অসম বিধানসভার প্রথমখন অধিবেশনের প্রথম দিনা অস্থায়ী অধ্যক্ষগৰাকীয়ে নবনির্বাচিত বিধায়কসকলক পদ আর গোপনীয়তার শপথ বাক্য পাঠ করব। IPL ক্রিকেট প্রতিযোগিতাত আজি লক্ষ্ণৌত হবলগীয়া এখন খেলত চেন্নাই সুপার কিংস লক্ষ্ণৌ সুপার জায়ান্টসের বিরুদ্ধে অবতীর্ণ হব। খেলখন সন্ধ্যা 7:30 বজাত আরম্ভ হব। প্রতিযোগিতাত যোৱা নিশা হিমাচল প্রদেশের ধরমশালাত অনুষ্ঠিত এখন খেলত মুম্বাই ইন্ডিয়ানসে পাঞ্জাব কিংসক 6 উইকেটত পরাস্ত করে। বাতৰি শেষ কৰাৰ পূৰ্বে ঘাই ঘাই বাতৰিসমূহ পুনৰ এবাৰ। প্রধানমন্ত্রী নরেন্দ্র মোদীয়ে আবুধাবিত সংযুক্ত আরব আমিরি ৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি শেখ মহম্মদ বিন জায়েদ আল নাহানৰ সৈতে বৈঠকত মিলিত হয়। অহা 21 জুনত চিকিৎসা বিজ্ঞানৰ পাঠ্যক্রমত নামভৰ্তিৰ ৰাষ্ট্ৰীয় যোগ্যতা নিৰূপণ তথা প্রবেশ পৰীক্ষা নীট পুনৰ অনুষ্ঠিত হ'ব। আৰু IPL ক্রিকেট প্রতিযোগিতাত আজি চেন্নাই সুপাৰ কিংছ লক্ষ্ণৌ সুপাৰ জায়ান্টছৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। আমাৰ এতিয়াৰ বাতৰি ইমানেই। পৰৱৰ্তী বাতৰি 3 বজাত শুনিবলৈ পাব।

0: ইমান পৰি পাশ্চাত্য সংগীতৰ অনুষ্ঠানটি শুনিলে। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। খন্তেক পাছতে আঞ্চলিক বাতৰি শুনিবলৈ পাব।
1: এয়া আকাশবাণী গুৱাহাটী। এতিয়াৰ বাতৰিৰ সৈতে মই জিন্তি ৰাণী ডেকা। জ্যেষ্ঠ বিজেপি নেতা তথা নৱনিৰ্বাচিত বিধায়ক চন্দ্ৰমোহন পাটোৱাৰীয়ে আজি অসম বিধানসভাৰ অস্থায়ী অধ্যক্ষ হিচাপে শপত গ্ৰহণ কৰে। ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্যই লোকভৱনত আয়োজিত এটা অনুষ্ঠানত শ্ৰীপাটোৱাৰীক শপতবাক্য পাঠ কৰোৱায়। ৰাজ্যপালে কালি বিধায়ক চন্দ্ৰমোহন পাটোৱাৰীক ষোড়শ অসম বিধানসভাৰ অস্থায়ী অধ্যক্ষ হিচাপে নিযুক্তি দিয়ে। স্থায়ী অধ্যক্ষ নিৰ্বাচিত নোহোৱা পৰ্যন্ত অস্থায়ী অধ্যক্ষগৰাকীয়ে সদনৰ কাম কাজ পৰিচালনা কৰিব। উল্লেখযোগ্য যে অহা 21 মে'ত আৰম্ভ হ'বলগীয়া 16শ অসম বিধানসভাৰ প্ৰথম অধিৱেশনৰ প্ৰথম দিনা অস্থায়ী অধ্যক্ষগৰাকীয়ে নৱনিৰ্বাচিত বিধায়কসকলক পদ আৰু গোপনীয়তাৰ শপতবাক্য পাঠ কৰোৱাব। ইয়াৰ পাছতেই বিধানসভাৰ নতুন অধ্যক্ষ নিৰ্বাচন কৰা হ'ব। শাসকীয় বিজেপিয়ে বিধানসভাৰ পৰৱৰ্তী অধ্যক্ষ হিচাপে ভৱানীপুৰ সৰভোগ সমষ্টিৰ বিধায়ক ৰঞ্জিত দাসক মনোনীত কৰিছে। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই ৰাজ্যৰ দখলীকৃত সত্ৰসমূহ পুনৰ উদ্ধাৰৰ বাবে সত্ৰ আয়োগে পূৰ্বৰ দৰে কাম কৰি যাব বুলি প্ৰকাশ কৰিছে। দ্বিতীয়বাৰৰ বাবে মুখ্যমন্ত্ৰী হিচাপে কাৰ্যভাৰ গ্ৰহণ কৰাৰ পাছত মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ জন্মস্থান বটদ্ৰৱা থান পৰিদৰ্শন কৰি ডঃ শৰ্মাই আজি এইদৰে মন্তব্য কৰে। আজি পুৱাৰ ভাগতে এখন বিশেষ হেলিকপ্টাৰেৰে মুখ্যমন্ত্ৰী ডঃ শৰ্মা শ্ৰী শ্ৰী বটদ্ৰৱা থানত উপস্থিত হয়। তেওঁ থানত সেৱা আগবঢ়োৱাৰ পাছত থান পৰিচালনা সমিতিৰ সৈতে আলোচনাত মিলিত হয়। পাছত সাংবাদিকৰ সৈতে হোৱা কথা বতৰাৰ সময়ত মুখ্যমন্ত্ৰী ডঃ শৰ্মাই কয় যে থানখনক ধৰ্মীয় ঐতিহ্যবাহী স্থানলৈ ৰূপান্তৰিত কৰাৰ বাবে চৰকাৰে পৰিকল্পনা গ্ৰহণ কৰিছে। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে কল্পনা কৰা অসম গঢ়াৰ বাবে কাম কৰি যোৱাৰ লগতে দেশ আৰু জাতিৰ বাবে সেৱা আগবঢ়াব বুলিও ডঃ শৰ্মাই প্ৰকাশ কৰে। ৰাষ্ট্ৰীয় পৰীক্ষণ সংস্থাই অহা 21 জুনত চিকিৎসা বিজ্ঞানৰ পাঠ্যক্ৰমত নামভৰ্তিৰ ৰাষ্ট্ৰীয় যোগ্যতা নিৰূপণ তথা প্ৰৱেশ পৰীক্ষা নীট পুনৰ অনুষ্ঠিত কৰাৰ কথা ঘোষণা কৰিছে। সংস্থাটোৱে পৰীক্ষাৰ্থীসকলক কেৱল NTAৰ দ্বাৰা প্ৰকাশিত তথ্যৰ ওপৰতহে নিৰ্ভৰ কৰিবলৈ আহ্বান জনাইছে। ইয়াৰ পূৰ্বে যোৱা 3 মে'ত প্ৰশ্নকাকত ফাদিল হোৱাৰ বাবে নীট বাতিল কৰা হৈছিল। নীটৰ প্ৰস্তুতিৰ পৰ্যালোচনা চলোৱাৰ উদ্দেশ্যে কালি সন্ধিয়া কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ বাসগৃহত উচ্চ পৰ্যায়ৰ বৈঠক অনুষ্ঠিত হয়। বৈঠকত পৰীক্ষা সুচাৰুৰূপে অনুষ্ঠিত কৰাৰ বিভিন্ন দিশ সম্পৰ্কে বিস্তৃতভাৱে আলোচনা কৰা হয়। এই বৈঠকত উচ্চ শিক্ষা বিভাগৰ সচিব, বিদ্যালয় শিক্ষা বিভাগৰ সচিব, ৰাষ্ট্ৰীয় পৰীক্ষণ সংস্থাৰ সঞ্চালক প্ৰধান, CBSEৰ অধ্যক্ষ আৰু কেন্দ্ৰীয় বিদ্যালয় সংগঠন আৰু নৱোদয় বিদ্যালয়ৰ আয়ুক্তৰ লগতে অন্য জ্যেষ্ঠ বিষয়াসকল উপস্থিত থাকে। আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ আঞ্চলিক বাতৰি প্ৰচাৰণে 69 বছৰ পূৰ্ণ কৰি আজি 70 বছৰত পদাৰ্পণ কৰিছে। 1957 চনৰ আজিৰ দিনটোতেই প্ৰথমবাৰৰ বাবে আকাশবাণী গুৱাহাটী কেন্দ্ৰযোগে আঞ্চলিক বাতৰি প্ৰচাৰ হৈছিল। আঞ্চলিক বাতৰি প্ৰচাৰৰ 69 বছৰজোৰা অবিৰত প্ৰক্ৰিয়াত আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ বাতৰি বিভাগে অসমৰ বিভিন্ন প্ৰান্তৰ লাখ লাখ শ্ৰোতাক সামৰি লৈছে। বৰ্তমান তথ্য প্ৰযুক্তি আৰু বা বাতৰিৰ অনেক উৎসৰ সময়তো আকাশবাণীৰ বাতৰিৰ প্ৰতি শ্ৰোতাৰ অনুৰাগ আছে। শ্ৰোতাসকলৰ বাবে আকাশবাণীৰ আঞ্চলিক বাতৰি বিশ্বাসযোগ্য, তথ্য নিৰ্ভৰ, নিৰপেক্ষ বুলি বিবেচিত হৈ আহিছে। সময়ৰ লগত খোজ মিলাই বৰ্তমান বিভাগটোৱে দৈনিক কেইবাখনো

0: বাতৰি বুলেটিন পৰিৱেশনৰ লগতে সামাজিক মাধ্যমযোগেও আঞ্চলিক বাতৰি প্ৰচাৰ কৰি আহিছে। আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ আঞ্চলিক বাতৰি বৰ্তমান ইউটিউব চেনেল এ আই আৰ নিউজ গুৱাহাটী আৰু নিউজ অন এ আই আৰৰ লগতে এক চেনেলতো শুনিবলৈ পোৱা যায়। আকাশবাণী গুৱাহাটীৰ আঞ্চলিক বাতৰি বিভাগৰ দৃষ্টিপাত অনুষ্ঠানত কাইলৈ নিশা 8:02 উমৈহতীয়া দেৱানী বিধি সম্পৰ্কীয় এটি আলোচনা প্ৰচাৰ কৰা হ'ব। এই আলোচনাত অংশগ্ৰহণ কৰিব জ্যেষ্ঠ অধিবক্তা আব্দুৰ ৰজাক ভূঞা আৰু অধিবক্তা জ্যোতিস্মিতা শৰ্মাই। শ্ৰোতাসকলে অনুষ্ঠান চলি থকা সময়ত 03612661876 আৰু 26623225 নম্বৰত ফোন কৰি সমল ব্যক্তি দুগৰাকীৰ বিষয়টো সন্দৰ্ভত প্ৰশ্ন সুধিব পাৰিব। অনুষ্ঠানটিৰ আঁত ধৰিব অৰুণিমা গোস্বামী আৰু অৰূপ কুমাৰ শৰ্মাই। অনুষ্ঠানটিৰ প্ৰযোজনা আকাশবাণী গুৱাহাটীৰ বাতৰি বিভাগৰ। লখিমপুৰৰ নাৰায়ণপুৰৰ শ্ৰী শ্ৰী মাধৱদেৱ কলাক্ষেত্ৰৰ চতুৰ্থ প্ৰতিষ্ঠা দিৱসৰ লগত সংগতি ৰাখি অহা 17 মে'ত বৰ্ণাঢ্য কাৰ্যসূচীৰে শ্ৰী শ্ৰী মাধৱদেৱ কলাক্ষেত্ৰ দিৱসৰ আয়োজন কৰা হৈছে। এই উপলক্ষে সেইদিনা বিয়লি 5 বজাৰ পৰা কলাক্ষেত্ৰ চৌহদত অৱস্থিত শ্ৰী শ্ৰী বদলা পদ্মৱতা কলাতীৰ্থ প্ৰেক্ষাগৃহত এখনি গাম্ভীৰ্যপূৰ্ণ সভাৰ লগতে সাংস্কৃতিক কাৰ্যসূচী অনুষ্ঠিত হ'ব। এই অনুষ্ঠানতে বৰনাৰায়ণপুৰ অঞ্চলৰ স্বাধীনতা সংগ্ৰামী নিৰ্মলা গোস্বামী, অসমৰ প্ৰাক্তন শিক্ষামন্ত্ৰী কেশৰাম বৰা, সমাজসেৱী গোলোক হাজৰিকা আৰু সত্ৰীয়া সংস্কৃতিৰ সাধক হৰিচৰণ শইকীয়াক সম্বৰ্ধনা জনোৱা হ'ব। এই মুকলি সভাতে শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰ আৰু শ্ৰী শ্ৰী মাধৱদেৱ কলাক্ষেত্ৰৰ সচিব সুদৰ্শন ঠাকুৰৰ দ্বাৰা সম্পাদিত দ্বিবাৰ্ষিক মুখপত্ৰ সুৰ সম্ভাৰ উন্মোচন কৰা হ'ব। এতিয়াৰ বাতৰি ইমানে, পৰৱৰ্তী মুখ্য বাতৰি 4 বজাত শুনিবলৈ পাব।
1: ক্যা বাত হ্যাঁ, বহুত আচ্ছা লগা আপসে বাতে করকে। মিনিতা জি বতাইয়ে, আপ কোন সা গীত শুননা চাহতি হ্যাঁ?
2: चुरा लिया है तुमने जो दिल को, ये 1973 की एक मूवी है यादों की बारात। हाँ जी, तो ये मुझे गाना बहुत पसंद है। इसे आशिया जी और मोहम्मद रफी सर ने गाया है और जीनत अमान जी और विजय अरोड़ा पे फिल्माया है, तो ये गाना मुझे बहुत पसंद है। तो अगर ये सुना देंगे तो मुझे बहुत अच्छा लगेगा।
1: जी विनीता जी, आपको सुनवाते हैं आपकी पसंद का ये गीत।

ইমান পৰে শ্ৰোতাই বিবিধ ভাৰতীৰ বিভিন্ন অনুষ্ঠানসমূহ শুনিলে। এফ এম বেণ্ডৰ 102.7 মেগাহৰ্টজতীয়া আকাশবাণী নগাঁও, কৰ্তব্যকক্ষত জুন হাজৰিকা আৰু নিয়ন্ত্ৰণ কক্ষত পি কে ৰাজাৰ সৈতে ষ্টুডিঅ'ত মই দিব্যজ্যোতি বৰুৱা। এতিয়া আগবঢ়াইছোঁ যুৱ তৰংগ।

0: নমস্কাৰ প্ৰিয় শ্ৰোতা, মই নয়নমণি হীৰাই আপোনালোকৰ আগত নিবেদন কৰিছোঁ যুৱ তৰংগৰ আন এটি অনুষ্ঠান। আমি প্ৰথমেই আন্তঃৰাষ্ট্ৰীয় পোহৰ বা আলোক দিৱস সম্পৰ্কে আলোচনা কৰিম। তাৰপিছত আমি নগাঁও বিশ্ববিদ্যালয়লৈ যাম, কিছু ছাত্ৰ ছাত্ৰীৰ লগত কিছু কথা পাতিম। অৱশেষত জুবিন গাৰ্গৰ বৰষুণ এলবাম সম্পৰ্কে কিছু কথা পাতিম। আহকচোন প্ৰথমে আন্তঃৰাষ্ট্ৰীয় আলোক দিৱস সম্পৰ্কে জানো। প্ৰতি বছৰে 16 মে'ত সমগ্ৰ বিশ্বতে আন্তৰ্জাতিক পোহৰ দিৱস পালন কৰা হয়। ইউনেস্কোৱে 2017 চনত এই দিৱস পালনৰ সিদ্ধান্ত লয় আৰু 2018 চনত প্ৰথমবাৰৰ বাবে উদযাপন কৰা হৈছিল বিজ্ঞান, সংস্কৃতি, শিক্ষা আৰু বহনক্ষম উন্নয়নত পোহৰ আৰু পোহৰ ভিত্তিক প্ৰযুক্তিয়ে লোৱা মৌলিক ভূমিকাক স্বীকৃতি দিবলৈ। 1960 চনত পদাৰ্থ বিজ্ঞানী থিয়'ডৰ মায়েমেনে লেজাৰৰ প্ৰথম সফল অপাৰেশ্যনৰ বৰ্ষপূৰ্তি উপলক্ষে এই তাৰিখটো বাছি লৈছিল, যিটো উদ্ভাৱনে যোগাযোগ, চিকিৎসা, শক্তি আৰু উদ্যোগৰ ক্ষেত্ৰত এক বিপ্লৱৰ সূচনা কৰিছিল। আধুনিক জীৱনৰ প্ৰায় প্ৰতিটো দিশকে পোহৰে গঢ় দিয়ে, প্ৰায়ে আমি লক্ষ্য নকৰা ধৰণেৰে। ফাইবাৰ অপ্টিক কেৱলে লেজাৰ পালছ কঢ়িয়াই লৈ ফুৰে, যিয়ে ইণ্টাৰনেটৰ মূল ভেটি গঠন কৰে, যাৰ ফলত আমি মহাদেশসমূহৰ মাজেৰে তৎক্ষণাত ষ্ট্ৰীম কল আৰু বাৰ্তা প্ৰেৰণ কৰিব পাৰোঁ। চিকিৎসা বিজ্ঞানত পোহৰে এক্সৰে, এণ্ডস্কোপ, লেছিক অস্ত্ৰোপচাৰৰ দৰে সঁজুলি সক্ষম কৰে, যিয়ে জীৱন ৰক্ষা কৰে আৰু যত্নৰ মান উন্নত কৰে। সৌৰ পেনেলে সূৰ্যৰ পোহৰক পৰিষ্কাৰ বিদ্যুতলৈ ৰূপান্তৰিত কৰে। আনহাতে LEDৰ দ্বাৰা ঘৰ আৰু চহৰত শক্তিৰ ব্যৱহাৰ ভয়ংকৰভাৱে হ্ৰাস পাইছে। আনকি কৃষিও এতিয়া শস্য নিৰীক্ষণ আৰু খাদ্য উৎপাদনৰ বৃদ্ধিৰ বাবে অপ্টিকেল ছেন্সৰ আৰু LED গ্ৰ' লাইটৰ ওপৰত নিৰ্ভৰশীল। প্ৰযুক্তিৰ বাহিৰেও পোহৰ হৈছে প্ৰাচীন ষ্টেইনড গ্লাছৰ পৰা আৰম্ভ কৰি সমসাময়িক প্ৰজেকশ্যন মেপিঙলৈকে শিল্প, স্থাপত্য আৰু সংস্কৃতিৰ এক শক্তিশালী মাধ্যম। আমি দ্বিতীয় অংশলৈ আগবাঢ়িছোঁ। আমি এতিয়া আছোঁ নগাঁও বিশ্ববিদ্যালয়ত। এই বিশ্ববিদ্যালয়খনতে আমি আমাৰ আকাশবাণীৰ আজিৰ দ্বিতীয় অংশটো চলাই যাওঁ। আমি নগাঁও বিশ্ববিদ্যালয়ৰ কিছু সংখ্যক ছাত্ৰ ছাত্ৰীৰ লগত কথা পাতিম আৰু এটি বিশেষ বিষয়ত তেওঁলোকৰ মনৰ ভাৱ জানিবলৈ চেষ্টা কৰিম। সেই বিষয়টি হৈছে যুৱ প্ৰজন্মৰ দৃষ্টিত জুবিন গাৰ্গ। যুৱ প্ৰজন্মই জুবিন গাৰ্গ সম্পৰ্কে কি ভাবে, বা জুবিন গাৰ্গ যুৱ প্ৰজন্মৰ বাবে কি, জুবিন গাৰ্গৰ সংজ্ঞা যুৱ প্ৰজন্মৰ বাবে কি, সেই কথা নগাঁও বিশ্ববিদ্যালয়ৰ কেইজনমান ছাত্ৰ ছাত্ৰীৰ পৰা আমি জানিবলৈ চেষ্টা কৰিম। আহক প্ৰিয় শ্ৰোতা, আমি অনুষ্ঠানটিৰ দ্বিতীয় অংশটোলৈ আগবাঢ়োঁ। আমি প্ৰথমজন ছাত্ৰক লগ পাইছোঁ। আপোনাৰ পৰিচয়টো জনাব আৰু প্ৰাণৰ শিল্পী জুবিন গাৰ্গ সম্পৰ্কে আপোনাৰ মতামতটো জনাব।
1: নমস্কাৰ শ্ৰোতা বন্ধু, মোৰ নাম শ্ৰী গৌৰৱ কুমাৰ নাথ আৰু মই আজি আমাৰ প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ বিষয়ে মনৰ কিছু কথা ক'বলৈ ওলাইছোঁ। জুবিন দাৰ বিষয়ে ক'বলৈ হ'লে আচলতে ভাববোৰ খেলিমেলি হৈ যায়। জাতিৰ সত্তা, আৰ্তজনৰ বন্ধু, সংগীতৰ মহানায়কজন যে আমি ইতিমধ্যে হেৰুৱাই পেলালোঁ, এই কথা মানি ল'বলৈ আমাৰ সকলোৰে কষ্ট হৈছে। তেওঁৰ জনপ্ৰিয়তাক কেৱল এটা দিশতেই সাঙুৰি ল'ব নোৱাৰি। মানুহৰ স্নেহ প্ৰীতি আদায় কৰাৰ বাবে তেওঁ যি শক্তি আছিল, সেয়া যেন ঐশ্বৰিক। জুবিন দাৰ উদাৰ, সৰলমনা স্বভাৱ, স্পষ্টবাদিতা, মহানুভৱতাক মহাপ্ৰয়াণৰ পিছত প্ৰতিজন লোকেই একেমুখে স্বীকাৰ কৰি হিয়া দাকুৰি কান্দিছে। নিৰ্ভীক, অকৃত্ৰিম মনৰ জুবিন দাই য'তেই যি পৰিস্থিতিৰ মুখামুখি হৈছিল, তাতেই তাৰ প্ৰতিক্ৰিয়া দেখুৱাই মনৰ কথা বিনা দ্বিধাই ক'ব পাৰিছিল। আৰু তাৰ বাবে তেওঁ বহু ঠাইত আচলতে সমালোচনাও হৈছিলে, কিন্তু কাকো কেতিয়াও খাতিৰ নকৰা জুবিন দা আজি ব্যতিক্ৰম, কাৰণ তেওঁ ভগৱানৰ শাৰীত। তেওঁৰ গীতে, তেওঁৰ সৃষ্টিয়ে, তেওঁৰ কৰ্মৰাজিয়ে সদায় মানুহক জীয়াই থকাৰ বাবে অনুপ্ৰাণিত কৰি যাব। সকলো সংকীৰ্ণতা ভেদি একতা সম্প্ৰীতিৰে কেনেকৈ কেৱল মানুহ হিচাপে থিয় দিব পাৰি, মৃত্যুৰ পাছতো সেয়া তেওঁ বিৰল আদৰ্শ বিশ্ববাসীৰ সন্মুখত আচলতে দেখুৱাই থৈ গ'ল। সংগীতৰ ক্ষেত্ৰখনত তেওঁৰ সেই তেওঁ আছিল এক অবিসম্বাদী সম্ৰাট। বিহু গীতৰ পৰা ভক্তিৰসলৈ তেওঁ কি গোৱা নাই? তেওঁ এই নিজৰ স্বৰ্ণীল কণ্ঠৰে অসমীয়াৰ বুকুত এক সুৰেৰে অমিয়া সুত বোৱাই থৈ গৈছে, আৰু সেই সুত মানুহৰ প্ৰাণত সদায় নিৰ্মল বতাহৰ দৰে সদায় গুঞ্জৰিত হৈ থাকিব। তেওঁৰ এটা কবিতা আছিলে, তেখেতে যিটো লামডিঙৰ পৰা নগাঁৱলৈ গৈ থাকোঁতে লিখিছিলে, ৱাটাৰ নামৰ। গোটেই কবিতাটো মনত নাই যদিও প্ৰথম শাৰী কেইটামান আছিলে যে মোৰ প্ৰতিবাদী সত্তাৰ পৰিধি তহঁতে বুজি নাপাবি। মই নদীৰ পৰা সাগৰলৈ যাব পাৰোঁ, সাগৰৰ পৰা নদীলৈও ঘূৰি আহিব পাৰোঁ। মাথো মোৰ ৰং সলনি হ'ব, পানীৰ সোৱাদ সলনি হ'ব। গতিকে আমি কেনেদৰে মানি ল'ব পাৰোঁ যে জুবিন দা সাগৰলৈ গৈ আকৌ উভতি নাহিব? তেওঁ নিজেই কৈছে তেওঁ আহিব, তেওঁ নদী হৈ উভতি আহিব। এই সাগৰৰ পৰা তেওঁ ব্ৰহ্মপুত্ৰ হৈ অসমলৈ পুনৰ উভতি আহিল। তেওঁ এটা গান আছে, মই নথকাৰ অনুভৱ। তাত তেওঁ কেইটামান শাৰী লিখি এটা অন্তৰাল লিখিছে তেওঁ কেইটামান শাৰী, যে যদি কেতিয়াবা পৰিলে মনত মোৰ আবেলি নদীৰ পাৰত আকাশৰ তৰাৰ মাজত, আৰু বিচাৰি পাবা তোমাৰ বুকুৰ মাজত প্ৰতিলিপি ডায়েৰীৰ পাতত তোমাৰ উশাহৰ গহনত। গতিকে জুবিন দাই সকলোতে পোৱা যাব, জুবিন দা কেতিয়াও নাইকিয়া হৈ নাযায়। প্ৰতিজন মানুহৰ প্ৰতিবাদী সত্তাৰ মাজত জুবিন দাক লুকাই থাকিব। প্ৰকৃতিৰ প্ৰতিটো সুবাসত, চৰাইৰ গুণগুণনিত, মৌ মাখিৰ গুণগুণনিত, ফুলৰ পাহিত, সকলোতে জুবিন দা সদায় আছে আৰু জুবিন দা সদায় থাকিব। জয় জুবিন দা।
0: আপোনাক অশেষ ধন্যবাদ। আমি আগবাঢ়িছোঁ, আমি এগৰাকী ছাত্ৰীক লগ পাইছোঁ। আপোনাৰ পৰিচয়টো জনাব আৰু প্ৰাণৰ শিল্পী জুবিন গাৰ্গ সম্পৰ্কে আপোনাৰ মতামতটো জনাব।
2: মোৰ দৃষ্টিত জুবিন গাৰ্গ। নমস্কাৰ, মোৰ নাম শ্ৰী মৃন্ময় বৰুৱা। মই নগাঁও বিশ্ববিদ্যালয়ৰ ৰাজনীতি বিজ্ঞান বিভাগৰ দ্বিতীয় ষান্মাসিকৰ এগৰাকী ছাত্ৰী। আজি মই এনে এজন ব্যক্তিৰ বিষয়ে ক'বলৈ ওলাইছোঁ যিজন ব্যক্তি কেৱল এজন শিল্পীয়েই নহয়, তেওঁ হৈছে এটি উদ্দীপ্ত সূৰ্য, এটি সত্তা, এটি চেতনা আৰু এটা যুগ। তেওঁ হ'ল জুবিন গাৰ্গ। জুবিন গাৰ্গ মানে 90ৰ দশকৰ পৰা আজিলৈকে প্ৰতিজন অসমীয়াৰ মনত শিপাই থকা এটি সুৰ, এটি ৰূপ আৰু এটি অনুভৱ। জুবিন গাৰ্গ মানে সাহস। তেওঁৰ আটাইতকৈ ডাঙৰ গুণটো হ'ল যে তেওঁৰ স্পষ্টবাদিতা। তেওঁ যি কৈছিল সেয়া কৰি দেখুৱাইছিল। অসমে সকলো ক্ষেত্ৰতে, সকলো বিপদৰ সময়ত বা সকলো সমস্যাৰ সময়তে নিচেই কাষতে তেওঁক পাইছিল। তেওঁ কেৱল গানৰ মাধ্যমেৰে শিল্পীৰ দায়িত্ব সামৰা নাছিল, তেওঁ প্ৰতিটো সময়ত অসমৰ হৈ, অসমৰ সাধাৰণ জনতাৰ হৈ মাত মাতিছিল আৰু নৱপ্ৰজন্মৰ ক্ষেত্ৰত তেওঁ পথ প্ৰদৰ্শক হিচাপে নৱপ্ৰজন্মক আগুৱাই লৈ গৈছিল আৰু চিন্তা চৰ্চা কৰিছিল। জুবিন গাৰ্গ মানে হৈছে এখন খোলা কিতাপ, যিখন কিতাপক প্ৰত্যেকটো স্তৰৰ, প্ৰত্যেকটো প্ৰজন্মৰ ব্যক্তিয়ে সহজে পাইছিল, সহজে কাষত পায়। জুবিন গাৰ্গ মানে মোৰ দৃষ্টিত অসম। অসমৰ মাটিৰ দৰেই তেওঁ উৰ্বৰ, ব্ৰহ্মপুত্ৰৰ দৰেই তেওঁ উচ্চল আৰু জাতিটোৰ দৰেই তেওঁ জেদি। গতিকে জুবিন গাৰ্গ কেৱল এজন ব্যক্তি নহয়, তেওঁ এটা দায়বদ্ধতা। দায়বদ্ধতা বুলি ক'বলৈ হ'লে আমি দেখিছোঁৱেই যে অসমে সদায় অসমৰ ক্ষেত্ৰত, যিকোনো ক্ষেত্ৰত, ৰাজনৈতিক ক্ষেত্ৰত হওক, সাংস্কৃতিক ক্ষেত্ৰত হওক, কা আন্দোলনৰ পৰা আৰম্ভ কৰি বানপানী ইত্যাদি সকলো বিপদৰ সময়তে এজন ব্যক্তিকে অতিকৈ কাষত বা সকলোতকৈ প্ৰথমে পাইছিল, সেয়া হৈছে জুবিন গাৰ্গ। গতিকে জুবিন গাৰ্গ মানে এটা দায়বদ্ধতা, অসমৰ অস্তিত্বৰ প্ৰতিজন অসমীয়াৰ হৃদস্পন্দন। সহজ ভাষাত এটি অনুভৱ তেওঁ, যাৰ কেতিয়াও পৰিসমাপ্তি নহয়। অনুভৱ সদায় পৰিধীন আৰু অন্তহীন এটি যাত্ৰা, আৰু এই অনুভৱ প্ৰতিজন অসমীয়াৰ হৃদয়ত আছিল, আছে আৰু সদায় থাকিব অনন্তকাললৈ প্ৰতিজন অসমীয়াৰ হৈ। ধন্যবাদ।
0: আপোনাক অশেষ ধন্যবাদ। আমি পুনৰ এজন ছাত্ৰক লগ পাইছোঁ। আপোনাৰ পৰিচয়টো জনাব আৰু প্ৰাণৰ শিল্পী জুবিন গাৰ্গ সম্পৰ্কে আপুনি কি ভাবে আমাক জনাব।
3: মোৰ দৃষ্টিত জুবিন গাৰ্গ, কেৱল এজন কণ্ঠশিল্পীয়ে নাছিল, তেওঁ আছিল একাধাৰে এজন গীতিকাৰ, সুৰকাৰ, সংগীত পৰিচালক, বাদ্যযন্ত্ৰী, অভিনেতা, চলচ্চিত্ৰ পৰিচালক, কবি, প্ৰকৃতিপ্ৰেমী তথা অসমৰ এজন সমাজ হিতৈষী ব্যক্তি। অসমৰ সৰ্বকালৰ অন্যতম এজন শ্ৰেষ্ঠ অসমীয়া আছিল জুবিন গাৰ্গ। সুধাকণ্ঠ ডক্টৰ ভূপেন হাজৰিকাদেৱৰ পাছত মোৰ দৃষ্টিত জুবিন গাৰ্গে আছিল অসমৰ সংগীত জগতৰ শেষৰজন ছুপাৰষ্টাৰ। একবিংশ শতিকাৰ অসমৰ শ্ৰেষ্ঠতম সম্পদ আছিল জুবিন গাৰ্গ। জাতিটোৰ অহংকাৰ আছিল জুবিন গাৰ্গ। জুবিন গাৰ্গৰ অবৰ্তমানত অসমৰ সংগীত আৰু চলচ্চিত্ৰ জগতখন একেবাৰে উকা হৈ পৰিছে। অসমীয়া চলচ্চিত্ৰ জগতত, অসমীয়া চিনেমাত এতিয়াৰ পৰা আৰু জুবিন গাৰ্গৰ কণ্ঠৰ গীত আমি শুনিবলৈ নাপাম। বিগত সময়ছোৱাত অসমৰ বিভিন্ন জাতীয় তথা ৰাজনৈতিক সমস্যাসমূহৰ ক্ষেত্ৰত জুবিন গাৰ্গে মাত মাতি অহা আমি দেখিবলৈ পাইছিলোঁ, কিন্তু আজি সেই মাত মতা ব্যক্তিজনৰ অভাৱ আমি বাৰুকৈ অনুভৱ কৰিছোঁ। অসমৰ সংগীত তথা সাংস্কৃতিক জগতখনৰ জুবিন গাৰ্গ আছিল অভিভাৱক স্বৰূপ। ৰাজনৈতিক স্বাৰ্থৰ ঊৰ্ধত আছিল জুবিন গাৰ্গ। যিটো সময়ত অসমত অসমীয়া গীত মাতৰ প্ৰতি শ্ৰোতাৰ মোহভংগ হৈছিল, সেই সময়ত জুবিন গাৰ্গৰ দৰে এটা নৱতম চাঞ্চল্যই নিজৰ কণ্ঠৰ যাদুৰে অসমীয়া শ্ৰোতাৰ মন মুহিবলৈ সক্ষম হৈছিল। ব্যক্তি হিচাপে জুবিন গাৰ্গ আছিল একক আৰু অনন্য। তেখেতৰ আত্মবিশ্বাস আৰু দৃঢ়তাই তেখেতৰ আত্মবিশ্বাস আৰু মনৰ দৃঢ়তাই তেখেতক তেখেতৰ লক্ষ্যত উপনীত হোৱাত সহায় কৰিছিল। তেখেতৰ ঈশ্বৰ প্ৰদত্ত কণ্ঠ কেৱল অসমবাসীকেই নহয় বৰঞ্চ ভাৰতৰ বিভিন্ন প্ৰান্তৰ সংগীতপ্ৰেমীক মুগ্ধ কৰিবলৈ সক্ষম হৈছিল। অসমৰ লগতে বলিউডতো জুবিন গাৰ্গৰ হামিঙৰ এক বিশেষ জনপ্ৰিয়তা আছিল, যাৰ বাবে তেওঁক হামিঙৰ সম্ৰাট বুলিও কোৱা হৈছিল। নিজৰ মাতৃভূমিৰ প্ৰতি থকা ভালপোৱা তথা অসমৰ সংগীত জগতৰ প্ৰতি থকা জুবিন গাৰ্গৰ দায়বদ্ধতাৰ বাবেই সফলতাৰ শীৰ্ষ সময়খিনিত তেখেতে বলিউড এৰি পুনৰ অসমলৈ ঘূৰি আহিছিল। অসমত অসমীয়া চলচ্চিত্ৰই কিদৰে ব্যৱসায় কৰিব লাগে সেয়া নিজৰ চিনেমাৰ যোগেদি জুবিন গাৰ্গে অসমবাসীক দেখুৱাই থৈ গ'ল। জুবিন গাৰ্গৰ সৃষ্টিৰে যে আমাৰ সম্পদ, নিজৰ জীৱনৰ শেষৰ সময়খিনিলৈকে তেওঁ অসমৰ সংগীত আৰু চলচ্চিত্ৰ জগতখনৰ বাবে কাম কৰি গৈছিল। জুবিন গাৰ্গৰ সৃষ্টিৰাজি আমাৰ সম্পদ, যেতিয়ালৈকে অসম আৰু অসমীয়া থাকিব তেতিয়ালৈকে জুবিন গাৰ্গ আৰু তেখেতৰ সৃষ্টিৰাজি সুৰক্ষিত হৈ থাকিব বুলি আমি দৃঢ় বিশ্বাসী।
0: আপোনাক অশেষ ধন্যবাদ। আমি পুনৰ এজন ছাত্ৰক লগ পাইছোঁ। আপোনাক নমস্কাৰ জনাইছোঁ। প্ৰাণৰ শিল্পী জুবিন গাৰ্গ সম্পৰ্কে আপুনিনো কি ভাবে আমাৰ শ্ৰোতাক জনাব।
4: মৰমৰ জুবিনদা, জুবিনদাৰ গান কেৱল শুনাৰ বাবে নহয় অনুভৱ কৰাৰ বাবে। তেওঁৰ প্ৰতিটো সুৰত লুকাই থাকে জীৱনৰ নোকোৱা বহু কথা, অপূৰ্ণ প্ৰেমৰ বেদনা, আপোন মানুহক হেৰুওৱাৰ নীৰৱ কানুন, আশা ভঙাৰ যন্ত্ৰণা আৰু আকৌ নতুন জীয়াই থকাৰ সাহস। মায়াপিনী শুনিলে হৃদয়ত যেন কোনো পুৰণি স্মৃতি জীয়াই উঠে, অনামিকাত অপূৰ্ণ ভালপোৱাৰ গভীৰতা অনুভৱ হয়। মই এটি যাযাবৰত জীৱনৰ একাগ্ৰতা আৰু স্বাধীন আত্মাৰ চিত্ৰাৰ শুনা হয়। তেওঁৰ কণ্ঠত এনেকুৱা এক জাদু আছে যি মানুহৰ অন্তৰৰ আটাইতকৈ গভীৰ অনুভৱক স্পৰ্শ কৰে। বহু মানুহে নিজৰ দুখ, প্ৰেম, বিৰাহ আৰু জীৱনৰ গল্প জুবিনৰ গীতত বিচাৰি পায়, কাৰণ তেওঁৰ গান বাস্তৱ অনুভৱৰ প্ৰতিচ্ছবি। তেওঁ গীত গাই নাথাকে, তেওঁ যেন হৃদয়ৰ এটি নীৰৱ ভাষাক সুৰ দিয়ে। জুবিন গাৰ্গ অসমৰ সংগীতৰ কেৱল এজন শিল্পী নহয়, তেওঁ হাজাৰ হাজাৰ হৃদয়ৰ অনুভৱৰ নাম, যাৰ গান সময় পাৰ হ'লেও মানুহৰ আত্মাত জীয়াই থাকে। জুবিন গাৰ্গ মাথো এটা নাম নহয়, জুবিন গাৰ্গ হ'ল এটা আবেগ, যোনটো আবেগত মই জীয়াই থাকোঁ। বৰ্তমান যুগত মই অসমীয়া হিচাপে বহুত লজ্জিত অনুভৱ কৰোঁ যে আমি জুবিন দাৰ নিচিনা মানুহ এজনক ইমান অকস্মাততে হেৰুৱাবলৈ বাধ্য হ'লোঁ। তেওঁৰ এটা সৰু গান যোনটো আজিও মোৰ মনৰ মাজত বাজি থাকে, যাবলৈ খোজোতেই থমকিব দুখৰি দৰৰ আৰতে নতুনৰ ৰদালি, এই গানটো চাগে সম্ভৱ মই আকৌ বিচাৰোঁ। জুবিন দাই আকৌ আহিব, আকৌ গাব, আকৌ মঞ্চত উঠিব, আকৌ গাব যাবলৈ খোজোতে। ধন্যবাদ।
0: আপোনালৈ অশেষ ধন্যবাদ থাকিল। আমি আন এজন ছাত্ৰক পাইছোঁ। আপোনাক নমস্কাৰ জনাইছোঁ। আপোনাৰ পৰিচয়টো জনাব আৰু আপোনাৰ বাবে প্ৰাণৰ শিল্পী জুবিন গাৰ্গ কি সেই বিষয়ে আমাৰ শ্ৰোতাক জনাব।
5: নমস্কাৰ, মই শুভজ্যোতি হাজৰিকা, মই এজন নগাঁও বিশ্ববিদ্যালয়ৰ ছাত্ৰ হয়। পোনপ্ৰথমতে নয়নদা ধন্যবাদ মোক জুবিন দাৰ বিষয়ে অলপমান ক'বলৈ সুযোগ দিয়াৰ বাবে। জুবিন দাৰ বিষয়ে যদি ক'বলৈ যাওঁ বহুত কমেই পৰি যাব, মানে ধৰক জুবিন দাক কিছু সৰু শব্দ দি বা কিছুমান অলপ মানে অলপমান কথা কৈ পেলাই জুবিন দাৰ বিষয়ে শেষ কৰিব পৰা নাযায়। জুবিন দা এখন বিশাল সাগৰ হয়। তেও মই জুবিনদাৰ বিষয়ে অলপমান ক'বলৈ বিচাৰিম, তেখেত কেনেকুৱা আছিলে, তেখেত মানে অসমৰ কাৰণে কি আছিলে। ধৰক জুবিনদাৰ এজন ছিংগাৰটো আছিলে, প্লাছ এজন তেখেত ছ'চিয়েল এক্টিভিষ্ট আৰু ছ'চিয়েল ৰিফৰ্মাৰো আছিলে। তেখেতৰ গানৰ মাজত আমি ধৰক হাঁহি, বিষাদ, দুখ, প্ৰেম, ল'ৰালি চব বিচাৰি পাইছিলোঁ।
6: আৰু তেখেতে ধৰক নিজৰ গানৰ জৰিয়তে অসমীয়া জাতিটোৰ বিষয়ে মাত দিছিল বা অসমীয়া জাতিটো সংৰক্ষণ কৰা কথা কৈছিল বা সেই কথা তুলি ধৰিছিল। যেনেকৈ তেখেতে লিখিছিল ধৰক শান্তি দিয়া সোণৰ অসম ৰচিবলৈ বা হওক আপোনাৰ সোণেৰে সজোৱা পূজা জুহি খহি যায় সেই গানকেইটা হওক ধৰক তেনেকুৱা ধৰণৰ গানবিলাকৰ জৰিয়তে আমাৰ অসমীয়া জাতিটোক বচোৱাৰ কথা জুবিন দাই সদায় কৈছিলে। আৰু তেখেতৰ ধৰক সত্তা ইমানেই ডাঙৰ আছিল যে তেখেতে ভুলটোক ভুল আৰু শুদ্ধটোক শুদ্ধ বুলি ধৰক ক'বলৈ পৰা ক্ষমতা ৰাখিছিল। তেখেতে পলিটিক্স বহুত বেয়া পাইছিলে। তেখেতে ধৰক এনেকুৱা আছিল ধৰক তেখেতে এজন ছ'চিয়েলিষ্ট আছিল, সমাজবাদী আছিল, ধৰক সমাজৰ কাৰণে কাম কৰি ভাল পাইছিল। আৰু তেখেতে সদায় এটা কথাই কয় যে আমি পলিটিক্সত নোযোৱাকৈও ছ'চিয়েলিষ্ট হৈ পেলাই আমি সমাজৰ হিতৰ বাবে মাত দিব পাৰোঁ, আমি দুখীয়া মানুহৰ কাৰণে কাম কৰিব পাৰোঁ আৰু সদায় আমাৰ নিজৰ সমাজৰ উন্নয়নৰ কাৰণে আমি ধৰক অন গ্ৰাউণ্ড নাহি পেলাই আমি পলিটিক্সত নোযোৱাকৈও আমি সদায় ছ'চিয়েলিষ্ট হৈ পেলাই আমি কাম কৰিব পাৰোঁ। তেখেতে ধৰক তেখেতৰ আইডল আছিল চে গুৱেভাৰা। চে গুৱেভাৰাক তেওঁ নিজৰ ধৰক আদৰ্শ হিচাপে তেখেতে লৈছিলে, ধৰক তেখেত তেনেকুৱা আছিল। আৰু তেখেতে ধৰক অসমৰ যিকোনো সমস্যাত তেখেতে মাত দিছিলে, যেনে নিজৰ জীৱন্ত কালত যিকোনো সমস্যাত তেখেতে মাত দিছিল, যেনেকৈ আপোনাৰ ধৰক হওক কা আন্দোলনৰ সময়ত দীঘলী পুখুৰীৰ যোনটো ইঞ্চিডেণ্ট আছিল বা বানপানীৰ সময়ত হওক, সেই তেখেতে তেনেকুৱা ধৰণৰ সময়ত অসমৰ কাৰণে হৈ পেলাই অসমৰ হিতত কথা কৈছিলে, তেখেতে চৰকাৰৰ ওপৰত প্ৰশ্ন তুলিছিলে, তেখেত এনেকুৱা এজন ধৰক ব্যক্তি আছিলে। আৰু তেখেতে ধৰক এজন প্ৰকৃতি প্ৰেমীও আছিল, তেখেতে সদায় গছ বন সংৰক্ষণ কৰাৰ কথা কৈছিলে, তেখেতে নিজেও গছ খুব গছ বন ৰুইছিলে। তেখেতে ধৰক সদায় কয় যে আমি নিজৰ অসমখন সদায় সেউজ কৰি তুলিবলৈ সদায় সেউজীয়া কৰি ৰাখিব লাগে। আৰু তেখেতে ধৰক জীৱ জন্তু প্ৰেমীও আছিলে, তেখেতে জীৱ জন্তুক খুব মৰম কৰিছিলে বা জীৱ জন্তুক খুব ভাল পাইছিল, তেওঁলোকৰ লগত জীৱ জন্তুৰ লগত সময় কটাই পেলাই ভাল পাইছিল। আৰু ধৰক তেখেতে এটাই মেছেজ দিছিল এই কৰ্মৰ জৰিয়তে যে আমিও সদায় তেনেকুৱা হ'ব লাগে, আমি প্ৰকৃতি আৰু জীৱ জন্তু সদায় সংৰক্ষণ কৰি ৰাখিব লাগে, তেতিয়াহে তেওঁলোকে আমাকো মৰম দিব আৰু ধৰক আমিও নিজৰ পৃথিৱীখন সদায় সেউজীয়া বা ধৰক মিলিজুলি চবেই থাকিব পাৰিম, ধৰক তেনেকুৱা ধৰণৰ এটা মেছেজ দিবলৈ জুবিন গাৰ্গে সদায় চেষ্টা কৰিছিল। আৰু জুবিন গাৰ্গে ধৰক চব মানুহক সদায় ইকুৱেল হিচাপে আছিল, ধৰক চব মানুহক সমান হিচাপে আছিল, যিকোনো ধৰ্মৰ যিকোনো জাতি এইবিলাক জাতি ধৰ্মৰ ভেদভাৱ নাৰাখাকৈ চব মানুহক সমানে জুবিন গাৰ্গে চাইছিল আৰু তেওঁলোকৰ হিতত সদায় কাম কৰিছিল আৰু তেওঁলোকৰ লগত সময় কটাই ভাল পাইছিল। জুবিন গাৰ্গে সদায় দুখীয়া মানুহৰ লগত সময় কটাইছিল, তেওঁলোকৰ বাবে কাম কৰিছিল, ধৰক তেনেকুৱা ধৰণৰ জুবিন গাৰ্গ এজন ব্যক্তি আছিলে। আৰু জুবিন গাৰ্গকতো ইমানখিনি কথাই শেষ কৰিব পৰা নাযায় বাৰু, তেওঁ ধৰক মই ইমানখিনি নিজৰ ইমানখিনি কথা দি তেওঁৰ বিষয়ে অলপমান ক'বলৈ ধৰক চেষ্টা কৰিলোঁ, ভুলো হ'ব পাৰে। আৰু ধৰক তেখেতৰ ইমান এইখিনি কথা মই এটা কথাই মনত পৰে, ধৰক শেষ বুলিতো শেষ নহয় আকৌ আৰম্ভ হয়। তেখেতে মানে এটা কথাই মানে কৈছিল, যদিও জুবিন গাৰ্গ আমাৰ মাজত কায়িকভাৱে নাই, তেখেত আমাৰ মাজত সদায় নিজৰ গানৰ জৰিয়তে, নিজৰ কৰ্মৰ জৰিয়তে আৰু নিজৰ যিমানবিলাক মেছেজ আছিল, যিমানবিলাক ধৰক তেওঁ কথা মহান কথা কৈ থৈ গৈছিল, সেইবিলাকৰ জৰিয়তে জুবিন গাৰ্গ আমাৰ মাজত সদায় জীয়াই থাকিব। আৰু হয়তো আমাৰ ধৰক আমি সেই বস্তুখিনি নিজৰ আদৰ্শ হিচাপে লৈ পেলাই আমি আকৌ ধৰক তেনেকুৱা জুবিন গাৰ্গটো এজনেই আছিল বাৰু, আমি আকৌ তেনেকুৱা এজন নতুন ধৰক জুবিন গাৰ্গৰ নিচিনা ব্যক্তি জন্ম দিব পাৰোঁ যদি আমি জুবিন গাৰ্গক নিজৰ আদৰ্শ হিচাপে মানো। ধন্যবাদ,
0: আপোনাক অশেষ ধন্যবাদ। আমি আন এজন ছাত্ৰক লগ পাইছোঁ, আপোনাক নমস্কাৰ জনাইছোঁ। প্ৰাণৰ শিল্পী জুবিন গাৰ্গ আপোনাৰ বাবে কি আছিল আমাক চমুকৈ জনাব।
7: নমস্কাৰ, মই শ্ৰী হিল্লুল হাজৰিকা, মই নগাঁও বিশ্ববিদ্যালয়ৰ ইতিহাস বিভাগৰ এজন ছাত্ৰ। মোৰ দৃষ্টিত জুবিন গাৰ্গৰ কথা ক'বলৈ গ'লে হয়তো বৰ বিশেষ আজি ক'বলগীয়া নাই, কিয়নো হয়তো জুবিন গাৰ্গ এনেকুৱা যে ব্যক্তি আমাৰ বাবে আছিলে সেই কথাখিনি যে আমি কথাৰে ব্যক্ত কৰিব নোৱাৰোঁ। জুবিন গাৰ্গৰ যিসমূহ অৱদান, সেই অৱদানসমূহ আমাৰ জাতিটোৰ বাবে অতিকৈ গুৰুত্বপূৰ্ণ। তেখেতৰ সত্তা, তেখেতৰ দৰে এটা সত্তা হয়তো আমাৰ জাতিত বহু বছৰলৈকে জন্ম লাভ নকৰিব, কিয়নো তেখেত কেৱল এজন সংগীত শিল্পীয়ে নাছিল, তেখেত এজন চিনেমা জগতৰ বাবে অৱদান দিছিল তেনেকুৱা নহয়। তেখেত আছিল এনে এজন মানৱদ্ৰোহী ব্যক্তি যিয়ে প্ৰতিটো সময়ত প্ৰতিটো মুহূৰ্তত দুখীয়া নিচলাসমূহ লোকৰ বাবে তেওঁৰ দুৱাৰখন সদায় মুকলি আছিল। তেখেতে প্ৰত্যেক সময়তে সেই লোকসকলৰ কথা চিন্তা কৰিছিল যোনসকল লোকৰ কথা বেলেগে চিন্তা কৰা নাছিল। সেই দুখীয়া লোকসকল যোনসকলৰ হাতত খাবলৈ এখন ৰুটি নাই, কেইটামান চাউল নাই, সেইসমূহ লোকৰ কথা তেখেতে চিন্তা কৰিছিল। তেখেতে নিজৰ কথা চিন্তা কৰাৰ আগতে সেই লোকসকলৰ কথা চিন্তা কৰি যোনসমূহ লোকে হয়তো জুবিন গাৰ্গৰ ওচৰত আহে, অকণমান সহায় বিচাৰে আৰু সেই লোকসকলক তেওঁলোকে নিৰাশ নকৰে। তেখেতে কেৱল যে সাধাৰণ জনসাধাৰণৰ সহায় কৰিছিল তেনেকুৱা নহয়। তেখেত আছিল এজন মানৱদ্ৰোহী ব্যক্তিৰ লগতে তেখেত এজন প্ৰকৃতিপ্ৰেমী আছিলে। তেখেতে চৰাই চিৰিকটি জীৱ জন্তু সকলোকে আঁকোৱালি লৈছিল। তেখেত যদিহে আমি তেখেতৰ যি বাসগৃহলৈ যদি গৈছোঁ আগতে, বা যদি আমি চাওঁ, তেনেহ'লে বিভিন্ন বিভিন্ন চৰাই চিৰিকটি, বিভিন্ন জন্তু আমি দেখিবলৈ পাওঁ। তাৰ সমপৰ্যায়ত জুবিন গাৰ্গ আছিলে এগৰাকী বিপ্লৱ। তেওঁ বিপ্লৱ, তেওঁ প্ৰতিবাদ কৰিছিল। তেখেতে জানে যে কোনসমূহ বস্তু বা কোনসমূহ দিশ অসমীয়া জাতিটোৰ বাবে ভাল, বা কোনসমূহ দিশ অসমীয়া জাতিটোৰ কাৰণে বিপদজনক, ক্ষতিকাৰক, আৰু সেইসমূহ দিশত তেওঁ নিৰ্ভীকভাৱে তেখেতে প্ৰতিবাদ কৰিছিলে।
0: শ্ৰোতা আপোনাৰ

লোকে শুনিলে নগাঁও বিশ্ববিদ্যালয়ৰ কেইগৰাকীমান ছাত্ৰ ছাত্ৰীয়ে নিজৰ মনৰ ভাৱ ব্যক্ত কৰিলে, আমি এতিয়া নগাঁও বিশ্ববিদ্যালয়ৰ পৰা বিদায় মাগিছোঁ আৰু আমাৰ পৰৱৰ্তী শিতানলৈ আগবাঢ়িছোঁ। আমাৰ আজিৰ অনুষ্ঠানৰ শেষৰটি শিতান হৈছে প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ বৰষুণ এলবামৰ সম্পৰ্কে। আহক আমি বৰষুণ এলবাম সম্পৰ্কে কিছু আলোচনা কৰোঁ। প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ কিছু গুণ অতিকৈ বিশেষ আছিল। তেখেতে যেতিয়া নিজৰ সাংগীতিক জীৱন আৰম্ভ কৰিছিল, প্ৰথম অৱস্থাত তেখেতক এজন ৰোমান্টিক গায়ক হিচাপে ভবা হৈছিল, কিন্তু পৰৱৰ্তী সময়ত তেখেতে সকলো ধৰণৰ গীত গাবলৈ লৈছিল। তেখেতে নিজে লিখা গীত গোৱাৰ লগতেই অন্যান্য গীতিকাৰৰ গীতসমূহো গাইছিল। তাৰ লগতে প্ৰাণৰ শিল্পী জুবিন গাৰ্গে এটি অতি বিশেষ কাম কৰিছিল যে বহুকেইগৰাকী বৰেণ্য অসমীয়া কবিৰ কবিতাসমূহ তেখেতে সুৰ দি গীতৰ আকাৰ দিছিল, আৰু সেই তাৰে এটা অতি জ্বলন্ত উদাহৰণ হৈছে প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ বৰষুণ এলবাম। বৰষুণ এলবামত সৰ্বমুঠ 8টা গীত আছে। আমি যদি গীতকেইটা ভালদৰে লক্ষ্য কৰোঁ, তেনেহ'লে আমি দেখা পাম যে সেই 8টা গীত আচলতে কবিতা, অৰ্থাৎ 7গৰাকী বৰেণ্য অসমীয়াই লিখা মুঠ 8টা কবিতা প্ৰাণৰ শিল্পী জুবিন গাৰ্গে সুৰ দি গীতৰ আকাৰ দিছিল, আৰু সেই গীতসমূহ আমাৰ মাজত আজিও প্ৰচলিত হৈছে। সেই গীতসমূহ জনতাই আজিও আদৰি লৈ আছে আৰু আমি আজিও সেই গীতসমূহ শুনি আছোঁ। আহক আমি এটি এটিকৈ প্ৰতিটো গীতৰ সম্পৰ্কে কিছু আলোচনা কৰোঁ। আপোনালোকে যদি জুবিন গাৰ্গৰ বৰষুণ এলবামৰ কভাৰখন ভালদৰে মন কৰে, তেনেহ'লে আপোনালোকে দেখা পাব তাত লিখা থাকে ডক্টৰ ভূপেন্দ্ৰনাথ শইকীয়া আৰু কেশৱ মহন্তৰ সশ্ৰদ্ধ সোঁৱৰণত। অৰ্থাৎ জুবিন গাৰ্গে তেখেতৰ এই এলবামখন ডক্টৰ ভূপেন্দ্ৰনাথ শইকীয়া আৰু গীতিকাৰ কেশৱ মহন্তৰ সোঁৱৰণত উচৰ্গা কৰিছিল। এই এলবামখনৰ যিহেতু আমি কেশৱ মহন্তৰ কথা উল্লেখ কৰিছোৱে, তেখেতৰ এটি গীতৰ প্ৰসংগৰে আমি আলোচনাটো আৰম্ভ কৰিছোঁ। কেশৱ মহন্তৰ এটি কবিতা গীতৰ আকাৰ দিয়া হৈছিল এই বৰষুণ এলবামত। আমি গীতটো শুনি লওঁ।

বুঝছোই যে জুবিন গাৰ্গে দুগৰাকী বৰেণ্য অসমীয়াৰ নামত এই এলবামখন উচৰ্গা কৰিছিল। গীতিকাৰ কেশৱ মহন্তৰ দ্বাৰা প্ৰণীত সেই গীতটি আমি শুনিলোঁ। ডক্টৰ ভৱেন্দ্ৰনাথ শইকীয়াক আমি চলচ্চিত্ৰ পৰিচালক হিচাপে চিনি পাওঁ, কিন্তু তেখেতে বহুকেইটা অতিকৈ সুন্দৰ কবিতা লিখি গৈছে, আৰু তেনে দুটি কবিতা জুবিন গাৰ্গে তেখেতৰ এই এলবামখনত অন্তৰ্ভুক্ত কৰিছিল। তাৰে প্ৰথম কবিতাটো হৈছে এইটো।

ডক্টৰ ভৱেন্দ্ৰনাথ শইকীয়াৰ আহ নীতি কবিতা জুবিন গাৰ্গে গীতৰ ৰূপ দিছিল আৰু এই দুয়োটা গীত জুবিন গাৰ্গে তেখেতৰ বৰষুণ এলবামত অন্তৰ্ভুক্ত কৰাৰ লগতে তেখেতৰ দ্বাৰা অভিনীত দীনবন্ধু নামৰ চলচ্চিত্ৰখনতো অন্তৰ্ভুক্ত কৰিছিল। সেই দ্বিতীয় কবিতা বা গীতটো হৈছে এইটো।

সাহিত্য একাডেমি বঁটা লাভ কৰা প্ৰথমগৰাকী অসমীয়া। যতীন্দ্ৰনাথ দুৱৰাৰ কবিতা আমি সকলোৱে পঢ়িছোঁৱে নিশ্চয়, কিন্তু তেখেতৰ কবিতাৰ পৰা সৃষ্টি হোৱা গীত আমি শুনিছোঁ জানো, বহুতো কম লোকেহে শুনিছে। জুবিন গাৰ্গে তেখেতৰ বৰষুণ এলবামত যতীন্দ্ৰনাথ দুৱৰাৰ এটি কবিতাও গীতৰ আকাৰত অন্তৰ্ভুক্ত কৰিছিল। সেই গীতটো হৈছে এইটো।

বকুল বনৰ কবি আনন্দ চন্দ্ৰ বৰুৱাৰ এটি কবিতাও জুবিন গাৰ্গে তেখেতৰ বৰষুণ এলবামত গীত আকাৰে অন্তৰ্ভুক্ত কৰিছিল, আৰু সেই গীতটি হৈছে এইটো গীত।

নবকান্ত বৰুৱাদেৱৰ এটি কবিতাও জুবিন দাই গীতৰ আকাৰ দি বৰষুণ এলবামত অন্তৰ্ভুক্ত কৰিছিল। সেই গীতটো হৈছে এইটো।

জুবিন দাৰ এজন অতিকৈ প্ৰিয় কবি হীৰেণ ভট্টাচাৰ্যৰ এটি তেজস্বী কবিতাও জুবিন দাই তেখেতৰ বৰষুণ এলবামত গীতৰ আকাৰত অন্তৰ্ভুক্ত কৰিছিল, আৰু সেই কবিতা বা গীতটোৱে আছিল এইটো।

পাপৰিৰ কবি গণেশ চন্দ্ৰ গগৈদেৱৰ এটি কবিতাও জুবিন দাই গীতৰ আকাৰ দি বৰষুণ এলবামত অন্তৰ্ভুক্ত কৰিছিল আৰু এই গীতটো অতিকৈ জনপ্ৰিয় হৈ উঠিছিল আৰু সেই গীতটো আছিল এইটো।

0: জুবিন দাৰ বৰষুণ এলবামৰ সম্পৰ্কে এই আলোচনাটি ইমানতে সমাপ্ত হৈছে। প্ৰিয় শ্ৰোতা, আপোনালোকে ইমান পৰে শুনা আকাশবাণীৰ আজিৰ অনুষ্ঠানটি সমাপ্ত কৰাৰ সময় আহি পৰিছে। পুনৰবাৰ এনে এটি অনুষ্ঠানৰ সৈতে প্ৰিয় শ্ৰোতাক লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ যুৱতৰংগৰ অনুষ্ঠানটিৰ পৰা মই নয়নমণি হীৰাই বিদায় মাগিছোঁ। অশেষ ধন্যবাদ। সকলো কুশলে থাকক।
1: যুৱতৰংগ অনুষ্ঠানটি শুনিলে

এয়া আকাশবাণী নগাঁও। এতিয়া আকাশবাণী দিল্লী কেন্দ্ৰৰ হিন্দী বাতৰি আৰু ইয়াৰ পিছতেই বিবিধ ভাৰতীৰ বিভিন্ন অনুষ্ঠানসমূহ শ্ৰোতাই আমাৰ কেন্দ্ৰযোগে শুনিবলৈ পাব।

এতিয়াৰ প্ৰধান বাতৰিসমূহত আছে জ্যেষ্ঠ বিজেপি নেতা চন্দ্ৰমোহন পাটোৱাৰীৰ অসম বিধানসভাৰ অস্থায়ী অধ্যক্ষ হিচাপে আজি শপত গ্ৰহণ ৰাজ্যৰ সত্ৰসমূহৰ দখলীকৃত মাটি পুনৰ উদ্ধাৰৰ বাবে সত্ৰ আয়োগে পূৰ্বৰ দৰে কাম কৰি যাব বুলি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ প্ৰকাশ জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰৰ অন্যতম অভিযুক্ত শ্যামকানু

0: অন্তৰজামিন আবেদনৰ ভিত্তিত অহা 22 মে'ত গোচৰৰ কেছ ডায়েৰী দাখিল কৰিবলৈ অসম চৰকাৰক আদালতৰ নিৰ্দেশ আৰু IPL ক্ৰিকেট প্ৰতিযোগিতাত আজি লক্ষ্ণৌ ছুপাৰ জায়েণ্টছৰ বিৰুদ্ধে চেন্নাই ছুপাৰ কিংছৰ খেল। এতিয়া শুনক পিতং বাতৰি। জ্যেষ্ঠ বিজেপি নেতা তথা নৱনিৰ্বাচিত বিধায়ক চন্দ্ৰমোহন পাটোৱাৰীয়ে আজি অসম বিধানসভাৰ অস্থায়ী অধ্যক্ষ হিচাপে শপত গ্ৰহণ কৰে। ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্যই লোকভৱনত আয়োজিত এটা অনুষ্ঠানত শ্ৰীপাটোৱাৰীক শপত বাক্য পাঠ কৰোৱায়। ৰাজ্যপালে কালি বিধায়ক চন্দ্ৰমোহন পাটোৱাৰী ষোড়শ অসম বিধানসভাৰ অস্থায়ী অধ্যক্ষ হিচাপে নিযুক্তি দিয়ে। স্থায়ী অধ্যক্ষ নিৰ্বাচিত নোহোৱা পৰ্যন্ত অস্থায়ী অধ্যক্ষগৰাকীয়ে সদনৰ কাম কাজ পৰিচালনা কৰিব। উল্লেখযোগ্য যে অহা 21 মে'ত আৰম্ভ হ'বলগীয়া 16 অসম বিধানসভাৰ প্ৰথমখন অধিৱেশনৰ প্ৰথম দিনা অস্থায়ী অধ্যক্ষগৰাকীয়ে নৱনিৰ্বাচিত বিধায়কসকলক পদ আৰু গোপনীয়তাৰ শপত বাক্য পাঠ কৰোৱাব। ইয়াৰ পাছতে বিধানসভাৰ নতুন অধ্যক্ষ নিৰ্বাচন কৰা হ'ব। শাসকীয় বিজেপিয়ে বিধানসভাৰ পৰৱৰ্তী অধ্যক্ষ হিচাপে ভৱানীপুৰ সৰভোগ সমষ্টিৰ বিধায়ক ৰঞ্জিত দাসক মনোনীত কৰিছে। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই ৰাজ্যৰ সত্ৰসমূহৰ দখলীকৃত মাটি পুনৰ উদ্ধাৰৰ বাবে সত্ৰ আয়োগে পূৰ্বৰ দৰে কাম কৰি যাব বুলি প্ৰকাশ কৰিছে। দ্বিতীয়বাৰৰ বাবে মুখ্যমন্ত্ৰী হিচাপে কাৰ্যভাৰ গ্ৰহণ কৰাৰ পাছত মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ জন্মস্থান বটদ্ৰৱা থান পৰিদৰ্শন কৰি ডঃ শৰ্মাই আজি এইদৰে মন্তব্য কৰে। আজি পুৱাৰ ভাগতে এখন বিশেষ হেলিকপ্টাৰেৰে মুখ্যমন্ত্ৰী ডঃ শৰ্মা শ্ৰী শ্ৰী বটদ্ৰৱা থানত উপস্থিত হয়। তেওঁ থানত সেৱা আগবঢ়োৱাৰ পাছত থান পৰিচালনা সমিতিৰ সৈতে আলোচনাত মিলিত হয়। পাছত সাংবাদিকৰ সৈতে হোৱা কথা বতৰাৰ সময়ত মুখ্যমন্ত্ৰী ডঃ শৰ্মাই কয় যে থানখনক ধৰ্মীয় ঐতিহ্যবাহী স্থানলৈ ৰূপান্তৰিত কৰাৰ বাবে চৰকাৰে পৰিকল্পনা গ্ৰহণ কৰিছে। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে কল্পনা কৰা অসম গঢ়াৰ বাবে কাম কৰি যোৱাৰ লগতে দেশ আৰু জাতিৰ বাবে সেৱা আগবঢ়াব বুলি ডঃ শৰ্মাই প্ৰকাশ কৰে।
1: আমি ইতিমধ্যে সত্ৰ আয়োগ গঠন কৰিছো আৰু আমি সত্ৰ আয়োগেও খুব সোনকালে কাম কাজ আৰম্ভ কৰিব আৰু তেখেতসকলকে এতিয়াৰ পৰা আমি বেদখলকে ধৰি সকলো সিদ্ধান্ত বা সত্ৰসমূহৰ কল্যাণৰ বাবে কাম কৰাৰ আমি দায়িত্ব দিম আৰু মই নিজেও চোৱা চিতা কৰিম।
0: আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ আঞ্চলিক বাতৰি বিভাগ প্ৰচাৰণে 69 বছৰ পূৰ্ণ কৰি আজি 70 বছৰত পদাৰ্পণ কৰিছে। 1957 চনৰ আজিৰ দিনটোতেই প্ৰথমবাৰৰ বাবে আকাশবাণী গুৱাহাটী কেন্দ্ৰযোগে আঞ্চলিক বাতৰি প্ৰচাৰ কৰা হৈছিল। আঞ্চলিক বাতৰি প্ৰচাৰৰ 69 বছৰৰ জোৰা অবিৰত প্ৰক্ৰিয়াত আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ বাতৰি বিভাগে অসমৰ বিভিন্ন প্ৰান্তৰ লাখ লাখ শ্ৰোতাক সামৰি লৈছে। বৰ্তমান তথ্য প্ৰযুক্তি আৰু বা বাতৰিৰ অনেক উৎসৰ সময়তো আকাশবাণীৰ বাতৰিৰ প্ৰতি শ্ৰোতাৰ অনুৰাগ আছে। শ্ৰোতাসকলৰ বাবে আকাশবাণীৰ আঞ্চলিক বাতৰি বিশ্বাসযোগ্য, তথ্য নিৰ্ভৰ আৰু নিৰপেক্ষ বুলি বিবেচিত হৈ আহিছে। সময়ৰ সৈতে খোজ মিলাই বৰ্তমান বিভাগটোৱে দৈনিক কেইবাখনো বাতৰি বুলেটিন পৰিৱেশনৰ লগতে সামাজিক মাধ্যমযোগেও আঞ্চলিক বাতৰি প্ৰচাৰ কৰি আহিছে। আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ আঞ্চলিক বাতৰি বৰ্তমান ইউটিউব চেনেল AIR নিউজ গুৱাহাটী আৰু নিউজ অন AIRৰ লগতে X হেণ্ডেলতো শুনিবলৈ পোৱা যায়। গুৱাহাটী উচ্চ ন্যায়ালয়ে জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰৰ অন্যতম অভিযুক্ত শ্যামকানু মহন্তৰ জামিন আবেদনৰ ভিত্তিত অহা 22 মে'ত গোচৰৰ কেছ ডায়েৰী দাখিল কৰিবলৈ অসম চৰকাৰক নিৰ্দেশ দিছে। অভিযুক্ত পক্ষ আৰু চৰকাৰী পক্ষৰ যুক্তি শুনাৰ অন্তত ন্যায়াধীশ মিতালী ঠাকুৰীয়াৰ বিচাৰপীঠে 22 মে'ত জামিন আবেদনখনৰ পৰৱৰ্তী শুনানিৰ দিন ধাৰ্য কৰিছে। সেইদিনাই চৰকাৰী পক্ষই গোচৰৰ কেছ ডায়েৰী দাখিল কৰিব লাগিব। আজি জামিনৰ শুনানিত কলকাতাৰ পৰা ভাৰ্চুৱেল মাধ্যমেৰে অংশ লয়। অধিবক্তা ৰাজদীপ বেনাৰ্জীয়ে অভিযুক্ত শ্যামকানু মহন্তৰ জামিনৰ সপক্ষে যুক্তি দৰ্শায় আৰু চৰকাৰী পক্ষৰ হৈ মহাধিবক্তা দেৱজিৎ শইকীয়াই ওকালতি কৰে। শ্যামকানু মহন্তৰ অধিবক্তাই জামিন আবেদনখনৰ ভিত্তিত কেতবোৰ আনুষংগিক নথিপত্ৰ শপতনামা আকাৰে দাখিল কৰিবলৈ আদালতৰ পৰা অনুমতি বিচাৰে। সেই অনুসৰি আদালতে অহা 18 মে'ত শপতনামা দাখিল কৰিবলৈ অধিবক্তাগৰাকীক অনুমতি দিয়ে। আজি আদালতত অনুষ্ঠিত এই শুনানিত জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যুৰ গোচৰৰ বিশেষ লোক অধিবক্তা জিয়াউৰ কামাৰৰ লগতে গৰিমা শইকীয়া গাৰ্গৰ হৈ প্ৰতিনিধিত্ব কৰা অধিবক্তা কেইগৰাকীও উপস্থিত থাকে। আপোনালোকে বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা। ৰাষ্ট্ৰীয় পৰীক্ষণ সংস্থাই অহা 21 জুনত চিকিৎসা বিজ্ঞানৰ পাঠ্যক্ৰমত নামভৰ্তিৰ ৰাষ্ট্ৰীয় যোগ্যতা নিৰূপণ তথা প্ৰৱেশ পৰীক্ষা NEET পুনৰ অনুষ্ঠিত কৰাৰ কথা ঘোষণা কৰিছে। সংস্থাটোৱে পৰীক্ষাৰ্থীসকলক কেৱল NTAৰ দ্বাৰা প্ৰকাশিত তথ্যৰ ওপৰতহে নিৰ্ভৰ কৰিবলৈ আহ্বান জনাইছে। ইয়াৰ পূৰ্বে যোৱা 3 মে'ত প্ৰশ্নকাকত ফাদিল হোৱাৰ বাবে NEET বাতিল কৰা হৈছিল। NEETৰ প্ৰস্তুতিৰ পৰ্যালোচনা চলোৱাৰ উদ্দেশ্যে কালি সন্ধিয়া কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ বাসগৃহত এখন উচ্চ পৰ্যায়ৰ বৈঠক অনুষ্ঠিত হয়। বৈঠকত পৰীক্ষা সুচাৰুৰূপে অনুষ্ঠিত কৰাৰ বিভিন্ন দিশ সন্দৰ্ভত বিস্তৃতভাৱে আলোচনা কৰা হয়। বৈঠকত উচ্চ শিক্ষা বিভাগৰ সচিব, বিদ্যালয় শিক্ষা বিভাগৰ সচিব, ৰাষ্ট্ৰীয় পৰীক্ষণ সংস্থাৰ সঞ্চালক প্ৰধান, CBSEৰ অধ্যক্ষ আৰু কেন্দ্ৰীয় বিদ্যালয় সংগঠন আৰু নবোদয় বিদ্যালয় আয়ুক্তৰ লগতে অন্যান্য জ্যেষ্ঠ বিষয়াসকল উপস্থিত থাকে। আকাশবাণী গুৱাহাটীৰ আঞ্চলিক বাতৰি বিভাগৰ দৃষ্টিপাত অনুষ্ঠানত কাইলৈ নিশা 8:02 উমৈহতীয়া দেৱানী বিধি সম্পৰ্কীয় এটি আলোচনা প্ৰচাৰ কৰা হ'ব। আলোচনাত অংশগ্ৰহণ কৰিব জ্যেষ্ঠ অধিবক্তা আব্দুৰ ৰাজ্জাক ভূঞা আৰু অধিবক্তা জ্যোতিস্মিতা শৰ্মাই। শ্ৰোতাসকলে অনুষ্ঠান চলি থকাৰ সময়ত 03612661876 আৰু 26623225 নম্বৰত ফোন কৰি সমন ব্যক্তি দুগৰাকীক বিষয়টো সন্দৰ্ভত প্ৰশ্ন সুধিব পাৰিব। অনুষ্ঠানটিৰ আগ ধৰিব অৰুণিমা গোস্বামী আৰু অৰূপ কুমাৰ শৰ্মাই। অনুষ্ঠানটিৰ প্ৰযোজনা আকাশবাণী গুৱাহাটীৰ বাতৰি বিভাগৰ। বজালি বিধানসভা সমষ্টিৰ NDA মিত্ৰজোঁটৰ সমৰ্থিত অসম গণ পৰিষদৰ নৱনিৰ্বাচিত বিধায়ক ধৰ্মেশ্বৰ ৰয়ক ৰাজহুৱাভাৱে সম্বৰ্ধনা জনোৱা হয়। অগপ বজালি বিধানসভা সমষ্টিৰ সমিতি আৰু বিজেপিৰ বজালি জিলাৰ যুটীয়া উদ্যোগত পাঠশালাৰ ভগৱতী ক্ষেত্ৰত এই সম্বৰ্ধনা সভাৰ আয়োজন কৰা হয়। বজালি উচ্চতৰ মাধ্যমিক খেলপথাৰৰ পৰা ভগৱতী ক্ষেত্ৰলৈ এটা বিশাল শোভাযাত্ৰাৰে নৱনিৰ্বাচিত বিধায়কগৰাকীক সম্বৰ্ধনা সভালৈ আদৰি অনা হয়। এই সভাত বিধানসভাৰ অধ্যক্ষ হিচাপে মনোনীত ভৱানীপুৰ সৰভোগ সমষ্টিৰ নৱনিৰ্বাচিত বিধায়ক ৰঞ্জিত কুমাৰ দাস, সাংসদ ফণীভূষণ চৌধুৰী আৰু কেইবাগৰাকীও বিশিষ্ট ব্যক্তি উপস্থিত থাকে। কোকৰাঝাৰৰ এখন বিশেষ পক্সো আদালতে ধৰ্ষণৰ গোচৰত দোষী সাব্যস্ত কৰি মহাৰ আলী নামৰ এজন লোকক 20 বছৰৰ সশ্ৰম কাৰাদণ্ডৰে দণ্ডিত কৰিছে। ইয়াৰ লগতে দোষীক 20,000 টকাৰ জৰিমনাও বিহা হৈছে। 2022 চনৰ জুলাইত এগৰাকী 15 বছৰীয়া নাবালিকাক ধৰ্ষণৰ অভিযুক্ত মহাৰ আলীক আদালতখনে এই শাস্তি বিহিছে। বৰপেটাৰোডত দীৰ্ঘদিন ধৰি সন্ত্ৰাস চলাই অহা এটা চোৰৰ দলৰ দুজনক আজি আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে। চোৰ দুজনৰ পৰা আৰক্ষীয়ে বহু পৰিমাণৰ চুৰি সামগ্ৰী উদ্ধাৰ কৰিবলৈ সমৰ্থ হয়। গ্ৰেপ্তাৰ কৰা লোক দুজনে চৰকাৰী কাৰ্যালয়ৰ বিভিন্ন সামগ্ৰী চুৰি কৰাৰ লগতে কেইবাটাও ঘৰত চুৰি কাৰ্য সংঘটিত কৰিছিল। উদ্ধাৰ কৰা সামগ্ৰীসমূহৰ মূল্য 2,00,000 টকা হ'ব বুলি আৰক্ষীয়ে প্ৰকাশ কৰিছে। আৰক্ষীয়ে দলটোৰ আন সদস্য কেইজনৰ সন্ধানত অভিযান অব্যাহত ৰাখিছে বুলি জানিব পৰা গৈছে। IPL ক্ৰিকেট প্ৰতিযোগিতাত আজি লক্ষ্ণৌত হ'বলগীয়া এখন খেলত চেন্নাই ছুপাৰ কিংছ লক্ষ্ণৌ ছুপাৰ জায়েন্টছৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। খেলখন সন্ধিয়া 7:30 বজাত আৰম্ভ হ'ব। IPL ক্ৰিকেট প্ৰতিযোগিতাত যোৱা নিশা হিমাচল প্ৰদেশৰ ধৰমশালাত অনুষ্ঠিত এখন খেলত মুম্বাই ইণ্ডিয়ানছে পাঞ্জাব কিংছক 6 উইকেটত পৰাস্ত কৰে। লখিমপুৰৰ নাৰায়ণপুৰৰ শ্ৰী শ্ৰী মাধৱদেৱ কলাক্ষেত্ৰৰ চতুৰ্থ প্ৰতিষ্ঠা দিৱসৰ সৈতে সংগতি ৰাখি অহা 17 মে'ত বৰ্ণাঢ্য কাৰ্যসূচীৰে শ্ৰী শ্ৰী মাধৱদেৱ কলাক্ষেত্ৰ দিৱসৰ আয়োজন কৰা হৈছে। এই উপলক্ষে সেইদিনা বিয়লি 5 বজাৰ পৰা কলাক্ষেত্ৰ চৌহদত অৱস্থিত শ্ৰী শ্ৰী বদলা পদ্মৱাতা কলাতীৰ্থ প্ৰেক্ষাগৃহত এখনি গাম্ভীৰ্যপূৰ্ণ সভাৰ লগতে সাংস্কৃতিক কাৰ্যসূচীৰ আয়োজন কৰা হৈছে। এই অনুষ্ঠানতেই বৰ নাৰায়ণপুৰ অঞ্চলৰ স্বাধীনতা সংগ্ৰামী নিৰ্মলা গোস্বামী, অসমৰ প্ৰাক্তন শিক্ষামন্ত্ৰী কেশৰাম বৰা, সমাজসেৱী গোলোক হাজৰিকা আৰু সত্ৰীয়া সংস্কৃতিৰ সাধক হৰিচৰণ শইকীয়াক সম্বৰ্ধনা জনোৱা হ'ব। এই মুকলি সভাতে শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰ আৰু শ্ৰী শ্ৰী মাধৱদেৱ কলাক্ষেত্ৰৰ সচিব সুদৰ্শন ঠাকুৰৰ দ্বাৰা সম্পাদিত দ্বিবাৰ্ষিক মুখপত্ৰ সুৰ সম্ভাৰ উন্মোচন কৰা হ'ব। জ্যেষ্ঠ বিজেপি নেতা চন্দ্ৰমোহন পাটোৱাৰীৰ অসম বিধানসভাৰ অস্থায়ী অধ্যক্ষ হিচাপে আজি শপত গ্ৰহণ। ৰাজ্যৰ সত্ৰসমূহৰ দখলীকৃত মাটি পুনৰ উদ্ধাৰৰ বাবে সত্ৰ আয়োগে পূৰ্বৰ দৰে কাম কৰি যাব বুলি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ প্ৰকাশ। জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰৰ অন্যতম অভিযুক্ত শ্যামকানু মহন্তৰ জামিন আবেদনৰ ভিত্তিত অহা 22 মে'ত গোচৰৰ কেছ ডায়েৰী দাখিল কৰিবলৈ অসম চৰকাৰক আদালতৰ নিৰ্দেশ। আৰু IPL ক্ৰিকেট প্ৰতিযোগিতাত আজি লক্ষ্ণৌ ছুপাৰ জায়েণ্টছৰ বিৰুদ্ধে চেন্নাই ছুপাৰ কিংছৰ খেল। আমাৰ এতিয়াৰ বাতৰি ইমানেই। পৰৱৰ্তী বাতৰি সন্ধিয়া 6 বজাত শুনিবলৈ পাব।

এফ এম বেণ্ডৰ 102.7 মেগাহাৰ্টজত এয়া আকাশবাণী নগাঁও আৰম্ভ কৰিছোঁ মহিলাসকলৰ বাবে প্ৰস্তুত কৰা বিশেষ অনুষ্ঠান আমৈ।

নমস্কাৰ প্ৰিয় শ্ৰোতা বন্ধু, আশা কৰোঁ আপোনালোক য'তেই আছে নিশ্চয় কুশলে আছে। আকাশবাণী নগাঁও কেন্দ্ৰৰ ষ্টুডিঅ'ৰ মজিয়াৰ পৰা মই হাদিউজ্জামানে আপোনালোকক স্বাগতম জনাইছোঁ আৰু আৰম্ভ কৰিবলৈ লৈছোঁ মহিলাসকলৰ মৰমৰ অনুষ্ঠান।

0: আমৈ। আজিৰ আমৈ অনুষ্ঠানত আমি কথা পাতিম কাটিং আৰু টেইলৰিং ব্যৱসায়ৰ জৰিয়তে আত্মপ্ৰতিষ্ঠা লাভ কৰাৰ লগতে সমাজৰ আন বহু মহিলাকো আত্মনিৰ্ভৰশীল হ'বলৈ অনুপ্ৰাণিত কৰি অহা এগৰাকী সফল আৰু উদ্যোগী মহিলা শ্ৰীমতী দীপশিখা বৰাৰ সৈতে। নিজৰ অধ্যৱসায়, সৃজনীশীলতা আৰু কঠোৰ পৰিশ্ৰমৰ বলত কেনেকৈ তেওঁ এই সফলতাৰ পথ অতিক্ৰম কৰিছে, সেই অভিজ্ঞতা, সংগ্ৰাম আৰু তেখেতৰ আগন্তুক পৰিকল্পনাৰ বিষয়ে জানিবলৈ আহক আৰম্ভ কৰোঁ আজিৰ আমৈ অনুষ্ঠানটি। নমস্কাৰ বাইদেউ।
1: নমস্কাৰ।
0: হয়, প্ৰথমে আপুনি আপোনাৰ পৰিচয়টো দাঙি ধৰকচোন।
1: মোৰ নাম দীপশিখা বৰা। মই নগাঁও জিলাৰ ননৈ তেলিয়া গাঁৱৰ ছোৱালী আৰু একেবাৰে ওচৰতে থকা বাদলগাঁৱৰ মই বোৱাৰী। নগাঁও জিলাৰ পানীখাটি অঞ্চলটো এটা ব্যৱসায় ভাল অঞ্চল, তাতে মোৰ দোকান আছে। মই কাটিং আৰু টেইলাৰিঙৰ লগত জড়িত।
0: হয় বাইদেউ, আপুনি কাটিং আৰু টেইলৰিঙৰ বা কাপোৰ চিলোৱাৰ এই যিটো কাম, এই কামটোৰ সৈতে আপুনি বৰ্তমান জড়িত। এই কামটোৰ লগত আপুনি কেতিয়াৰ পৰা জড়িত হৈ আছে আৰু ইয়াৰ প্ৰশিক্ষণ আপুনি কেনেদৰে লাভ কৰিছিল বাৰু?
1: হয়, মই এই কামটো 2011 চনৰ পৰা তেজপুৰ ত্ৰিবেণীত থকা মোৰ দোকানখনত মই প্ৰশিক্ষণ লৈছিলোঁ। সেই সময়ত মই এবছৰমান প্ৰশিক্ষণ লৈছিলোঁ আৰু তেনে সময়তে মোৰ হাজবেণ্ডৰ ঘৰুৱাহী অলপ সমস্যা থকাৰ বাবে তেখেত হায়দৰাবাদ যাব লগা হ'ল আৰু তেখেতৰ লগতে ময়ো যাব লগা হ'ল। সেইবাবে মোৰ প্ৰশিক্ষণটো ইয়াতে সম্পূৰ্ণ হৈ নুঠিলে। সেই গতিকে হায়দৰাবাদ পালোঁগৈ। হায়দৰাবাদত তেওঁ বেলেগ কামত জড়িত হ'ল আৰু লগতে মই আধাখনীয়া যিটো কাম আছিলে মোৰ সেই কামটোত বহুত আগ্ৰহ আছিলে। গতিকে মই হায়দৰাবাদত থকা এখন দোকানত এই কামটোৰ লগত জড়িত হ'লোঁ। যিখিনি মোৰ আধা শিকি থকা কাম আছিলে সেই দোকানখনত মই কামখিনি শিকিছিলোঁ আৰু তেতিয়া যিবিলাক নতুন নতুন ডিজাইন আহিছিল, ব্লাউজৰ হওক, লেহেংগাৰ হওক, চেলোৱাৰ হওক, এই ডিজাইনখিনি তাত শিকিবলৈ মই সক্ষম হৈছিলোঁ। আৰু নজনা বহুত কথা থাকে কাপোৰ চিলোৱা কামত, সদায় নতুন নতুন কাম শিকিব লগা হয়। আমি শিকিবলৈ মই বহুত ভালো পাইছিলোঁ আৰু শিকি গৈছিলোঁ, সদায় নজনা কামটো শিকি গৈছিলোঁ। আৰু তাতেই মই 9 বছৰ সেই একেখন দোকানতে কাম শিকিছিলোঁ আৰু কাম শিকি পেলাই মই ভাবিছিলোঁ মই সম্পূৰ্ণৰূপে এখন দোকান চলাব পৰা যিখিনি জ্ঞান লাগে সেই জ্ঞানখিনি মই হায়দৰাবাদতে মানে ল'বলৈ সক্ষম হৈছিলোঁ। তাৰপিছত মই তাতেই ভাবিছিলোঁ যে মই নিজাকৈ এখন দোকান খুলিব পৰা হৈছোঁ আৰু তাৰ পৰাই মই ভাবিলোঁ যে মই অসমলৈ ঘূৰি যাম বুলি আমাৰ আলোচনা চলি আছিলে। সেই সময়তে মই ভাবিলোঁ যে অসমলৈ ঘূৰি গৈ মই আমাৰ ওচৰতে থকা পানীখাটি এটা ভাল ব্যৱসায় অঞ্চল, তাতেই মই এখন দোকান খুলিম বুলি ভাবিলোঁ। আৰু 2019 চনত মই হায়দৰাবাদৰ পৰা আহি পানীখাটিত এখন মোৰ নিজাকৈ দোকান খুলি মই দোকানৰ লগত জড়িত হৈছোঁ।
0: হয়, কঠোৰ পৰিশ্ৰম, ধৈৰ্য আৰু একাগ্ৰতাৰ জৰিয়তে আপুনি কাপোৰ চিলোৱাৰ প্ৰশিক্ষণ লাভ কৰি আজি নিজাকৈ এখন দোকান স্থাপন কৰি সফলভাৱে এই ব্যৱসায় আগবঢ়াই লৈ গৈছে। আমাৰ শ্ৰোতাসকলৰ নিশ্চয় জানিবলৈ আগ্ৰহ থাকিব যে আপোনাৰ দোকানত সাধাৰণতে কেনেধৰণৰ কাপোৰ চিলোৱা বা প্ৰস্তুত কৰা হয় বাৰু?
1: হয়, মই মহিলাসকলক প্ৰথমে প্ৰিফাৰেঞ্চ দিছোঁ জেন্সৰ, জানো যদিও, কাৰণ মহিলাসকলৰ মানে কি হয়, জেন্সৰ ওচৰত চিলাবলৈ এগৰাকী নাৰীয়ে অসুবিধা পায় বুলি মই ভাবোঁ। কাৰণ প্ৰতিগৰাকী নাৰীয়ে পুৰুষৰ ওচৰত গাৰ জোখটো দিবলৈ মই ভাবোঁ বহুত অসুবিধা পায়। সেইকাৰণে মই নাৰীসকলৰ কাম কৰি বেছি ভাল পাইছোঁ আৰু সেইকাৰণে মই মহিলাসকলৰ ব্লাউজ, চাদৰ মেখেলা, সৰু ল'ৰা ছোৱালীৰ ফ্ৰক, গাভৰু ছোৱালীৰ চুইজাৰ আৰু লেহেংগাটো আজিকালি বহুতেই ট্ৰেণ্ড হয়। ছোৱালীবিলাকে বিয়া সবাহতো লেহেংগা পিন্ধেই আৰু সেইকাৰণে মই ছোৱালী, মহিলা আৰু সৰু ছোৱালী কাপোৰ চিলোৱাটো মই বেছি গুৰুত্ব দিওঁ আৰু মই মহিলাসকলৰ কাপোৰেই চিলাওঁ বিশেষ।
0: হয়, এগৰাকী উদ্যোগী মহিলা হিচাপে আপোনাৰ দোকানখন পৰিচালনা কৰা, সময়মতে গ্ৰাহকসকলক কাপোৰ যোগান ধৰা তথা ব্যৱসায়ৰ বিভিন্ন দায়িত্ব পালন কৰাৰ ক্ষেত্ৰত আপুনি কেতিয়াবা কিবা অসুবিধা নাইবা প্ৰত্যাহ্বানৰ সন্মুখীন হৈছে নেকি বাৰু? লগতে আপুনি মাহেকত কিমান পৰিমাণৰ অৰ্ডাৰ লাভ কৰে সেই বিষয়েও আমাৰ শ্ৰোতাসকলক অলপ জনাব নেকি?
1: হয়, মই তেনেকুৱা অসুবিধাটো একো পোৱা নাই আৰু যিবোৰ সৰু সৰু অসুবিধা আহে সেইবোৰ আমি আগবাঢ়ি আহিলে সেইবোৰ আওকাণ কৰাটোৱে মোৰ মতে ভাল হ'ব। মই সকলোকে সেইটোৱে ক'ব বিচাৰোঁ। আৰু অৰ্ডাৰৰ ক্ষেত্ৰত মই যথেষ্ট অৰ্ডাৰ পাওঁ, মাহটোত 150তকৈও অৰ্ডাৰ। চাদৰ মেখেলাৰ ক্ষেত্ৰত ক'ব গ'লে মোৰ বিশেষ চাদৰ মেখেলা অৰ্ডাৰটো বেছি আহে কাৰণ আমাৰ গ্ৰাম্য অঞ্চলত যিহেতু মোৰ দোকান আৰু গ্ৰাম্য অঞ্চলৰ মানুহখিনিয়ে সাধাৰণতে মাইকী মানুহখিনিয়ে চাদৰ মেখেলাই পিন্ধে আৰু চাদৰ মেখেলা, গতিকে অৰ্ডাৰটো বেছি হয়। আৰু যেতিয়া কিবা উৎসৱ পাৰ্বণ হয় তেতিয়াতো তাতকৈ যথেষ্ট বেছি থাকে আৰু অৰ্ডাৰ বেছি হ'লেও সময়মতে দিবলৈ মই কষ্ট হয় যদিও মই চেষ্টা কৰোঁ আৰু তেনেকৈ দি আহিছোঁ আৰু ৰাইজৰ বিপুল সঁহাৰি পাইছোঁ আৰু তেখেতসকলেও চাগে মোৰ পৰা কোনো ধৰণৰ অসুবিধা পোৱা নাই। প্ৰতিগৰাকী নাৰী মোক যথেষ্ট অৰ্ডাৰ দিয়ে বা মোৰ ওচৰত আহে, মোৰ ওচৰত আহি ভাল পায়। গতিকে মই ভাবোঁ যে মোক যথেষ্ট ৰাইজেও সঁহাৰি জনাইছে আৰু ভগৱানো চাথ আছে, গতিকে মই আগবাঢ়ি যাবলৈ সক্ষম হৈছোঁ।
0: হয় বাইদেউ, আমাৰ কথা বতৰা চলি থাকিব, এইখিনিতে আমি এতিয়া গীত শুনি লওঁ। কওকচোন আপুনি কাৰ কণ্ঠৰ

0: শুনিবলৈ আগ্ৰহী?
1: নিশ্চয়, মই জুবিন দাৰ গান শুনি বেছি ভাল পাওঁ, আৰু জুবিন দাৰতো সকলো গানেই মোৰ প্ৰিয় আৰু সকলোৰে প্ৰিয় বুলি মই ভাবোঁ। জুবিন দাৰ মই আন্ধাৰ হ'ব নোৱাৰোঁ গানটো শুনিব বিচাৰোঁ।

0: জুবিন গাৰ্গৰ কণ্ঠৰ আপোনাৰ প্ৰিয় গীতটো শুনি আমাৰো বৰ ভাল লাগিল। এতিয়া পুনৰ উভতি আহিছোঁ আমাৰ কথা বতৰাৰ মাজলৈ। আপুনি যিহেতু মহিলাসকলৰ বিভিন্ন সাজপাৰ, বিশেষকৈ চাদৰ মেখেলা, ব্লাউজ, লেহেংগা আদি চিলাই আৰু প্ৰস্তুতৰ কাম কৰে, আমি জানিবলৈ বিচাৰিম যে এই সাজপাৰসমূহৰ মূল্য বা চিলাইৰ দাম আপুনি কেনেদৰে নিৰ্ধাৰণ কৰে?
1: হয়, আজিকালিতো ডিজাইনবোৰৰ ওপৰতে দামবোৰ নিৰ্ধাৰণ কৰা যায়। তথাপিতো আমি মিনিমাম হাৰত কি হয় মানে ব্লাউজবোৰৰ বিশেষকৈ কম দাম বুলি ক'ব গ'লে তেনেকুৱা নাই। যিবিলাক চিম্পল হয় ডিজাইন সেইবোৰ 250 পৰা ষ্টাৰ্ট হয়, আৰু ডিজাইনবিলাক যদি বিশেষ হৈ যায় তেতিয়াহ'লে দামবোৰো বিশেষভাৱে বাঢ়ি গৈ থাকে। আৰু তেনেকৈ চাদৰ দহি বতা হওক 150 টকা, আৰু আপোনাৰ মেখেলা ফলছ লগোৱা 50 টকা, লেহেংগাবোৰ ডিজাইন অনুসাৰি হয়, চুইজাৰ আপোনাৰ 400-350 ষ্টাৰ্ট হয়। গতিকে আজি বজাৰত ডিজাইনৰ ওপৰত দাম হয় বুলি ময়ো তেনেকেই দামবোৰ লওঁ, আৰু বেলেগেও চাগে লয় বুলি মই ভাবোঁ। আৰু নতুনকৈ কৰাসকলকো কওঁ যে ডিজাইনসমূহৰ ওপৰতহে দামবোৰ ল'ব, কষ্টটো বহুত বেছি ধৰণেই হৈ যায় কিছুমান ডিজাইনত। গতিকে আপোনালোকেও দামবোৰ ডিজাইনৰ ওপৰতে ল'ব, আৰু ময়ো ডিজাইনৰ ওপৰতে দামবোৰ লওঁ, ডিজাইন বাঢ়ি গ'লে দামৰ বেছি হৈ যায়।
0: হয় বাইদেউ, আপোনাৰ ব্যৱসায়িক জীৱন আৰু কৰ্মদক্ষতাৰ বিষয়ে কিছু কথা জানিব পাৰিছোঁ। এতিয়া আপোনাৰ ব্যক্তিগত জীৱন আৰু পৰিয়ালৰ বিষয়েও অলপ কওকচোন।
1: হয়, মোৰ একেবাৰে সৰু পৰিয়াল, মোৰ ছোৱালী এজনী, ল'ৰা এটা, আৰু শাহুমা আছে, শহুৰদেউতা 4 বছৰ হৈছে তেখেত ঢুকাইছে, আৰু হাজবেণ্ড তেওঁ ব্যৱসায়ৰ লগতে জড়িত, আৰু ছোৱালী নগাঁও বিশ্ববিদ্যালয়ত পঢ়ি আছে, ল'ৰা এইবাৰ ক্লাছ 3।
0: হয়, আপুনি মহিলাৰ বিভিন্ন কাপোৰ প্ৰস্তুত কৰাৰ উপৰিও গ্ৰাহকৰ সুবিধাৰ কথা চিন্তা কৰি দোকানত অন্য বেলেগ কিবা সামগ্ৰীও ৰাখিছে নেকি বাৰু?
1: হয়, মই কাটিং আৰু টেইলাৰিঙৰ বাহিৰেও মোৰ দোকানত কচমেটিক আৰু চাদৰ মেখেলা আৰু লেডিছৰ যিখিনি সৰু সুৰা কাপোৰ সেইখিনি ৰাখিছোঁ। কিয়, মই ভাবোঁ লেডিছসকলে মানে জেন্স এখনৰ দোকানত গৈ যিকোনো বস্তু এটা খুজিবলৈ লাজ কৰে, এজনী ছোৱালী হওক বা বোৱাৰী হওক, সেইকাৰণে মই লেডিছৰ বস্তুখিনিক বেছি গুৰুত্ব দিছোঁ। লেডিছৰ চাদৰ মেখেলা আৰু আপোনাৰ কচমেটিকত লেডিছৰ সকলো ধৰণৰ বস্তুৱেই মোৰ দোকানত পোৱা যায়। গতিকে এখন গ্ৰাম্য অঞ্চলৰ দোকান হিচাপে এগৰাকী নাৰীক যিখিনি বস্তু দৈনন্দিন জীৱনত প্ৰয়োজন হয়, মই গোটেইখিনি ৰাইজক সুবিধাটো দিবলৈ চেষ্টা কৰিছোঁ।
0: হয় বাইদেউ, এগৰাকী উদ্যোগী মহিলা হিচাপে আপুনি নিজৰ ব্যৱসায়িক দায়িত্বসমূহ নিয়মীয়াকৈ পালন কৰিবলগীয়া হৈছে আৰু স্বাভাৱিকভাৱে যথেষ্ট ব্যস্ততাও থাকে। এনে পৰিস্থিতিত এগৰাকী মহিলা হিচাপে পৰিয়ালৰ দায়িত্ব আৰু ব্যৱসায়িক জীৱনৰ মাজত ভাৰসাম্য ৰক্ষা কৰাটো ইমান সহজ নহয়। এই ক্ষেত্ৰত আপুনি আপোনাৰ পৰিয়াল আৰু ব্যৱসায়িক জীৱনৰ মাজৰ ভাৰসাম্য কেনেদৰে ৰক্ষা কৰিছে বাৰু?
1: হয়, এগৰাকী নাৰীৰ দৈনন্দিন যিখিনি কাম থাকে সকলোৱে একেই বুলি মই ভাবোঁ। কম বেছি পৰিমাণে ৰাতিপুৱা যিখিনি কাম থাকে সেইখিনি কৰি ছোৱালীও কলেজ যায়, ল'ৰাকো স্কুল পঠায়, মোৰ কামলৈ মই ওলাই আহোঁ, আৰু হাজবেণ্ডো ক্ষুদ্ৰ ব্যৱসায় যেনেকি তেখেতৰ কামলৈ তেখেত ওলাই যায়। গতিকে দুপৰীয়া সময়ত ছোৱালীও পায়হি আৰু ল'ৰাও পায়গৈ। ছোৱালী এতিয়া যথেষ্টখিনি ডাঙৰ হৈছে, বুজি পোৱা হৈছে, আৰু এজনী ছোৱালী সদায়ে, ময়ো চাগে তেনেকুৱাই আছিলোঁ বুলি ভাবোঁ, আৰু এগৰাকী ছোৱালী সদায় মাকৰ বহুখিনি কথাই বুজি পায়, গতিকে ছোৱালীয়ে যথেষ্ট ঘৰখনৰ আঁত ধৰিব পৰা হৈছে, আৰু গতিকে মই ছোৱালীৰ পৰা যথেষ্ট সকাহ পাইছোঁ, আৰু ঘৰখনৰ পৰিয়ালৰ প্ৰতিজন সদস্যই মোৰ কামটোত যথেষ্ট সহায় কৰে বুলি মই ভাবোঁ, গতিকে মই সফল বুলি ভাবোঁ।
0: হয়, আপুনি ইতিমধ্যে উল্লেখ কৰিছে যে আপোনাৰ দোকানত যথেষ্ট সংখ্যক গ্ৰাহক আহে। এনে পৰিস্থিতিত এগৰাকী অকলশৰীয়া ব্যক্তি হিচাপে সকলো গ্ৰাহকৰ চাহিদা পূৰণ কৰা আৰু তেওঁলোকক সন্তুষ্ট কৰি ৰখাটো নিশ্চিতভাৱে এক ডাঙৰ দায়িত্ব। আপুনি এই ক্ষেত্ৰত গ্ৰাহকসকলক সন্তুষ্ট কৰিব পাৰিছে বুলি অনুভৱ কৰেনে?
1: হয়, এগৰাকী গ্ৰাহক যেতিয়া মোৰ দোকানলৈ আহে, তেখেত আহি পাওঁতেই মই তেখেতক এটা ভাল সম্ভাষণ জনাই তেখেতক মই সোধপোছ কৰোঁ যে তেখেত কি উদ্দেশ্যৰে মোৰ দোকানলৈ আহিছে, তেখেতক কি প্ৰয়োজন আছিলে জানি তেখেতৰ প্ৰয়োজন অনুসাৰি মই বস্তুটো দিবলৈ সক্ষম হওঁ। আৰু কাপোৰ চিলোৱা ক্ষেত্ৰত এনেকুৱা হয়, তেখেতে কি চিলাব সেই বিষয়টো সোধপোছ কৰি জোখমাক ল'ব লগা থাকিলে জোখমাক লওঁ, আৰু ডিজাইন যিটো কাষ্টমাৰে দিয়ে সেই ডিজাইন মতে চিলাব বিচাৰোঁ। আৰু কেতিয়াবা এনেকুৱাও কাষ্টমাৰ লগ পাওঁ যে বাইদেউ বাবু আপুনি আপোনাৰ মতে চিলাই দিয়ক, আৰু সঁচাকৈ সেই তেনেকুৱা কাষ্টমাৰখিনি কাম কৰিও কিন্তু আমাৰো ভাল লাগে। আৰু কচমেটিকৰ ক্ষেত্ৰত এনেকুৱা হয়, কাষ্টমাৰে যিটো বস্তু বিচাৰে সেই বস্তুটোৰ ওপৰত মই তাৰ উপকাৰিতা অপকাৰিতা মই যিমানখিনি জ্ঞাত সেইখিনি তেখেতক জনাব বিচাৰোঁ, আৰু তেখেতসকলে যেনেকুৱা ধৰণৰ বস্তু বিচাৰে ময়ো তেখেতসকলক দিবলৈ সক্ষম হওঁ। কাপোৰ কানিৰ ক্ষেত্ৰত এগৰাকী কাষ্টমাৰে যেতিয়া মোৰ পৰা কাপোৰ এযোৰ চিলাই লৈ যায়, তেখেতসকলে ঘৰত পিন্ধি যেতিয়া মোক ফোন কৰে, নতুবা কেতিয়াবা ৰাস্তাত লগ পায় বা বৌ কাপোৰযোৰ ভাল হৈছে, তেখেতসকলৰ মুখত যিটো মই হাঁহি দেখা পাওঁ বা পিন্ধি যাওঁতে মই যিটো মোৰ চকুৰে মই ফিটিং দেখোঁ, মই সঁচাকৈ সন্তুষ্ট অনুভৱ কৰোঁ। আৰু তেখেতসকলৰ মুখতো মই সেই সন্তুষ্টি দেখিব পাইছোঁ আৰু মোৰ বহুত সুখী অনুভৱ কৰোঁ মই। আৰু ইয়াৰ পৰাই মই অনুভৱ কৰোঁ যে সেই কাষ্টমাৰ যিসকল মোৰ ওচৰত আহে মোৰ কামত তেওঁলোক সুখী অনুভৱ কৰিছে বুলি মই ভাবিছোঁ।
0: হয়, গ্ৰাহকৰ সংখ্যাৰ বৃদ্ধিৰ প্ৰতি লক্ষ্য ৰাখি ব্যৱসায় সম্প্ৰসাৰণ, নতুন সামগ্ৰী সংযোজন অথবা অধিক সুবিধা আগবঢ়োৱাৰ ক্ষেত্ৰত আপোনাৰ ভৱিষ্যত পৰিকল্পনা কেনেধৰণৰ বাৰু?
1: হয়, দিনক দিনে কাষ্টমাৰসমূহ বাঢ়ি গৈ আছে। অনাগত দিনত সপোনটো বহুত ডাঙৰেই দেখি থৈছোঁ। ভাবিছোঁ যে মোৰ লগতে আৰু কেইজনমান মানুহ লৈ জেন্সৰো কাপোৰ চিলাম বুলি ভাবি থৈছোঁ। গতিকে কেতিয়াবা কেতিয়াবা মোৰ দোকানত জেন্সসকল আহে যে বাইদেউ আমাৰ কাপোৰবোৰ কিয় নিচিলাই, চিলাব জানো যদিও সময় অভাৱৰ কাৰণে, কাৰণ অকলশৰীয়া মই গোটেইখন দোকান মেনেজ কৰিব লাগে। আৰু অনাগত দিনত মই আৰু কেইজনমান মানুহ লৈ মোৰ দোকানখন আৰু অলপ ডাঙৰ কৰিম বুলি মোৰ এটা সপোন আছে। তাৰ লগতে মই ভাবি থৈছোঁ যে জেন্সৰ মোৰ দোকানত কালেকশ্যন নাথাকেই আৰু ৰখাও নাছিলোঁ, গতিকে অনাগত দিনত জেন্সৰ কালেকশ্যন ৰাখিম বুলি ভাবিছোঁ আৰু সেই সপোনটো লৈ মই আগুৱাই গৈ আছোঁ।
0: হয়, আপুনি ইতিমধ্যে উল্লেখ কৰিছে যে প্ৰশিক্ষণ লাভ কৰাৰ পৰা আৰম্ভ কৰি বৰ্তমান সফলভাৱে দোকানখন চলাই নিয়ালৈকে আপুনি বহু পৰিশ্ৰম আৰু নানা প্ৰত্যাহ্বানৰ সন্মুখীন হৈছে। আমি জানিবলৈ বিচাৰিম যে নিজকে এগৰাকী উদ্যোগী মহিলা হিচাপে গঢ়ি তুলিবলৈ আপুনি ক'ৰ পৰা আৰু কেনেধৰণে অনুপ্ৰেৰণা লাভ কৰিছিল?
1: হয়, মই এই সপোনটো দেখিছিলোঁ মোৰ দেউতাৰ পৰা। মই সৰু থাকোঁতেই মোৰ দেউতাই এটা কথা সদায় কৈছিল, যেতিয়া মাজে মাজে দেউতাই বুজায় আৰু দেউতাই মোক কৈছিল যে তই মোৰ নামত কেতিয়াও জীয়াই নাথাকিবি, খালি এটা কথাই কৈছিল যে মোক তোৰ নামত চিনি পাওক, যে মোক আমুকৰ দেউতাক গৈছে বাতৰি সেই নামত চিনি পাওক। আৰু সেই কথাষাৰে মোক কিয় নাজানো কি কৰিছিলে, প্ৰতি মুহূৰ্তত মই এটাই চিন্তা কৰিছিলোঁ যে মই কিবা এটা কৰিব লাগিব, মই কিবা এটা কৰিব লাগিব। আৰু সেই কিবাটো কৰাত মই বহুত বেলেগ বেলেগ কামত নিয়োজিত হৈছিলোঁ যদিও মই মানসিক সন্তুষ্টি নাছিলোঁ। তাৰপিছত মই বিবাহ পাশত আবদ্ধ হ'লোঁ। বিবাহ পাশত আবদ্ধ হোৱাৰ পিছত মই হাজবেণ্ডক এদিন কথোপকথনত ক'লোঁ যে মোৰ কিবা এটা কৰা বহুত হেঁপাহ আছে, আৰু হাজবেণ্ডেও সেই কথাটোত যথেষ্ট সঁহাৰি জনাইছিল আৰু তেওঁ মোক আগবাঢ়ি যোৱাত যথেষ্ট সহায় কৰিছিল। আৰু মোৰ সপোনটো দেখুৱাইছিল দেউতাই আৰু সফল কৰাত সহায় কৰিছিল হাজবেণ্ডে, গতিকে তেখেতে মোক আগবাঢ়ি যোৱাত সহায় কৰাৰ কাৰণে মই আজি দোকানখন খুলিবলৈ সক্ষম হৈছোঁ।
0: হয়, স্বনিয়োজিত হোৱাৰ পাছত আপোনাৰ জীৱনলৈ কেনেধৰণৰ ইতিবাচক পৰিৱৰ্তন আহিছে বুলি আপুনি ভাবে? লগতে স্বনিয়োজনৰ জৰিয়তে আপুনি নিজৰ পৰিয়ালক আৰ্থিকভাৱে কেনেধৰণে সহায় আগবঢ়াব পাৰিছে বুলি আপুনি অনুভৱ কৰে?
1: হয়, মই প্ৰথমেই উল্লেখ কৰিছোঁ যে মোৰ হাজবেণ্ড এজন একেবাৰে ক্ষুদ্ৰ ব্যৱসায়ী। এখন সংসাৰ চলিবলৈ যথেষ্টখিনি পইচাৰ প্ৰয়োজন হয় বুলি মই ভাবোঁ আৰু সকলোৱে অৱগত। আজি মই দোকানখন খোলাৰ পিছত মোৰ হাজবেণ্ডৰ আৰ্থিকভাৱে যিখিনি সমস্যা সেইখিনিত মই সম্পূৰ্ণৰূপে তেখেতক সহায় কৰিবলৈ সক্ষম হৈছোঁ। আৰু মোৰ দুটাকে যি নেকি সন্তান আছে, সেই দুটাৰ সন্তানৰ পঢ়া শুনা, স্কুলৰ পৰা আদি কৰি কাপোৰ কানিৰ পৰা আদি কৰি মেডিকেলৰ যথেষ্ট খৰচ থাকে, সকলো সংসাৰ একেই, তেখেতক সমানভাৱে খৰচত সহায় কৰিবলৈ মই সক্ষম হৈছোঁ।
0: হয়, আমি ইতিমধ্যে বহু কথা পাতিলোঁ, এতিয়া কওকচোন মহিলাসকলক বিশেষকৈ আমাৰ
2: ইমান পৰে আমি অনুষ্ঠানত দীপশিখা বৰাৰ সৈতে হোৱা কথা বতৰা শুনিলে। কথা বতৰাত অংশগ্ৰহণ কৰিলে হাদিউজ জামানে, এ আকাশবাণী নগাঁও, ক্ষন্তেক পিছতে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ বিদ্যাৰ্থীৰ অনুষ্ঠান আৰু 6 বজাত অসমীয়া বাতৰি শুনিবলৈ পাব।

0: আকাশবাণীত বিজ্ঞাপন দিয়ক অগণিত শ্রোতার কাক চাপক।
1: আওয়ার ভয়েস গেটস ইউ হার্ড এভরিওয়্যার।
0: বিজ্ঞাপন জনসাধারণক সজাগ কৰিবলৈ আৰু চৰকাৰী আঁচনিৰ বিষয়ে অৱগত কৰাবলৈ আমাৰ ফোন নম্বৰটি হৈছে
1: 6900453528।
0: আকাশবাণী গুৱাহাটী, সর্বক্ষণ সর্বত্র আপোনাৰ সৈতে।
2: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া শুনক আঞ্চলিক বাতৰি।
3: এয়া আকাশবাণী গুৱাহাটী ডিব্ৰুগড়। বাতৰি পঢ়িছো নিৰুপমা বৰঠাকুৰে। এতিয়াৰ প্ৰধান বাতৰিসমূহত আছে, জ্যেষ্ঠ বিজেপি নেতা চন্দ্ৰমোহন পাটোৱাৰীৰ অসম বিধানসভাৰ অস্থায়ী অধ্যক্ষ হিচাপে শপত গ্ৰহণ, ৰাজ্যৰ সত্ৰসমূহৰ দখলীকৃত মাটি পুনৰ উদ্ধাৰৰ বাবে সত্ৰ আয়োগে পূৰ্বৰ দৰে কাম কৰি যাব বুলি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ প্ৰকাশ, যোৱা নিশাৰে পৰা হোৱা ধাৰাষাৰ বৰষুণৰ ফলত বৰাক উপত্যকাৰ বিভিন্ন অঞ্চল জলমগ্ন, আৰু IPL ক্ৰিকেট প্ৰতিযোগিতাত আজি লক্ষ্ণৌ ছুপাৰ জায়েণ্টছ আৰু চেন্নাই ছুপাৰ কিংছৰ খেল। জ্যেষ্ঠ বিজেপি নেতা তথা নৱনিৰ্বাচিত বিধায়ক চন্দ্ৰমোহন পাটোৱাৰীয়ে অসম বিধানসভাৰ অস্থায়ী অধ্যক্ষ হিচাপে আজি শপত গ্ৰহণ কৰে। ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্যই লোকভৱনত আয়োজিত এটা অনুষ্ঠানত শ্ৰীপাটোৱাৰীক শপত বাক্য পাঠ কৰোৱায়। ৰাজ্যপালে কালি বিধায়ক চন্দ্ৰমোহন পাটোৱাৰীক ষোড়শ অসম বিধানসভাৰ অস্থায়ী অধ্যক্ষ হিচাপে নিযুক্তি দিয়ে। স্থায়ী অধ্যক্ষ নিৰ্বাচিত নোহোৱা পৰ্যন্ত অস্থায়ী অধ্যক্ষগৰাকীয়ে সদনৰ কাম কাজ পৰিচালনা কৰিব। উল্লেখযোগ্য যে অহা 21 মে'ত আৰম্ভ হ'বলগীয়া ষোড়শ অসম বিধানসভাৰ প্ৰথমখন অধিৱেশনৰ প্ৰথম দিনা অস্থায়ী অধ্যক্ষগৰাকীয়ে নৱনিৰ্বাচিত বিধায়কসকলক পদ আৰু গোপনীয়তাৰ শপত বাক্য পাঠ কৰোৱাব। ইয়াৰ পাছতেই বিধানসভাৰ নতুন অধ্যক্ষ নিৰ্বাচন কৰা হ'ব। শাসকীয় বিজেপিয়ে বিধানসভাৰ পৰৱৰ্তী অধ্যক্ষ হিচাপে ভৱানীপুৰ সৰভোগ সমষ্টিৰ বিধায়ক ৰঞ্জিত দাসক মনোনীত কৰিছে। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই ৰাজ্যৰ সত্ৰসমূহৰ দখলীকৃত মাটি পুনৰ উদ্ধাৰৰ বাবে সত্ৰ আয়োগে পূৰ্বৰ দৰে কাম কৰি যাব বুলি প্ৰকাশ কৰিছে। দ্বিতীয়বাৰৰ বাবে মুখ্যমন্ত্ৰী হিচাপে কাৰ্যভাৰ গ্ৰহণ কৰাৰ পাছত মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ জন্মস্থান বটদ্ৰৱা থান পৰিদৰ্শন কৰি ডঃ শৰ্মাই আজি এইদৰে মন্তব্য কৰে। আজি পুৱাৰ ভাগতে এখন বিশেষ হেলিকপ্টাৰেৰে মুখ্যমন্ত্ৰী ডঃ শৰ্মা শ্ৰী শ্ৰী বটদ্ৰৱা থানত উপস্থিত হয়। তেওঁ থানত সেৱা আগবঢ়োৱাৰ পাছত থান পৰিচালনা সমিতিৰ সৈতে আলোচনাত মিলিত হয়। পাছত সাংবাদিকৰ সৈতে হোৱা কথা বতৰাৰ সময়ত মুখ্যমন্ত্ৰী ডঃ শৰ্মাই যে থানখনক ধৰ্মীয় ঐতিহ্যবাহী স্থানলৈ ৰূপান্তৰিত কৰাৰ বাবে চৰকাৰী পৰিকল্পনা গ্ৰহণ কৰিছে। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে কল্পনা কৰা অসম গঢ়াৰ বাবে কাম কৰি যোৱাৰ লগতে দেশ আৰু জাতিৰ বাবে সেৱা আগবঢ়াব বুলি ডঃ শৰ্মাই প্ৰকাশ কৰে।
4: আমি ইতিমধ্যে সত্ৰ আয়োগ গঠন কৰিছো আৰু আমি সত্ৰ আয়োগেও খুব সোনকালে কাম কাজ আৰম্ভ কৰিব আৰু তেখেতসকলকে এতিয়াৰ পৰা আমি বেদখলকে ধৰি সকলো সিদ্ধান্ত বা সত্ৰসমূহৰ কল্যাণৰ বাবে কাম কৰাৰ আমি দায়িত্ব দিম আৰু মই নিজেও চোৱা চিতা কৰিম।
3: ৰাষ্ট্ৰীয় পৰীক্ষণ সংস্থাই অহা 21 জুনত চিকিৎসা বিজ্ঞানৰ পাঠ্যক্ৰমত নামভৰ্তিৰ ৰাষ্ট্ৰীয় যোগ্যতা নিৰূপণ তথা প্ৰৱেশ পৰীক্ষা NEET পুনৰ অনুষ্ঠিত কৰাৰ কথা ঘোষণা কৰিছে। সংস্থাটোৱে পৰীক্ষাৰ্থীসকলক কেৱল NTAৰ দ্বাৰা প্ৰকাশিত তথ্যৰ ওপৰতহে নিৰ্ভৰ কৰিবলৈ আহ্বান জনাইছে। ইয়াৰ পূৰ্বে যোৱা 3 মে'ত প্ৰশ্নকাকত ফাদিল হোৱাৰ বাবে NEET বাতিল কৰা হৈছিল। NEETৰ প্ৰস্তুতিৰ পৰ্যালোচনা চলোৱাৰ উদ্দেশ্যে কালি সন্ধিয়া কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ বাসগৃহত এখন উচ্চ পৰ্যায়ৰ বৈঠক অনুষ্ঠিত হয়। বৈঠকত পৰীক্ষা সুচাৰুৰূপে অনুষ্ঠিত কৰাৰ বিভিন্ন দিশ সন্দৰ্ভত বিস্তৃতভাৱে আলোচনা কৰা হয়। বৈঠকত উচ্চ শিক্ষা বিভাগৰ সচিব, বিদ্যালয় শিক্ষা বিভাগৰ সচিব, ৰাষ্ট্ৰীয় পৰীক্ষণ সংস্থাৰ সঞ্চালক প্ৰধান, CBSEৰ অধ্যক্ষ আৰু কেন্দ্ৰীয় বিদ্যালয় সংগঠন আৰু নবোদয় বিদ্যালয়ৰ আয়ুক্তৰ লগতে অন্য জ্যেষ্ঠ বিষয়াসকল উপস্থিত থাকে। লক্ষীমপুৰৰ নাৰায়ণপুৰৰ শ্ৰী শ্ৰী মাধৱদেৱ কলাক্ষেত্ৰৰ চতুৰ্থ প্ৰতিষ্ঠা দিৱসৰ সৈতে সংগতি ৰাখি অহা 17 মে'ত এক বৰ্ণাঢ্য কাৰ্যসূচীৰে শ্ৰী শ্ৰী মাধৱদেৱ কলাক্ষেত্ৰ দিৱসৰ আয়োজন কৰা হৈছে। এই উপলক্ষে সেইদিনা বিয়লি 5 বজাৰ পৰা কলাক্ষেত্ৰ চৌহদত অৱস্থিত শ্ৰী শ্ৰী বদলা পদ্ম আটা কলাক্ষেত্ৰ প্ৰেক্ষাগৃহত এখনি গাম্ভীৰ্যপূৰ্ণ সভাৰ লগতে সাংস্কৃতিক কাৰ্যসূচীৰ আয়োজন কৰা হৈছে। এই অনুষ্ঠানতে বৰনাৰায়ণপুৰ অঞ্চলৰ স্বাধীনতা সংগ্ৰামী নিৰ্মলা গোস্বামী, অসমৰ প্ৰাক্তন শিক্ষামন্ত্ৰী কেশৰাম বৰা, সমাজসেৱী গোলোক হাজৰিকা আৰু সত্ৰীয়া সংস্কৃতিৰ সাধক হৰিচৰণ শইকীয়াক সম্বৰ্ধনা জনোৱা হ'ব। এই মুকলি সভাতে শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰ আৰু শ্ৰী শ্ৰী মাধৱদেৱ কলাক্ষেত্ৰৰ সচিব সুদৰ্শন ঠাকুৰৰ দ্বাৰা সম্পাদিত দ্বিবাৰ্ষিক মুখপত্ৰ সুৰ সম্ভাৰ উন্মোচন কৰা হ'ব। ধেমাজি জিলা শিক্ষা বিষয়া আৰু জিলাখনৰ বিদ্যালয়সমূহৰ পৰিদৰ্শক দেৱজ্যোতি গগৈয়ে জিলাখনৰ মাধ্যমিক পৰ্যায়ৰ শিক্ষকৰ সৈতে এলানি শৈক্ষিক প্ৰশিক্ষণ কাৰ্যসূচীত মিলিত হৈ কেইবাটাও গুৰুত্বপূৰ্ণ পদক্ষেপ লয়। ধেমাজি জিলা হাইস্কুল শিক্ষক সংস্থাৰ যৌথ উদ্যোগত যোৱা 11 মে'ৰ পৰা অনুষ্ঠিত প্ৰশিক্ষণ কাৰ্যসূচীত মুঠ 154খন বিদ্যালয়ৰ 950গৰাকী শিক্ষক শিক্ষয়িত্ৰীয়ে অংশগ্ৰহণ কৰে। পি এম শ্ৰী গোগামুখ উচ্চতৰ মাধ্যমিক বিদ্যালয়ে যোৱা 11 মেৰ পৰা অনুষ্ঠিত এই প্ৰশিক্ষণ কাৰ্যসূচীৰ আজি সামৰণি পৰে। বিদ্যালয়খনৰ বৰদলনি উচ্চতৰ মাধ্যমিক বিদ্যালয়, পি এম শ্ৰী মাছখোৱা উচ্চতৰ মাধ্যমিক বিদ্যালয়, নৰৱাথান জ্যোতিৰূপা উচ্চ মাধ্যমিক বিদ্যালয় আদিকে ধৰি কেইবাখনো বিদ্যালয়ত এই প্ৰশিক্ষণ কাৰ্যসূচী অনুষ্ঠিত হয়। আজি সামৰণিৰ দিনা বিদ্যালয়সমূহৰ পৰিদৰ্শক দেৱজ্যোতি গগৈয়ে শিক্ষাৰ্থীসকলৰ দৰে শিক্ষক শিক্ষয়িত্ৰীসকলকো লক্ষ্য স্থিৰ কৰি সপোন দেখিবলৈ আহ্বান জনায়। অন্ধবিশ্বাস আৰু কুসংস্কাৰৰ বিপৰীতে জনসাধাৰণৰ মাজত বিজ্ঞান মনস্কতাৰ প্ৰসাৰৰ উদ্দেশ্যে কাম কৰি অহা অগ্ৰণী সংস্থা ইলোৰা বিজ্ঞান মঞ্চৰ আজি ত্ৰিবিংশ প্ৰতিষ্ঠা দিৱস ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে বঙাইগাঁৱতো উদযাপন কৰা হয়। জিলাখনৰ বীৰঝৰা চাহবাগিচা আদৰ্শৰম বিদ্যালয় প্ৰাংগণত আয়োজন কৰা এই প্ৰতিষ্ঠা দিৱসত মঞ্চৰ আঞ্চলিক সমিতিৰ সভাপতি ডঃ শংকৰ কুমাৰ দাসে পতাকা উত্তোলন কৰে। প্ৰতিষ্ঠা দিৱসৰ সৈতে সংগতি ৰাখি অন্ধবিশ্বাস, কুসংস্কাৰ আৰু আমাৰ সমাজ ব্যৱস্থা শীৰ্ষক এখন আলোচনা চক্ৰও অনুষ্ঠিত হয়। বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা। যোৱা নিশাৰে পৰা হৈ থকা ধাৰাষাৰ বৰষুণৰ ফলত বৰাক উপত্যকাৰ বিভিন্ন প্ৰান্তত বানৰ সৃষ্টি হৈছে। শ্ৰীভূমি জিলাত অব্যাহত থকা ধাৰাষাৰ বৰষুণৰ ফলত জিলাখনৰ নদ নদীসমূহৰ জলস্তৰ বৃদ্ধি পাইছে। শ্ৰীভূমি চহৰৰ বহু অঞ্চল ইতিমধ্যে জলমগ্ন হৈ পৰিছে। ৰাস্তা ঘাটতো একাঠো পৰ্যন্ত পানী হোৱাত ৰাইজে দুৰ্ভোগৰ সন্মুখীন হ'বলগীয়া হৈছে। উত্তৰ কৰিমগঞ্জ সমষ্টিৰ বিধায়ক জাকাৰিয়া আহমেদে জলমগ্ন ৰামকৃষ্ণ মিছনৰ পৰিস্থিতিৰ বুজ লৈ স্থানীয় লোকসকলক সহায় সহযোগিতাৰ আশ্বাস দিয়ে। জিলাখনৰ মূল নদীসমূহৰ জলস্তৰ বৃদ্ধি পালেও এতিয়া সীমাৰ তলতেই আছে। অৱশ্যে সংশ্লিষ্ট বিভাগে পৰিস্থিতিৰ ওপৰত চোকা নজৰ ৰাখিছে। ইপিনে কাছাৰ জিলাৰ কাটিগড়া আৰু বদৰপুৰ অঞ্চলত বৰষুণৰ বাবে সৃষ্টি হোৱা কৃত্ৰিম বানত বহু লোকৰ ঘৰ দুৱাৰ, দোকান পোহাৰ আদি জলমগ্ন হৈ পৰিছে। বিশেষকৈ কাটিগড়াৰ চৌৰঙীত জনবসতিপূৰ্ণ অঞ্চলত একঁকাল পৰ্যন্ত পানী হৈছে। অঞ্চলটোত পানী নিষ্কাশনৰ সুব্যৱস্থা নথকাৰ ফলতেই এজাক বৰষুণতেই পানী জমা হয়। যোৱা নিশাৰে পৰা হোৱা ধাৰাষাৰ বৰষুণৰ ফলত আজি বান পৰিস্থিতি অধিক ভয়াৱহ হৈ পৰিছে। পাহাৰৰ পানীৰ প্ৰবল প্ৰৱাহৰ বাবে ৰাষ্ট্ৰীয় ঘাইপথতো যান বাহন চলাচল ব্যাহত হৈ পৰিছে। বহুকেইখন যান বাহন ৰাজপথতেই পানীৰ বাবে আবদ্ধ হৈ পৰা পৰিলক্ষিত হৈছে। কাটিগড়াৰ বিধায়ক কমলাক্ষ দে পুৰকাষ্ঠই জলমগ্ন চৌৰঙীত উপস্থিত হৈ অঞ্চলসমূহ পৰিদৰ্শন কৰি শীঘ্ৰেই পানী নিষ্কাশনৰ বাবে ব্যৱস্থা গ্ৰহণৰ নিৰ্দেশ দিছে। ইপিনে বাৰিষা কালত হ'ব পৰা বিভিন্ন সমস্যাৰ প্ৰস্তুতি পৰ্যালোচনাৰ উদ্দেশ্যে আজি শদিয়া সমজিলা আয়ুক্তৰ অধ্যক্ষতাত এখন বৈঠক অনুষ্ঠিত হয়। বৈঠকত সকলো বিভাগৰ মুৰববী আৰু শদিয়া আৰক্ষী প্ৰশাসনৰ জ্যেষ্ঠ বিষয়াসকল উপস্থিত থাকে। গুৱাহাটী উচ্চ ন্যায়ালয়ে জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰৰ অন্যতম অভিযুক্ত শ্যামকানু মহন্তৰ জামিন আবেদনৰ ভিত্তিত অহা 22 মে'ত গোচৰৰ কেছ ডায়েৰী দাখিল কৰিবলৈ অসম চৰকাৰক নিৰ্দেশ দিছে। অভিযুক্ত পক্ষ আৰু চৰকাৰী পক্ষৰ যুক্তি শুনাৰ অন্তত ন্যায়াধীশ মিতালী ঠাকুৰীয়াৰ বিচাৰপীঠে 22 মে'ত জামিন আবেদনখনৰ পৰৱৰ্তী শুনানিৰ দিন ধাৰ্য কৰিছে। সেইদিনাই চৰকাৰী পক্ষই গোচৰৰ কেছ ডায়েৰী দাখিল কৰিব লাগিব। আজি জামিনৰ শুনানিত কলকাতাৰ পৰা ভাৰ্চুৱেল মাধ্যমেৰে অংশ লয়। অধিবক্তা ৰাজদীপ বেনাৰ্জীয়ে অভিযুক্ত শ্যামকানু মহন্তৰ জামিনৰ সপক্ষে যুক্তি দৰ্শায় আৰু চৰকাৰী পক্ষই হৈ মহাধিবক্তা দেৱজিৎ শইকীয়াই ওকালতি কৰে। শ্যামকানু মহন্তৰ অধিবক্তাই জামিন আবেদনখনৰ ভিত্তিত কেতবোৰ আনুষংগিক নথিপত্ৰ শপতনামা আকাৰে দাখিল কৰিবলৈ আদালতৰ পৰা অনুমতি বিচাৰে। সেই অনুসৰি আদালতে অহা 18 মে'ত শপতনামা দাখিল কৰিবলৈ অধিবক্তাগৰাকীক অনুমতি দিয়ে। আজি আদালতত অনুষ্ঠিত এই শুনানিত জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যুৰ গোচৰৰ বিশেষ লোক অধিবক্তা জিয়াউৰ কামাৰৰ লগতে গৰিমা শইকীয়া গাৰ্গৰ হৈ প্ৰতিনিধিত্ব কৰা অধিবক্তা কেইগৰাকীও উপস্থিত থাকে। আকাশবাণী গুৱাহাটীৰ আঞ্চলিক বাতৰি বিভাগৰ দৃষ্টিপাত অনুষ্ঠানত কাইলৈ নিশা 8:02 উমৈহতীয়া দেৱানী বিধি সম্পৰ্কীয় এটি আলোচনা প্ৰচাৰ কৰা হ'ব। আলোচনাত অংশগ্ৰহণ কৰিব জ্যেষ্ঠ অধিবক্তা আব্দুল ৰাজ্জাক ভূঞা আৰু অধিবক্তা জ্যোতিস্মিতা শৰ্মাই। শ্ৰোতাসকলে অনুষ্ঠান চলি থকাৰ সময়ত 03612661876 আৰু 2662325 নম্বৰত ফোন কৰি সমল ব্যক্তি দুগৰাকীক বিষয়টো সন্দৰ্ভত প্ৰশ্ন সুধিব পাৰিব। অনুষ্ঠানটিৰ আঁত ধৰিব অৰুণিমা গোস্বামী আৰু অৰূপ কুমাৰ শৰ্মাই। অনুষ্ঠানটিৰ প্ৰযোজনা আকাশবাণী গুৱাহাটীৰ বাতৰি বিভাগৰ। আই পি এল ক্ৰিকেট প্ৰতিযোগিতাত আজি লক্ষ্ণৌত হ'বলগীয়া এখন খেলত চেন্নাই ছুপাৰ কিংছ লক্ষ্ণৌ ছুপাৰ জায়েণ্টছৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। খেলখন সন্ধিয়া 7:30 বজাত আৰম্ভ হ'ব। প্ৰতিযোগিতাত যোৱা নিশা হিমাচল প্ৰদেশৰ ধৰমশালাত অনুষ্ঠিত এখন খেলত মুম্বাই ইণ্ডিয়ানছে পাঞ্জাব কিংছক 6 উইকেটত পৰাস্ত কৰে। গোলাঘাট জিলাৰ পদুমণি নিবাসী অসম আৰক্ষীৰ অৱসৰপ্ৰাপ্ত বিষয়া তথা সমাজসেৱক চেনিৰাম গগৈৰ কালি যোৰহাটৰ এখন ব্যক্তিগত চিকিৎসালয়ত পৰলোকপ্ৰাপ্তি ঘটে। মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল 88 বছৰ। জ্যেষ্ঠ বিজেপি নেতা চন্দ্ৰমোহন পাটোৱাৰীৰ অসম বিধানসভাৰ অস্থায়ী অধ্যক্ষ হিচাপে শপতগ্ৰহণ। ৰাজ্যৰ সত্ৰসমূহৰ দখলীকৃত মাটি পুনৰ উদ্ধাৰৰ বাবে সত্ৰ আয়োগে পূৰ্বৰ দৰে কাম কৰি যাব বুলি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ প্ৰকাশ। যোৱা নিশাৰে পৰা হৈ থকা ধাৰাষাৰ বৰষুণৰ ফলত বৰাক উপত্যকাৰ বিভিন্ন অঞ্চল জলমগ্ন। আৰু আই পি এল ক্ৰিকেট প্ৰতিযোগিতাত আজি লক্ষ্ণৌ ছুপাৰ জায়েণ্টছ আৰু চেন্নাই ছুপাৰ কিংছৰ খেল। আমাৰ এতিয়াৰ বাতৰি ইমানেই। পৰৱৰ্তী বাতৰি সন্ধিয়া 6:45 শুনিবলৈ পাব।

এফ এম বেণ্ডৰ 102.7 মেগাহৰ্টজতে আকাশবাণী নগাঁও শুনো আহক কৃষক বাণী।

0: শ্ৰোতালৈ প্ৰীতি আৰু সম্ভাষণ জনাই আৰম্ভ কৰিছোঁ কৃষকৰ উদ্দেশ্যে প্ৰচাৰিত অনুষ্ঠান কৃষকবাণী।
1: প্ৰিয় শ্ৰোতা, কৃষি কৃষকৰ প্ৰাণ। আজি আমি তেনে এগৰাকী কৃষকৰ লগত হোৱা কথা বতৰা আপোনালোকক শুনাবলৈ লৈছোঁ। তেখেত হ'ল

0: বৰকলাৰ নিবাসী এজন উদ্যমী কৃষক তিজেন্দ্ৰ সিঙক।
1: হয় ছাৰ,
0: নমস্কাৰ।
1: নমস্কাৰ ছাৰ।
0: পোনপ্ৰথমে আপোনাক আমি আমাৰ এই অনুষ্ঠানলৈ স্বাগতম জনাইছোঁ। আৰু আমি ইতিমধ্যে গম পোৱা মতে আপুনি গৰু ছাগলী বা ঘাঁহ পালন কৰাৰ লগতে ধান খেতি যথেষ্ট ভালকৈ কৰি আছে, আৰু গতিকে সেই কথাবোৰ আপুনি কেনেকৈ আগবঢ়াইছে বা কেনেকৈ কৰি আছে এই কথাখিনি আমি জানিবলৈ আপোনাৰ পৰা চেষ্টা কৰিম।
1: ভাল ছাৰ। হয়
0: হয়, পোনপ্ৰথমে মই আপোনাৰ পৰা জানিবলৈ খুজিছোঁ যে বৰকলা অঞ্চলটো এটা কৃষি প্ৰধান অঞ্চল, তাত বহু কৃষক আছে, বহু কৃষকে বিভিন্ন ধৰণৰ কৃষিৰ ক্ষেত্ৰত ভাল কাম কৰি আছে, হয়নে বাৰু? আৰু তাত যথেষ্ট চৰণীয়া পথাৰ আছে, বহুতো মুকলি ঠাই, জলাহো আছে, মাজেৰে যিটো ৰাস্তা গৈছে ৰাস্তাৰ দুয়োপাশ কাষে যথেষ্ট
1: খেতি পথাৰ
0: আৰু খেতি পথাৰো আছে। আৰু আপোনালোকৰ কাৰণে ভাল যে তাত নিশাৰী বুলি যিখন নদী সেইখনৰ প্ৰভাৱো তাত পৰে, বা কপিলীৰ প্ৰভাৱো তাত পৰে, মানে পাহাৰীয়া প্ৰভাৱো তাত পৰে। আৰু আপোনালোকৰ অঞ্চলটোত প্ৰধানত কোনবিলাক খেতি ভালকৈ হয়?
1: হয় ছাৰ, পোনপ্ৰথমে মই আপোনাক ধন্যবাদ জনাইছোঁ, আপুনি আজি আপুনি মোক ইয়ালৈ নিমন্ত্ৰণ কৰিলে, তাৰ কাৰণে আপোনাক মই ধন্যবাদ জনাইছোঁ ছাৰ।
0: ধন্যবাদ।
1: আমাৰ বৰকুলাত আগতে আপোনাৰতো খেতি হোৱাত আপোনাৰ ধান প্ৰথমটো আমাৰ ধান খেতি, আপোনাৰ ধান খেতিটো হয় আপোনাৰ বৰকুলাত, আৰু আগতে কুঁহিয়াৰটো হৈছিলে। আজি প্ৰায় আপোনাৰ 3-4 বছৰমানৰ পৰা কুঁহিয়াৰ খেতিটো আপোনাৰ আমাৰ বৰকুলাত লুপ্ত পাইছে, একে নাইকিয়াই হৈছে বুলি ধৰক। কোনোবাত কাৎচিত আপোনাৰ কোনোবা আধা বিঘা এবিঘা এনেকৈ আপোনাক কৰিছে, কিন্তু প্ৰায় আমাৰ কুঁহিয়াৰ খেতিটো লুপ্ত পাইছে। এইটো মানে মেইন উদ্দেশ্যটো হ'ল, কাৰণটো হ'ল আপোনাৰ মানে আমাৰ গণেশ বাবাৰ কাৰণে, হাতীৰ কাৰণে। আজি প্ৰায় 3-4 বছৰমানৰ পৰাই তেওঁলোক আহিব লৈছে আমাৰ এইপিনে, আপোনাৰ কঠীয়াতলি হৈ পেলাই এইপিনে আমাৰ গাঁৱলৈ আহে, প্ৰায় খেতি নষ্ট হয়। ধানৰ চিজনটো কৰে, তেওঁ ধানটো কৰি আছে ৰাইজে ইমান ধান, কিন্তু কুঁহিয়াৰটো বেছি অনিষ্ট হয়, কাৰণে ৰাইজে কুঁহিয়াৰটো মেইনতো বেছি হয় আপোনাৰ, সেইটো কাৰণে কুঁহিয়াৰ খেতিটো এতিয়া আপোনাৰ কমি গৈছে। তাতে আপোনাৰ ধান খেতিটো যথেষ্ট পৰিমাণে হয় আমাৰ বৰকুলাত, বড়ো খেতিও হয়, আপোনাৰ বিল আছে ডাঙৰ বৰকুলাত, আপোনাৰ বৰডুবা পুখুৰীয়া এনেকুৱা বিল আছে, বিলবিলাকতো বড়ো খেতি কৰে। ধানৰ পথাৰ আছে আমাৰ, ৰাস্তাৰ দুই পাৰে আপোনাৰ পথাৰ, মোৰ ধান খেতিও আছে আপোনাৰ, বেছি নহয় 5 বিঘা মাটি আপোনাৰ মই ধান খেতি কৰোঁ। আপোনাৰ বাহিৰত দেলহিত আছিলোঁ মই, আপোনাৰ প্ৰাইভেট জব কৰি আছিলোঁ, তাৰ পৰা আহি পেলাই মই আজি প্ৰায় 12 বছৰমান তাত জব কৰিলোঁ, কৰি পেলাই এতিয়া মানে আহি আপোনাৰ ঘৰত মই খেতিৰ লগতে জড়িত হৈ আছোঁ। ধান খেতিটো মই বিশেষকৈ কৰোঁ আপোনাৰ এটা ছিজনতে কৰোঁ, আৰু আপোনাৰ গৰু আছে মোৰ, গৰু আপোনাৰ প্ৰায় ধৰক 5জনীমান মোৰ আপোনাৰ ক্ষতি গৰু আছে আপোনাৰ, আৰু বাচ্ছা আছে, দমৰা গৰু আছে, এনেকৈ ধৰি ধৰক 16টামান আপোনাৰ
0: গৰু
1: আছে।
0: উৎপাদন ভাল হ'বলৈ হ'লে আমাৰ প্ৰধান কথাটোৱেই হৈছে আমি এটা ভাল
1: ভাল বীজটো হয় যিটো
0: ভাল বীজ কৰিব লাগিব।
1: হয়,
0: আৰু আপোনালোকৰ সেই অঞ্চলবিলাকত বানপানীয়ে কিবা অনিষ্ট
1: বানপানীয়ে অনিষ্ট কৰে কিছু দৰ দিনৰ আপোনাৰ বিলৰ যিবিলাক দাঁতি কাষৰীয়া মাটি তাত আপোনাৰ অনিষ্ট কৰে, আৰু ধৰক আমাৰ মাছ মাজৰ পিনলৈ যি গাঁৱৰ মাজৰ যিখিনি মাটি তেনেকুৱা তাত আমাৰ মাছপথাৰ বুলি কোৱাও নাম আছে আপোনাৰ, তাৰে আটিপিনলৈ আপোনাৰ তেনেকৈ অনিষ্ট ইমান এটা নহয়।
0: আপোনালোকৰ তাত ধানৰ খেতিত উৎপাদন কেনেকুৱা ধৰণৰ হয়?
1: আমাৰ তাত মই আপোনাৰ নিজেই কৰি পেলাই যিটো আপোনাৰ উৎপাদন পাইছোঁ, মই বীজটো আপোনাৰ এইটো কিনি আনিছিলোঁ আপোনাৰ আমাৰ নিচে কাষৰ ৰাঙলু বুলি কয় আপোনাৰ, ৰাঙলুৰ পৰা তাত আপোনাৰ তাৰ পৰা কিনি আনি পেলাই মই আপোনাৰ কৰিছিলোঁ। প্ৰতি বিঘাত প্ৰায় আপোনাৰ মই 16 মোনমান ধান পাবলৈ মই সক্ষম হৈছোঁ। এবিঘা মাটিত আপুনি ধৰক ট্ৰেক্টৰ লগোৱাৰ পৰা মোৰ ৰোৱনীলৈকে খৰচা আপুনি 3,500-4,000 ভিতৰত আপোনাৰ এবিঘা মাটিত খৰচা হয় আপোনাৰ।
0: ধানৰ উৎপাদন বাঢ়িবৰ কাৰণে আমি কিন্তু তাত কি কৰোঁ, যেনেকৈ ধৰক মাটিটো চিকুণোৱাৰ কাম এটা কৰোঁ,
1: হয়
0: বা কিবা ৰোগ যদি হয় তেতিয়াহ'লে ৰোগটো আমি
1: কীটনাশক
0: প্ৰতিৰোধ কৰিবৰ কাৰণে ব্যৱহাৰ কৰোঁ,
1: মানে
0: এনেকুৱা ধৰণৰ কামখিনি কৰোঁ, আৰু সাৰ দিওঁ এতিয়া এই সাৰ দিবৰ কাৰণে সেই কথাখিনি কিন্তু আমি জানিব লাগিব যে মাটিত কি পৰিমাণৰ সাৰৰ অভাৱ ঘটিছে, তেনেকুৱা ধৰণেৰে আপোনালোকে সাৰ প্ৰয়োগ কৰে নে কেনেকৈ ধৰণে?
1: ছাৰ, সাৰটো মই আপোনাক ক'বলৈ মই তেনেকুৱা সাৰ তেনেকৈ প্ৰয়োগ কৰা নাই ছাৰ। মই ঘৰৰ যিটো মোৰ গৰু মই আপোনাক কৈছোঁ, মই মোৰ গৰু গোবৰটো মই আপোনাৰ এতিয়া ধৰক আপুনি ডেইলি যিটো আমাৰ গোবৰ হয় ডেইলি আমি পথাৰত আপোনাৰ খেতি মোৰ ঘৰৰ লগতে আপোনাৰ যিটো পথাৰ মই ডেইলি পথাৰত আপোনাৰ গোবৰটো ডেইলিয়ে পেলাওঁ আপোনাৰ, আৰু ধৰক কিছু সংখ্যক গোবৰ আপোনাৰ ঘৰত জমা হৈ যায় সেই ট্ৰেক্টৰ দি পেলাই দূৰৰ মাটিবিলাকলৈ আকৌ তেনেকৈ আকাশত মোৰ নিজৰ গোবৰ নুজুৰিলে আৰু মই বেলেগৰ পৰা আপোনাৰ কিনিও লওঁ কিছুমান আমাৰ গৰু পইচা

0: যাৰ নেকি খেতি নাই, তেওঁলোকৰ পৰা আমি কিনিও ল'ব পাৰোঁ গোবৰ তেনেকৈ। গোবৰ ভেৰ বুলি কয় গাঁৱত আপোনাৰ, ভেৰবিলাক আমি কিনি লওঁ তেনেকৈ ট্ৰেক্টৰ হিচাপে, আমি নি পেলাই খেতি দিওঁ। মই আপোনাৰ প্ৰথম মানে আপোনাৰ গোবৰটোৱে, গৰু গোবৰটোৱে আপোনাৰ ইউজ কৰিছোঁ। পাৰে পাৰে
1: বৰ্তমান সময়ত এই ধান বেচিবৰ কাৰণে আপোনালোকৰ বজাৰ কেনেকুৱা?
0: বজাৰ আপোনাৰ হয়, বজাৰ সুবিধাবিলাক আছে আপোনাৰ আজিকালি। এতিয়াতো এনেইতো আগতে আমি গাঁৱৰ পৰাই তেনেকৈ আপোনাৰ আহে বেপাৰীসকল, আহে তেওঁলোকে কিনি লৈ যায়হি ধানটো উচিত মূল্য দি পেলাই। এতিয়া ধৰক আজি অলপ মানে এবছৰমানৰ পৰা ইয়াত এটা নগাঁৱত আপোনাৰ এটা আমাৰ হেৰি কৰিছে, আপোনাৰ ষ্টেট ফেডত আপোনাৰ দিয়াৰ এটা মানে যোগাযোগ ব্যৱস্থা কৰিছে। এতিয়া ইয়াত আপোনাৰ দিয়াৰ লগে লগে পইচাটো আপুনি পে'মেণ্টটো আপোনাৰ লগে লগে নাপায়, আপুনি কিছুদিনৰ পিছত আপুনি ধৰক এসপ্তাহ 15 দিনৰ পিছত আপোনাৰ পে'মেণ্টটো আপোনাৰ একাউণ্টছত পাই যায়। আপুনি উচিত মূল্যত ধৰক 900-1000 টকাও মূল্যটো মূল পোৱা গৈছে এতিয়া আমাৰ তাৰ পৰা।
1: কিন্তু যদি আমি গাঁৱতে বিক্ৰী কৰোঁ
0: তেতিয়াও আমি কমত পায় ধৰক 200 টকা কম, 1000 য'ত নেকি ইয়াত আপোনাৰ 1000 মোন, তাত আমি গাঁৱত বেচিলে আমি 800 এনেকুৱা মোনত আমি
1: মানে দুইটাতে নিজৰ নিজৰ এটা
0: সুবিধা আছে। হয় হয়, গাঁৱতে বেচিলোঁ হয়, অনা নিয়া খৰচটো কৰিব নালাগে, তাতে মই ঘৰতে পালোঁ আপোনাৰ মূল্যটো লগে লগে পইচাটো পালোঁ। হয়, ইয়াত ধৰক আপোনাৰ দুপইচা মই কম বেছিকৈ পোৱা যায়, ধৰক লগে লগে পইচাটো পোৱা নাযায় আপোনাৰ 15 দিনৰ পিছত 10 দিনৰ পিছত আপোনাৰ।
1: কিবা ৰোগ ব্যাধি বেমাৰ আজাৰ কিবা দেখিছে নেকি আপোনাৰ খেতি পথাৰ?
0: তেনেকুৱা খেতি পথাৰ তেনেকুৱা বেমাৰ আজাৰ পোৱা নাই। মই আপোনাক কৈছোঁ ছাৰ, মই বেছিদিন জড়িত নহয়, মই আজি 3 বছৰৰ পৰাহে খেতিৰ লগত জড়িত হয়। তেনেকুৱা মোৰ 3 বছৰৰ কাৰ্যকালত মই তেনেকুৱা কোনো তেনেকুৱা ৰোগ বা মই কোনো ঔষধ আপোনাৰ ব্যৱহাৰ কৰিবলগীয়া হোৱা নাই। মই নিজে তেনেকৈ আপুনি কৰা ধৰণে মই চিকুণাওঁ ধানটো আপোনাৰ হোৱাৰ পিছত, তাত বন হয় ঘাঁহ, মই কোনো মেডিচিনো ইউজ নকৰোঁ, মই নিজেই আপোনাৰ আৰু মানুহ পাৰিলো এজন লওঁ, মই লৈ পেলাই মই নিজেই চিকুণাওঁ আপোনাৰ ধানটো চাফ চিকুণ কৰি। আলিবিলাকো ধৰক পানীবিলাক ক'লৈকো নাযাবৰ কাৰণে আলিও মই লগতে মাৰি ৰাখিছোঁ, ধুনীয়াকৈ আলিবিলাক মাৰি ৰাখিছোঁ আপোনাৰ, সেইমতে কৰি আছোঁ আপোনাৰ।
1: এতিয়া তাৰপিছত আহোঁ যে আমাৰ গাঁওবিলাকত সাধাৰণতে অসমৰ প্ৰায়বিলাক গাঁৱতে প্ৰায়বিলাক মানুহৰে গৰু ছাগলী থাকেই,
0: থাকে থাকে
1: থাকে, আৰু সেইটো ৰখাৰ মূল কথাটোৱে হ'ল তাৰ পৰা আমি যিহেতু খেতিয়ক মানুহ গতিকে গোবৰখিনি পাওঁ,
0: গোবৰখিনি
1: পাওঁ, আৰু তাৰ লগে লগে আন কথা হ'ল কি
0: গাখীৰটো পাওঁ ছাৰ। হয়
1: সুবিধা
0: হয়। মোৰ এতিয়া 5জনীমান আপোনাৰ ক্ষীৰতী গৰু আছে আপোনাৰ, 5টা আপোনাৰ পোৱালীয়ে লগত আছে ক্ষীৰতী গৰু, প্ৰতিজনীয়ে এটা পোৱালি। আৰু মোৰ ধৰক আগৰ বছৰ 2 বছৰীয়া দমৰাও আছে আপোনাৰ, দমৰা মানে যিটো আপোনাৰ আমাৰ মতা গৰু আপোনাৰ হয় দমৰা বুলি কয় আপোনাৰ, দমৰা গৰু আছে আপোনাৰ 3টা। এইখিনি মিলাই প্ৰায় মোৰ 17টামান গৰুৱে আছে আপোনাৰ।
1: সেই গৰুবিলাক আমাৰ থলুৱা জাতৰ নে?
0: থলুৱা জাতৰ, থলুৱা জাতৰ হয়, থলুৱা জাতৰ গৰু, গাঁৱৰে গৰু আপোনাৰ। ধৰক মই কিনি লোৱা নাই তেনেকৈ, ধৰক গাঁৱৰ ওচৰৰে আমাৰ গাঁৱত এটা পথাৰ আছে, মানে কি আপুনি আপোনাৰ যদি গৰু নাই আপুনি বেলেগৰ পৰা আপুনি মানে আনি পেলাই পুহিব পাৰে, পোহা বাবদ আপুনি এবান আপুনি পালে এবান সেই গৃহস্থ ঘৰখনে পালে, এইটো হিচাপত আমাৰ গাঁৱৰ এটা পথাৰ আছে আধি কৰা বুলি কয়। হয় হয়, মই ধৰক প্ৰথম ষ্টাৰ্টটো মই তেনেকৈ কৰিছোঁ আপোনাৰ, মই লোকৰ আনৰ গৰু মই কোনো টকা সোমোৱা নাই, গৰু কিনি পেলাই বা মই নিজে কিনা নাই, মই আনৰ গৰু আনি পেলাই মই পুহিছোঁ। পুহি পেলাই আজি 3 বছৰত মই এতিয়াও মোৰ ঘৰত 3জনী আপোনাৰ আনৰ পৰা অনা মেইন গৰু। এতিয়া ধৰক সেয়া পোৱালি মই এতিয়া ডাঙৰ কৰি পেলাই আকৌ আপোনাৰ গাই আপোনাৰ পোৱালি দিছে, নিজৰ হ'ল মোৰ আপোনাৰ। হয়, মোৰ নিজৰ গাই এতিয়া আপোনাৰ মই গাখীৰ আপোনাৰ বিকি আছোঁ ধৰক ডেইলি আপোনাৰ। আৰু তাতে কেতিয়াবা ধৰক ঘৰৰ এনেকুৱাই অভাৱত কিবা আপোনাৰ ধৰক প্ৰয়োজনীয়ত মই তেনেকুৱা গৰু বেচিছোঁ, বলদ গৰু যিবিলাক আপোনাৰ মতা গৰু দমৰা গৰু বুলি কৈছে তেনেকুৱা বেচিছোঁ, ধৰক ল'ৰা ছোৱালী পঢ়া শুনাৰ ক্ষেত্ৰতো যদি প্ৰয়োজন হয় তেতিয়া গৰু বেচি পেলাই তেনেকৈও চলোঁ। আৰু তাৰ উপৰিও মোৰ আপোনাৰ ছাগলীও আছে মোৰ লগতে, গৰুৰ লগতে একেটা ঘৰতে মই আপোনাৰ ছাগলীৰ কাৰণেও চাং দি পেলাই আপোনাৰ ছাগলী বাঁহৰ চাং দি পেলাই আপোনাৰ প্ৰায় 3 ফুটমান ওখ কৰি পেলাই মই ছাগলী ঘৰ গৰু ঘৰ মই একেলগতে আপোনাৰ বনাই লৈছোঁ, মই নিজৰ হাতেৰে মই নিজেই বনাইছোঁ আপোনাৰ।
1: তাৰপিছত আপোনাৰ ছাগলীও আছে বুলি?
0: ছাগলীও আছে। হয়,
1: ছাগলীবিলাক পৰিচৰ্যাৰ ক্ষেত্ৰত আপুনি কৈছে যে আপোনাৰ চাংঘৰ আছে,
0: চাংঘৰ হয়,
1: চাংঘৰটো একেবাৰে খুব থাকিবলগীয়া।
0: হয় হয় হয়,
1: চাংঘৰ নাথাকিলে কিন্তু
0: ছাগলী হয়।
1: ইয়াত ছাগলীৰ ক্ষেত্ৰত আৰু এটা কথা আছে যে এই আমি যিটো ঘৰত ছাগলীটো ৰখা হয় ছাগলী গঁৰাল
0: হয়,
1: সেই গঁৰালটো খুব ধুনীয়া পা পৰিষ্কাৰ
0: হয়, চাফ চিকুণ কৰি ৰাখিবলৈ হয় হয় হয়,
1: আৰু তাৰ মাটিৰ যিটো
0: ভাবটো পাব নালাগে, পাব নালাগে
1: হয়, সেইটো যিহেতু চাংঘৰ কৰিছে গতিকে সেইটো আপুনি মনত ৰাখি পেলাই এই কামটো
0: কৰিছো। হয়,
1: তলৰ যিবিলাক ধৰক হেৰি আছে, মলমূত্ৰ আছে, সেইবিলাক কিবা কামত আহে নেকি?
0: সেইবিলাকো মই আপোনাৰ সেই ধৰক গোবৰৰ লগতে আপোনাৰ একেলগে আপোনাৰ ৰাখোঁ, ধৰক গৰু গোবৰবিলাকৰ লগতহে একে।

0: লাগে আপোনাৰ খেতিলৈ, আপোনাৰ পথাৰলৈ সেইবিলাক লৈ যোৱা হয়, পথাৰতে দিয়া হয় য'ত নেকি মই ধান খেতি কৰোঁ। আৰু ধৰক গাঁও ঘৰত আপোনাৰ এতিয়া ধৰক নেমু, নেমু গছ আছে মোৰ, নেমু নেমু আছে, তেনেকৈ ধৰক 5-6 জোপা নেমু আছে, নেমুবিলাকৰ গুৰি দিওঁ, পাণৰ গুৰিত দিওঁ আপোনাৰ, নেমু গুৰিত দিওঁ, তেনেকৈ পাচলি চব্জিবিলাক কৰিলোঁ, তাতো অলপ এইটো যিটো আপোনাৰ ছাগলীৰ লাট বুলি কয় আপোনাৰ লাটটো, তাতো আপোনাৰ চব তেনেকৈ গোবৰৰ লগত মিক্স কৰি আপোনাৰ সেই সাৰৰ টাইপৰ আপোনাৰ ব্যৱহাৰ কৰোঁ ঘৰৰ যিবিলাক, ধৰক এতিয়া ভাতকেৰেলা, এতিয়া ধৰক মোৰ ভাতকেৰেলা হৈছে বাৰীতে, আপোনাৰ ভাতকেৰেলাটো তেনেকৈ আপোনাৰ তাৰ গুৰিটো তেনেকৈ ছিটিয়াই দিওঁ আপোনাৰ ডেইলি। আৰু সেই পৰিষ্কাৰটো কি ৰাতিপুৱা আপোনাৰ এৰি দিয়াৰ লগে লগে আপোনাৰ পৰিষ্কাৰ, ৰেগুলাৰ পৰিষ্কাৰ কৰি আকৌ আপোনাৰ তাৰপৰা তেওঁলোক আকৌ ধৰক এৰালত, এতিয়া বাৰিষা ছিজনতো এৰালত ৰাখিব লাগে, তেতিয়া অলপ আপোনাৰ কষ্ট হয়, গৰু হ'লেও কষ্ট হয়, আমাৰ বাৰিষা ছিজন বিশেষকৈ ধান খেতিৰ সময়টোতে আমাৰ অলপ কষ্ট হয়, তেতিয়া ধৰক আমি প্ৰতিটো গৰুকে হওক বা ছাগলীকে হওক এৰালত ৰাখিব লাগে। আৰু
1: বাকী এৰালত ৰাখিলেতো ধৰক পৰ্যাপ্ত পৰিমাণে খাদ্যটো
0: খাদ্য নাপায়, তেতিয়া ধৰক অলপ গছ চছ পাতো কাটো, গছ আছে গাঁৱত আপোনাৰ তেনেকুৱা অভাৱ নাই, আমাৰ নিজৰ যথেষ্ট পৰিমাণে আছে, আপোনাৰ আমাৰ ঘৰৰ নিজৰ বাৰীটো মোৰ আছে, গমাৰি পাত ধৰক, কঁঠালৰ পাত, আমৰ পাত, এইবিলাক কাটি আমাৰ দিব পৰা সুবিধা, সৰুৱা গছৰ পাত হয় হয় হয় ডিমৌ গছৰ পাত খায় আপোনাৰ, সেইবিলাক আমাৰ বাৰীতে আছে, ধৰক পিছপিনে আমাৰ ডাঙৰ ডাঙৰ বাঁহ বাৰী এইবিলাকতো আছে, তেনেকুৱাটো আপোনাৰ কাটি কৰি আমি নিজে তেনেকুৱা দিওঁ। কেতিয়াবা বৰষুণ দিলে ধৰক, আজি বৰষুণ দিলে যিটো ছাগলীটো বৰষুণ দিলে বাহিৰত নাযায়, সিহঁতে আকৌ গঁৰালৰ ভিতৰত আহি সোমাব, তেতিয়া গঁৰালতে আপোনাৰ সেই তেনেকৈ পাতবিলাক আকৌ কাটি আনি পেলাই ওপৰত বান্ধি বান্ধি ওলমাই দিওঁ আপোনাৰ, তেনেকৈ আপোনাৰ ইমান এটা অসুবিধা নহয় আমাৰ বিশেষকৈ হয় হয়।
1: আৰু তাৰ বাহিৰে যিবিলাক কিনিবলৈ পোৱা কিছুমান দানা থাকে,
0: হয় দানা থাকে, মই কিনা মই নাই কৰা, মই আজিলৈকে কিনা দানা ইউজ কৰা নাই, কিয় আমাৰ পাত চাতে গাঁৱত যথেষ্ট পৰিমাণে হয়। আমাৰ ছাগলী ধৰক আপোনাৰ এতিয়া এই ছিজনত আপোনাৰ এতিয়া ৰাতিপুৱা যদি আমি 7টা বজাতো আপোনাৰ এৰি দিওঁ, 1-2টালৈ আমাৰ ছাগলী পেট ভৰি ঘৰলৈ গুচি আহে আৰু খাবলৈ নিবিচাৰে, আপোনাৰ ঘৰত আপুনি দানা দিলেও আৰু খাব নিবিচাৰে, তেওঁলোকৰ হৈ যায় মানে আপোনাৰ যথেষ্টখিনি হয়।
1: এই ছাগলীৰ ক্ষেত্ৰত এটা বস্তু দেখা যায় যে সিহঁতে সাধাৰণতে সামান্য যদি ঠাণ্ডা পায় তেতিয়াহ'লেও কিন্তু নাকেদি পানী ওলায়, যিটো আমাৰ পানী লগা,
0: পানী লগা হয় হয় হয়, তেনেকুৱা এটা হৈছে, তেনেকুৱা তেনেকুৱা হৈছে আপোনাৰ ঠাণ্ডা দিনতো তেনেকুৱা এটা হয়, যেনে বগৰী মোৰ এবাৰ তেনেকুৱা এজনী বগৰী যেতিয়া আপোনাৰ ফুলে আপোনাৰ হয়, যেতিয়া বগৰী কলিটো হৈ থাকে মোৰ ঘৰতে, বগৰী তেনেকৈ মানে মই চাইছোঁ ছাগলী খুব খাব, বগৰীটো খাব দিব নালাগে, যিটো কলি বগৰী তলত সৰি থাকে ছাগলীবিলাকে ধৰক পালে সেইবিলাক খায় আপোনাৰ, সেই বস্তুটো খাব দিব নালাগে, মই আপোনাৰ মোৰ তেনেকৈ 2জনীমান ছাগলী মোৰ সেই বগৰী খুৱাই পেলাই তেনেকৈ আপোনাৰ ধৰক সেই আপুনি কৰা ধৰণে নাকৰ দিকি পানী ওলায়, নোমবিলাক আপোনাৰ খাৰা হৈ যায়, মানে বৰ সোনকালে আপোনাৰ মানে তৎক্ষণাতে এদিনতে দুদিনতে ছাগলীজনী আপোনাৰ মৰি যায়, মোৰ তেনেকৈ দুজনী ছাগলী আপোনাৰ এই তেনেকুৱা এটা হৈছে, আপুনি কৈছে নাকৰ দিকি পানী ওলায় আপোনাৰ।
1: এই ক্ষেত্ৰত আপোনাৰ পৰা আৰু এটা কথা জানি লওঁ যে সাধাৰণতে ছাগলীৰ খুব বেছি আমাৰ এইবিলাক যিবিলাক
0: থলুৱা ছাগলী
1: যিটো আছাম হিলগত বুলি কয়,
0: হয় হয় অসমৰ পাৰ্বত্য
1: ছাগলী বুলি যিখিনি কয় সেইখিনি খুব এটা
0: বেমাৰ তেনেকুৱা এটা নাই নাই নহয় হয়,
1: তথাপিও কিন্তু যেতিয়া ছাগলীৰ যদি কিবা বেমাৰ লাগি যায় তেতিয়া খুব পটককৰে বাঢ়ি যায় আৰু দেখা যায় যে কিছুমান এখন মানে ফাৰ্মেই
0: শেষ হৈ যায় হয়।
1: সেই ক্ষেত্ৰত আমাৰ ল'বলগীয়া সাৱধানতাটো হৈছে কি যে সিহঁতৰ ভেকচিনেশ্যন কৰিব লাগে,
0: হয়
1: ভেকচিন দিব লাগে,
0: ভেকচিন দিব লাগে,
1: আৰু বৰ্তমান সময়ত সেই ভেকচিনৰ ব্যৱস্থাটো চৰকাৰীভাৱেও কৰে
0: কৰে হয়
1: কৰে, আপোনালোকে তেনেকুৱা ভেকচিনৰ ব্যৱস্থা কৰিছে?
0: তেনেকুৱা ভেকচিন আপোনাৰ ব্যৱস্থা মাজতে মই হওঁতেহে আপোনাৰ কৰিছিলোঁ, কিন্তু আগতীয়াকৈ তেনেকুৱা প্ৰতিষেধক হিচাপে কৰোৱা নাই, ধৰক আমাৰ গাঁৱতে তেনেকুৱা পশু হস্পিতাল আছে, যদি ধৰক তেনেকুৱা আপুনি কোৱাৰ নিচিনা পানী ওলায় তেনেকৈ আপোনাৰ নোমবিলাক খাৰা হৈ যায় তেনেকুৱা ক্ষেত্ৰত আমি ডক্টৰ পশু হস্পিতাল আছে, তাত আমি পৰামৰ্শ লৈ তেওঁৰ পৰা ঔষধো পাওঁ, আৰু আমাৰ কাষৰ চেণ্টাৰ দক্ষিণপাট বুলি কয় তাতো আপোনাৰ তেনেকুৱা ফাৰ্মাচীবিলাক আছে আপোনাৰ, তাতো ক'লে তেনেকৈ গৰুৰ লক্ষণবিলাক ক'লে, বা আমি আমি কিছুমান ভিডিঅ' বনায়ো লৈ যাওঁ গৰু পোৱালিটোৱে হওক বা ছাগলী হওক তাৰ বা আপোনাৰ ধৰক স্বাস্থ্য পাতি ইমান ভাল নহয় তেনেকৈ আমি ভিডিঅ' বনাই ফটো বনাই পেলাই দিলোঁ, আমাৰ পৰামৰ্শ এটা দিয়ে আৰু সেইমতে আমি উপকৃতও হৈছোঁ তেনেকৈ প্ৰায় আপোনাৰ।
1: তথাপিও আৰু আপুনি ধুনীয়াকৈ কামখিনি কৰি আছে, আমি ইতিমধ্যেই গম পাইছোঁ যে আপুনি মানে খেতিৰ জৰিয়তে নিজে স্বাৱলম্বী হৈছে, গতিকে অহা সময়খিনিত আৰু এই ধৰণে ভাল কাম কৰি থাকক, আকৌ কেতিয়াবা এনেকৈ লগ পাম,
0: হয় হয়,
1: আৰু তেতিয়াহ'লে আজিলৈ আমাৰ কথা বতৰা এইখিনিতে সামৰণি মাৰিছোঁ, নমস্কাৰ,
0: নমস্কাৰ, নমস্কাৰ, ভাল
2: শ্ৰোতা, ইমান পৰে ত্ৰিজেন্দ্ৰ সিঙৰ লগত হোৱা কথা বতৰা শুনিলে। আজিৰ আমাৰ কৃষক বন্ধুগৰাকী হ'ল দণ্ডুৱাৰ দীপা ডেকা, লাড়ু পিঠা আদিকে ধৰি বিভিন্ন জলপান প্ৰস্তুত কৰা এইগৰাকী উদ্যমী মহিলাৰ লগত হোৱা কথা বতৰাত ভাগ লৈছে আমাৰ প্ৰতিনিধি ইমৰাণ হুছেইনে।
3: আপোনাৰ পৰিচয়টো দাঙি ধৰকচোন, আপোনাৰ নামটো কওক আৰু আপোনাৰ গাঁওখনৰ নাম কওক।
4: নমস্কাৰ, মোৰ নাম শ্ৰী দীপা ডেকা, মোৰ গাঁও নিজ দণ্ডুৱা, মৰিগাঁও জিলা।
3: হয়, আপুনি এগৰাকী গৃহিণী, আপুনি ঘৰৰ কাম কাজ কৰাৰ উপৰিও আৰু কি কি কাম কৰে জনাওকচোন।
4: মই ঘৰৰ কাম কাজ কৰাৰ উপৰিও ধৰি লওক পিঠা পনা বনাই মাৰ্কেটত হেৰি কৰি আছোঁ, বিক্ৰী কৰি
3: আছোঁ।
4: আৰু শাক পাচলি খেতি আছে, তামোল পাণ আছে, খেতি বাতিও কৰোঁ,
3: এইখিনি
4: কৰি গোটেইখিনি কৰি পেলাই তেনেকৈ চলি আছোঁ আৰু বৰ্তমান।
3: তেনেহ'লে আপোনাক প্ৰথমে পিঠা পনা সম্পৰ্কে সুধিব লাগিব, কি কি পিঠা বনায় বা কেনেকৈ বনায় বা আপোনাৰ বিক্ৰী কেনেকৈ কৰে সেই বিষয়ে কওকচোন।
4: প্ৰথম মই তিলপিঠাই বনাইছিলোঁ, তিলপিঠাৰ পিছত এতিয়া নাৰিকলৰ লাড়ু বনাওঁ, তেলপিঠা বনাওঁ, তাৰপাছত মিঠৈ লাড়ু বনাওঁ, সান্দহো বিক্ৰী কৰা যায়।
3: আপুনি অকলে নে?
4: অকলে
3: অকলে
4: অকলে আৰু এনেই হাজিৰা মানুহ এজনী লোৱা যায়, ঢেঁকীটোৰ কাৰণেতো আমাক ধৰি লওক মানুহ এজনী দৰকাৰ হয় সাধাৰণতে, সেই ঢেঁকীটোৰ কাৰণে ধৰি লওক মানুহজনী হাজিৰা দি লগাওঁ। মানে দিনটোত ধৰি লওক 600 বনাব পৰা যায়।
3: 600 বনায়, চাউলবিলাক কিনি আনে,
4: চাউল কিনা হয়,
3: তাৰপিছত আৰু এনেকৈ পিঠাগুড়ি খুন্দি লয়,
4: পিঠাগুড়ি খুন্দা যায়, খুন্দি কৰি লৈ পেলাই ধৰি লওক তেতিয়া বনোৱা যায় আৰু।
3: তাৰপিছতে আকৌ পেকেটিং কৰি
4: বিক্ৰী।
3: আৰু কি কি পিঠা বনায়?
4: নাৰিকলৰ লস্কৰা, নাৰিকলৰ লস্কৰাটো, নাৰিকলটো আমি মানে মেচিনত মৰা নাই, মই হাতে ৰুকনি দি
3: নিজে
4: হাতে ৰুকোঁ,
3: হয়
4: ৰুকি কৰি তেনেকে লাড়ু বনাওঁ।
3: কেনেকে বনায় কওকচোন।
4: মানে হেৰি কওঁ, চফা কেৰাহীটো লাগে, কেৰাহীটো চফা হৈ পেলাই তেতিয়া ধৰি লওক বনাই চেনি আৰু নাৰিকল সেইখিনি হেৰি কৰি লৈ পেলাই তেতিয়া মানে বনোৱা যায়।
3: সেইটো
4: মিঠৈ আৰু পিঠাগুড়িটো ধৰি লওক বৰা চাউল অলপ মিক্স দিব লাগে ভাত খোৱা চাউলৰ লগত দি, তেনেকৈ ধৰি লওক বনোৱা যায়, সেইখিনি ইহঁত বনায়, তেনেকৈও পেকেটিং কৰিয়ে দিয়া যায়।
3: সেইখিনি মানে আপুনি তেনেকৈ আকৌ পেকেটিং কৰে, তাৰপিছতে নাৰিকলৰ লাড়ু কৰে। আপুনি বিক্ৰী ক'ত কৰে?
4: বিক্ৰী আমি মৰিগাঁৱত কৰোঁ,
3: মৰিগাঁৱৰ
4: বেকাৰীত। দোকানে লয়, আকৌ গাঁৱতো যায় তেনেকে, ধৰি লওক বিয়া অৰ্ডাৰ কিছুমান আহে তেনেকে দিওঁ।
3: বিয়া অৰ্ডাৰ আহিলেতো সৰহকৈ দিব লাগিব,
4: তেতিয়া
3: আপোনালোকে সৰহকৈ বনাব
4: লাগিব, মানুহ লাগে,
3: মানুহ লগাই দিয়ে আপুনি। তাৰপিছতে এনেকে আপুনি এই ব্যৱসায়টো চলাই আছে, এই বিষয়ে আপুনি ক'ৰবাত প্ৰশিক্ষণ লৈছিল নেকি?
4: প্ৰশিক্ষণ লোৱা নাই,
3: আপোনাৰ মানে ঘৰতে
4: নিজে নিজে নিজে
3: মাহঁতে শিকাইছিল আগতে,
4: আগতে কৰা অভিজ্ঞতাই দিয়ে কৰিলোঁ আৰু।
3: তাৰপিছত আপুনি শাক পাচলি খেতিও কৰে আৰু ঘৰত কি কি খেতি কৰে বা কি কি আছে জনাওকচোন।
4: ঘৰত আৰু তামোল পাণ নাৰিকল কল এইখিনি আছে, আকৌ শাক পাচলি আমি তিয়ঁহ চিয়ঁহ বা এইবিলাক ভেন্দি জিকা তেনেকৈ কৰি নিজে চলিব পাৰোঁ আৰু।
3: এইবিলাকততো ৰাসায়নিক সাৰ নিদিয়ে?
4: নাই নাই,
3: চব মানে
4: নিজা গোবৰ সাৰত।
3: গৰু আছে?
4: হয় আছে।
3: কিমানমান আছে গৰু?
4: গাই এজনী আছে।
3: আছে গাখীৰ?
4: গাখীৰ এতিয়া নাই বৰ্তমান,
3: গাভিনী,
4: আমি গাভিনী কৰি আছোঁ।
3: গোবৰখিনি মানে আপুনি সাৰ হিচাপে হেৰি কৰে? তিয়ঁহ আপোনাৰ মানে কিমান জোপা আছে?
4: এই 3 জোপা কৰি লৈছোঁ নিজে খাবৰ কাৰণে, যেতিয়া 3 জোপা কৰি লৈছোঁ
3: লাগিছে না,
4: লাগিছে।
3: তাৰপিছত আৰু কল আপুনি বিক্ৰী কৰেনে?
4: কল বিক্ৰী কৰা,
3: তামোল পাণ,
4: তামোল পাণো বিক্ৰী কৰা হয়।
3: এইবিলাক চোৱা চিতা কেনেকৈ কৰে?
4: আমি পিঠা বনাওঁ ইমান সময় নালাগে, তাৰ মাজতে অকণমান সময় তাতো সময় দিওঁ, গোটেইখিনিতে অলপ অলপ সময় দিব লাগে
3: তেনেকে। মানে আপুনি এইখিনি কৰি আছে, ঘৰৰ কাম কাজ
4: কৰাৰ উপৰিও?
3: ঠিক আছে, আজিৰ কথা বতৰা তেনেহ'লে আমি ইমানতে সামৰিছোঁ। নমস্কাৰ।
4: নমস্কাৰ।
2: শ্রোতাই আজিৰ কৃষক দীপা ডেকাৰ লগত হোৱা কথা বতৰা শুনিলে।
1: এইবাৰ আহিছোঁ আজিৰ কৃষক শিতানলৈ। আজিৰ আমাৰ কৃষক বন্ধুগৰাকী হ'ল কলিয়াবৰ আখিৰঙাৰ শিৱকান্ত হাজৰিকা। কৃষিৰ থলীতে তেখেতৰ লগত হোৱা কিছু কথা বতৰা শুনো আহকচোন। হয়, আপোনাৰ পৰিচয়টো জনাওকচোন।
5: শ্ৰী শিৱকান্ত হাজৰিকা।
1: হয়, আৰু আপোনাৰ

0: অৰ্থটো এয়া ক'লেই, ভাতগড়
1: আখিৰঙা গাঁও,
0: আখিৰঙা গাঁও হয়। আমি বৰ্তমান সময়ত আমাৰ এই যি কৃষকসকল আছে, বিশেষকৈ ধান খেতি চপোৱাৰ সময় এতিয়া, এই ধান খেতিৰ কি ধৰণে আপোনালোকে কৰিছে, লাভালাভ কি ধৰণে হৈছে, অকণমান এটা কথা জানিবলৈ বা বুজিবলৈ।
1: মানে এতিয়াতো ক'ব নোৱাৰিম, ধৰক মাৰিলেহে ক'ব পাৰিম। এনেইতো খেতি কৰোঁতে প্ৰথম আমি মাটি প্ৰায় ধৰক ছয়চাহমান বাইছোঁ,
0: ছয়চাহ বাবলগীয়া,
1: ছয়চাহ বাওঁ
0: ট্ৰেক্টৰে দি বাইনে,
1: ট্ৰেক্টৰেও বাওঁ, গৰুৱে বাওঁ।
0: হয়,
1: কাৰোবাৰ গৰু থাকিলে ধৰক গৰু হাল কিনিলোঁ, বা প্ৰথম তিন দুই চাহ আমাৰ গৰুৱে বোৱা হয়, তাৰপিছত চাৰি চাহ আমাৰ ট্ৰেক্টৰে বোৱা হয়।
0: মানে আমি যিটো প্ৰথমতে ফালিবৰ কাৰণে যিটো ব্যৱহাৰ কৰোঁ,
1: সেইটো মানে গৰুৱে, আমি খাংফাল বুলি কওঁ,
0: কহুৱা বুলিও কয়,
1: আমি কহুৱা বুলি কওঁ, সেইটো আমি মানে খাংফাল দি কহাওঁ, খাংফাল বুলি কয়। সেইটো চৰকাৰৰ পৰাই আমি আনিছিলোঁ, মানে আমাৰ এগ্ৰিকালচাৰ অফিচৰ পৰা সেইটো আনিছিলোঁ।
0: ডাঙৰ নেকি সেইটো?
1: ডাঙৰ নাই, সৰু
0: সৰু
1: আছে মোৰ, মানে বস্তুটো সৰু। আৰু দ্বিতীয়
0: চাহ নাঙলত লগাই ল'ব পাৰি,
1: নাঙল নহয়, এইটো নাঙল মানে আমি নিজেই হেৰি কৰি নাঙলটো বনাই তাত ফাল চটা লগাই ল'লে হয়, ফাল চটাহে পোৱা যায়, নাঙলটো নাপায়,
0: নাঙলটো পোৱা নাযায়। মানে আমাৰ সাধাৰণতে থকা যি চটা ফাল, সেই চটা গুচাই ল'ব লাগে?
1: নাই, সেই চটা নগুচাওঁ, সেইটো নাঙল থাকেই, হয়তো দুটা নাঙল হৈ যায়, হয়তো ফাংটো আমি নাঙলটো বনাই ল'লোঁ, তাত ধৰক মুখত ফাল চটা লগাই ল'লোঁ, আকৌ এইটো এইটো এইটো নাঙল আমি যিটো ছেকেণ্ড চাহ পাওঁ সেইটো আমি মুখ ফাল বুলি কওঁ, মুখ ফাল বুলি কওঁ। এতিয়া অন্য জেগাত কি কয় নাজানো,
0: বেলেগ হ'ব,
1: বেলেগ হ'ব পাৰে, কিন্তু আমি প্ৰথমটো কওঁ ফাং ফাল, আৰু দ্বিতীয়টো কওঁ আমি মুখ ফাল। ফাং ফালটো হ'ল আপোনাৰ মানে মাটিটো এইরকম ধৰক পল্টাই যায়,
0: এই
1: হেৰি
0: ফালি যায়,
1: ফালি যায় আপোনাৰ মানে
0: যদি
1: লুটিয়াই দিয়ে, তাৰপিছত ধৰক আপোনাৰ একমাহ ডেৰমাহ নালাগে, আৰু বৰষুণ পৰি গ'লে ধৰক 15-20 দিনৰ পিছত আকৌ আমি কাঠৰ নাঙলে তাক আকৌ পাওঁ। প্ৰথম চাহ যদি দিগাই পালোঁ, দ্বিতীয় চাহ পথালিয়া
0: পথালিয়া পালে,
1: বুজিলেনে? তাৰপিছত এইটো আৰু পাই আমি এৰি দিলোঁ,
0: তাৰপিছত
1: এইটো সমাৰ বোৱা হৈ গ'ল। তাৰপিছত আমি ট্ৰেক্টৰে আকৌ ৰোটাৰ বুলি কয়, সেইখনটো পাইছেই, ৰোটাৰৰ এক চাহ বালে, বাই দিয়াৰ পিছত আমি আলি চালি কাটি একদম ক্লিয়াৰ কৰি দিলোঁ। ক্লিয়াৰ কৰাৰ পিছত তাৰপিছত আকৌ এক চাহ ৰোটাৰে বালে, খেৰ বোকা হৈ গ'ল, চাৰি চাহ হৈ গ'ল নহয়। তাৰপিছত ঘৰচাত যদি বন থাকে আমি আকৌ পিছত মানে এক চাহ বাই
0: বোকা দি দিয়ে,
1: নহয় আলি দিওঁ, তাৰপিছত তাৰ পিছৰ চাহতে আকৌ আমাৰ মানে বোকা হয়, মানে ছয় চাহ হৈ যায়। ক'ৰবাত পাঁচ মানে দ মাটিবিলাকত পাঁচ চাহত হয়, কিন্তু আমাৰ এই অলপ মানে মধ্যমীয়া টাইপ মাটিটো, মানে যাবৰ হ'লে আমি পুটুককৈ নহয়, আকৌ মাটিটো ধৰক লগত বালেওতো নহ'ব, মাটিটো গেলিব লাগিব,
0: গেলিলে সময় থাকিলেহে হ'ব,
1: বস্তুটো সময় থাকিলে হ'ব। আকৌ তাত ধৰক আমি গোবৰ যাব পেলালে তাত হাম্বুকাই পুতিছেনে নাই যাবৰটো,
0: সেইটো
1: চাব লাগিব।
0: এইটো এটা কথা বাৰু দেই, এই গোবৰ যাবৰ পেলালে হাবুৰুকা উঠে,
1: উঠে
0: উঠে, এই কথাটো কি মানে?
1: এইটো মানে সাৰতকে, সাৰতকে ধৰক গোবৰ যাবৰটোৱে আমাক বেছি কাম কৰে। সাৰটোৱে সি আৰু ধৰক আপুনি কিছুমানে এটা ৰুওঁতে ডি এ পি চি পি অগ্ৰম বগ্ৰম দি দিয়ে, কিন্তু আমি সেইটো আৰু নিদিওঁ, আমি আমাৰ গোবৰ থাকে, গোবৰ আমি সেয়া
0: গোটেই মাটিডৰাত গোটেই
1: সিঁচি দিওঁ, ট্ৰেক্টৰে ধৰক ডুম ডুমকৈ ক'ৰবাত
0: পেলাই দিলোঁ,
1: তাৰপিছত পাচি লৈ লৈ আমি মানে ছটিয়াই ছটিয়াই যাওঁ, দৰাপতি তেনেকৈ পেলাই দিলোঁ, কম কমাই পেলাওঁ, এইটো দৰত ধৰক কিমানখিনি গোবৰ লাগিব, সিটো দৰত ইমানখিনি
0: আনুমানিকভাৱে
1: আনুমানিক পেলাই থৈ যাওঁ। পেলাই থৈ যোৱাৰ পিছত আমি যেতিয়া ধৰক গোবৰটো ধৰক বৰষুণ হৈ গ'লে সিটো ধৰক মাটিৰ লগততো হেৰি
0: হৈ যাব,
1: ক'ৰবাত মিল নহয়, ধৰক চব জেগাতেতো গোবৰ হেৰি নহয়, ক'ৰবাতে হাম্বোকাটো কম হয়, ক'ৰবাত একদম পূৰা মানে হাম্বোকা হেৰি হৈ যায়, তেনেকুৱা।
0: হাম্বোকা মানে হৈছে এটা সৰু সৰু
1: কেঁচুৱে, বস্তুটো কেঁচুৱে, তাকে আমি যেনিবা হেৰি
0: কৰি সেইটো দি সাধাৰণতে আমাৰ যিটো বৰশী বাওঁতে ব্যৱহাৰ কৰে,
1: ব্যৱহাৰ হয়, হয়নে?
0: হয় কি কৰে, সি কৰে মাটিটো মানে
1: একদম কোমল কৰি পেলায়, পুৰা কোমল কৰি দিয়ে সেই বস্তুটো। আপুনি যেতিয়া চাৰি চাহ বা পাঁচ চাহ বাম হয়, তেতিয়া আপুনি নাঙলটো লাগিলেই ক'ব পাৰিব যে ইয়াৰ পিছৰ চাহত মই বোকা দিব পাৰিম, আৰু আপুনি যেতিয়া নামি চাব বস্তুটো মাটিটো একদম ভুৰভুৰীয়া হৈ যাব, গোটা গুটি আপুনি ভৰিৰে পিটিকিটিৰে, ক'ৰবাত ধৰক যদি চপৰাও থাকে সেই হাম্বোকা যদি কেঁচুটো উঠি যায়, তেতিয়া আপুনি দেখিব পিছৰ চাহত সি অকণো হেৰি নাথাকে, পুৰা ঘাইঘেলীয়া হেৰি টাইপ
0: হয়। এইখিনি এটা কথা মনত পৰিছে, মানে যিটো হাবুৰুকাৰ কথা কৈছে, মানে আমাৰ এটা কথা আছে যে কেঁচু খেতিয়কৰ বন্ধু বুলি কয়,
1: খেতিয়কৰ বন্ধু হয়,
0: আৰু সেইকাৰণে কেঁচুটো থকাটো খুবেই প্ৰয়োজনীয় কথা। কিন্তু বৰ্তমান সময়ত যিবিলাক ধৰক আমাৰ এই খেতিৰ ভাল কৰিবৰ কাৰণে যিবিলাক আমি এই ঔষধ ব্যৱহাৰ কৰোঁ, সেই ঔষধবিলাকে কিন্তু সেই তেনেকুৱা ধৰণৰ
1: ঔষধবিলাকে খেতিৰ দিগদাৰ কৰে, আৰু তাৰপৰা আমি যিটো এতিয়া মেনিয়ৰ দিওঁ, ধৰক ইউৰিয়া দিলোঁ, ডি এ পি দিলোঁ বা চুপাৰ দিলোঁ বা পটাচ দিলোঁ, এম অ' পি দিলোঁ, তেনেকুৱা এইবিলাকে দিলে মানে কেঁচুটো যদি কেনেবাকৈ ধৰক হাম্বুকাটোৰ ওপৰত ইউৰিয়াটো পৰি যায়,
0: পোনপটীয়াকৈ যদি পৰি যায়
1: সেই আপুনি পিছদিনা পথাৰত গ'লে আপুনি গোন্ধত থাকিব নোৱাৰিব,
0: চব মৰি যায়,
1: চব মৰি যায়, মানে একদম খাৰ বস্তুটো ডি এ পিটো আৰু ইউৰিয়াটো মানে পটাচটো একদম চুপাৰটো একদম বিৰাট খাৰ। আপুনি হাতত যেতিয়া আপুনি ধৰক স্প্ৰে কৰোঁ বা আমি হেৰি কৰোঁ, আমাৰ হাতত
0: হৈ যায়
1: পুৰা মানে খাই দিয়ে, একদম মানে চিগা নিচিনা হৈ যায় ওপৰ মাখি।
0: হয় হয়, গতিকে আমি এইটো কথা সদায় লক্ষ্য ৰাখিব লাগে যে আমি যিমান পাৰি কি আমি প্ৰাকৃতিকভাৱে কেঁচু যাতে তাত বাঢ়ে
1: বা
0: সেইধৰণেহে মাটিখিনি যাতে আমি প্ৰস্তুত কৰোঁ সেইটো কথা মনত ৰাখিব লাগে। কিন্তু যদিহে আমি সাৰ বেছি প্ৰয়োগ কৰোঁ, ক'ৰবাত ক'ৰবাত কোনোৱে বেছি ধৰক একেবাৰে যদি মাটি বেয়া হৈ গৈছে তেতিয়া সাৰ দিবলগীয়া হয়, সেইটো এটা বেলেগ কথা, কিন্তু আমি এনেকৈ কৰিব পাৰিলে বেছি ভাল
1: ভাল হয়, ভাল হয়। আৰু মানে খেতিয়কৰ ধৰক এই মেনিয়ৰটোতে এই গোবৰ সেইটো লাভৱানটো বেছি,
0: লাভটো বেছি হয়। আৰু আমাৰ ঘৰে ঘৰে যিহেতু গোবৰটো
1: থাকে, প্ৰায় মানুহ ঘৰতে আছে, দুজনী চাৰিজনী,
0: আৰু ঠিকে আছে। আপুনি এনেকৈ ধৰক ধুনীয়াকৈ কৰি আছে, এজন বয়োজ্যেষ্ঠ নাগৰিক হিচাপে আপুনি ইমান ধুনীয়াকৈ কামখিনি কৰি আছে, সেইকাৰণে আপোনাক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আমাৰ আকাশবাণী নগাঁও কেন্দ্ৰৰ এটা কৃষক বাণী বুলি অনুষ্ঠান প্ৰচাৰ হয় সন্ধিয়া 6:10, এইটো সম্ভৱ হ'লে শুনিব, আৰু তাতো কৃষিৰ যিখিনি পৰামৰ্শ থাকে সেই পৰামৰ্শখিনি তাত আমি মানে প্ৰচাৰ কৰি থাকোঁ, শুনিব। তেতিয়াহ'লে লগ পাই ভাল লাগিল, আকৌ কেতিয়াবা লগ পাম, তেতিয়াহ'লে আজিলৈ সামৰিলোঁ, নমস্কাৰ। শ্ৰোতাই ইমান পৰে কৃষক শিৱকান্ত হাজৰিকাৰ লগত হোৱা কৃষি সম্পৰ্কীয় কথা বতৰা শুনিলে। আজিলৈ আমাৰ সময়ো হৈ আহিল, সেয়েহে সমূহ শ্ৰোতালৈ ধন্যবাদ জ্ঞাপন কৰি মই ডম্বৰুধৰ গোস্বামীয়ে আজিৰ অনুষ্ঠানৰ পৰা বিদায় লৈছোঁ, নমস্কাৰ।

এয়া আকাশবাণী নগাঁও। এইখিনিতে আমাৰ কেন্দ্ৰযোগে আজি প্ৰচাৰ হ'বলগীয়া কেইটিমান অনুষ্ঠানৰ বিষয়ে জনাইছোঁ। আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ অসমীয়া বাতৰি আমাৰ কেন্দ্ৰযোগে ৰিলে কৰি শুনোৱা হ'ব ক্ৰমে সন্ধ্যা 6:45, 7:10 আৰু নিশা 9:25। 7:20 আধুনিক গীতৰ অনুষ্ঠানটি ৰূপায়িত কৰিব অঞ্জলি ভাগৱতীয়ে। 7:30 হিন্দী বোলছবিৰ গীতৰ অনুষ্ঠান সুৰলহৰী। নিশা 8:02 অসমীয়া গীত শুনিবলৈ পাব। 8:22 ৰাগভিত্তিক হিন্দী বোলছবিৰ গীতৰ অনুষ্ঠান। আকাশবাণী দিল্লী কেন্দ্ৰৰ সমাচাৰ সন্ধ্যা আৰু নিউজ এট 9 শুনিবলৈ পাব ক্ৰমে 8:45 আৰু 9:00। 9:15 জনগোষ্ঠীয় গীতৰ অনুষ্ঠান নিজৰা। এই অনুষ্ঠানত সুনীত হাৰা আৰু সংগীসকলৰ কণ্ঠৰ ঝুমুৰ শুনিবলৈ পাব। নিশা 9:30 আজিৰ শাস্ত্ৰীয় সংগীতৰ অনুষ্ঠানত পণ্ডিত ভীমসেন যোশীৰ কণ্ঠৰ খেয়াল, পণ্ডিত উলহাস বাপতে পৰিৱেশন কৰা সন্তুৰ বাদন আৰু ডক্টৰ অনিতা সেনৰ কণ্ঠৰ টাপ্পা শুনিবলৈ পাব।

0: এয়া আকাশবাণী গুৱাহাটী সন্ধিয়াৰ আঞ্চলিক বাতৰিৰ ঘাই ঘাই বাতৰিসমূহ হ'ল জ্যেষ্ঠ বিজেপি নেতা চন্দ্ৰমোহন পাটোৱাৰীৰ অসম বিধানসভাৰ অস্থায়ী অধ্যক্ষ হিচাপে শপত গ্ৰহণ ৰাজ্যৰ সত্ৰসমূহৰ দখলীকৃত মাটি পুনৰ উদ্ধাৰৰ বাবে সত্ৰ আয়োগে পূৰ্বৰ দৰে কাম কৰি যাব বুলি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ প্ৰকাশ জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰৰ অন্যতম অভিযুক্ত শ্যামকানু মহন্তৰ জামিন আবেদনৰ ভিত্তিত অহা 22 মে'ত গোচৰৰ কেছ ডায়েৰী দাখিল কৰিবলৈ আদালতৰ নিৰ্দেশ যোৱা নিশাৰে পৰা হোৱা ধাৰাষাৰ বৰষুণৰ ফলত বৰাক উপত্যকাৰ বিভিন্ন অঞ্চল জলমগ্ন আৰু IPL ক্ৰিকেট প্ৰতিযোগিতাত আজি লক্ষ্ণৌ ছুপাৰ জায়েণ্টছ আৰু চেন্নাই ছুপাৰ কিংছৰ খেল। নমস্কাৰ, এতিয়াৰ বাতৰিৰ সৈতে মই জিন্তি ৰাণী ডেকা আৰু মোৰ সৈতে আছে নিৰুপমা বৰঠাকুৰ। জ্যেষ্ঠ বিজেপি নেতা তথা নৱনিৰ্বাচিত বিধায়ক চন্দ্ৰমোহন পাটোৱাৰীয়ে আজি অসম বিধানসভাৰ অস্থায়ী অধ্যক্ষ হিচাপে শপত গ্ৰহণ কৰে। ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্যই লোকভৱনত আয়োজিত এটা অনুষ্ঠানত শ্ৰীপাটোৱাৰীক শপত বাক্য পাঠ কৰোৱায়। ৰাজ্যপালে কালি বিধায়ক চন্দ্ৰমোহন পাটোৱাৰীক 16 অসম বিধানসভাৰ অস্থায়ী অধ্যক্ষ হিচাপে নিযুক্তি দিয়ে। স্থায়ী অধ্যক্ষ নিৰ্বাচিত নোহোৱা পৰ্যন্ত অস্থায়ী অধ্যক্ষগৰাকীয়ে সদনৰ কাম কাজ পৰিচালনা কৰিব। উল্লেখযোগ্য যে অহা 21 মে'ত আৰম্ভ হ'বলগীয়া 16 অসম বিধানসভাৰ প্ৰথমখন অধিৱেশনৰ প্ৰথম দিনা অস্থায়ী অধ্যক্ষগৰাকীয়ে নৱনিৰ্বাচিত বিধায়কসকলক পদ আৰু গোপনীয়তাৰ শপত বাক্য পাঠ কৰোৱাব। ইয়াৰ পাছতে বিধানসভাৰ নতুন অধ্যক্ষ নিৰ্বাচন কৰা হ'ব। শাসকীয় বিজেপিয়ে বিধানসভাৰ পৰৱৰ্তী অধ্যক্ষ হিচাপে ভৱানীপুৰ সৰভোগ সমষ্টিৰ বিধায়ক ৰঞ্জিত দাসক মনোনীত কৰিছে।
1: আজি ৰাজভৱনত আমাৰ অসমৰ সন্মানীয় ৰাজ্যপাল মহোদয়ে আমাক অহা 21 তাৰিখৰ পৰা হ'বলগীয়া বিধানসভাৰ প্ৰটেম স্পীকাৰ হিচাপে আমাৰ নৱনিৰ্বাচিত সদস্যসকলক শপত বাক্য পাঠ কৰোৱাৰ বাবে অধ্যক্ষ মহোদয়ে আমাক ইয়াতে আজি আমাৰ সদস্য সপ্তমবাৰৰ বাবে আমি নিৰ্বাচিত হৈছোঁ অসম বিধানসভালৈকে। গতিকে আমাৰ সদস্য পদৰ শপত বাক্য মাননীয় ৰাজ্যপাল ডাঙৰীয়াই পাঠ কৰায় আৰু এই শপত গ্ৰহণ কৰাৰ পিছতে আমি ৰাজ্যপালৰ আদেশ মৰ্মে অহা 21 তাৰিখে হ'বলগীয়া আমাৰ সংবিধানৰ সদস্যসকলক আমি সদস্য পদৰ শপত বাক্য পাঠ কৰাম। বিধানসভাত আজি সপ্তমবাৰৰ বাবে আমি নিৰ্বাচিত হ'লোঁ আৰু সপ্তমবাৰৰ বাবে নিৰ্বাচিত হৈ অসমৰ ৰাইজে যিখিনি আশীৰ্বাদ আমাক দিছে বা আগত ধৰ্মপুৰ সমষ্টি আছিল এতিয়া তিহু সমষ্টি আমাক সপ্তমবাৰৰ বাবে যে নিৰ্বাচিত কৰি অসম বিধানলৈকে পঠিয়াইছে তাৰ কাৰণে মই প্ৰথমতে ধৰ্মপুৰ সমষ্টি আৰু এতিয়া তিহু সমষ্টি সকলো ৰাইজলৈকে মই আন্তৰিক শ্ৰদ্ধা নিবেদন কৰিছোঁ।
0: মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই ৰাজ্যৰ সত্ৰসমূহৰ দখলীকৃত মাটি পুনৰ উদ্ধাৰৰ বাবে সত্ৰ আয়োগে পূৰ্বৰ দৰে কাম কৰি যাব বুলি প্ৰকাশ কৰিছে। দ্বিতীয়বাৰৰ বাবে মুখ্যমন্ত্ৰী হিচাপে কাৰ্যভাৰ গ্ৰহণ কৰাৰ পাছত মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ জন্মস্থান বটদ্ৰৱা থান পৰিদৰ্শন কৰি ডঃ শৰ্মাই আজি এইদৰে মন্তব্য কৰে। আজি পুৱাৰ ভাগতে এখন বিশেষ হেলিকপ্টাৰেৰে মুখ্যমন্ত্ৰী ডঃ শৰ্মা শ্ৰী শ্ৰী বটদ্ৰৱা থানত উপস্থিত হয়। তেওঁ থানত সেৱা আগবঢ়োৱাৰ পাছত থান পৰিচালনা সমিতিৰ সৈতে আলোচনাত মিলিত হয়। পাছত সাংবাদিকৰ সৈতে হোৱা কথা বতৰাৰ সময়ত মুখ্যমন্ত্ৰী ডঃ শৰ্মাই কয় যে থানখনক ধৰ্মীয় ঐতিহ্যবাহী স্থানলৈ ৰূপান্তৰিত কৰাৰ বাবে চৰকাৰে পৰিকল্পনা গ্ৰহণ কৰিছে। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে কল্পনা কৰা অসম গঢ়াৰ বাবে কাম কৰি যোৱাৰ লগতে দেশ আৰু জাতিৰ বাবে সেৱা আগবঢ়াব বুলি ডঃ শৰ্মাই প্ৰকাশ কৰে।
2: আমি ইতিমধ্যে সত্ৰ আয়োগ গঠন কৰিছোঁ আৰু আমি সত্ৰ আয়োগেও খুব সোনকালে কাম কাজ আৰম্ভ কৰিব আৰু তেখেতসকলকে এতিয়াৰ পৰা আমি বেদখলকে ধৰি সকলো সিদ্ধান্ত বা সত্ৰসমূহৰ কল্যাণৰ বাবে কাম কৰাৰ আমি দায়িত্ব দিম আৰু মই নিজেও চোৱা চিতা কৰিম।
0: ৰাষ্ট্ৰীয় পৰীক্ষণ সংস্থাই অহা 21 জুনত চিকিৎসা বিজ্ঞানৰ পাঠ্যক্ৰমত নামভৰ্তিৰ ৰাষ্ট্ৰীয় যোগ্যতা নিৰূপণ তথা প্ৰৱেশ পৰীক্ষা NEET পুনৰ অনুষ্ঠিত কৰাৰ কথা ঘোষণা কৰিছে। সংস্থাটোৱে পৰীক্ষাৰ্থীসকলক কেৱল NTAৰ দ্বাৰা প্ৰকাশিত তথ্যৰ ওপৰতহে নিৰ্ভৰ কৰিবলৈ আহ্বান জনাইছে। ইয়াৰ পূৰ্বে যোৱা 3 মে'ত প্ৰশ্নকাকত ফাদিল হোৱাৰ বাবে NEET বাতিল কৰা হৈছিল। NEETৰ প্ৰস্তুতিৰ পৰ্যালোচনা চলোৱাৰ উদ্দেশ্যে কালি সন্ধিয়া কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ বাসগৃহত এখন উচ্চ পৰ্যায়ৰ বৈঠক অনুষ্ঠিত হয়। বৈঠকত পৰীক্ষা সুচাৰুৰূপে অনুষ্ঠিত কৰাৰ বিভিন্ন দিশ সম্পৰ্কে বিস্তৃতভাৱে আলোচনা কৰা হয়। এই বৈঠকত উচ্চ শিক্ষা বিভাগৰ সচিব, বিদ্যালয়ৰ শিক্ষা বিভাগৰ সচিব, ৰাষ্ট্ৰীয় পৰীক্ষণ সংস্থাৰ সঞ্চালক প্ৰধান, CBSEৰ অধ্যক্ষ আৰু কেন্দ্ৰীয় বিদ্যালয় সংগঠন আৰু নৱোদয় বিদ্যালয়ৰ আয়ুক্তৰ লগতে অন্য জ্যেষ্ঠ বিষয়াসকল উপস্থিত থাকে। আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ আঞ্চলিক বাতৰি প্ৰচাৰণে 69 বছৰ পূৰ্ণ কৰি আজি 70 বছৰত পদাৰ্পণ কৰিছে। 1957 চনৰ আজিৰ দিনটোতে প্ৰথমবাৰৰ বাবে আকাশবাণী গুৱাহাটী কেন্দ্ৰযোগে আঞ্চলিক বাতৰি প্ৰচাৰ হৈছিল। আঞ্চলিক বাতৰি প্ৰচাৰৰ 69 বছৰজোৰা অবিৰত প্ৰক্ৰিয়াত আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ বাতৰি বিভাগে অসমৰ বিভিন্ন প্ৰান্তৰ লাখ লাখ শ্ৰোতাক সামৰি লৈছে। বৰ্তমান তথ্য প্ৰযুক্তি আৰু বা বাতৰিৰ অনেক উৎসৰ সময়তো আকাশবাণীৰ বাতৰিৰ প্ৰতি শ্ৰোতাৰ অনুৰাগ আছে। শ্ৰোতাসকলৰ বাবে আকাশবাণীৰ আঞ্চলিক বাতৰি বিশ্বাসযোগ্য, তথ্য নিৰ্ভৰ, নিৰপেক্ষ বুলি বিবেচিত হৈ আহিছে। সময়ৰ লগত খোজ মিলাই বৰ্তমান বিভাগটোৱে দৈনিক কেইবাখনো বাতৰি বুলেটিন পৰিৱেশনৰ লগতে সামাজিক মাধ্যমযোগেও আঞ্চলিক বাতৰি প্ৰচাৰ কৰি আহিছে। আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ আঞ্চলিক বাতৰি বৰ্তমান ইউটিউব চেনেল AIR নিউজ গুৱাহাটী আৰু নিউজ অন AIRৰ লগতে এক চেণ্ডেলতো শুনিবলৈ পোৱা যায়। অন্ধবিশ্বাস আৰু কুসংস্কাৰৰ বিপৰীতে জনসাধাৰণৰ মাজত বিজ্ঞান মনস্কতাৰ প্ৰসাৰৰ উদ্দেশ্যে কাম কৰি অহা অগ্ৰণী সংস্থা ইলোৰা বিজ্ঞান মঞ্চৰ আজি ত্ৰিবিংশ প্ৰতিষ্ঠা দিৱস ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে বঙাইগাঁৱতো উদযাপন কৰা হয়। জিলাখনৰ বীৰজৰা চাহবাগিচা আদৰ্শ বিদ্যালয় প্ৰাংগণত আয়োজন কৰা এই প্ৰতিষ্ঠা দিৱসত মঞ্চৰ আঞ্চলিক সমিতিৰ সভাপতি ডঃ শংকৰ কুমাৰ দাসে পতাকা উত্তোলন কৰে। প্ৰতিষ্ঠা দিৱসৰ সৈতে সংগতি ৰাখি অন্ধবিশ্বাস, কুসংস্কাৰ আৰু আমাৰ সমাজ ব্যৱস্থা শীৰ্ষক এখন আলোচনা চক্ৰও অনুষ্ঠিত হয়। শ্ৰোতাসকলে বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা। পৰৱৰ্তী বাতৰি শুনক নিৰুপমা বৰঠাকুৰৰ পৰা।
3: গুৱাহাটী উচ্চ ন্যায়ালয়ে জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰৰ অন্যতম অভিযুক্ত শ্যামকানু মহন্তৰ জামিন আবেদনৰ ভিত্তিত অহা 22 মে'ত গোচৰৰ কেছ ডায়েৰী দাখিল কৰিবলৈ অসম চৰকাৰক নিৰ্দেশ দিছে। অভিযুক্ত পক্ষ আৰু চৰকাৰী পক্ষৰ যুক্তি শুনাৰ অন্তত ন্যায়াধীশ মিতালী ঠাকুৰীয়াৰ বিচাৰপীঠে 22 মে'ত জামিন আবেদনখনৰ পৰৱৰ্তী শুনানিৰ দিন ধাৰ্য কৰিছে। সেইদিনাই চৰকাৰী পক্ষই গোচৰৰ কেছ ডায়েৰী দাখিল কৰিব লাগিব। আজি জামিনৰ শুনানিত কলকাতাৰ পৰা ভাৰ্চুৱেল মাধ্যমেৰে অধিবক্তা ৰাজদীপ বেনাৰ্জীয়ে অভিযুক্ত শ্যামকানু মহন্তৰ জামিনৰ সপক্ষে যুক্তি দৰ্শায় আৰু চৰকাৰী পক্ষৰ হৈ মহাধিবক্তা দেৱজিৎ শইকীয়াই ওকালতি কৰে। শ্যামকানু মহন্তৰ অধিবক্তাই জামিন আবেদনখনৰ ভিত্তিত কেতবোৰ আনুষংগিক নথি পত্ৰ শপতনামা আকাৰে দাখিল কৰিবলৈ আদালতৰ পৰা অনুমতি বিচাৰে। সেই অনুসৰি আদালতে অহা 18 মে'ত শপতনামা দাখিল কৰিবলৈ অধিবক্তাগৰাকীক অনুমতি দিয়ে। আজি আদালতত অনুষ্ঠিত এই শুনানিত জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যুৰ গোচৰৰ বিশেষ লোক অধিবক্তা জিয়াউৰ কামাৰৰ লগতে গৰিমা শইকীয়া গাৰ্গৰ হৈ প্ৰতিনিধিত্ব কৰা অধিবক্তাগৰাকীও উপস্থিত থাকে। যোৱা নিশাৰে পৰা হোৱা ধাৰাষাৰ বৰষুণৰ ফলত বৰাক উপত্যকাৰ বিভিন্ন প্ৰান্তত বানৰ সৃষ্টি হৈছে। শ্ৰীভূমি জিলাত অব্যাহত থকা ধাৰাষাৰ বৰষুণৰ ফলত জিলাখনৰ নদ নদীসমূহৰ জলস্তৰ বৃদ্ধি পাইছে। শ্ৰীভূমি চহৰৰ বহু অঞ্চল জলমগ্ন হৈ পৰিছে। ৰাস্তা ঘাটতো একাঠো পৰ্যন্ত পানী হোৱাত ৰাইজে দুৰ্ভোগৰ সন্মুখীন হ'বলগীয়া হৈছে। অঞ্চলটোত জলবন্দী হৈ পৰা লোকসকলক SDRF বাহিনীয়ে উদ্ধাৰৰ বাবে অভিযান চলাই আছে। উত্তৰ কৰিমগঞ্জ সমষ্টিৰ বিধায়ক জাকাৰিয়া আহমেদে জলমগ্ন ৰামকৃষ্ণ মিছনৰ পৰিস্থিতিৰ বুজ লৈ স্থানীয় লোকসকলক সহায় সহযোগিতা আশ্বাস দিয়ে। জিলাখনৰ মূল নদীসমূহৰ জলস্তৰ বৃদ্ধি পালেও এতিয়া বিপদসীমাৰ তলতে আছে। অৱশ্যে সংশ্লিষ্ট বিভাগে পৰিস্থিতিৰ ওপৰত তীক্ষ্ণ নজৰ ৰাখিছে। ইপিনে কাছাৰ জিলাৰ কাটিগড়া আৰু বদৰপুৰ অঞ্চলত বৰষুণৰ বাবে সৃষ্টি হোৱা কৃত্ৰিম বানত বহু লোকৰ ঘৰ দুৱাৰ, দোকান পোহাৰ আদি জলমগ্ন হৈ পৰিছে। বিশেষকৈ কাটিগড়া চৌৰঙীত জনবসতিপূৰ্ণ অঞ্চলত একঁকাল পৰ্যন্ত পানী হৈছে। অঞ্চলটোত পানী নিষ্কাশনৰ সুব্যৱস্থা নথকাৰ ফলতেই এজাক বৰষুণতেই পানী জমা হয়। যোৱা নিশাৰে পৰাই হোৱা ধাৰাষাৰ বৰষুণৰ ফলত আজি বান পৰিস্থিতি অধিক ভয়াৱহ হৈ পৰে। পাহাৰৰ পানীৰ প্ৰবল প্ৰৱাহৰ বাবে ৰাষ্ট্ৰীয় ঘাইপথতো যান বাহন চলাচল ব্যাহত হৈ পৰে। বহুকেইখন যান বাহন ৰাজপথতেই পানীৰ বাবে আবদ্ধ হৈ পৰে। কাটিগড়াৰ বিধায়ক কমলাক্ষ দে পুৰকাষ্টয় জলমগ্ন চৌৰঙীত উপস্থিত হৈ অঞ্চলসমূহ পৰিদৰ্শন কৰি শীঘ্ৰেই পানী নিষ্কাশনৰ বাবে ব্যৱস্থা গ্ৰহণৰ নিৰ্দেশ দিয়ে। ইপিনে বাৰিষা কালত হ'ব পৰা বিভিন্ন সমস্যাৰ প্ৰস্তুতিৰ পৰ্যালোচনাৰ উদ্দেশ্যে আজি শদিয়া সমজিলা আয়ুক্তৰ অধ্যক্ষতাত এখন বৈঠক অনুষ্ঠিত হয়। বৈঠকত সকলো বিভাগৰ মুৰববী আৰু শদিয়া আৰক্ষী প্ৰশাসনৰ জ্যেষ্ঠ বিষয়াসকল উপস্থিত থাকে। লখিমপুৰৰ নাৰায়ণপুৰৰ শ্ৰী শ্ৰী মাধৱদেৱ কলাক্ষেত্ৰৰ চতুৰ্থ প্ৰতিষ্ঠা দিৱসৰ সৈতে সংগতি ৰাখি অহা 17 মে'ত বৰ্ণাঢ্য কাৰ্যসূচীৰে শ্ৰী শ্ৰী মাধৱদেৱ কলাক্ষেত্ৰ দিৱসৰ আয়োজন কৰা হৈছে। এই উপলক্ষে সেইদিনা বিয়লি 5 বজাৰ পৰা কলাক্ষেত্ৰ চৌহদত অৱস্থিত শ্ৰী শ্ৰী বদলা পদ্মৱতা কলাতীৰ্থ প্ৰেক্ষাগৃহত এখনি গাম্ভীৰ্যপূৰ্ণ সভাৰ লগতে সাংস্কৃতিক কাৰ্যসূচীৰ আয়োজন কৰা হৈছে। এই অনুষ্ঠানতেই বৰনাৰায়ণপুৰ অঞ্চলৰ স্বাধীনতা সংগ্ৰামী নিৰ্মলা গোস্বামী, অসমৰ প্ৰাক্তন শিক্ষামন্ত্ৰী কেশৰাম বৰা, সমাজসেৱী গোলোক হাজৰিকা আৰু সত্ৰীয়া সংস্কৃতিৰ সাধক হৰিচৰণ শইকীয়াক সম্বৰ্ধন জনোৱা হ'ব। এই মুকলি সভাতে শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰ আৰু শ্ৰী শ্ৰী মাধৱদেৱ কলাক্ষেত্ৰৰ সচিব সুদৰ্শন ঠাকুৰৰ দ্বাৰা সম্পাদিত দ্বিবাৰ্ষিক মুখপত্ৰ সুৰসম্ভাৰ উন্মোচন কৰা হ'ব। ধেমাজি জিলা শিক্ষা বিষয়া তথা জিলাখনৰ বিদ্যালয়সমূহৰ পৰিদৰ্শক দেৱজ্যোতি গগৈয়ে জিলাখনৰ মাধ্যমিক পৰ্যায়ৰ শিক্ষকৰ সৈতে এলানি শৈক্ষিক প্ৰশিক্ষণ কাৰ্যসূচীত মিলিত হৈ কেইবাটাও গুৰুত্বপূৰ্ণ পদক্ষেপ গ্ৰহণ কৰিছে। ধেমাজি জিলা হাইস্কুল শিক্ষক সংস্থাৰ যৌথ উদ্যোগত যোৱা 11 মে'ৰ পৰা অনুষ্ঠিত প্ৰশিক্ষণ কাৰ্যসূচীত মুঠ 154খন বিদ্যালয়ৰ 950গৰাকী শিক্ষক শিক্ষয়িত্ৰীয়ে অংশগ্ৰহণ কৰে। পি এম শ্ৰী গোগামুখ উচ্চতৰ মাধ্যমিক বিদ্যালয়ত যোৱা 11 মে'ৰ পৰা অনুষ্ঠিত এই প্ৰশিক্ষণ কাৰ্যসূচীৰ আজি সামৰণি পৰে। জিলাখনৰ বৰদলনি উচ্চতৰ মাধ্যমিক বিদ্যালয়, পি এম শ্ৰী মাছখোৱা উচ্চতৰ মাধ্যমিক বিদ্যালয়, নৰৱাথান জ্যোতিৰূপা উচ্চ মাধ্যমিক বিদ্যালয় আদিকে ধৰি কেইবাখনো বিদ্যালয়ত এই প্ৰশিক্ষণ কাৰ্যসূচী অনুষ্ঠিত হয়। আজি সামৰণিৰ দিনা বিদ্যালয়সমূহৰ পৰিদৰ্শক দেৱজ্যোতি গগৈয়ে শিক্ষাৰ্থীসকলৰ দৰে শিক্ষক শিক্ষয়িত্ৰীসকলকো লক্ষ্য স্থিৰ কৰি সপোন দেখিবলৈ আহ্বান জনায়। মৰিগাঁও জিলাৰ দিব্যাংগ আৰু জ্যেষ্ঠ নাগৰিকসকলৰ বাবে এ ডি আই পি আৰু আৰ ভি ৱাই পি আঁচনিৰ অধীনত সহায়ক সামগ্ৰী বিতৰণৰ উদ্দেশ্যে আজি মৰিগাঁৱৰ শিলচাং ৰংগমঞ্চত এখন জিলা পৰ্যায়ৰ সামগ্ৰী বিতৰণ অনুষ্ঠানৰ আয়োজন কৰা হয়। অনুষ্ঠানত মৰিগাঁও জিলা আয়ুক্ত অনামিকা তিৱাৰী মুখ্য অতিথি হিচাপে উপস্থিত থাকি দিব্যাংগ আৰু জ্যেষ্ঠ নাগৰিকসকলৰ জীৱনৰ মান উন্নত কৰাৰ লক্ষ্যৰে চৰকাৰে ৰূপায়ণ কৰা বিভিন্ন কল্যাণমূলক আঁচনি আৰু সুবিধাৰ গুৰুত্ব সন্দৰ্ভত আলোকপাত কৰে।
0: কোকৰাঝাৰৰ এখন বিশেষ পক্সো আদালতে ধৰ্ষণৰ গোচৰত দোষী সাব্যস্ত কৰি মহাৰ আলী নামৰ এজন লোকক 20 বছৰৰ সশ্ৰম কাৰাদণ্ডৰে দণ্ডিত কৰে। ইয়াৰ লগতে দোষীক 20,000 টকাৰ জৰিমনাও বিহে। 2022 চনৰ জুলাইত এগৰাকী 15 বছৰীয়া নাবালিকাক ধৰ্ষণৰ অভিযোগত অভিযুক্ত মহাৰ আলীক আদালতখনে এই শাস্তি বিহে। আকাশবাণী গুৱাহাটীৰ আঞ্চলিক বাতৰি বিভাগৰ দৃষ্টিপাত অনুষ্ঠানত কাইলৈ নিশা 8:02 উমৈহতীয়া দেৱানী বিধি সম্পৰ্কীয় এটি আলোচনা প্ৰচাৰ কৰা হ'ব। আলোচনাত অংশগ্ৰহণ কৰিব জ্যেষ্ঠ অধিবক্তা আব্দুৰ ৰাজ্জাক ভূঞা আৰু অধিবক্তা জ্যোতিস্মিতা শৰ্মাই। শ্ৰোতাসকলে অনুষ্ঠান চলি থকা সময়ত 03612661876 আৰু 26623225 এই নম্বৰত ফোন কৰি সমল ব্যক্তি দুগৰাকীক বিষয়টো সন্দৰ্ভত প্ৰশ্ন সুধিব পাৰিব। অনুষ্ঠানটিৰ আঁত ধৰিব অৰুণিমা গোস্বামী আৰু অৰূপ কুমাৰ শৰ্মাই। অনুষ্ঠানটিৰ প্ৰযোজনা আকাশবাণী গুৱাহাটীৰ বাতৰি বিভাগৰ। বঙাইগাঁও জিলাৰ উত্তৰ শালমাৰাৰ চিলাৰাই জাতীয় বিদ্যালয়ৰ ৰূপালী জয়ন্তী বৰ্ষৰ কাৰ্যসূচীৰ অংশ হিচাপে আজি মাতৃ প্ৰণাম শীৰ্ষক বিশেষ কাৰ্যসূচী অনুষ্ঠিত হয়। বিদ্যালয়খনত অধ্যয়নৰত ছাত্ৰ ছাত্ৰীসকলৰ দ্বাৰা জন্মদাত্ৰী মাতৃক মৰ্যাদা আৰু সন্মান জনোৱাৰ উদ্দেশ্যে বিদ্যালয় কৰ্তৃপক্ষই এই কাৰ্যসূচীৰ আয়োজন কৰে। এই অনুষ্ঠানতে অসম ৰাজ্যিক বৃত্তি পৰীক্ষাত সফলতা অৰ্জন কৰা ছাত্ৰ ছাত্ৰীসকলক বৃত্তি প্ৰদান কৰা হয়। বজালি বিধানসভা সমষ্টিৰ এন ডি এ মিত্ৰজোঁটৰ সমৰ্থিত অসম গণ পৰিষদৰ নৱনিৰ্বাচিত বিধায়ক ধৰ্মেশ্বৰ ৰায়ক ৰাজহুৱাভাৱে সম্বৰ্ধনা জনোৱা হয়। অগপৰ বজালি বিধানসভা সমষ্টিৰ সমিতি আৰু বিজেপিৰ বজালি জিলাৰ যুটীয়া উদ্যোগত পাঠশালাৰ ভগৱতী ক্ষেত্ৰত এই সম্বৰ্ধনা সভাৰ আয়োজন কৰা হয়। বজালি উচ্চতৰ মাধ্যমিক খেলপথাৰৰ পৰা ভগৱতী ক্ষেত্ৰলৈ এটা বিশাল শোভাযাত্ৰাৰে নৱনিৰ্বাচিত বিধায়কগৰাকীক সম্বৰ্ধনা সভালৈ আদৰি নিয়া হয়। এই সভাত বিধানসভাৰ অধ্যক্ষ হিচাপে মনোনীত কৰা ভৱানীপুৰ সৰভোগ সমষ্টিৰ নৱনিৰ্বাচিত বিধায়ক ৰঞ্জিত কুমাৰ দাস, সাংসদ ফণীভূষণ চৌধুৰী আৰু কেইবাগৰাকীও বিশিষ্ট ব্যক্তি উপস্থিত থাকে। আই পি এল ক্ৰিকেট প্ৰতিযোগিতাত আজি লক্ষ্ণৌত হ'বলগীয়া এখন খেলত চেন্নাই ছুপাৰ কিংছ লক্ষ্ণৌ ছুপাৰ জায়েন্টছৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। খেলখন সন্ধিয়া 7:30 বজাত আৰম্ভ হ'ব। প্ৰতিযোগিতাত যোৱা নিশা হিমাচল প্ৰদেশৰ ধৰমশালাত অনুষ্ঠিত এখন খেলত মুম্বাই ইণ্ডিয়ানছে পাঞ্জাব কিংছক 6 উইকেটত পৰাস্ত কৰে। গোলাঘাট জিলাৰ দেৰগাঁৱৰ বিশিষ্ট শিক্ষাবিদ তথা ডি কে ডি কলেজৰ দ্বিতীয়গৰাকী অধ্যক্ষ নীলপদ্ম ফুকনৰ আজি মৃত্যু হয়। শিক্ষকতাৰ উপৰিও প্ৰয়াত ফুকন দেৰগাঁও সাহিত্য সভা, দেৰগাঁও নাগৰিক সন্থাৰ প্ৰতিষ্ঠাৰ লগতে অসম সাহিত্য সভাৰ দেৰগাঁও অধিৱেশনৰ আদৰণি সমিতিৰ সভাপতি হিচাপে সেৱা আগবঢ়াইছিল। তেওঁ কেইবাখনো গ্ৰন্থ ৰচনা কৰাৰ উপৰিও 5খন অনুবাদ গ্ৰন্থৰে অসমীয়া সাহিত্যৰ ভঁৰাললৈ অৱদান আগবঢ়াই থৈ গৈছে। তেওঁৰ মৃত্যুত সমগ্ৰ দেৰগাঁও অঞ্চলত শোকৰ ছাঁ পৰে। গোলাঘাট জিলাৰ পদুমণি নিবাসী অসম আৰক্ষীৰ অৱসৰপ্ৰাপ্ত বিষয়া তথা সমাজসেৱক চেনিৰাম গগৈৰ কালি যোৰহাটৰ এখন ব্যক্তিগত চিকিৎসালয়ত পৰলোকপ্ৰাপ্তি ঘটে। মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল 88 বছৰ। জ্যেষ্ঠ বিজেপি নেতা চন্দ্ৰমোহন পাটোৱাৰীৰ অসম বিধানসভাৰ অস্থায়ী অধ্যক্ষ হিচাপে শপত গ্ৰহণ। ৰাজ্যৰ সত্ৰসমূহৰ দখলীকৃত মাটি পুনৰ উদ্ধাৰৰ বাবে সত্ৰ আয়োগে পূৰ্বৰ দৰে কাম কৰি যাব বুলি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ প্ৰকাশ। জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰৰ অন্যতম অভিযুক্ত শ্যামপানী মহন্তৰ জামিন আবেদনৰ ভিত্তিত অহা 22 মে'ত গোচৰৰ কেছ ডায়েৰী দাখিল কৰিবলৈ আদালতৰ নিৰ্দেশ। যোৱা নিশাৰে পৰা হোৱা ধাৰাষাৰ বৰষুণৰ ফলত বৰাক উপত্যকাৰ বিভিন্ন অঞ্চল জলমগ্ন। আৰু আই পি এল ক্ৰিকেট প্ৰতিযোগিতাত আজি লক্ষ্ণৌৰ ছুপাৰ জায়েণ্টছ আৰু চেন্নাই ছুপাৰ কিংছৰ খেল। এতিয়াৰ বাতৰি ইমানেই। পৰৱৰ্তী বাতৰি 7:10 শুনিবলৈ পাব।

এফএম বেণ্ডৰ 102.7 MHz আকাশবাণী নগাঁও। এইখিনিতে আমাৰ কেন্দ্ৰযোগে কাইলৈ প্ৰচাৰ হ'বলগীয়া অনুষ্ঠানসমূহৰ বিষয়ে জনাইছোঁ। কাইলৈ পুৱা 5:55 পৰা আমাৰ কেন্দ্ৰৰ অনুষ্ঠান প্ৰচাৰ আৰম্ভ কৰা হ'ব। আকাশবাণী দিল্লী কেন্দ্ৰৰ হিন্দী বাতৰি আৰু ইংৰাজী বাতৰি শুনিবলৈ পাব ক্ৰমে 6:00 আৰু 6:05। 6:15 উপাসনা, 6:30 ৰেডিঅ' আত্মকথা সোঁৱৰণীৰ বালিচৰ, এই শিতানত ডক্টৰ লক্ষ্য হীৰা দাসৰ সৈতে হোৱা কথা বতৰাৰ 5ম খণ্ডটি আগবঢ়োৱা হ'ব। আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ নিয়োগ বাতৰি আৰু অসমীয়া বাতৰি প্ৰচাৰ কৰা হ'ব ক্ৰমে 7:00 আৰু 7:05। সুপ্ৰভাত, অনুষ্ঠানটি প্ৰচাৰৰ সময় 7:15। মূৰ্ছনা, প্ৰচাৰ কৰা হ'ব 7:30। আকাশবাণী দিল্লী কেন্দ্ৰৰ সামাচাৰ প্ৰভাত আৰু মৰ্ণিং নিউজ শুনিবলৈ পাব ক্ৰমে 8:00 আৰু 8:15। আকাশবাণী দিল্লী কেন্দ্ৰৰ সামাচাৰ প্ৰভাত আৰু মৰ্ণিং নিউজ 8:00 আৰু 8:15। আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ গীতিমালিকা পুৱাৰ আঞ্চলিক বাতৰি আৰু জিলাৰ দেহৰূপ অনুষ্ঠান প্ৰচাৰ কৰা হ'ব

চাৰে 8 বজাত, 9 বজাত আৰু 9:15 কাইলৈ পুৱা 9:20 শ্ৰোতাই ফোনযোগে কৰা অনুৰোধৰ গীতৰ অনুষ্ঠান আপুনি বিচৰা গীত। দিনৰ 10 বজাত ফাট বিহুৰ পম খেলি ধাৰাবাহিক আলেখ্যখনিৰ 7ম খণ্ডটি কাইলৈ আগবঢ়োৱা হ'ব। 11 বজাত আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ আঞ্চলিক বাতৰি। 11:05 পৰা বিবিধ ভাৰতীৰ বিভিন্ন অনুষ্ঠানসমূহ শ্ৰোতাই আমাৰ কেন্দ্ৰযোগে শুনিবলৈ পাব। ইয়াৰ মাজতে দিনৰ 12 বজাত হিন্দী বাতৰি, 12:05, 1:40 আৰু 3 বজাত অসমীয়া বাতৰি, 2 বজাত মিড ডে নিউজ ইন হিন্দী আৰু 2:15 মিড ডে নিউজ ইন ইংলিছ আকাশবাণী দিল্লী আৰু গুৱাহাটী কেন্দ্ৰৰ পৰা ৰিলে কৰি শুনোৱা হ'ব। বিয়লি 4:30 বজাত যুৱ তৰংগ, 5 বজাত আকাশবাণী দিল্লী কেন্দ্ৰৰ হিন্দী বাতৰি, পুনৰ আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ অসমীয়া বাতৰি প্ৰচাৰ কৰা হ'ব ক্ৰমে 5:15, 6 বজাত, 6:45, 7:10 আৰু নিশা 9:25। 5:25 আমৈ, 5:45 বিহু গীত শুনিবলৈ পাব, 6:10 কৃষকবাণী। কাইলৈ 7:20 আধুনিক গীতৰ অনুষ্ঠানটি ৰূপায়িত কৰিব সংগীতা শইকীয়াই। 7:30 বজাত সুৰ লহৰী, নিশা 8:02 আগবঢ়োৱা হ'ব বিয়লিৰ ৰং। কাইলৈ নিশা 8:32 শাস্ত্ৰীয় বাদ্য সংগীতৰ অনুষ্ঠানত পণ্ডিত হৰিপ্ৰসাদ চৌৰাচীয়াৰ বাঁহীবাদন শুনিবলৈ পাব। আকাশবাণী দিল্লী কেন্দ্ৰৰ চামাচাৰ সন্ধ্যা আৰু নিউজ এট 9 শুনিবলৈ পাব ক্ৰমে নিশা 8:45 আৰু 9 বজাত। কাইলৈ নিশা 9:15 আগবঢ়োৱা হ'ব একেজন শিল্পীৰ গীত। নিশা 9:30 শাস্ত্ৰীয় সংগীতৰ অনুষ্ঠানত আৰ্শাদ আলী খাঁৰ কণ্ঠৰ খিয়াল, পণ্ডিত ডি কে দাতুৰে পৰিৱেশন কৰা ভায়লিন আৰু মহাৰাজাপুৰম ছান্থানমৰ কণ্ঠৰ কৰ্ণাটকী সংগীত শুনিবলৈ পাব।

বৃন্দকীৰ্তি শুনিলে গীতৰ কথা আছিল গীতা হাতী কাকতিৰ, এ আকাশবাণী নগাঁও। এতিয়া আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ অসমীয়া বাতৰি প্ৰচাৰ কৰা হ'ব।

আকাশবাণী। বাতৰি পঢ়িছো মই মৃদুস্মিতা শৰ্মাই। এতিয়া প্ৰধান বাতৰিসমূহ হ'ল, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে হৰ্মুজ প্ৰণালীৰ মাজেৰে সুৰক্ষিত নৌ পৰিবহণৰ ক্ষেত্ৰত ভাৰতৰ পূৰ্ণ সমৰ্থন আছে বুলি মন্তব্য কৰিছে। প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে আজি অন্ধ্ৰপ্ৰদেশৰ শ্ৰী সত্যসাই জিলাৰ পুট্টাপাৰ্থিত দ্বৈত ইঞ্জিনযুক্ত অত্যাধুনিক যুঁজাৰু বিমান নিৰ্মাণ কাৰ্যসূচীৰ আধাৰশিলা স্থাপন কৰে। আৰ্জিকৰ চিকিৎসা মহাবিদ্যালয়ৰ গোচৰত পশ্চিমবংগ চৰকাৰে ভাৰতীয় আৰক্ষী সেৱাৰ তিনিগৰাকী বিষয়াক নিলম্বন কৰিছে। ইৰাণৰ বৈদেশিক মন্ত্ৰী আব্বাছ আৰ্ঘেছিয়ে কৈছে যে পশ্চিম এছিয়াত শান্তি স্থাপনৰ ক্ষেত্ৰত ভাৰতে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব পাৰে। আৰু IPL ক্ৰিকেট প্ৰতিযোগিতাৰ লক্ষ্ণৌত অনুষ্ঠিত হ'বলগীয়া এখন খেলত আজি চেন্নাই ছুপাৰ কিংছ লক্ষ্ণৌ ছুপাৰ জায়েণ্টছৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। এতিয়া শুনক।

0: সম্পৰ্ক সুদৃঢ় কৰাৰ লগতে খাদ্য আৰু স্বাস্থ্য সুৰক্ষাক লৈও বিতংভাৱে আলোচনা কৰা হয়। যুৱ পৰিক্ৰমা আৰু ক্ৰীড়া মন্ত্ৰী ডঃ মনসুখ মন্দাভিয়াই 2026 বৰ্ষত স্কটলেণ্ডৰ গ্লাছগোত অনুষ্ঠিত হ'বলগীয়া কমনৱেলথ গেমছৰ প্ৰস্তুতি সম্পৰ্কে আজি আয়োজিত এক আলোচনাত অংশগ্ৰহণ কৰে। এই আলোচনাত খেলুৱৈসকলৰ প্ৰস্তুতি, প্ৰশিক্ষণ, ব্যৱহাৰ্য সামগ্ৰী, সবলীকৰণ তথা সমন্বয়েৰে কাম কৰিবলগীয়া বিষয়সমূহ সামৰি লোৱা হয়। শ্ৰীমন্দাভিয়াই কয় যে ভাৰতীয় খেলুৱৈসকলে কমনৱেলথ গেমছত যাতে উচ্চমানৰ প্ৰদৰ্শন দাঙি ধৰিব পাৰে তাৰ বাবে চৰকাৰে সকলো ধৰণৰ সহায় আগবঢ়াব। তেওঁ লগতে সময়মতে কৰা পৰিকল্পনা, সংস্থাসমূহৰ মাজৰ সমন্বয় আৰু খেলুৱৈসকলৰ নিজা প্ৰস্তুতিৰ জৰিয়তে দেশৰ হৈ তেওঁলোকৰ বাবে চলোৱা প্ৰচাৰ অভিযানে এই ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে বুলিও উল্লেখ কৰে। এই আলোচনাত ক্ৰীড়া সম্পাদকে ক্ৰীড়া মন্ত্ৰালয়ৰ বিষয়ববীয়াসকলৰ সৈতে যোগাযোগ ৰাখি গ্ৰহণ কৰা পদক্ষেপসমূহো সামৰি লোৱা হয়। জ্যেষ্ঠ বিজেপি নেতা আৰু সংসদীয় পৰিক্ৰমা মন্ত্ৰী কিৰেণ ৰিজিজুৱে লোকসভাৰ বিৰোধী পক্ষৰ নেতা ৰাহুল গান্ধীৰ বিদেশ ভ্ৰমণৰ বিষয়টোক লৈ প্ৰশ্ন উত্থাপন কৰিছে। মন্ত্ৰীজনে সংবাদ মাধ্যম উদ্দেশ্যি কয় যে 2010 চনৰ বিদেশী অনুদান নিয়ন্ত্ৰণ আইনত উল্লেখ থকা মতে সংসদৰ প্ৰতিজন নেতাই বিদেশ ভ্ৰমণ তথা বৈদেশিক সা সুবিধা গ্ৰহণৰ কাৰণসমূহ সংশ্লিষ্ট কৰ্তৃপক্ষক জনোৱাটো বাঞ্ছনীয় আৰু এই নিয়ম দেশৰ প্ৰতিজন নাগৰিকৰ লগতে ৰাহুল গান্ধীৰ ক্ষেত্ৰতো প্ৰযোজ্য। ইৰাণৰ বৈদেশিক মন্ত্ৰী আব্বাছ আৰ্ঘেছিয়ে কৈছে যে পশ্চিম এছিয়াত শান্তি স্থাপনৰ ক্ষেত্ৰত ভাৰতে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব পাৰে। আজি নতুন দিল্লীত এখন সংবাদমেল সম্বোধন কৰি ইৰাণৰ নেতাগৰাকীয়ে কয় যে ইৰাণৰ সৈতে জড়িত কোনো বিষয় সামৰিকভাৱে সমাধান কৰিব নোৱাৰি। তেওঁ কয় যে ইৰাণে হৰমুজ প্ৰণালীৰে সকলো জাহাজ পাৰ কৰি দিয়াত সহায় কৰিবলৈ সাজু হৈ আছে। সম্প্ৰতি হৰমুজ প্ৰণালীৰ পৰিস্থিতি অধিক জটিল হৈ পৰা বুলি উল্লেখ কৰি ইৰাণৰ বৈদেশিক মন্ত্ৰীগৰাকীয়ে কয় যে পশ্চিম এছিয়াৰ সংকট আলোচনাৰ জৰিয়তে সমাধান কৰাৰ বাহিৰে আন কোনো বিকল্প নাই। ভাৰতৰ যিকোনো গঠনমূলক ভূমিকাক ইৰাণে আদৰণি জনাব বুলিও আব্বাছ আৰ্ঘাছিয়ে সংবাদমেলত উল্লেখ কৰে। উল্লেখযোগ্য যে ব্ৰিক্সৰ অধীনৰ দেশসমূহৰ বৈদেশিক মন্ত্ৰীসকলৰ বৈঠকত অংশগ্ৰহণৰ বাবে আৰ্ঘাছি বৰ্তমান নতুন দিল্লীত আছে। IPL ক্ৰিকেট প্ৰতিযোগিতাৰ লক্ষ্ণৌত অনুষ্ঠিত হ'বলগীয়া এখন খেলত চেন্নাই ছুপাৰ কিংছ লক্ষ্ণৌ ছুপাৰ জায়েণ্টছৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। খেলখন 7:30 বজাত অনুষ্ঠিত হ'ব। টছত জিকি লক্ষ্ণৌ ছুপাৰ জায়েণ্টছে চেন্নাই ছুপাৰ কিংছক প্ৰথমে বেটিঙৰ বাবে আমন্ত্ৰণ জনায়। বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰিসমূহ পুনৰ এবাৰ। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে হৰমুজ প্ৰণালীৰ মাজেৰে সুৰক্ষিত নৌ পৰিবহণৰ ক্ষেত্ৰত ভাৰতৰ পূৰ্ণ সমৰ্থন আছে বুলি মন্তব্য কৰিছে। প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে আজি অন্ধ্ৰপ্ৰদেশৰ শ্ৰী সত্যসাই জিলাৰ পুথাপাৰ্টিত দ্বৈত ইঞ্জিনযুক্ত অত্যাধুনিক যুঁজাৰু বিমান নিৰ্মাণ কাৰ্যসূচীৰ আধাৰশিলা স্থাপন কৰে। আৰ্জিকৰ চিকিৎসা মহাবিদ্যালয়ৰ গোচৰত পশ্চিমবংগ চৰকাৰে ভাৰতীয় আৰক্ষী সেৱাৰ 3গৰাকী বিষয়াক নিলম্বন কৰিছে। ইৰাণৰ বৈদেশিক মন্ত্ৰী আব্বাছ আৰ্ঘেছিয়ে কৈছে যে পশ্চিম এছিয়াত শান্তি স্থাপনৰ ক্ষেত্ৰত ভাৰতে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব পাৰে আৰু IPL ক্ৰিকেট প্ৰতিযোগিতাৰ লক্ষ্ণৌত অনুষ্ঠিত হ'বলগীয়া এখন খেলত আজি চেন্নাই ছুপাৰ কিংছ লক্ষ্ণৌ ছুপাৰ জায়েণ্টছৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। আমাৰ এতিয়াৰ বাতৰিৰ ইমানতে অন্ত পৰিল। পৰৱৰ্তী মুখ্য বাতৰি নিশা 8 বজাত।
1: এফ এম বেণ্ডৰ 102.7 মেগাহাৰ্টজত এয়া আকাশবাণী নগাঁও। এতিয়া আধুনিক গীতৰ অনুষ্ঠানত আগবঢ়াইছোঁ অঞ্জলি ভাগৱতীৰ কণ্ঠৰ দুটি গীত। গীতৰ কথা ইদ্ৰিছ আলীৰ।

ইমানপৰে শ্ৰোতাই দুটি আধুনিক গীত শুনিলে অঞ্জলি ভাগৱতীৰ কণ্ঠত। এইখিনিতে জনাইছোঁ, 27 মে' দেওবাৰে গঞা ৰাইজৰ চৰা অনুষ্ঠানত আছে জাজৰি অঞ্চলৰ কৃষক ৰাধিকা বৰদলৈ, অনিল দেউৰী আৰু গুল মহম্মদ হুছেইনৰ সৈতে হোৱা সাক্ষাৎকাৰ। লগতে আছে গুমধান খেতিৰে পাৰদৰ্শিতা দেখুওৱা কৃষক ইউছুফ আলী আৰু সঞ্জীৱ বৰদলৈৰ সৈতে হোৱা আন এটি সাক্ষাৎকাৰ। আকাশবাণী নগাঁও আৰম্ভ কৰিছোঁ হিন্দী বোলছবিৰ গীতৰ অনুষ্ঠান সুৰলহৰী। অনুষ্ঠানৰ আৰম্ভণিতেই শুনাবলৈ লৈছোঁ বিল্লা নম্বৰ 786 বোলছবিৰ এটি গীত। গীতি গাইছে সাবৰী ব্ৰাদাৰ্ছে, গীতিকাৰ বিনয় বিহাৰী, সংগীত পৰিচালক লৱকুশৰ।

সুৰ লহৰি হিন্দী বোলছবিৰ গীতৰ অনুষ্ঠানটিৰ আজিলৈ ইমানতে অন্ত পৰিল। এয়া আকাশবাণী নগাঁও। এতিয়া আন পূজাত আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ অসমীয়া বাতৰিৰ শিৰোনাম শুনিবলৈ পাব।

0: এতিয়া মুখ্য বাতৰিৰ শিৰোনাম।
1: নমস্কাৰ, আকাশবাণী গুৱাহাটীৰ নিশা 8 বজাৰ মুখ্য বাতৰি পঢ়িছো হাস্যতী চক্ৰৱৰ্তীয়ে। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই ৰাজ্যৰ সত্ৰসমূহৰ দখলীকৃত মাটি পুনৰ উদ্ধাৰৰ বাবে সত্ৰ আয়োগে পূৰ্বৰ দৰে কাম কৰি যাব বুলি প্ৰকাশ কৰিছে। জ্যেষ্ঠ বিজেপি নেতা তথা নৱনিৰ্বাচিত বিধায়ক চন্দ্ৰমোহন পাটোৱাৰীয়ে আজি অসম বিধানসভাৰ অস্থায়ী অধ্যক্ষ হিচাপে শপত গ্ৰহণ কৰে। অসম বিধানসভা নিৰ্বাচনৰ পাছতে শাসনাধিষ্ঠিত বিজেপিয়ে নগাঁও লোকসভা সমষ্টিৰ উপ নিৰ্বাচনৰ বাবে যাৱতীয় প্ৰস্তুতি আৰম্ভ কৰিছে বুলি ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়াই আজি এখন জাননীযোগে প্ৰকাশ কৰিছে। যোৱা নিশাৰে পৰা হোৱা ধাৰাষাৰ বৰষুণৰ ফলত বৰাক উপত্যকাৰ বিভিন্ন প্ৰান্তত বানৰ সৃষ্টি হৈছে। শ্ৰীভূমি জিলাত অব্যাহত থকা ধাৰাষাৰ বৰষুণৰ ফলত জিলাখনৰ নদ নদীসমূহৰ জলস্তৰ বৃদ্ধি পাইছে। গুৱাহাটী উচ্চ ন্যায়ালয়ে জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰৰ অন্যতম অভিযুক্ত শ্যামকানু মহন্তৰ জামিন আবেদনৰ ভিত্তিত অহা 22 মে'ত গোচৰৰ কেছডায়েৰী দাখিল কৰিবলৈ অসম চৰকাৰক নিৰ্দেশ দিছে। আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ আঞ্চলিক বাতৰিৰ প্ৰচাৰণে 69 বছৰ পূৰ্ণ কৰি আজি 70 বছৰৰ পদাৰ্পণ কৰিছে। ৰাষ্ট্ৰীয় পৰীক্ষণ সংস্থাই অহা 21 জুনত চিকিৎসা বিজ্ঞানৰ পাঠ্যক্ৰমৰ নামভৰ্তিৰ ৰাষ্ট্ৰীয় যোগ্যতা নিৰূপণ তথা প্ৰৱেশ পৰীক্ষা নীট পুনৰ অনুষ্ঠিত কৰাৰ কথা ঘোষণা কৰিছে। বৰপেটা ৰোডত দীৰ্ঘদিন ধৰি সন্ত্ৰাস চলাই অহা এটা চোৰৰ দলৰ 2 জনক আজি আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে। আৰু IPL ক্ৰিকেট প্ৰতিযোগিতাত আজি লক্ষ্ণৌত অনুষ্ঠিত এখন খেলত চেন্নাই ছুপাৰ কিংছ লক্ষ্ণৌ ছুপাৰ জায়েণ্টছৰ বিৰুদ্ধে অৱতীৰ্ণ হৈছে। এতিয়াৰ মুখ্য বাতৰি ইমানেই। আমাৰ পৰৱৰ্তী বাতৰি বুলেটিন নিশা 9:25 বজাত।

এফ এম বেণ্ডৰ 102.7 মেগাহাৰ্টজত এয়া আকাশবাণী নগাঁও। এইখিনিতে শুনো আহক কেইটিমান অসমীয়া গীত। প্ৰথমে এয়া অপূৰ্ব বেজবৰুৱা।

পাহাড়ি দাসৰ কণ্ঠত অপূৰ্ব বেজবৰুৱা ৰচিত গীতটি শুনিলে। এইবাৰ পুৰুষোত্তম দাসৰ গীতৰ কথাৰে এয়া মনীষা হাজৰিকা।

শ্রোতাই অসমীয়া গীত শুনিছে আকাশবাণী নগাঁও কেন্দ্ৰৰ পৰা। এইবাৰ ৰুমি অঞ্জনাৰ কণ্ঠত শুনোৱা হওক হীৰেণ গোস্বামীৰ ৰচনা।

ইমান পৰে শ্ৰোতাই কেইটিমান অসমীয়া গীত শুনিলে। এইখিনিতে জনাইছোঁ, 17 মে' দেওবাৰে গঞা ৰাইজৰ চৰা অনুষ্ঠানত আছে জাজৰি অঞ্চলৰ কৃষক ৰাধিকা বৰদলৈ, অনিল দেউৰী আৰু গুল মহম্মদ হুছেইনৰ সৈতে হোৱা সাক্ষাৎকাৰ। লগতে আছে গুমধান খেতিৰে পাৰদৰ্শিতা দেখুওৱা কৃষক ইউছুফ আলী আৰু সঞ্জীৱ বৰদলৈৰ সৈতে হোৱা আন এটি সাক্ষাৎকাৰ। আকাশবাণী নগাঁও কেন্দ্ৰৰ জৰিয়তে আপুনি আপোনাৰ ব্যৱসায়ৰ বিজ্ঞাপন আগবঢ়াব পাৰিব। ইয়াৰ বাবে আকাশবাণী নগাঁও কেন্দ্ৰৰ বিজ্ঞাপন বিভাগৰ লগত যোগাযোগ কৰক। যোগাযোগৰ নম্বৰ 9435053214।

শ্ৰোতাই ৰাগ ভিত্তিক হিন্দী বোলছবিৰ গীতৰ অনুষ্ঠান শুনিছে আকাশবাণী নগাঁও কেন্দ্ৰৰ পৰা। অনুষ্ঠানত এইবাৰ লতা মংগেশকাৰ বোলছবি গুঞ্জ উঠা চেনাই।

ইমান পৰে শ্ৰোতাই কেইটিমান ৰাগভিত্তিক হিন্দী বুলচুবিৰ গীত শুনিলে। আপুনি আমাৰ কেন্দ্ৰৰ সাতসৰী অনুষ্ঠানৰ বাবে আকাশবাণী নগাঁও কেন্দ্ৰৰ ফেচবুক পেজৰ জৰিয়তে গীত শুনিবলৈ অনুৰোধ কৰিব পাৰে। ইয়াৰ বাবে শ্ৰোতাসকলে পচন্দৰ গীত বিচাৰি মেছেজ বা কমেণ্ট কৰিব পাৰে, নতুবা আমালৈ ডাকযোগে পত্ৰ লিখিবও পাৰে। আমাৰ ঠিকনা মাৰফত কেন্দ্ৰ সঞ্চালক আকাশবাণী নগাঁও, ডাক হেনচোৱা, নগাঁও 78200002। এয়া আকাশবাণী নগাঁও। এতিয়া 8:45 আকাশবাণী দিল্লী কেন্দ্ৰৰ সমাচাৰ সন্ধ্যা আৰু 9:00 নিউজ এট 9 আমাৰ কেন্দ্ৰযোগে ৰিলে কৰি শুনোৱা হ'ব।

0: ইমান পৰে নিজৰা অনুষ্ঠানত সুনীতা হাৰা আৰু সংগীসকলে পৰিৱেশন কৰা ঝুমুৰ শুনিলে। এয়া আকাশবাণী নগাঁও। এতিয়া আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ নিশাৰ আঞ্চলিক বাতৰি শুনিবলৈ পাব।
1: আকাশবাণী গুৱাহাটীৰ মহাবাহু, এতিয়া নিশাৰ আঞ্চলিক বাতৰি। আকাশবাণী গুৱাহাটী নিশাৰ আঞ্চলিক বাতৰিৰ সৈতে মই ভাস্বতী চক্ৰৱৰ্তী। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই ৰাজ্যৰ সত্ৰসমূহৰ দখলীকৃত মাটি পুনৰ উদ্ধাৰৰ বাবে সত্ৰ আয়োগে পূৰ্বৰ দৰে কাম কৰি যাব বুলি প্ৰকাশ কৰিছে। দ্বিতীয়বাৰৰ বাবে মুখ্যমন্ত্ৰী হিচাপে কাৰ্যভাৰ গ্ৰহণ কৰাৰ পাছত মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ জন্মস্থান বটদ্ৰৱা থান পৰিদৰ্শন কৰি ডঃ শৰ্মাই আজি এইদৰে মন্তব্য কৰে। সাংবাদিকৰ সৈতে হোৱা কথা বতৰাত মুখ্যমন্ত্ৰী ডঃ শৰ্মাই কয় যে থানখনক ধৰ্মীয় ঐতিহ্যবাহী স্থানলৈ ৰূপান্তৰিত কৰাৰ বাবে চৰকাৰে পৰিকল্পনা গ্ৰহণ কৰিছে। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে কল্পনা কৰা অসম গঢ়াৰ বাবে কাম কৰি যোৱাৰ লগতে দেশ আৰু জাতিৰ বাবে সেৱা আগবঢ়াব বুলি ডঃ শৰ্মাই প্ৰকাশ কৰে। অসম বিধানসভা নিৰ্বাচনৰ পাছতে শাসনাধিষ্ঠিত বিজেপিয়ে নগাঁও লোকসভা সমষ্টিৰ উপ নিৰ্বাচনৰ বাবে যাৱতীয় প্ৰস্তুতি আৰম্ভ কৰিছে। ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়াই আজি এখন জাননীৰ জৰিয়তে নগাঁও লোকসভা উপ নিৰ্বাচন পৰিচালনাৰ বাবে বিধায়ক পীযুষ হাজৰিকাক আহ্বায়ক হিচাপে লৈ এখন সমিতি গঠন কৰিছে। সমিতিখনত সাংসদ কামাখ্যা প্ৰসাদ তাছা, বিধায়ক প্ৰদ্যুত বৰদলৈ, দীপ্লু ৰঞ্জন শৰ্মাকে ধৰি 11 সদস্য হিচাপে ৰখা হৈছে। উল্লেখযোগ্য যে নগাঁও লোকসভা সমষ্টিৰ সাংসদ হৈ থকা অৱস্থাতে প্ৰদ্যুত বৰদলে বিজেপিৰ প্ৰাৰ্থী হিচাপে দিছপুৰ বিধানসভা সমষ্টিত প্ৰতিদ্বন্দ্বিতা কৰি জয়ী হৈছিল। সেয়ে অহা ছমাহৰ ভিতৰতে নগাঁও লোকসভা সমষ্টিৰ বাবে উপ নিৰ্বাচন অনুষ্ঠিত হ'ব। দীনদয়াল উপাধ্যায় পঞ্চায়ত সতত বিকাশ পুৰস্কাৰ আৰু নানাজী দেশমুখ সৰ্বোত্তম পঞ্চায়ত সতত বিকাশ পুৰস্কাৰৰ শাখাত অসমৰ 3 পঞ্চায়তে ৰাষ্ট্ৰীয় বঁটা লাভ কৰিছে। নগাঁৱৰ জুমাৰমূৰ গাঁও পঞ্চায়ত আৰু ডিব্ৰুগড়ৰ হুগ্ৰিজান গাঁও পঞ্চায়তে দীনদয়াল উপাধ্যায় পঞ্চায়ত সতত বিকাশ পুৰস্কাৰৰ অধীনত স্বচ্ছ আৰু সেউজ পঞ্চায়ত তথা পঞ্চায়তত স্বাৱলম্বী আন্তঃগাঁথনি শিতানত দ্বিতীয় স্থান লাভ কৰিছে। আনহাতে শোণিতপুৰৰ নিউ নপাম গাঁও পঞ্চায়তে নানাজী দেশমুখ সৰ্বোত্তম পঞ্চায়ত সতত বিকাশৰ অধীনত শ্ৰেষ্ঠ গাঁও পঞ্চায়তৰ শিতানত প্ৰথম স্থান লাভ কৰিছে। প্ৰথম স্থান লাভ কৰা শোণিতপুৰৰ নিউ নপাম গাঁও পঞ্চায়তে 1,50,00,000, হুগ্ৰিজান গাঁও পঞ্চায়তে 75,00,000 আৰু জুমাৰমূৰ গাঁও পঞ্চায়তে পুৰস্কাৰৰ ধন হিচাপে 37,50,000 টকা লাভ কৰিব। অহা 3 নতুন দিল্লীত হ'বলগীয়া বঁটা বিতৰণী অনুষ্ঠানত এই পুৰস্কাৰসমূহ প্ৰদান কৰা হ'ব। আকাশবাণী গুৱাহাটীৰ আঞ্চলিক বাতৰি বিভাগৰ দৃষ্টিপাত অনুষ্ঠানত কাইলৈ নিশা 8:02 উভৈহতীয়া দেৱানী বিধি সম্পৰ্কীয় এটি আলোচনা প্ৰচাৰ কৰা হ'ব। আলোচনাত অংশগ্ৰহণ কৰিব জ্যেষ্ঠ অধিবক্তা আব্দুল ৰাজ্জাক ভূঞা আৰু অধিবক্তা জ্যোতিস্মিতা শৰ্মাই। শ্ৰোতাসকলে অনুষ্ঠান চলি থকাৰ সময়ত 03612661876 আৰু 03612662325 নম্বৰত ফোন কৰি সমল ব্যক্তি দুগৰাকীক বিষয়টো সন্দৰ্ভত প্ৰশ্ন সুধিব পাৰিব। অনুষ্ঠানটি আঁত ধৰিব অৰুণিমা গোস্বামী আৰু অৰূপ কুমাৰ শৰ্মাই। অনুষ্ঠানটিৰ প্ৰযোজনা আকাশবাণী গুৱাহাটীৰ বাতৰি বিভাগৰ। আকাশবাণী গুৱাহাটীৰ কেন্দ্ৰৰ আঞ্চলিক বাতৰি প্ৰচাৰণে 69

0: বছৰ পূৰ্ণ কৰি আজি 70 বছৰৰ পদাৰ্পণ কৰিছে। 1957 চনৰ আজিৰ দিনটোতে প্ৰথমবাৰৰ বাবে আকাশবাণী গুৱাহাটী কেন্দ্ৰযোগে আঞ্চলিক বাতৰি প্ৰচাৰ হৈছিল। আঞ্চলিক বাতৰি প্ৰচাৰৰ 69 বছৰজোৰা অবিৰত যাত্ৰাত আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ বাতৰি বিভাগে অসমৰ বিভিন্ন প্ৰান্তৰ লাখ লাখ শ্ৰোতাক সামৰি লৈছে। বৰ্তমান তথ্য প্ৰযুক্তি আৰু বা বাতৰিৰ অনেক উৎসৰ সময়তো আকাশবাণীৰ বাতৰিৰ প্ৰতি শ্ৰোতাৰ অনুৰাগ আছে। শ্ৰোতাসকলৰ বাবে আকাশবাণীৰ আঞ্চলিক বাতৰি বিশ্বাসযোগ্য, তথ্য নিৰ্ভৰ আৰু নিৰপেক্ষ বুলি বিবেচিত হৈ আহিছে। ভাৰত চৰকাৰৰ গৃহ পৰিক্ৰমা বিভাগৰ নিৰ্দেশমৰ্মে ৰাজ্যৰ বিভিন্ন স্থানত জৰুৰীকালীন সুৰক্ষাৰ আখৰা চলি আছে। ডিব্ৰুগড় জিলা প্ৰশাসনৰ উদ্যোগত কাইলৈ জিলাখনৰ কোল ৰোডত জৰুৰীকালীন সুৰক্ষা আখৰা কৰা হ'ব। জৰুৰীকালীন অৱস্থাত চৰকাৰী বিভাগসমূহৰ কাৰ্যদক্ষতা পৰীক্ষা কৰা আৰু জনসাধাৰণৰ মাজত সজাগতা সৃষ্টি কৰাৰ উদ্দেশ্যে এই ব্যৱস্থা গ্ৰহণ কৰা হৈছে। এই কাৰ্যসূচীৰ অংশ হিচাপে সন্ধিয়া 6:30 বজাত প্ৰথমটো বিপদ সংকেত বাজি উঠাৰ লগে লগে জনসাধাৰণক বিজুলী বাতিসমূহ বন্ধ ৰাখি নিৰাপদ স্থানত আশ্ৰয় ল'বলৈ আহ্বান জনোৱা হৈছে। প্ৰায় 15 মিনিটৰ পাছত দ্বিতীয়টো সংকেত বাজি উঠিলেহে বিজুলী বাতি জ্বলাব পাৰিব। এই অনুশীলনৰ সময়ত সৃষ্টি হোৱা শব্দত আতংকিত নহবলৈ প্ৰশাসনে জনসাধাৰণক আহ্বান জনাইছে। দৰং জিলাৰ সদৰ মঙলদৈৰ টেঙাবাৰী 6 নম্বৰ ৱাৰ্ডত থকা ট্ৰেন্স শ্বপিং মল প্ৰাংগণতো কাইলৈ এই অনুশীলন অনুষ্ঠিত হ'ব। অনুশীলনৰ প্ৰস্তুতি সন্দৰ্ভত আজি জিলা আয়ুক্তৰ সভাপতিত্বত এখন গুৰুত্বপূৰ্ণ বৈঠক অনুষ্ঠিত হয়। IPL ক্ৰিকেট প্ৰতিযোগিতাত আজি লক্ষ্ণৌত অনুষ্ঠিত এখন খেলত চেন্নাই ছুপাৰ কিংছে লক্ষ্ণৌ ছুপাৰ জায়েণ্টছক জয়ৰ বাবে 188 ৰাণৰ লক্ষ্য নিৰ্ধাৰণ কৰি দিছে। চেন্নাই ছুপাৰ কিংছে প্ৰথমে বেট ধৰাৰ আমন্ত্ৰণ লাভ কৰি নিৰ্ধাৰিত 20 অভাৰত 5টা উইকেট হেৰুৱাই 187 ৰাণ সংগ্ৰহ কৰে। নিশাৰ আঞ্চলিক বাতৰি আজিলৈ ইমানে। পৰৱৰ্তী বাতৰি কাইলৈ পুৱা 7:05 শুনিবলৈ পাব।
1: এফ এম বেণ্ডৰ 102.7 মেগাহাৰ্টজত এয়া আকাশবাণী নগাঁও আৰম্ভ কৰিছোঁ শাস্ত্ৰীয় সংগীতৰ অনুষ্ঠান। অনুষ্ঠানত প্ৰথমে শুনাবলৈ লৈছোঁ পণ্ডিত ভীমসেন যোশীয়ে পৰিৱেশন কৰা খেয়াল ৰাগ সুধ কল্যাণ।

ইমান পৰে শ্ৰোতাই ভীমসেন যোশীৰ কণ্ঠত খেয়াল ৰাগ সুধ কল্যাণ শুনিলে। এইবাৰ আগবঢ়াইছো পণ্ডিত উলহাস বাপতে পৰিৱেশন কৰা সন্তুৰবাদন ধুন মিশ্ৰ খামাজ।

ডক্টৰ অনিতা সেনৰ কণ্ঠৰ টাপ্পা শুনিলে। শাস্ত্ৰীয় সংগীতৰ অনুষ্ঠানটিৰ আজিলৈ ইমানতে অন্ত পৰিল। FM বেণ্ডৰ 102.7 মেগাহৰ্টজত এয়া আকাশবাণী নগাঁও। এতিয়া মোৰ ষ্টুডিঅ'ৰ ঘড়ীত নিশা 10 বজাৰ লগে লগেই আমাৰ কেন্দ্ৰৰ আজিৰ অনুষ্ঠান প্ৰচাৰৰ অন্ত পৰিছে। ইয়াৰ লগে লগেই কৰ্তব্যকক্ষত জুন হাজৰিকা আৰু নিয়ন্ত্ৰণ কক্ষত নিৰ্জুম নাৰ্জাৰীৰ সৈতে ষ্টুডিঅ'ৰ পৰা মই দিব্যজ্যোতি বৰুৱাই আপোনাৰ পৰা বিদায় লৈছোঁ। কাইলৈ পুনৰ অনুষ্ঠান প্ৰচাৰ মুকলি কৰা হ'ব 5:55 পৰা। শুভৰাত্ৰি, জয় হিন্দ।